নমস্কার, সুপ্রভাত। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি মঙলবার, 1433 খ্রিস্টাব্দর জেঠ মাহৰ 25 দিন, 1948 খ্রিস্টাব্দর জেঠৰ 19 দিন আৰু 2026 খ্রিস্টাব্দৰ আজি জুন মাহৰ 9 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 48 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়া বিভিন্ন দায়িত্বত আছে ডিউটিৰ মত আশাদীপা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, বিবেক শৰ্মা, শেখ আব্দুল্লাহ আহমেদ আৰু ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান আৰু ষ্টুডিঅ'ত আছো মই গীতালী ভট্টাচাৰ্য। আগবঢ়াবলৈ লৈছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

0: তিনটা
1: নেক্সট
2: পুরা কানাই ভাইবো তো দিছিলো
0: কানাই ভাইছিল যে

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত কৰিশ্মা শৰ্মাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, খগেন গগৈ আৰু সংগীবিন্দৰ কণ্ঠত টোকাৰী গীত, মনীন্দ্ৰ কুমাৰ পাঠকে গোৱা লোকগীত, মহানন্দ দাস আৰু লগৰীয়াসকলে গোৱা ভক্তিমূলক গীত আৰু শেষত এটি ভজন শুনিলে পাহি বৈশ্যৰ কণ্ঠত।

0: However, Tehran has warned that it will resume military action if Israel continues its strikes against Hezbollah targets in Lebanon. On the other hand, Israeli Defense Minister Israel Katz has also warned that Israel will again target Hezbollah's stronghold in southern Beirut if attacks on northern Israel continue. The latest exchange marked the most direct confrontation between Iran and Israel since a ceasefire was reached in April. Iran launched missiles towards Israeli territory on Sunday night, describing the attack as retaliation for Israeli strikes on Hezbollah strongholds near Beirut. In response, Israel targeted a petrochemical facility in southwestern Iran, alleging that it was involved in ballistic missile production. India has deeply regretted the renewed attacks in West Asia. In a statement, External Affairs Ministry said, "These developments are a matter of utmost concern to the international community. India has called on all parties to immediately de-escalate tensions and ensure that civilians are not harmed." The ministry also appealed to conclude ongoing negotiations for a diplomatic solution so that peace and stability can return to the region. At least 35 people have died and more than 200 others injured after a 7.8 magnitude earthquake struck off the coast of Mindanao Island in southern Philippines. Its epicenter was located 32 kilometers southwest of Masim town in Sarangani province on Mindanao Island. The quake initially triggered tsunami warnings in the Philippines, Indonesia, Japan and Australia. However, these warnings were later cancelled or downgraded. Philippine officials also reported that approximately 10,000 families were displaced by the disaster. Mindanao in the Philippines is the second largest island by both area and population and is home to approximately 26 million people. And in women's cricket, India defeated West Indies by 26 runs in their first warm-up match ahead of the ICC Women's T20 World Cup in Cardiff, UK yesterday. After being invited to bat first, Harmanpreet Kaur led Women in Blue, posted 179 for 8 in the stipulated 20 overs, powered by Bharti Fulmali's unbeaten 56 runs off 40 balls. India will next face host England in their next warm-up fixture tomorrow. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলো হাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্জত লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে মুকুতামালা
2: পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱে কৈছিল সকলোৱে জানে যে মানুহৰ এটা মন আছে যিহেৰে তেওঁ জানিব পাৰে তাত বা যে মানুহৰ এখন হৃদয় আছে যিহেৰে অনুভৱ কৰিব পাৰে অৰ্থাৎ যাৰ পৰা ৰাগ বা দ্বেষ জন্মে আৰু এই দুইত বাজে আছে এটা শৰীৰ যিহেৰে মানুহে কাম কৰে এনে এজন মানুহে জীয়াই থাকে অনুভৱ কৰে আৰু গমনাগমন কৰে বুজিব পাৰে আৰু কথা কয় মানুহ আৰু পশুৰ ভিতৰত প্ৰভেদ হৈছে কেৱল মানুহৰ জ্ঞান আছে পশুৰ জ্ঞান নাই নতুবা নিজ বৃত্তিবোৰে মানুহ আৰু পশু দুয়োটে একেভাৱেই কাম কৰে তেনেহ'লে মন হৃদয় আৰু শৰীৰ এই তিনিটা খুঁটিৰ ত্ৰিপদীখনতেই মানুহ বহি আছে এটা খুঁটা যদি ছিঙি পেলোৱা বা সলুক ঢলুককৈ থোৱা তেনেহ'লে মানুহজন ততালিকে মাটিত পৰি যাব এই তিনিটা বস্তুৰ বাহিৰে যে মানুহৰ ভিতৰত আন সামগ্ৰী নাই তেনে নহয় কিন্তু সেইবোৰ লেখত ধৰিলেই মানুহ নহৈ দেৱত্ব লাভ কৰিব আমি যেতিয়ালৈকে আচলতে মানুহ নাম ল'বলৈ উপযুক্ত হ'ব নোৱাৰোঁ তেতিয়ালৈকে মানুহৰ ওপৰ খাপলৈ যোৱা মাল মচলালৈ লৰাচৰা কৰা কোনো আৱশ্যক নেদেখোঁ আমি সম্প্ৰতি ইয়াতে সন্তুষ্ট থাকিম যদি আমি এটা সবল আৰু সুস্থ শৰীৰ পাওঁ এটা সবল আৰু সুস্থ মন পাওঁ আৰু বহল এখন হৃদয় পাওঁ মনৰ আহাৰ হৈছে জ্ঞান ৰোগ হৈছে অসত্যতা শৰীৰৰ আহাৰ হৈছে সুস্থতা বা নিৰোজ অৱস্থা

0: আৰু ৰোগ হৈছে স্বাস্থ্যবিধিৰ অপ্ৰতিপালন, আৰু হৃদয়ৰ আহাৰ হৈছে স্নেহ আৰু দয়া, আৰু ৰোগ হৈছে হিংসা আৰু খিয়াল। তেনেহ'লে আমি যদি প্ৰকৃতপক্ষে মানুহ নামৰ উপযুক্ত হ'ব খোজোঁ, আমি ভাল ছাত্ৰ বা ল'ৰা হ'ব লাগিব। ভাল ছাত্ৰ হ'ব খুজিলে হ'ব লাগিব সত্যৰ উপাসক, প্ৰেমৰ উপাসক আৰু স্বাস্থ্যৰ উপাসক। মনত ৰাখিব লাগে যে বিদ্যা তাকেহে বোলে যি যুক্তি দিব পাৰে। ধন আৰ্জি দুদিনৰ বেহা পতা বিদ্যা অৰ্জনৰ উদ্দেশ্য নহয়। ভগৱানে গীতাত কৈছে, নাহি জ্ঞানে ন সদৃশং পবিত্ৰমিহ বিদ্যতে। জ্ঞানৰ নিচিনা পবিত্ৰ বস্তু আৰু ইহজগতত নাই। জ্ঞানৰ প্ৰতি নিভাজ শ্ৰদ্ধাই যদি জ্ঞান অৰ্জনৰ কাৰণ নহয়, তেনেহ'লে আন কাৰণে অৰ্জা জ্ঞানৰ ফল কেতিয়াও সুখ আৰু শান্তিৰ কাৰণ হ'ব নোৱাৰে। সংসাৰত প্ৰৱেশ কৰিলে দেখিবলৈ পোৱা যায় যে অকল ধনেই মানুহক সুখ আৰু শান্তি দিব নোৱাৰে। অনেক ধনী লোকৰ জীৱনৰ ঘটনাৱলী শুনিলে এজন নিচেই দুখীয়া মানুহেও তেওঁৰ লগত জীৱনৰ সাল সলনি কৰিব নুখুজিব। আমাৰ যত কষ্ট, যত দুখ, তাৰ সৰহভাগেই আমাৰ নিজৰ সৃষ্টি নহয়নে? আমি যে সদায় হা হতস্মি কৰি ফুৰো তাৰ নিমিত্তে কোন দায়ী? আমাক কিয় একোৱে নজৰে? আমি এই সংসাৰত থাকিমেই বা কিমান দিন, আৰু আমাক লাগেই বা কিমান বস্তু? আমি অনেক সময়ত লোকৰ অৱস্থা দেখি সেই অৱস্থা মোৰো হওক বুলি লোভ কৰি, কিছুমান মিছামিচি অভাৱৰ কল্পনা কৰি আমাৰ সকলো সুখ আৰু শান্তিৰ বিসৰ্জন দিওঁ হওক। ইয়াতকৈ আৰু কিবা ডাঙৰ ভুল আছেনে? লোভতকৈ আৰু কিবা ডাঙৰ শত্ৰু মানুহৰ আছেনে? ভালকৈ ভাবি চালে সংসাৰত যতবিলাক পাপ হয় তাৰ মূলত লোভকেহে দেখিবলৈ পোৱা যায়। সেইগুণে প্ৰকৃত জ্ঞান লাভৰ প্ৰথম ফল লোভক জয় কৰিবলৈ শিকা। লোভে প্ৰজ্ঞা নষ্ট কৰে। প্ৰজ্ঞা নষ্ট হ'লে হৃ অৰ্থাৎ লাজ নষ্ট হয়। লাজ নষ্ট হ'লে ধৰ্ম নষ্ট হয়। ধৰ্ম নষ্ট হ'লে শ্ৰী নষ্ট হয় অৰ্থাৎ হতশ্ৰী হয়। অসমীয়া মানুহে পৰক হাও দিবলৈ হ'লে কয় হতশ্ৰী হ। ইয়াতকৈ ডাঙৰ অভিসম্পাত আমাৰ ভাষাত নাই। লোভে তেনে হতশ্ৰী কৰে। সেইগুণে ছাত্ৰ জীৱনত আন শিক্ষা লাভ কৰাৰ লগে লগে আমাক মনুষ্য জীৱনৰ প্ৰধান শত্ৰু লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য এই ছটা ৰিপুক দমন কৰিবলৈ শিকিব লাগে। কোমল বয়সেই সেই সাধনাৰ উপযুক্ত কাল। এবাৰ এই কাল গত হলেই সি আৰু কেতিয়াও ঘূৰি নাহে। এই কালতেই হৃদয় ফুলিত যি আঁক পৰিব, সেই আঁক আৰু চিৰজীৱনৰ নিমিত্তে থাকি যাব।
1: আজিৰ মুকুতামালা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ৰচনাৰ পৰা লোৱা হ'ল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ডম্বৰুধৰ পাঠকৰ কণ্ঠৰ লোকগীত।

ইমান পৰে ডম্বৰুধৰ পাঠকৰ কণ্ঠৰ লোকগীত খেতি শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি দিনৰ 1:50 এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ভজনৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছো পণ্ডিত কুমাৰ গন্ধৰ্বৰ কণ্ঠৰ ভজন।

ভজনৰ অনুষ্ঠানত ইমান পাৰে পণ্ডিত কুমাৰ গন্ধৰ্বৰ কণ্ঠৰ ভজন দুটি শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা 2026 এই বিষয়ে এতিয়া আলোচনাৰ দ্বিতীয় ভাগ। ইয়াত ভাগ ল'ব দেৱাশিষ ৰয়, সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 7:00 পুনৰ কৈছোঁ, সন্ধিয়া 5:20 চাহ কোচৰ মাজে মাজে অনুষ্ঠানত শিশু শ্ৰমিক প্ৰতিৰোধী আইন এই বিষয়ে সুৰজিৎ কুৰ্মীৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। লগতে আছে শংকৰ কিষাণ আৰু শংকৰবিন্দই গোৱা ঝুমুৰ। দিনৰ 12:30 আইডৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত থাইৰয়ডৰ সমস্যা, কাৰণ আৰু চিকিৎসা এই বিষয়ে ডাঃ ৰঞ্জন তেৰণপীৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ পৰিণীতা শইকীয়াৰ। পুৱা 8:30 গীতিমালিকাৰ শিল্পী তৰালী শৰ্মা, জয়ন্ত শৰ্মা, পূৰৱী গগৈ, পংকজ দত্ত আৰু তৃষা শইকীয়া। জ্ঞান বিজ্ঞান প্ৰচাৰ কৰা হ'ব পুৱা 6:55, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, যুগুতাই আগবঢ়াব উৎপল বৰাই। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15, আগবঢ়াব লিউচিমিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 9:15 বজালী জিলাৰ ৰেহৰু, 9:20 লাইভ ফোন ইন কল্পতৰু। দহ বজাত জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব প্ৰিয়ব্ৰত লহকৰ, আদৰতা আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। 11:05 পৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ ন প্ৰতিভা শিতানত

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতিপুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: कहानियाँ हम सुनते आए देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
4: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মৌচুমী বতাহ প্রথম খণ্ড। মৌচুমী বতাহ, সমুদ্র বতাহ বা স্থল বতাহ, এইবোৰ হল সাময়িক বতাহ। ইয়াৰ ভিতৰত সমুদ্র বতাহ আৰু স্থল বতাহ উষ্ণ ৰদৰ বতৰতহে বলে। স্থল আৰু জলভাগ তপত আৰু চেঁচা হোৱাৰ সময়ৰ হাৰৰ পার্থক্যৰ ফলত উদ্ভৱ হোৱা পৰিচলন প্ৰৱাহৰ বাবেই স্থল বতাহ আৰু সমুদ্র বতাহ বলে। দিনৰ ভাগত সমুদ্র অঞ্চলতকৈ ভূভাগ সোনকালে তপত হয়, কিন্তু নিশাৰ ভাগত স্থলভাগ জলভাগতকৈ সোনকালে চেঁচা হয়। ফলত দিনৰ ভাগত ভূভাগৰ ওপৰত থকা বায়ু তপত হৈ ঊৰ্ধগামী হয় আৰু অঞ্চলটোৰ ভূপৃষ্ঠৰ ওপৰত নিম্ন চাপৰ সৃষ্টি হয়। ভূভাগৰ ঊৰ্ধগামী বায়ুৱে সৃষ্টি কৰা নিম্নচাপ অঞ্চললৈ সমুদ্ৰপৃষ্ঠৰ পৰা চেঁচা বতাহ বোলে। সেই প্ৰৱাহকে সমুদ্ৰ বতাহ বোলে। যদি অঞ্চলটোত বতাহক বাধা দিবলৈ কোনো ওখ পাহাৰ বা স্থান আদি নাথাকে, তেতিয়াহ'লে ইয়াৰ গতি ঘণ্টাত প্ৰায় 30 কিলোমিটাৰ পৰ্যন্ত হয় আৰু এই বেগেৰে সমুদ্ৰ বতাহ স্থলভাগলৈ প্ৰবাহিত হয়। তেনেদৰে নিশা ভূভাগৰ পৰা শীতল বতাহ সমুদ্ৰলৈ বয়। এই বতাহকে স্থল বতাহ বোলে। মৌচুমী বতাহ দৰাচলতে সমুদ্ৰ বতাহ আৰু স্থল বতাহৰে এক বিস্তৃত ৰূপ। ভাৰতবৰ্ষ তথা দক্ষিণ পূব এছিয়াৰ ভূভাগৰ আৰু পূব আৰু দক্ষিণফালে অৱস্থিত সাগৰৰ জলপৃষ্ঠৰ মাজত ঋতুবিশেষে হোৱা উষ্ণতাৰ তাৰতম্যৰ বাবেই সেই অঞ্চলসমূহত মৌচুমী বতাহৰ সৃষ্টি হয়। গ্ৰীষ্মকালত এছিয়া মহাদেশৰ অন্তৰ্বৰ্তী ভূভাগৰ বৃহৎ অঞ্চল সূৰ্যৰ তাপত উত্তপ্ত হয়, ফলত অঞ্চলটোৰ বায়ু তপত হৈ প্ৰসাৰিত আৰু ঊৰ্ধগামী হয়। সেই অৱস্থাত স্থলভাগৰ ওপৰত বায়ুৰ চাপ একেবাৰে হ্ৰাস পায়। তেনে নিম্নচাপ পূৰাবলৈ অঞ্চলটোলৈ পূব আৰু দক্ষিণফালৰ সমুদ্ৰপৃষ্ঠৰ পৰা আপেক্ষিকভাৱে চেঁচা বায়ু প্ৰবাহিত হয়। গ্ৰীষ্মকালত হোৱা এনে সাময়িক বতাহকে গ্ৰীষ্ম মৌচুমী বতাহ বোলে। সেইদৰে শীতকালত এছিয়া মহাদেশৰ ভূভাগ পূব আৰু দক্ষিণফালে থকা সমুদ্ৰপৃষ্ঠতকৈ অধিক চেঁচা হয়, ফলত জাৰকালি সেই ভূভাগ অঞ্চলৰ ওপৰৰ বায়ুৰ চাপ যথেষ্ট বৃদ্ধি পায়। অঞ্চলটোৰ ভূভাগতকৈ সমুদ্ৰপৃষ্ঠৰ বায়ু অধিক উষ্ণ হোৱা বাবে ঊৰ্ধগামী হয় আৰু তেতিয়া অঞ্চলটোৰ ভূভাগৰ পৰা চেঁচা বতাহ সমুদ্ৰপৃষ্ঠলৈ

সৃষ্টি কৰে। গতিকে সেই ঋতুত ভূভাগৰ পৰা সমুদ্ৰলৈ শুকান চেঁচা বতাহ বোলে। বায়ুৰ এই প্ৰৱাহকে শীত মৌচুমী বতাহ বোলে। মৌচুমী অঞ্চলত জলবায়ু হঠাতে সেমেকা অৱস্থাৰ পৰা শুকান অৱস্থালৈ পৰিৱৰ্তিত হয়। উদাহৰণস্বৰূপে উত্তৰ পশ্চিম ভাৰতবৰ্ষত বছৰৰ প্ৰায় ছমাহে উত্তৰ পূব অঞ্চলৰ পৰা শুকান বতাহ বোলে। তাৰ পাছত বছৰটোৰ বাকী ছমাহত দক্ষিণ পশ্চিমৰ পৰা জলীয় বাষ্পৰে পৰিগৰ্পিত হৈ থকা সাগৰীয় বতাহ বোলে। ফলত সেই সময়ত ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ধাৰাসাৰে বৃষ্টিপাত হয়। ভাৰতবৰ্ষৰ উপৰিও পশ্চিম আফ্ৰিকা, দক্ষিণ চীন আৰু অষ্ট্ৰেলিয়াৰ উপৰিভাগতো মৌচুমী বতাহ বোলে। আনহাতে পৃথিৱীৰ নানা স্থানত বিভিন্ন সময়ত বিশেষ ধৰণৰ কেতবোৰ বতাহ বোলে। সেইবোৰক আকৌ স্থানীয় নামেৰে উল্লেখ কৰা হয়। যেনে ভাৰতবৰ্ষত জহকালি আবেলি সময়ত লু নামে এবিধ অতি গৰম বতাহ বোলে। ইয়াৰ উষ্ণতা প্ৰায় 50 ডিগ্ৰী চেলছিয়াছ হয়। তেনেদৰে বৰদৈচিলা, ঘূৰ্ণী বতাহ, হাৰিকেন, টাইফুন ইত্যাদি হ'ল বিভিন্ন প্ৰকৃতিৰ স্থানীয় বতাহ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক' পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও

0: স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু, এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত স্থলবন্দৰ ব্যৱস্থাপনা প্ৰণালী LPMS মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত PMSME-ৰ 10 বছৰ যতনৰ এটা যুগ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। বিশাখাপট্টনম তীখা প্ৰকল্পত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় তীখামন্ত্ৰী HD কুমাৰস্বামীয়ে আৰ্থিক সাহায্য ঘোষণা কৰিছে। GITক লাভ কৰা অসমৰ তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সদৰি কৰিছে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আহ্বানৰ পাছতেই ইৰাণ আৰু ইছৰাইলে সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত স্থলবন্দৰ ব্যৱস্থাপনা প্ৰণালী LPMS মুকলি কৰিব। প্ৰযুক্তিৰ ব্যৱহাৰেৰে সীমান্ত বাণিজ্য আৰু যাত্ৰী চলাচলৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া, স্বচ্ছ আৰু সুৰক্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে LPMS হৈছে এখন ডিজিটেল মঞ্চ যাৰ জৰিয়তে দেশৰ আটাইকেইটা স্থলবন্দৰৰ কাৰ্যকলাপক এটা সংহত প্ৰণালীৰ অধীনলৈ অনা হ'ব। ইয়াৰ ফলত বিমান আৰু সাগৰীয় বন্দৰসমূহৰ দৰে স্থল বন্দৰসমূহতো সুৰক্ষিত আৰু তাৎক্ষণিকভাৱে তথ্যৰ আদান প্ৰদান কৰাটো সম্ভৱ হৈ উঠিব। এই ব্যৱস্থাই মালবাহী বাহন আৰু যাত্ৰীসকলৰ পঞ্জীয়ন, মাচুল সংগ্ৰহ, গতিবিধি নিৰীক্ষণৰ দৰে প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ ডিজিটেল কৰি তুলিব, যাৰ ফলত চৰকাৰী সংস্থা আৰু ব্যক্তিগত পৰিচালনাকাৰীৰ মাজৰ সমন্বয় বৃদ্ধি পাব। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ ডাউকি আৰু ত্ৰিপুৰাৰ শ্ৰীমন্তপুৰ স্থলবন্দৰত নতুনকৈ নিৰ্মাণ কৰা অংশীদাৰসকলৰ বাবে আৱাসিক সুবিধাৰো উদ্বোধন কৰিব। এই আন্তঃগাঁথনিমূলক উন্নয়নে সীমান্ত ব্যৱস্থাপনা আৰু কৰ্মচাৰীসকলক বিশেষভাৱে সহায় কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত PMSME-ৰ 10 বছৰ যতনৰ এটা যুগ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই অভিযান মুকলি কৰা হ'ব। চৰকাৰৰ এটা অন্যতম ধ্বজাবাহী উদ্যম PMSME-ৰ লক্ষ্য হৈছে সুৰক্ষিত গৰ্ভাৱস্থা আৰু সুস্থ মাতৃত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো গৰ্ভৱতী মহিলাক বিনামূলীয়া আৰু গুণগত স্বাস্থ্য যতন সুনিশ্চিত কৰাৰ উদ্দেশ্যে 2016 চনৰ 9 জুনত এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। উদযাপনৰ অংশ হিচাপে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ বাবে এই আঁচনিৰ অধীনত 9টা বিনামূলীয়া সেৱা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতামূলক বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। আজিৰ এই কাৰ্যসূচী উপলক্ষে 75 টকা মূল্যৰ এটা বিশেষ স্মাৰক মুদ্ৰা আৰু 5 টকাৰ এটা ডাক টিকটো উন্মোচন কৰা হ'ব।

কেন্দ্ৰীয় তীখামন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মনোহৰ নাইডুৱে যোৱা নিশা বিশাখাপট্টনম তীখা প্ৰকল্পৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। শ্ৰীকুমাৰস্বামীয়ে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ নিকট আত্মীয়লৈ 25 লাখকৈ আৰু আহতসকলৰ চিকিৎসাৰ বাবে 10 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে। ইয়াৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালসমূহক তেওঁলোকলৈ আবণ্টন দিয়া বাসগৃহতে থকাৰ অনুমতি প্ৰদান কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। শ্ৰীকুমাৰস্বামীয়ে কয় যে তেনে পৰিয়ালৰ শিশুসকলৰ বাবে বিনামূলীয়া শিক্ষা প্ৰদানৰো ব্যৱস্থা কৰা হ'ব। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ৰাজ্যখনৰ মুখ্য সচিব আৰু অন্যান্য বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডে ইতিমধ্যে দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ অতিৰিক্তভাৱে এখন 3-জনীয়া বিশেষ তদন্ত কমিটিও গঠন কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডৰ বিশাখাপট্টনম তীখা প্ৰকল্পত কালি সন্ধিয়া হোৱা এটা অগ্নিকাণ্ডত 8 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে 6 জন লোক আহত হৈছে। আহতসকলৰ ভিতৰত 2 জনৰ অৱস্থা জটিল বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাত নিহত লোকসকলৰ নিকট আত্মীয়লৈ 2 লাখ আৰু আহতসকলৰ চিকিৎসাৰ বাবে 50,000 টকাকৈ এককালীন সাহায্যও ঘোষণা কৰিছে। জি আই টেক লাভ কৰা অসমৰ তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ প্ৰথমটো ৰপ্তানি ইতিমধ্যে কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে অঞ্চলটোৰ লিচু গোলকীয় মৰ্যাদা প্ৰদান কৰি লিচু খেতিয়কসকলক উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰাত এই পদক্ষেপে বিশেষভাৱে সহায় কৰিব। অহা 18 জুনত হ'বলগীয়া ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে এন চি পিৰ ৰাজেন্দ্ৰ জৈনে কালি তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ চৰকাৰত অন্তৰ্ভুক্তিৰ পাছত উপ মুখ্যমন্ত্ৰী সুনেত্ৰ পাৱাৰে উচ্চ সদনৰ পৰা পদত্যাগ কৰাৰ বাবেই এই উপ নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছে। ছগন ভুজৱাল, প্ৰফুল্ল পেটেল, দিলীপ ৱালছে পাটিল আৰু পাৰ্থ পাৱাৰকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত শ্ৰীজৈনে কালি তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। এই উপ নিৰ্বাচনৰ বাবে বিৰোধী মহাবিকাশ আঘাৰী এম ভি এই কাকো প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত শ্ৰীজৈনৰ বিজয় প্ৰায় নিশ্চিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বানৰ পাছতে ইৰাণ আৰু ইজৰাইলে পৰস্পৰৰ বিৰুদ্ধে চলোৱা সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। অৱশ্যে ইজৰাইলে লেবাননত থকা হিজবুল্লাহৰ ঘাটিসমূহৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিলে ইৰাণে পুনৰ সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি সতৰ্ক কৰি দিছে। ইপিনে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজেও সকীয়াই দিছে যে উত্তৰ ইজৰাইলত আক্ৰমণ অব্যাহত থাকিলে বেইৰুটৰ দক্ষিণ প্ৰান্তত থকা হিজবুল্লাহৰ মুখ্য ঘাটিসমূহত ইজৰাইলে পুনৰ আক্ৰমণ চলাব। উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত হোৱা যুদ্ধবিৰতিৰ পাছত ইৰাণ আৰু ইজৰাইলৰ মাজত এয়া আটাইতকৈ পোনপটীয়া সংঘাত আছিল। দেওবাৰে নিশা ইৰাণে ইজৰাইলৰ ভূখণ্ডলৈ কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি সেয়া বেইৰুটৰ সমীপত থকা হিজবুল্লাহৰ ঘাটিত ইজৰাইলে চলোৱা সামৰিক অভিযানৰ প্ৰত্যুত্তৰ বুলি অভিহিত কৰিছিল। ইয়াৰ প্ৰতিশোধ হিচাপে ইজৰাইলেও ইৰাণৰ দক্ষিণ পশ্চিম অঞ্চলত থকা এবিধ বিশেষ খনিজ তেলভিত্তিক ৰাসায়নিক প্ৰকল্পক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। এই প্ৰকল্পটো দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিব পৰা যুদ্ধাস্ত্ৰ উৎপাদনৰ সৈতে জড়িত বুলি ইজৰাইলে দাবী কৰিছিল। ইয়াৰ পাছতে ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছে ইজৰাইলৰ হাইফা চহৰত থকা অনুৰূপ এটা প্ৰকল্পত আক্ৰমণ চলাই প্ৰত্যুত্তৰ দিয়া বুলি দাবী কৰে। ইৰাণৰ সামৰিক বাহিনীয়ে কালি ইজৰাইলৰ বিৰুদ্ধে যুদ্ধকালীন তৎপৰতা বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে যদিও দক্ষিণ লেবাননত ইজৰাইলৰ যিকোনো সামৰিক কাৰ্যকলাপৰ বিৰুদ্ধে ইয়াতকৈও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ'ব বুলি সতৰ্ক কৰি দিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহিও বৰ্তমান সামৰিক অভিযান বন্ধ থকা বুলি প্ৰকাশ কৰি কয় যে ইৰাণৰ যিকোনো নতুন আক্ৰমণৰ ইজৰাইলে যথোচিত প্ৰত্যুত্তৰ দিব। দুয়োখন দেশৰ মাজত স্থায়ী শান্তি ঘূৰাই আনিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চলোৱা প্ৰচেষ্টাৰ মাজতেই এই উত্তেজনাময় পৰিস্থিতিৰ সাম কাটিছে। ট্ৰাম্পে জনোৱা অনুসৰি ইজৰাইল আৰু ইৰাণ দুয়োখন দেশে যুদ্ধ অন্ত পৰাটো বিচাৰে আৰু বৰ্তমান শান্তিৰ বাবে আলোচনা অব্যাহত আছে। ইয়াৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ

পেজেশকিয়ানে মন্তব্য কৰিছে যে তেওঁলোকৰ দেশ দ্বিপাক্ষিক আলোচনা আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দুয়োটাৰে প্ৰতি সমানেই প্ৰতিশ্ৰুতিবদ্ধ। আইচিচি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি ভাৰতে নিজৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ৱেষ্ট ইণ্ডিজক 26 ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 8 উইকেট হেৰুৱাই 179 ৰান সংগ্ৰহ কৰে। দলৰ হৈ ভাৰতী ফুলমালীয়ে 40টা বলত 56 ৰান কৰি আউট নোহোৱাকৈ থাকে। স্মৃতি মন্ধানাই 39 ৰান কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত 8 উইকেটৰ বিনিময়ত 153 ৰানহে কৰিবলৈ সমৰ্থ হয়। সামৰাৰ পূৰ্বে এতিয়া প্ৰথম বাতৰি কেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত স্থলবন্দৰ ব্যৱস্থাপনা প্ৰণালী LPMS মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত PMSMA 10 বছৰ যতনৰ এটা যুগ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। বিশাখাপট্টনম তীখা প্ৰকল্পত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা সকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় তীখা মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে আৰ্থিক সাহায্য ঘোষণা কৰিছে। GI-Tech লাভ কৰা অসমৰ তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে সদৰি কৰিছে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আহ্বানৰ পাছতে ইৰাণ আৰু ইজৰাইলে সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।

ই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

মহাত্মা গান্ধীয়ে কৈছিল, মই সেই শিক্ষাকেই উচ্চ শিক্ষা বুলি ক'ম যাৰ পৰা মানুহ বিনম্ৰ, পৰোপকাৰী, সেৱা ভাৱাপন্ন আৰু কৰ্মপটু হ'ব পাৰে।

0: তেনেদৰে অতিশয় দুৰ্বল ব্যক্তি আৰু গৰ্ভৱতী মহিলাসকলেও ইয়াৰ অভ্যাস কৰিব নালাগে। প্ৰথম অৱস্থাত সদায় এগৰাকী অভিজ্ঞ যোগ বিশেষজ্ঞৰ প্ৰত্যক্ষ তত্বাৱধানতে প্ৰমাণভাতি অভ্যাস কৰা উচিত।
1: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক ৰাহুল চৰকাৰ। ভাৰতীয় সংগীতজ্ঞ বেহেলা বাদক আৰু এগৰাকী সংগীত পৰিচালক ইন্দ্ৰেশ্বৰ শৰ্মা। লক্ষ্ণৌৰ ভাটখণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা বেহেলা বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা তেওঁৱেই হৈছে প্ৰথমজন অসমীয়া। যোৰহাট সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ইন্দ্ৰেশ্বৰ শৰ্মাই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি সন্ধ্যাৰাগ আৰু ইতিহাসৰ সংগীত পৰিচালনা কৰিছিল। সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই ৰচনা কৰা অসম সাহিত্য সভাৰ আদৰণি গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ স্বৰলিপি সৃষ্টি কৰিছিল ইন্দ্ৰেশ্বৰ শৰ্মাই। 1930 চনৰ 10 জানুৱাৰী তাৰিখে যোৰহাটত জন্ম লাভ কৰা এইগৰাকী সংগীত পৰিচালকে 1958 চনত সংগীত শিক্ষা সমাপ্ত কৰি গুৱাহাটীৰ অসম কলেজ অৱ মিউজিকত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত 1959 চনত তিতাবৰৰ জনতা কলেজত সংগীত শিক্ষক হিচাপে যোগদান কৰি তাৰ পিছত 1962 চনত যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু 1989 চনত তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীত বিষয়ক 5খন গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ কৰ্মৰাজিৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা 1996 চনত শিল্পী পেঞ্চন আগবঢ়োৱাৰ উপৰিও 1997 চনত সংগীত প্ৰাণ উপাধি প্ৰদান কৰা হয়। 2009 চনত অসম চৰকাৰে সংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে শিল্পী বঁটা প্ৰদান কৰে। 2020 চনৰ 9 জুন তাৰিখে এগৰাকী সংগীত পৰিচালক বেহেলা বাদক ইন্দ্ৰেশ্বৰ শৰ্মাৰ পৰলোক প্ৰাপ্তি হয়। ভাৰতবৰ্ষৰ এগৰাকী সমাজ সংস্কাৰক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কিৰণ বেদীৰ আজি উপজা দিন। 1972 চনত ভাৰতৰ আৰক্ষী বাহিনীত যোগদান কৰা কিৰণ বেদী হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া। ভাৰতীয় আৰক্ষী অনুসন্ধান আৰু বিকাশ দপ্তৰৰ প্ৰধান আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কালতে 2007 চনত ভাৰতীয় আৰক্ষী সেৱাৰ পৰা তেখেতে স্বেচ্ছাকৃতভাৱে অৱসৰ গ্ৰহণ কৰে। 1949 চনৰ 9 জুন তাৰিখে ভাৰতৰ পঞ্জাৱৰ অমৃতসৰত জন্মগ্ৰহণ কৰা কিৰণ বেদীয়ে অমৃতসৰৰ ছেক্ৰেড হাৰ্ট কনভেণ্ট স্কুলত শিক্ষা গ্ৰহণ কৰি থকা সময়ত ৰাষ্ট্ৰীয় কেডেট কৰ্পছত যোগদান কৰে। টেনিছ খেলি ভাল পোৱা কিৰণ বেদীয়ে একেৰাহে জুনিয়ৰ নেশ্যনেল লন টেনিছ চেম্পিয়নশ্বিপ, এছিয়ান লন টেনিছ চেম্পিয়নশ্বিপ আৰু অল ইণ্ডিয়া ইণ্টাৰষ্টেট ওমেন্ছ লন টেনিছ চেম্পিয়নশ্বিপত বিজয়ী হবলৈ সক্ষম হয়। অমৃতসৰৰ গভৰ্ণমেণ্ট কলেজ ফৰ ওমেনৰ পৰা ইংৰাজী বিষয়ত স্নাতক হৈ তেখেতে 1970 চনত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰে। 1988 চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগত স্নাতক উপাধি লাভ কৰে আৰু 1999 চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজি দিল্লীৰ পৰা সমাজ বিজ্ঞান বিভাগত PhD ডিগ্ৰী লাভ কৰে। 1970 চনত ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা কিৰণ বেদীয়ে 1972 চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে। প্ৰেচিডেণ্টছ গেলেণ্টৰী এৱাৰ্ড, ৰমন মেক্সেছে বঁটা, মাডাৰ টেৰেছা মেমৰিয়েল নেশ্যনেল এৱাৰ্ড, পাব্লিক ছাৰ্ভিচ এক্সেলেঞ্চ এৱাৰ্ড, লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডছ, কল্পনা চাওলা এক্সেলেঞ্চ এৱাৰ্ডছ, তৰুণ ক্ৰান্তি পুৰস্কাৰ, ভাৰতীয় মানৱতা বিকাশ পুৰস্কাৰ আদিৰ উপৰিও আৰু অন্যান্য বহু বঁটা সন্মান লাভ কৰা কিৰণ বেদীৰ আজি উপজা দিনত আমি তেখেতলৈ জনাইছো অজস্ৰ শুভকামনা। প্ৰিয় শ্ৰোতা, আজি স্বাধীনতা সংগ্ৰামী ধৰ্মগুৰু লোকনায়ক বিৰচা মুণ্ডাৰ স্মৃতি দিৱস। তেখেতৰ জীৱন তথা সংগ্ৰামৰ বিষয়ে আমি কিছু কথা পাতিছিলো অৱসৰপ্ৰাপ্ত শিক্ষক মেটকা মুৰ্মুৰ সৈতে। তেখেতে কয়,
2: বিৰচা মুণ্ডা ঝাৰখণ্ডৰ খুণ্টি জিলাত 15 নৱেম্বৰ 1875 চনত তেখেতৰ জন্ম। তেখেত ভাৰতৰ এজন আদিবাসী মাজত বীৰ শ্বহীদ হিচাপে সকলোৰে পৰিচিত। বিৰচা মুণ্ডাই বিদ্ৰোহ কৰিছিল যাক মুণ্ডা ভাষাত উলগুলান বুলি কোৱা হয় আৰু এই বিদ্ৰোহ হৈছিল 1895 চনত। আৰু এই বিদ্ৰোহ হোৱাৰ কাৰণ বিশেষকৈ আদিবাসীবিলাকে সেই সময়ত সেই অঞ্চলত বিশেষকৈ চুটনাগপুৰ ৰাঁচী অঞ্চলত নিজৰ মাটি আৰু ধৰ্ম ৰক্ষা কৰাৰ এটা মূল উদ্দেশ্য।

0: আছিল। তেওঁৰ লক্ষ্য আছিল যে মুণ্ডা ৰাজ্য পুনৰ স্থাপন কৰা। ইংৰাজৰ ভূমি ব্যৱস্থাৰ ফলত মুণ্ডাসকলৰ কেনেকৈ মাটি লাহে লাহে শেষ হৈ গৈছে বা অন্য জমিদাৰৰ হাতলৈ গুচি গৈছে, জমিদাৰসকলক মাটিৰ পত্ৰা দিয়া হৈছে, মহাজনে আদিবাসীবিলাকক জোৰকৈ দিয়া ধাৰৰ ফলত অধিক জুলুম কৰি ধন আদায় কেনেকৈ কৰিছে আৰু অন্যান্য বহুতো অত্যাচাৰ হৈছিল আদিবাসীবিলাকৰ মাজত, বিশেষকৈ এই ইংৰাজ শাসনৰ ফলত, যাৰ বাবে অত্যাচাৰ সহ্য কৰিব নোৱাৰি পেটৰ জ্বালাত এই মানুহখিনি শ্ৰমিক হিচাপে অসমলৈ আহিবলৈ বাধ্য হৈছিল আৰু বহুতো ঠাইত যাবলৈ বাধ্য হৈছিল। এই গোটেই অত্যাচাৰবিলাক সহ্য কৰিব নোৱাৰি ইংৰাজ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিবলৈ সাজু হৈছিল মুণ্ডা তথা ছটনাপুৰী আদিবাসীসকলে। এই বিদ্ৰোহৰ নেতৃত্ব লৈছিল সেই সময়ৰ সচেতন যুৱক বিৰচা মুণ্ডাই। তেওঁ প্ৰথমে আদিবাসীসকলক একত্ৰিত কৰি লৈ নিজকে ধাৰতী বা বিৰচা ভগৱান, ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰিছিল আৰু শোষিত আদিবাসীসকলে লগে লগে আকৰ্ষিত হৈ পৰিছিল আৰু ব্ৰিটিছ বিৰোধী সংগ্ৰামত জঁপিয়াই পৰিছিল। তেওঁ সপোন দেখিছিল যে ইংৰাজক উফৰাই স্বাধীন মুণ্ডাৰী ৰাজ্য স্থাপন কৰিবই লাগিব, কিন্তু শক্তিশালী ইংৰাজ চৰকাৰে বিৰচা মুণ্ডাক কৌশলেৰে কাৰায়ত্ব কৰে আৰু ৰাঁচি জেলত বন্দী কৰি ৰাখে। মোকৰ্দমা চলি থাকে। 20 মে 1900 চনত যেতিয়া তেওঁৰ অনুগামীৰ সৈতে আদালতত অনা হৈছিল তেতিয়া বিৰচাৰ শৰীৰ বৰ ভাল নাছিল। 8 জুন 1900 চন তেওঁৰ শৰীৰৰ অৱস্থা অতিকৈ সংকটজনক হৈ পৰিল। পাছদিনাখন ৰাতিপুৱাৰ লগে লগে বমি আৰম্ভ হয় আৰু অজ্ঞান হৈ পৰে। 9 জুন পুৱা 9 বজাত তেওঁ আত্মাই পৰলোক গমন কৰে। ইয়াৰ পাছত বিৰচাৰ অনুগামীসকলৰ মোকৰ্দমা প্ৰায় এবছৰলৈকে চলি থাকিল। বন্দী অপৰাধীসকলৰ সংখ্যা আছিল মুঠ 482 জন। মোকৰ্দমা বৰ জটিল আছিল। শেষত মোকৰ্দমাৰ ৰাস অনুসৰি 482 জন অভিযুক্তৰ ভিতৰত মাত্ৰ 98 জনক দণ্ড দিয়া হয়, 68 জনক জামিনত মুক্তি দিয়া হয় আৰু কিছুমানক দোষী প্ৰমাণ কৰিব নোৱাৰাৰ বাবে জেলৰ পৰা মুকলি কৰি দিয়া হয়। এনেদৰে বিৰচা মুণ্ডাৰ এই মহান স্বাধীনতা সংগ্ৰামী অধ্যায়টো সমাপ্তি হয় আৰু এই মহান শ্বহীদ বীৰজনাক আমি অতি পবিত্ৰৰে স্মৰণ কৰোঁ।
1: আমাৰ সৈতে সেয়া আছিল অৱসৰপ্ৰাপ্ত শিক্ষক মেটকা মুৰ্মু।
2: গুৱাহাটীৰ আহোমগাঁৱত থকা এছ কে হাজৰিকা কলেজত বিএ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ
3: 7042562907।
2: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃত পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়াকৈ ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে।
3: এছ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
1: আজি আন্তৰ্জাতিক আৰ্কাইভছ দিৱস। প্ৰতি বছৰে 9 জুন তাৰিখে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। মানৱ অধিকাৰ, ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত ঐতিহাসিক নথিপত্ৰ বা আৰ্কাইভৰ অৱদানৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰাই এই দিৱসৰ মূল উদ্দেশ্য। 1948 চনৰ 9 জুন তাৰিখে ইউনেস্কোৰ অধীনত আন্তৰ্জাতিক আৰ্কাইভ পৰিষদ গঠন কৰা হৈছিল। এই সংস্থাটোৰ প্ৰতিষ্ঠা দিৱসক স্মৰণ কৰিয়েই 2008 চনৰ পৰা আন্তৰ্জাতিকভাৱে এই দিৱস পালন কৰি অহা হৈছে। আহকচোন আমিও এই দিৱসৰ অংশীদাৰ হওঁ। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1781 চনত ব্ৰিটিছ অভিযন্তা আৰু ৰেলৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনছনৰ জন্ম হয়। 2005 চনত আমেৰিকান কবি ৰিচাৰ্ড এভাৰহাৰ্টৰ মৃত্যু হয়। 2011 চনত ভাৰতৰ জনপ্ৰিয় চিত্ৰশিল্পী মকবুল ফিদা হুছেইনৰ মৃত্যু হয়।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: বিশেষ লোক আদালত সমাধান সমাৰোহ মহাবিন্দু উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়

0: যোগাযোগ করবলৈ অনুরোধ করা হল।
1: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। এপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত এপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পৰা জ্যেষ্ঠ নাগরিক সকলরে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
3: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুৱাহাটী। সুস্থ জীবনৰ বিশ্বস্ত লগৰী।
4: প্রিয় শ্রোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্রকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰি সমূহ। আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মা সরকারৰ মন্ত্রীসকলৰ বিতৰণ হল দপ্তৰ। 5 জুনত শপথ গ্রহণের পিছতেই কালি মুখ্যমন্ত্রী নতুনকৈ শপথ লোৱা 12 গৰাকী মন্ত্রীক দপ্তৰসমূহ বিতৰণ কৰে। গুৱাহাটীত উপস্থিত হল ইউরোপীয় ইউনিয়নৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। বিমানবন্দৰত প্ৰতিনিধি দলটোক অসম চৰকাৰৰ তৰফৰ পৰা জনোৱা হল উষ্ম আদৰণি। ভাৰত আৰু ইউরোপীয় ইউনিয়নৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়াৰ লক্ষ্যৰে অসম ভ্ৰমণ কৰা ইউরোপীয় প্ৰতিনিধি দলটোৱে পৰিদৰ্শন কৰিলে জাগীৰোডস্থিত টাটা প্ৰকল্পস্থলী। প্ৰতীক্ষিত জুবিন গাৰ্গ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কালিৰে পৰা ফাষ্ট্ৰেক আদালতত আৰম্ভ হৈছে। প্ৰশ্নকাকত ফাদিলক লৈ দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ নীট পৰীক্ষাৰ স্বচ্ছতা ঘূৰাই আনিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। 21 জুনত অনুষ্ঠিত হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাত কোনো ধৰণৰ খেলিমেলি বা জালিয়াতি যাতে হ'ব নোৱাৰে তাৰ বাবে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে প্ৰশ্নকাকত প্ৰস্তুতকৰ্তাসকলৰ এক প্ৰকাৰ গোপন কক্ষত চক্ৰবেহুৰ দৰে বন্দী কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে 21 জুনৰ পৰীক্ষালৈকে প্ৰশ্নকাকত প্ৰস্তুত কৰা সমগ্ৰ দলটোক কঠোৰ নিৰাপত্তাৰ মাজত সম্পূৰ্ণ একাষৰীয়াকৈ ৰখা হ'ব। দেওবাৰে বিয়লি বেয়া বতৰ আৰু প্ৰচণ্ড বতাহৰ ফলত দিল্লী বিমানবন্দৰ টাৰ্মিনেল 2ত ৰখাই থোৱা 3খন এয়াৰ ইণ্ডিয়া বিমানৰ ক্ষতিসাধন হয়। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কেন্দ্ৰৰ কঠোৰ স্থিতি সন্দৰ্ভত পুনৰবাৰ সৰব হৈ পৰিল। বিজেপি চৰকাৰৰ কাম কাজ সন্দৰ্ভত পৰ্যালোচনা আগবঢ়াই মুখ্যমন্ত্ৰী অধিকাৰীয়ে কয় যে ইতিমধ্যে সীমান্তৱৰ্তী অঞ্চলত স্থাপন কৰা কেন্দ্ৰসমূহৰ পৰা 4,800 অবৈধ প্ৰৱজনকাৰীক বাংলাদেশলৈ উভতাই পঠোৱা হৈছে। ইৰাণ আৰু ইজৰাইলৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ পাছত পুনৰ 2খন দেশকে সংযমী হবলৈ আহ্বান জনাইছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতি ট্ৰাম্পে তাৎক্ষণিকভাৱে আক্ৰমণ বন্ধ কৰা আৰু যুদ্ধবিৰতি পালন কৰিবলৈ আহ্বান জনায়। খেলৰ পৃষ্ঠাত আফগানিস্তানক একমাত্ৰ টেষ্টখনত মাত্ৰ 2.5 দিনতে 1 ইনিংছ আৰু 3 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিলে ভাৰতে। টেষ্ট ইতিহাসত এয়া ভাৰতৰ আটাইতকৈ বৃহৎ ব্যৱধানত জয়লাভ। অন্তিম প্ৰস্তুতি মেচত শ্লোভেনিয়াক 2-1 গ'লত হৰুৱাই ক্ৰোৱেছিয়াই ফ্লেভিঅ কোবলিক হৰুৱাই নতুন ইতিহাস গঢ়িলে জাৰ্মানীৰ টেনিছ তাৰকা আলেকজেণ্ডাৰ জেৰেভে। ফ্ৰেন্স অপেনৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত 5টা ছেটৰ যুঁজত জয়ী হয় জেৰেভ। ইণ্ডিয়ান এমেচাৰ বক্সিং সন্থাই অসম এমেচাৰ বক্সিং সন্থাৰ সহযোগত গোলাঘাটত আয়োজন কৰা 3দিনীয়া ৰাইনো কাপ প্ৰ' বক্সিং লীগৰ সামৰণি পৰে। লীগৰ পুৰুষৰ শাখাত হাৰিয়ানাই আৰু মহিলাৰ শাখাত দিল্লীয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লুচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।

অসমৰ সংগীত জগতৰ এটি স্বনামধন্য নাম কুলবৰুৱা। একেধাৰে গায়ক সুৰকাৰ কুলবৰুৱাই চিনেমাৰ সংগীত পৰিচালনা কৰাৰ লগতে নেপথ্য কণ্ঠশিল্পী আৰু আন বহু জনপ্ৰিয় গীতৰ সুৰ কৰিছে। জুমি জুমি চোৱা তুমি, ৰম্ভা মেনকা কিম্বা জুঠিকা, কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন, মই যেন এটি বাটৰুৱা, দুহাততে দিছা মোক ফুল আদি বহু জনপ্ৰিয় গীত সংগীতপ্ৰেমীক উপহাৰ দি গৈছে কুলবৰুৱাই।

এসময়ত কুলবৰুৱাই খুব সুন্দৰকৈ হাৱাইন গীটাৰ বজাইছিল। মেলোডিকা শীৰ্ষক যন্ত্ৰসংগীতৰ এটা অনুষ্ঠানৰ সৈতেও তেওঁ জড়িত আছিল, য'ত ৰমেন চৌধুৰী, প্ৰভাত শৰ্মা, জে পি দাস, অতুল মেধি আদি ব্যক্তিসকল আছিল। উল্লেখযোগ্য যে ফণী তালুকদাৰে পৰিচালনা কৰা বিভ্ৰাত চিনেমাৰ সংগীত পৰিচালনা এই মেলোডিকাই কৰিছিল। এটা দলে বা এটা অনুষ্ঠানে এখন চিনেমাৰ সংগীত পৰিচালনা কৰাৰ ঘটনা সেয়াই আছিল প্ৰথম। ইয়াৰোপৰি মেলোডিকাই ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ গীততো বাদ্য সংগত কৰিছিল। আগবঢ়াইছো বিভ্ৰাত ছবিৰ এটি গীত।

কুলবৰুৱাৰ এটা বিশেষত্ব আছিল যে তেখেতে গীতৰ সুৰ সুহুৰিৰে কৰিছিল, পাছতহে হাৰমনিয়ামত সুৰটো তুলিছিল। বৃষ্টি চিনেমাৰ কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন লাগে আৰু ৰম্ভা মেনকা কিম্বা জুঠিকা নামবোৰ নাজানো হাই, এই দুটা গীতত কুলবৰুৱাই কণ্ঠদান কৰিছিল। ৰম্ভা মেনকা গীতটিত তেওঁৰ সৈতে কণ্ঠদান কৰিছিল জয়ন্ত হাজৰিকাই। অসমৰ সংগীত জগতৰ এসময়ৰ প্ৰখ্যাত জুটি কুল অতুল, পুল গগৈৰ শ্ৰীমতী মহিমাময়ী আৰু সাদৰী চিনেমাৰ সংগীত পৰিচালনা কৰিছিল এই কুল অতুল জুটিয়ে। সাংবাদিক সাংস্কৃতিক লেখক প্ৰয়াত পবিত্ৰ কুমাৰ ডেকাই তেওঁৰ এটা লেখাত কুলবৰুৱা আৰু অতুল মেধিৰ উপাধিকেইটা আঁতৰাই কুল অতুল কৰিলে। তেতিয়াৰে পৰাই কুল অতুল বুলি দুয়োগৰাকী শিল্পী জনপ্ৰিয় হৈছে।

0: দুখনি পাখি আল ফুলে উড়ি আহে লগতে তোরারে জাকি লগতে তোরারে জাকি লগতে তোরারে জাকি।
1: ফুল নুফুলিলেই বা কি হল, তাতে এই গীতটি জন্মৰ এক আমোদজনক ইতিহাস আছে। এদিন কুলবৰুৱা আৰু জয়ন্ত হাজৰিকা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি আছিল। জখলা বন্ধামান পাওঁতে কুলবৰুৱাই এটা সুৰ গুণগুণালে। জয়ন্ত হাজৰিকাই গীটাৰখন বজাই আছিল। গুৱাহাটী পাই বিশিষ্ট কবি হীৰেণ ভট্টাচাৰ্য অৰ্থাৎ হীৰুদাক সুৰটো শুনাই ক'লে যে এই সুৰত এটা গানৰ কথা লিখি দিব লাগে। পাছদিনা হীৰুদাই কাগজ এখনত এটা গীত লিখি তেওঁলোকক দি থৈ আহিল। গীতটি আছিল ফুল নুফুলিলেই বা কি হ'ল তাতে, কুলিৰ কোমল মাতে কপালে আকাশ, ফাগুন নাহিল বুলি তুমি ভুল নুবুজা যাতে। আনহাতে তোমাৰ গানবোৰ যেন এজাক চৰাই শীৰ্ষক গীতটি এখন ৰেষ্টুৰেণ্টত সৃষ্টি হৈছিল। কুলবৰুৱাই সুৰটো গুণগুণাই আছিল আৰু হীৰুদাই গীতটি লিখি গৈছিল। এইদৰেই বহু চিৰসেউজ গীতেৰে অসমৰ সংগীত জগতখন সমৃদ্ধ কৰি গ'ল শিল্পী কুলবৰুৱাই।

আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰী মানি আজিৰ ৰূপালী লহৰৰ কথাংশৰ ৰচনা আছিল পূবালী ভাগৱতী আৰু হেমন্ত নাথৰ। অহা খণ্ডত পুনৰ নতুন কিছু গীত আৰু কথাৰে লগালগি হ'ম। তেতিয়ালৈকে নমস্কাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে।
5: আরে ওয়া,
6: ফসিলে
7: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
8: জানি রক, সতর্ক হৈ রক।
9: তোৰ লৰাটো কেতিয়া

0: বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন কত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে আঞ্চলিক বাতৰি আঠ বজাত সমাচাৰ প্ৰভাত আৰু আঠ বাজি পোন্ধৰ মিনিটত মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ সৈতে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দলটোৱে আজি অসম ইউৰোপ অংশীদাৰিত্বত নতুন অধ্যায়ৰ সূচনা কৰি মুকলি হ'বলগীয়া ব্লু ভেলী ক্লাষ্টাৰ মুকলি কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সন্ধিয়া ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৰ সৈতে মত বিনিময় কৰে। তেওঁ আজি মুকলি হ'বলগীয়া ব্লু ভেলী ক্লাষ্টাৰ প্ৰকল্পই অসম আৰু ইউৰোপীয় সংঘৰ সম্পৰ্কক নতুন শিখৰলৈ নিব বুলি আশা প্ৰকাশ কৰে। এই প্ৰকল্পই অসমৰ কৃষক তথা উদ্যোগী আৰু যুৱ সমাজৰ বাবে নতুন দিশ উন্মোচন কৰিব বুলিও প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামত ভাৰতত থকা ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হেচেল্টৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলটোৱে কালি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰৰ অগ্ৰগতি, উৎপাদন ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যত পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থসামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেগ আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ শ্বানহকক ফাষ্টট্ৰেক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকসভা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনৰ ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিকসংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে GI টেগ লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। ডিব্ৰুগড় জিলাৰ পল্টন বজাৰ অঞ্চলত আৰক্ষীয়ে চলোৱা এটা অভিযানত মাদক দ্ৰব্য সৰবৰাহকাৰী এজন যুৱকক আৰক্ষীয়ে আটক কৰে। ধৃত সৰবৰাহকাৰীজনৰ পৰা 13 গ্ৰাম সন্দেহযুক্ত মাদক দ্ৰব্য জব্দ কৰা হয়। ডিব্ৰুগড় আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহ আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই এই সৰবৰাহকাৰীজনক আটক কৰিবলৈ সমৰ্থ হয়। যোৰহাট জিলাৰ নিমাতীৰ ফেৰীঘাটত নিৰ্মাণ কৰিবলগীয়া নিমাতী টুৰিষ্ট কাম কাৰ্গো পেছেঞ্জাৰ টাৰ্মিনেল প্ৰকল্পৰ কাম কাজৰ বুজ লোৱাৰ উদ্দেশ্যে কালি জিলায়ুক্ত জয় শিৱানীয়ে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যাতে স্থানীয় লোকৰ

যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা সৃষ্টি নহয় সেই কথা নিশ্চিত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ বানাৰ ৰাষ্ট্ৰীয় উদ্যান অহা 25 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ ৰখা হ'ব। ইয়াৰ প্ৰাক্কলনত ৰাষ্ট্ৰীয় উদ্যানখনত দেশী বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ অধিকাৰী কাৰ্যালয়ৰ পৰা চলিত শিক্ষাবৰ্ষৰ জলপানীৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি জাৰি কৰা হৈছে। অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত ছাত্ৰ ছাত্ৰীৰ পৰা ৰাষ্ট্ৰীয় জলপানী পৰ্টেল NSPৰ জৰিয়তে আবেদনৰ আহান জনোৱা হৈছে। মুঠ 5খন আঁচনিৰ অধীনত এই জলপানী প্ৰদান কৰা হ'ব। বিস্তৃত তথ্যৰ বাবে https://scholarships.gov.in ৱেবছাইট চাব পাৰে। আমাৰ এতিয়া বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

এটি টোপাল শৰতৰ বৰাগী মেঘৰ। আজিৰ গীতিমালিকা অনুষ্ঠানত প্ৰথমে এয়া তৰালী শৰ্মাৰ কণ্ঠৰ গীত, গীতিকাৰ নৱকান্ত বৰুৱা, প্ৰযোজনা প্ৰভাত শৰ্মাৰ।

0: তৰালি শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল নৱকান্ত বৰুৱা, প্ৰযোজনা আছিল প্ৰভাত শৰ্মাৰ।
1: হেল্ল, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী জয়ন্ত শৰ্মা, গীতৰ কথা নগেন বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: জয়ন্ত শর্মার কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল নগেন বৰাৰ, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ।
1: গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত বিএ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ
2: 7042562907।
1: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃত পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়াকৈ ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে।
2: এছ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পূৰৱী গগৈ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা দিনেশ বৈশ্যৰ।

0: পূৰৱী গোবৰকণ্ঠৰ গীতটি শুনিলে গীতিকাৰ আছিল দীনেশ বৈশ্য।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী পংকজ দত্ত, গীতিকাৰ অনিল কলিতা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: পংকজ দত্তৰ কণ্ঠৰ গীতটি শুনিলে গীতিকাৰ আছিল অনিল কলিতা, প্ৰযোজনা অনুপম চৌধুৰীৰ।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: আজি গীতিমালিকা অনুষ্ঠানত শেষত শুনাবলৈ লৈছো তৃষা শইকীয়াৰ কণ্ঠৰীতি গীত, গীতৰ ৰচনা অৰুণিমা ভৰালীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: তৃষা শইকীয়াৰ কণ্ঠত অৰুণিমা ভৰালী ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা 2026 এই বিষয়ে এতিয়া আলোচনাৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। ইয়াত ভাগ ল'ব দেৱাশিষ ৰয়, সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি পুৱা 9:20 লাইভ ফোন ইন কল্পতৰু। শ্ৰোতাসকলে অনুৰোধ কৰিবৰ বাবে ফোন নম্বৰ দুটি কৈছোঁ, 9435405223 আৰু 03612662325।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলেৰে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, মুকলি কৰা হ'ব ব্লু ভেলী ক্লাষ্টাৰ, ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সিদ্ধান্ত, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট্ৰেক আদালতত আজি পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ, জি আই টেগ লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ প্ৰকাশ, আৰু আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ভাৰতৰ জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়া বিতং বাতৰি। গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ সৈতে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দলটোৱে আজি অসম ইউৰোপ অংশীদাৰিত্বত নতুন অধ্যায়ৰ সূচনা কৰি মুকলি হ'বলগীয়া ব্লু ভেলী ক্লাষ্টাৰ মুকলি কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব এম চি বি জৰ্জ, ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন, ভাৰতত থকা বেলজিয়ামৰ ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হেচেলটৰ, ইউৰোপীয় দেশ প্ৰতিষ্ঠান আৰু ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিসকলো উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি মুকলি হ'বলগীয়া ব্লু ভেলী ক্লাষ্টাৰ প্ৰকল্পই অসম আৰু ইউৰোপীয় সংঘৰ সম্পৰ্কক নতুন শিখৰলৈ লৈ যাব বুলি আশা প্ৰকাশ কৰে। এই প্ৰকল্পই অসমৰ কৃষক তথা উদ্যোগী আৰু যুৱ সমাজৰ বাবে নতুন দিশ উন্মোচন কৰিব বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতত থকা ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হেচেলটৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে কালি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰত অগ্ৰগতি, উৎপাদনৰ ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমি কণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৰ বাবে কালি সন্ধিয়া ৰাজ্য চৰকাৰৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান আৰু নৈশ ভোজৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব। দখলমুক্ত ভূমি যাতে পুনৰ কোনো লোকে অবৈধভাৱে দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ, সুদৃঢ় আৰু স্থায়ী ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই বৈঠকতে চৰকাৰে দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে যোৱা পাঁচ বছৰত 200 বৰ্গ কিলোমিটাৰতকৈও অধিক ভূমি দখলমুক্ত কৰিছে। উল্লেখযোগ্য যে বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিক সংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে জি আই টেক লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। কৃষক আৰু উৎপাদকসকলক এগ্ৰিগেটৰ, ৰপ্তানিকাৰক আৰু বজাৰৰ সৈতে অধিক সংযোগ স্থাপন কৰি বিশ্ব বজাৰত অসমৰ কৃষিজাত সামগ্ৰীৰ

প্ৰৱেশৰ অধিকাৰ বৃদ্ধি কৰাৰো নিৰ্দেশ দিয়ে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 5গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ শ্বান হকক ফাষ্ট ট্ৰেক আদালতত হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। জি আই টেক লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ৰপ্তানি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ লিচু খেতিয়কসকলে উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ কালি 10,300 লিচু প্ৰেৰণ কৰা হয়। তেজপুৰৰ একাংশ লিচু খেতিয়কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই লিচুসমূহ হৈছে বম্বায়া, শ্বাহী, ইলাচী, বিলাতী আৰু পিয়াজী জাতৰ। উল্লেখযোগ্য যে তেজপুৰৰ লিচুৰ সোৱাদ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ এই লিচুৰ প্ৰশংসা কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 66গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ নুৰুদ্দিন আহমেদ, যোগেশ দেউৰী, পখিলা লেকথেপি আৰু মৰণোত্তৰ ভাৱে কবিন্দ্ৰ পুৰকায়স্থক এই সন্মান প্ৰদান কৰা হ'ব। এইবেলি পদ্ম সন্মানৰ বাবে নিৰ্বাচিত হোৱা নুৰুদ্দিন আহমেদ এগৰাকী প্ৰখ্যাত ভাস্কৰ্য শিল্পী তথা কলা নিৰ্দেশক। 1958চনৰ 17 জানুৱাৰীত নলবাৰীৰ হাতীকুছিত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিজৰ সৃষ্টিশীল কৰ্মৰে নৱজাগৰণৰ সূচনা কৰে। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত নুৰুদ্দিন আহমেদে শিল্পকলাৰ জৰিয়তে অসমীয়া সংস্কৃতিক বহল পৰিসৰৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে। মুম্বাইৰ জে জে কলেজ আৰু ললিত কলা একাডেমীত শিল্পকলা অধ্যয়ন কৰাৰ লগতে তেওঁ নতুন দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা পুতলা নাচৰ প্ৰশিক্ষণ লয়। ৰাজ্যৰ নাটক, চলচ্চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ সুবাদত তেওঁ 2001ৰ পৰা 2003 চনলৈকে গণৰাজ্য দিৱসত দিল্লীত অসমৰ প্ৰতীকপট নিৰ্মাণত নেতৃত্ব দিছিল। অসম সাহিত্য সভাৰ কলাৰত্ন সন্মান লাভ কৰা নুৰুদ্দিন আহমেদে 2025 চনত গুৰুজী আদ্যশৰ্মা বঁটা লাভ কৰে। তেওঁ বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণতো অৱদান আগবঢ়ায়। ভ্ৰাম্যমান থিয়েটাৰত মঞ্চসজ্জাৰ বাবে বিশেষভাৱে পৰিচিত নুৰুদ্দিন আহমেদে সমুদ্ৰ মন্থন, টাইটানিক, ডাইনছৰ, চুনামি আদি নাটৰ কলা নিৰ্দেশনাৰ দায়িত্ব পালন কৰিছিল। 100খনতকৈও অধিক ছবিত কলা নিৰ্দেশক হিচাপে দায়িত্ব পালন কৰা নুৰুদ্দিন আহমেদৰ অধীনত বহু শিক্ষাৰ্থীয়ে ভাস্কৰ্য শিল্পৰ শিক্ষা গ্ৰহণ কৰি আছে। এইগৰাকী প্ৰতিষ্ঠিতযশা শিল্পীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ বাবে ৰাজ্যবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ অধিকাৰীৰ কাৰ্যালয়ৰ পৰা চলিত শিক্ষাবৰ্ষৰ জলপানীৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি জাৰি কৰা হৈছে। অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত ছাত্ৰ ছাত্ৰীৰ পৰা ৰাষ্ট্ৰীয় জলপানী পৰ্টেল NSSP-ৰ জৰিয়তে আবেদনৰ আহান জনোৱা হৈছে। মুঠ 5খন আঁচনিৰ অধীনত এই জলপানী প্ৰদান কৰা হ'ব। ইয়াৰে ভিতৰত 9ম আৰু 10ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে জলপানী, অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ বাবে 1ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ জলপানী, অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী সময়ৰ বাবে জলপানী, অন্যান্য পিছপৰা শ্ৰেণীৰ 9ম আৰু 10ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে জলপানী আৰু এই একেই শ্ৰেণীৰ অন্তৰ্ভুক্ত শিক্ষাৰ্থীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী সময়ৰ বাবে জলপানী প্ৰদান কৰা হ'ব। আবেদনকাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা অনুসূচিত জাতি বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্তিৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।
শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08 বিয়াল্লিছ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব।

0: লগে লগে কামাখ্যা মন্দিরৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা 25 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ ৰখা হ'ব। ইয়াৰ প্ৰাক্ষণত ৰাষ্ট্ৰীয় উদ্যানখনত দেশী বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন প্ৰস্তুতিমূলক খেলত কালি ভাৰতে ৱেষ্ট ইণ্ডিজক 26 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 179 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ভাৰতীয় ফুলমালীয়ে 40টা বলত 56 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। স্মৃতি মান্ধানাই 39 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত 8 উইকেটৰ বিনিময়ত 153 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰেয়াংকা পাটিলে 4টা আৰু ৰাধা যাদৱে 3টা উইকেট দখল কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণক লৈ কালি কৰা ঘোষণা, শিল্পী জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ আৰম্ভণি, ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, মীন নিগমৰ নিযুক্তি কেলেংকাৰীক লৈ CID তৎপৰতা আদিকে ধৰি কেইবাটাও বাতৰি আজি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইয়াৰে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাতৰিটো প্ৰায়কেইখন কাকতেই আজি প্ৰাধান্য দিছে। বাতৰিটো আমাৰ অসম কাকতে গৃহ, লোকনিৰ্মাণ, শক্তি আৰু জনসংযোগ বিভাগ নিজৰ লগত ৰাখি নিজা সমীকৰণেৰে 12 মন্ত্ৰীক 36টা দপ্তৰ বিতৰণ মুখ্যমন্ত্ৰীৰ, আৰু অসমীয়া খবৰ কাকতে গৃহ, লোকনিৰ্মাণ, শক্তি আৰু জনসংযোগসহ বিতৰণ নকৰা দপ্তৰৰ দায়িত্বত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 16 মন্ত্ৰীৰ কান্ধত একাধিক বিভাগৰ দায়িত্ব শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতৰ বাতৰিটোৰ শিৰোনাম পৰ্টফলিঅ'জ এলোকেটেড টু 12 নিউলি ইণ্ডাক্টেড মিনিষ্টাৰ্ছ। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ ভ্ৰমণ সন্দৰ্ভত এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে, জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন ইউৰোপীয়ান ইউনিয়নৰ প্ৰতিনিধিৰ আজি মুকলি ব্লু ভেলী ক্লাষ্টাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিৰ দ্য চেণ্ট্ৰিয়েল কাকতৰ শীৰ্ষক ইউ টিম ভিজিটছ ছেমিকণ্ডাক্টৰ প্লাণ্ট হেজ ফাৰ্ষ্ট হেণ্ড ইনচাইটছ। গ্ৰীষ্মৰ আগমনৰ লগে লগে বাহকজনিত ৰোগে লোৱা ভয়ংকৰ ৰূপ আৰু ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰক লৈ এটা বাতৰি অসমে প্ৰতিদিন কাকতে আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মীন নিগমৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত সন্দৰ্ভত এটা বাতৰি দৈনিক জনমভূমি কাকতে, মীন নিগমৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সমন জাৰি বিধায়ক ৰমাকান্ত দেউৰীৰ ঘৰত CID মৰিগাঁৱত চাঞ্চল্য শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমবাসীক গৌৰৱান্বিত কৰি বীৰ জোৱান মেজৰ ভাৰ্গৱ কলিতা আৰু ৰাইফলমেন ধ্ৰুৱজ্যোতি দত্তক কালি ৰাষ্ট্ৰপতি ভৱনত শৌৰ্য চক্ৰৰে সন্মানিত কৰাৰ বাতৰিটো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ফাষ্টেগ আদালতত কালি শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভণিৰ এটা বাতৰি দৈনিক অসম কাকতত আজিৰ শীৰ্ষক ফাষ্টেগ আদালতত জুবিন হত্যাৰ বিচাৰ আৰম্ভ, 4জনৰ সাক্ষ্যদান। দৈনিক অগ্ৰদূত কাকতেও বাতৰিটো 4 অভিযুক্তৰ জামিন আবেদন নাকচ, সাক্ষীৰ উপস্থিতিত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি আৰম্ভ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া হওক আমি বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলেৰে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, মুকলি কৰা হ'ব ব্লু ভেলী ক্লাষ্টাৰ, ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সিদ্ধান্ত, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্টট্ৰেক আদালতত আজি 5গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ, GI-Tech লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ প্ৰকাশ, আৰু ICC মহিলা টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ভাৰতৰ জয়লাভ।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰূপত আজি যাওঁ আহক বজালি জিলালৈ। জিলাখনৰ সদৰ পাঠশালাৰ পৰা আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা তেওঁৰ জিলাখনৰ ৰেহ ৰূপ লওঁ আহক। ক্ৰমবৰ্ধমান গোলকীয় উষ্ণতা আৰু পৰিৱেশৰ ভাৰসাম্যহীনতা আজি বিশ্বৰ অন্যতম চিন্তাৰ বিষয় হৈ পৰিছে। এই সংকটৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই 5 জুন তাৰিখটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছে। পৃথিৱীক অধিক সেউজীয়া, স্বচ্ছ আৰু বসবাসৰ উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্বৰ বিভিন্ন দেশত উদযাপন কৰা বিশ্ব পৰিৱেশ দিৱস বজালি জিলাৰো বিভিন্ন প্ৰান্তত পালন কৰা হয়। এই বিষয়ে বিতং তথ্যৰ সৈতে এয়া কল্যাণ কলিতা।
2: 1972 চনৰ 5 জুনৰ পৰা 16 জুনলৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহোম সন্মিলনত পৰিৱেশ সংৰক্ষণ আৰু মানৱ পৰিৱেশৰ আন্তঃসম্পৰ্কৰ গুৰুত্ব উপলব্ধি কৰি বিশ্ব পৰিৱেশ দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি 1973 চনত অনলি ওৱান আৰ্থ শীৰ্ষক বিষয়বস্তুৰে প্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তেতিয়াৰ পৰাই প্ৰতি বছৰে 1-1টা বিষয়বস্তুলৈ এই দিৱস বিশ্বজুৰি পৰিৱেশ সজাগতা বৃদ্ধি আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ বিশ্বব্যাপী আন্দোলন হিচাপে পৰিগণিত হৈ আহিছে। এইবেলিও যোৱা 5 জুনত ৰাজ্যৰ আন প্ৰান্তৰ লগতে বজালি জিলাতো ব্যাপক হাৰত গছপুলি ৰোপণ, বিতৰণ আৰু পৰিৱেশ সজাগতা সভাৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। জিলাখনৰ প্ৰতিখন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান, বিভিন্ন চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ৰ লগতে স্বেচ্ছাসেৱী সংস্থাসমূহেও বিশ্ব পৰিৱেশ দিৱস পালন কৰে। জিলাখনত বঙাইগাঁও সামাজিক বননীকৰণ, বন সংমণ্ডল তথা বজালি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ৰ উদ্যোগত এজোপা গছপুলি মাৰ বাবে শীৰ্ষক কাৰ্যসূচীৰ অধীনত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
1: বজালি জিলা অধিবিদ্যা পৰিষদ, লিড কলেজ বজালি আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বৰপেটা আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বজালি জিলাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত যোৱা 29 মে'ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ অভিযান 100% আৰু আৰোহণ কাৰ্যসূচীৰ ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতা সম্পৰ্কত এখন শৈক্ষিক সভা অনুষ্ঠিত হয়। আহকচোন এই বিষয়ে আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা কিছু কথা জানো।
2: বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভা মুখ্য অতিথিৰূপে শৈক্ষিক ক্ষেত্ৰখনৰ তথা মানৱ সম্পদ বিকাশৰ ওপৰত বক্তৃতা প্ৰদান কৰে বজালি জিলাৰ অতিৰিক্ত আয়ুক্ত তোহাহিৰ আলমে। সভাত নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত সন্মানীয় অতিথিৰূপে বক্তৃতা প্ৰদান কৰি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মানৱ কুমাৰ চক্ৰৱৰ্তীয়ে কয় যে শিক্ষানুষ্ঠান এখনৰ পৰা নিৰ্ধাৰিত পৰীক্ষাত শিক্ষাৰ্থীয়ে 100% উত্তীৰ্ণ হোৱাটো আজিৰ দিনত অতি প্ৰয়োজনীয়। কিন্তু পৰীক্ষা কেন্দ্ৰবোৰত পৰীক্ষা পৰিচালনা যদি নীতিগতভাৱে পৰিচালনাৰ ফালৰ পৰা ফালৰি কাটি অনিয়ম অনীতিৰ বিনিময়ত শিক্ষাৰ্থীয়ে 100% উত্তীৰ্ণ হোৱা বা ভাল ফল প্ৰদৰ্শন হোৱাটো কিন্তু শিক্ষাৰ বিকাশৰ তথা শিক্ষাৰ্থীৰ বিকাশৰ পৰিপন্থীহে হয়। তেওঁ কয় যে শিক্ষাৰ্থীৰ গভীৰ অধ্যয়ন, শিক্ষক অভিভাৱক সমাজৰ শৈক্ষিক দায়বদ্ধতাৰ বিনিময়ত আৰু নীতিগত পৰীক্ষা পৰিচালনাৰ বিনিময়ত শিক্ষাৰ্থীৰ পৰীক্ষাৰ ফলাফল উন্নত হ'ব লাগিব আৰু মানৱ সম্পদেৰে পৰিপূৰ্ণ বিকশিত সমাজ প্ৰতিষ্ঠা হ'ব লাগিব।
1: প্ৰাথমিক পৰ্যায়তে বিদ্যাৰ্থীসকলৰ মাজত পৰিৱেশ সজাগতা আৰু সাহিত্য চৰ্চাৰ বাবে প্ৰেৰণা প্ৰদান কৰাৰ উদ্দেশ্যে বজালি জিলাৰ প্ৰাথমিক শিক্ষা বিভাগে এইবেলি এক বিশেষ পদক্ষেপ হাতত লয়। শিক্ষাৰ্থীসকলৰ নিজৰ সৃষ্টিশীলতা, সাহিত্য প্ৰতিভা, চিত্ৰাংকন দক্ষতা আৰু পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় চিন্তা চৰ্চাৰ প্ৰকাশৰ বাবে জিলাখনৰ প্ৰাদেশিককৃত বিদ্যালয়সমূহত 1খনকৈ হাতে লিখা আলোচনী উন্মোচন কৰা হয়। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ প্ৰতিবেদন।
2: আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, এই চিৰসেউজ বাণীক সাৰোগত কৰি বজালি জিলাৰ প্ৰাথমিক শিক্ষা বিভাগে বিশ্বত ভয়াৱহভাৱে বৃদ্ধি পাই অহা গোলকীয় উষ্ণতাৰ প্ৰতি ছাত্ৰ ছাত্ৰীক সজাগ কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে। এইবেলি বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাক্ষণত বিভাগটোৱে বজালি জিলাৰ সকলো প্ৰাদেশিককৃত বিদ্যালয়ত 1খনকৈ হাতে লিখা আলোচনী উন্মোচনৰ দিহা কৰে। বিদ্যালয়ৰ শিক্ষক শিক্ষকসকলৰ সহযোগত শিক্ষাৰ্থীসকলে আটোমটোকাৰিকৈ প্ৰস্তুত কৰা এই হাতে লিখা আলোচনীসমূহ যোৱা 5 জুনত শিক্ষানুষ্ঠানসমূহৰ প্ৰাতকালীন প্ৰাৰ্থনা সভাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই বিশেষ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিদ্যালয়ত মুখ্য অতিথি আৰু উন্মোচক হিচাপে উপস্থিত থাকে ক্ৰমে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকা, বজালি জিলা উন্নয়ন আয়ুক্ত অনুপম ডেকা, জিলাখনৰ অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, বিভিন্ন বিভাগৰ মুৰব্বী আৰু বিষয়াসকল তথা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ লগতে বিশিষ্ট শিক্ষকসকল আৰু অভিভাৱক তথা সমাজৰ গণ্যমান্য ব্যক্তিসকল।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকে বজালি জিলাৰ ৰেহৰূপ শুনিলে। আমালৈ লিখি পঠালে বজালি জিলাৰ আমাৰ সংবাদদাতা কল্যাণ কলিতাই। কাইলৈ পুৱা এই একেটা সময়তে নতুন এখন জিলাৰ ৰেহৰূপৰ সৈতে আকৌ আপোনালোকৰ ওচৰলৈ আহিম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি বজালী জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল আমাৰ সংবাদদাতা কল্যাণ কলিতা। আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছো লাইভ ফোন ইন কল্পতৰু। আপোনালোকৰ বাবে প্ৰয়োজনীয় ফোন নম্বৰ দুটি কৈ দিছো 9435405223 আৰু 03612662325। আপোনালোকে আমালৈ ফোন কৰক, আমি আপোনালোকে অনুৰোধ কৰা গীতসমূহ শুনাবলৈ চেষ্টা কৰিম। আমাৰ এটি ফোন অহাৰ সংকেত দিছে, আমি ধৰি লওঁ ফোনটি। হেল্ল'
1: হেল্ল'
0: হেল্ল' আপোনাৰ পৰিচয়টো দিব। হয়, আপুনি কোনে কৈছিলে?
1: হয় নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, আপুনি কোনে কৈছিলে আৰু ক'ৰ পৰা কৰিছিলে ক'ব?
1: দৰং জিলাৰ মঙলৈৰ পৰা কৈছো, মঞ্জু ডেকাই।
0: কোনে কৈছিলে?
1: দৰং জিলাৰ মঙলৈৰ পৰা কৈছো, মঞ্জু ডেকাই।
0: মঞ্জু ডেকাই কৈছে, হয়। আপুনি কোনটো গীত শুনিব খুজিছে?
1: মই সুমন কল্যাণপুৰত আকাশৰে নীলা এই গীতটি বজাই দিব।
0: বৰ সুন্দৰ গীত নহয়?
1: হয়।
0: আপুনি আমাৰ অনুষ্ঠানসমূহ নিয়মীয়াভাৱে শুনেনে?
1: হয় হয় হয় বাইদেউ, মই সকলো অনুষ্ঠানে শুনো।
0: শুনে, হয়। আমাৰ এই অনুষ্ঠানলৈ আপুনি আগতেও ফোন কৰিছে নে আজি প্ৰথমবাৰৰ বাবে পাইছে? আমাক
1: আগতে কৰিছো, মাজে মাজে মই ফোন কৰোঁ।
0: হয়,
1: সদায় নকৰোঁ, পাইছো আগতে তিনিবাৰমান পাইছো
0: আৰু
1: পাইছো আপোনালোকৰ পৰা সেনেকে মই গীত শুনিব পাইছো।
0: হয়,
1: আজি আকৌ পাই গলো, ভাল লাগিলে।
0: তেন্তে
1: আপোনালোকৰ অনুষ্ঠানবিলাক শুনি থাকি মই খুব ভাল পাওঁ,
0: ভাল লাগে,
1: অনুষ্ঠানে ভাল লাগে। যিকোনো অনুষ্ঠানে গীত হওক, নাটক বা যিবিলাক উপন্যাস পাঠ কৰে, সকলো শুনি ভাল লাগে,
0: ভাল লাগিছে আপোনাৰ কথাখিনি শুনিও। তেন্তে আপুনি শুনিব বিচৰা গীতটি শুনাই দিওঁ। আপুনি অকলে আছে, অনুষ্ঠান শুনি আছে নে কোনোবা আছে আপোনাৰ সৈতে?
1: অ, মোৰ লগত আছে, মোৰ ল'ৰা ছোৱালী যি জোঁৱাই আছে, মই নামকেইটা কৈ দিম।
0: কওক কওক।
1: দীপাঞ্জলি ডেকা ছোৱালী আৰু প্ৰাণজিত ডেকা, হিমাংশু কলিতা, হীৰাজ্যোতি বৰা আৰু নাতিনী এজনী, সৰু নাতিনী,
0: নাতিনী বহি আছে।
1: হয় হয়, নাতিনী আছে।
0: হয়, তেন্তে আটাই গীতটি শুনক, সুমন কল্যাণপুৰৰ কণ্ঠত আকাশৰে নীলা গীতটি।
1: হয় হয়, ধন্যবাদ বাইদেউ,
0: ধন্যবাদ।

0: গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ
1: 7042562907।
0: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃত পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়াকৈ ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে।
1: এছ কে হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
2: ফোন ইন কল্পতৰু অনুষ্ঠানত আমি এতিয়া পিছৰ গৰাকী শ্ৰোতাৰ সৈতে কথা পাতিব খুজিছো। হেল্ল'
3: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
2: হয় নমস্কাৰ, আপুনি প্ৰথমে কওক আপুনি কোনটো গীত শুনিব বিচাৰিছে? জুবিনৰ বৰষুণৰ গীত এটি শুনিব বিচাৰিছে আপুনি? হয়,
3: মই হেৰি আৰু মোৰ কেইজনমান বন্ধুৰ নাম কম আজি।
2: কওক আপুনি।
3: আনন্দ গন্ধিয়া, কল্পনা মীন, বংকিম দাস, হাজিৰা বেগম, ৰূপালী কলিতা আৰু মাধৱী দাস, এওঁলোকে নিয়মীয়া কলা আৰু আপোনালোকৰ শ্ৰোতাও।
2: আপুনি ক'ৰ পৰা কৰিছিলে বাৰু?
3: মই এইটো বৰপেটা জিলাৰ লচিমা গৈ সৰ্থেবাৰীৰ ওচৰতে, বৰপেটা এতিয়া আমাৰ সমষ্টি বৰপেটা। লচিমা লচিমাখন আমাৰ কিন্তু ঐতিহাসিক গাঁৱত ৰাইজমেল অনুষ্ঠিত হৈছিল ইংৰাজৰ দিনত, ইংৰাজৰ বিৰুদ্ধে যুঁজিছিল এই লচিমাতে। বিভিন্ন কিতাপ পত্ৰত আছে এইবোৰ, আৰু আমাৰ ওচৰত এখন

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।

0: আমাৰ পৰৱৰ্তী গৰাকী শ্ৰোতাৰ সৈতে আমি কথা পাতিব বিচাৰিছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, আপুনি আপোনাৰ পৰিচয়টো প্ৰথমে দিব।
1: বনশ্ৰী বনবাসী মণ্ডল, মই চৰগাঁও পানীখেতিৰ পৰা কৈছোঁ।
0: হয়, আপুনি কোনটো গীত শুনিব বিচাৰিছে?
1: আপোনাৰ ইমানদাৰ বৰশ্ৰীখনৰ মহম্মদ আৰিছে গোৱাৰিছি দিল মে কিয়া ৰখা হে তেৰা হৃদয় দে চুপা ৰখা হে, এই গীতটো বজাই দিব বাইদেউ।
0: হয়, এইটো সুৰেশ ৱাদেকাৰ আৰু আশা ভোচলে গাইছে, অৰিছি দিল মে। হয়, ইমানদাৰ ছবি নহয়, আপুনি সেই গীতটো শুনিব বিচাৰিছে। আপুনি কি কৰি আছে বাৰু এতিয়া? কিবা দোকান আছে, আপুনি দোকানত বহি আমাৰ অনুষ্ঠান শুনি আছে তাৰমানে, নহয়?
1: বহুত ব্যস্ততাৰ মাজত মানে ফোন কৰা হয়।
0: হয় হয়, ফোনটো কৰাৰ পাছত ফোনটো
1: এতিয়া মানে তেনেকুৱা ট্ৰাই কৰি কৰি পাওঁ আৰু,
0: ভাল লাগে নহয়? তেন্তে আপোনাৰ শুনিব খোজা গীতটি আমি শুনাম নে কোনোবা আপোনাৰ লগত আছে নে আপুনি অকলে আছে?
1: মই কেইজন শ্ৰোতাৰ নাম লম, এই মুহূৰ্তত তাই স্কুলৰ ছাত্ৰী গতি স্কুললৈ গল।
0: হয়, কওকচোন কাৰ নাম ল'ব খুজিছে?
1: গীতিকা চালৈ আৰু গৰিমা চালৈ এই গীতটো
0: শুনাই দিওঁ গীতটি।
1: হয় হয়

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আমি পাঁচৰ গৰাকী শ্ৰোতাৰ সৈতে কথা পাতিছোঁ। হেল্ল'
1: হেল্ল'
0: হেল্ল'
2: হেল্ল'
0: হয় আপুনি
2: বাইদেউ নমস্কাৰ
0: নমস্কাৰ ক'ৰ পৰা কৰিছিলে আপুনি?
2: মই দৰং জিলাৰ খৰিয়াবাৰী কালজিৰ মইনা কলিতে ক'লোঁ বাইদেউ।
0: হয় আপুনি কোনটো গীত শুনিব বিচাৰিছে?
2: মই নৱকান্ত বৰুৱাৰ কথাৰে জুৰি দত্ত জুৰি বাইদেউৰ কণ্ঠ
0: হয়
2: বাৰিষা ডাৱৰে মোক ভাঙিলে টোপনি এই গীতটি শুনিব বিচাৰিছোঁ বাইদেউ।
0: জুৰি দত্ত চৌধুৰী কণ্ঠৰ গীতটি শুনিব বিচাৰিছে আপুনি, অতি সুন্দৰ গীত এটি।
2: পুষ্পৰাম কলিতা, ৰজনী কলিতা, নাৰায়ণ বৰুৱা মহাশয়, আনন্দ গন্ধিয়া, অময়া দৈমাৰী আৰু বহুত শ্ৰোতা বাইদেউ, ইমান ক'ব লাগিলে বহু সময় লাগিব,
0: বহু সময় যাব, হয় আমাৰো সীমিত সময়,
2: হয় হয় হয়, তাৰ লগতে আপোনালোক আটাইলৈকে এই গীতটি উৎসৰ্গা কৰিছো বাইদেউ।
0: ধন্যবাদ জনাইছো আমি আপোনাক, তেন্তে শুনাই দিওঁ গীতটি।
2: হয় বাইদেউ নিশ্চয়।
0: হয়

0: নমস্কাৰ আদৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আপোনালোকে জানি সুখী হব আবাৰ আজিৰ অতিথিগৰাকীৰ বিষয়ে। তেখেত এগৰাকী শৈক্ষিক ক্ষেত্ৰখনত আজি কেইবাটাও দশক ধৰি জড়িত এগৰাকী ব্যক্তি। তেখেতৰ বিশাল অভিজ্ঞতা আৰু ষ্টুডিঅ'ত আমি তেখেতক চিনাকি কৰাই দিবলৈ পাই ভাল পাইছো আপোনালোকৰ সৈতে। তেখেত হ'ল প্ৰিয়ব্ৰত লকৰ ডাঙৰীয়া। লকৰ ডাঙৰীয়া, স্বাগতম জনাইছো আমাৰ আজিৰ অনুষ্ঠানলৈ, জীৱন সুৰভিলৈ। আৰু আপোনাৰ জীৱনৰ দীঘলীয়া অভিজ্ঞতাই শৈক্ষিক ক্ষেত্ৰখনত, আপুনি আৰম্ভ কৰিছিলে এগৰাকী অধ্যাপক হিচাপে শিৱসাগৰ মহাবিদ্যালয়ত, তাৰ পাছত আপুনি উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়লৈ আহিলে, তাত শিক্ষকতা কৰিছে, মাজতে আপুনি নেহেৰু যুৱ কেন্দ্ৰত কৰ্মৰত আছিলে সমন্বয়ক হিচাপে, তাৰপাছত দীঘলীয়া আপোনাৰ এটা এই যাত্ৰা, আৰু শেষত সামৰণি পৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আপুনি এগৰাকী যুটীয়া সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিলে। কিন্তু তাতো আপুনি থমকি ৰোৱা নাছিলে, আপোনাৰ এই যাত্ৰা অব্যাহত আছিলে। অৱসৰৰ পাছতো আপুনি সংলগ্ন হৈছিলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সৈতে, য'ত আপুনি পৰীক্ষা নিয়ন্ত্ৰক হিচাপে আপুনি কৰ্মৰত আছিলে। গতিকে এটা দীঘলীয়া আপোনাৰ পৰিক্ৰমা জীৱনৰ আমাৰ শ্ৰোতাই জানি নিশ্চয় ভাল পাব। গতিকে আমি আৰম্ভণিৰ পৰা কথাটো আৰম্ভ কৰিব খুজিছোঁ আপোনাৰ, তাৰ আগতো আপোনাৰ নিজৰ শৈশৱ, নিজৰ ঘৰখন, সেইখিনিও কথা আছে। গতিকে এই জীৱন সুৰভিত আমাৰ লক্ষ্যই এইটো, জীৱনৰ সুবাসটো বিলাই দিয়া, আপোনাৰ এটা অভিজ্ঞতা পুষ্ট এটা জীৱন। গতিকে এই অভিজ্ঞতাটো আমি আমাৰ শ্ৰোতাৰ মাজত বিলাই দিম। আৰু গতিকে ক'ৰ পৰা আৰম্ভ কৰিব, আপুনি কি মনলৈ আহিছে এতিয়া?
1: মই উত্তৰ লক্ষীমপুৰৰ কথাৰ পৰা আৰম্ভ কৰোঁ।
0: হয়,
1: তাৰে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই পঢ়িছিলোঁ।
0: হয়,
1: তারপরে হায়ার সেকেন্ডারি পাস করি, তেতিয়া আমার ইলেভেন ক্লাস আসলে, একাদশ শ্রেণীত আমার ফাইনাল পরীক্ষা হয়েছিল। আর আমার সেভেন এইটতে আমার ভাগ করে দিয়েছিল, মানে দিকটা আমি বিজ্ঞান পড়িম নে কলা পড়িম নে বাণিজ্য পড়িম, সেইটো দিক নির্ণয় করেছিল। আর মোক মোৰ দেউতাহঁতে বিচাৰিছিলে, পিতাহঁতে আৰু খুড়াহঁতে, যে মই ডাক্তৰ হ'ব লাগে। গতিকে মোক ক'লো তো বায়োলজি লৈ পেলাই বিজ্ঞান পঢ়,
0: বিজ্ঞান শাখাত পঢ়,
1: সোমালো। আৰু তেনেকৈ ধৰি পেলাই হেৰি কৰিলোঁ। মই 1965 চনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। পাছ কৰি আহি মই কটন কলেজত ডিগ্ৰী নাম লগালোঁ। আৰু তেতিয়া মই জুলজিত মেজৰ লৈ, তেতিয়া মেজৰ আছিলে, অনাৰ্চ আছিলে, আজিকালি মেজৰ বুলি কয়, তেতিয়া অনাৰ্চ আছিলে, জুলজি অনাৰ্চ লৈ পেলাই পঢ়িলোঁ। ডক্টৰ কালীনাথ শৰ্মা, শ্ৰীজীৱ চক্ৰৱৰ্তী, তেখেতক নাই পৰায়ত এতিয়া, তাৰপিছত উমেশ মেধি, তেখেতো পৰায়ত, তেখেতসকলে আমাক পঢ়াইছিলে। আৰু তাতে জুলজিত পঢ়ি পেলাই তাতে মনত পৰে, নাই মই জুলজিতে এম এছ চিও কৰা ভাল, গতিকে মই গুৱাহাটী ইউনিভাৰ্চিটিত জুলজিত এম এছ চি পঢ়িলোঁ, এম এছ চি পাছ কৰিলোঁ। তেতিয়াই বিভিন্ন ঠাইত কলেজবিলাকত মেজৰ জুলজি, মানে জুলজি অনাৰ্চ খুলিছে আৰু, গতিকে টিচাৰ লগা হৈছে। তো মোৰ লগত কেইবাজনীও মানে ৰিজাল্ট নাপাওঁতেই মানে কলেজ জইন কৰিলে, কিন্তু মই মোক মতা নাছিলে কোনো, মোৰ কি হ'ল, তাৰ যে ৰিজাল্ট যেতিয়া ওলাই গ'ল, তাৰপিছত মানে মোক কেইবাখনো কলেজলৈ মই দৰকাৰ, মোক খবৰ দিয়ে যে তই বৰপেটা কলেজত যা, তাত খালী আছে। তো এদিন মই বাছত গ'লোঁ আৰু বৰপেটালৈ, তেতিয়া এ এছ টি চি ৰঙা বাছ চলে, ৰঙা বাছ চলি গৈ পেলাই তাতে নামিলোঁ। বাছত নামি ওচৰৰ দোকান এখন ভাত খাই মই প্ৰিন্সিপালৰ ঘৰলৈ গ'লোঁ। তেতিয়া প্ৰাণজিত তালুকদাৰ, তাত ডক্টৰ প্ৰাণজিত তালুকদাৰ অধ্যক্ষ হৈ আছিলে এম চি কলেজ বৰপেটাত। তেওঁ মই গৈ দুপৰীয়া সময়ত, তেখেতে গৰমৰ দিন আছিলে, বিচনী লৈ পেলাই লুঙি এখন পিন্ধি পেলাই বহি আছে আৰু। মই তাৰপিছত মই ক'লোঁ, এনেকৈ এনেকৈ হেৰি আপোনাক, মই প্ৰিন্সিপালক লগ পাবলৈ আহিছিলোঁ, বোলে ময়ে প্ৰিন্সিপাল। মোৰ পৰিচয় সুধিলে আৰু কি কথা, তাৰপিছত ঠিক আছে, তুমি মোৰ হেৰি পোৱা নাই, মই জুৰজি শিক্ষক পোৱা নাই, তুমি আহিবানে, জইন কৰিবানে ইয়াত? মই বোলো মানে জইন কৰিম, আপুনি মই এপইণ্টমেণ্ট এটা দিয়ক, আহি জইন কৰিম। তাৰপৰা তেখেতে ক'লে ঠিক আছে, মই এতিয়া কিবা বন্ধ এটা আছিলে নেকি জানো, দুদিনমান, দুদিন অমুক তাৰিখৰ পিছত মই তোমালৈ এপইণ্টমেণ্ট এটা দিম। ইতিমধ্যে মই যেতিয়া সেনে ঘূৰি আহিলোঁ, ঘূৰি অহাৰ পিছত শিৱসাগৰ কলেজৰ মই আগতে দৰখাস্ত দি থোৱা আছিলে, মই ইণ্টাৰভিউ

0: মাতিলে হ্যাঁ, মোক খুড়াৰ লগত থাকো, মোৰ খুড়া ডক্টৰ ভগৱান চন্দ্ৰ লহকৰ কমাৰ্চ কলেজৰ অধ্যক্ষ আছিলে, তেখেতৰ লগতে থাকি মানে পঢ়া শুনা কৰা, মই তেওঁৰ লগতে থাকোঁ। তেওঁ কলে যাবি জানি শিৱসাগৰলৈ, বোলো মই আগে ইণ্টাৰভিউ দি থকা আছোঁ, ভাওনা বাৰটো ঠিক নাই। তো গ'লোঁ আৰু বাছত গৈ, বাছত গৈ যেতিয়া ট্ৰেইনৰ হেৰি চাইছোঁ, ট্ৰেইন শিৱসাগৰ ডাইৰেক্ট ট্ৰেইন নাই, আপুনি শিমলগুৰিত নামিব লাগিব, শিমলগুৰিৰ পৰা আকৌ বাছ বা অ'টো তেনেকৈ লৈ পেলাই আহিব লাগিব। তাৰ গৈ আৰু শিৱসাগৰত পালোঁগৈ, শিৱদৌল মানে বিখ্যাত ঠাই শিৱদৌল। ৰাতিটো তাক হোটেলখনো কটালোঁ, তাৰ পিছদিনাখনে পোৱা কলেজত ওলাল জয়সাগৰত কলেজখন, শিৱসাগৰৰ পৰা 3 কিলোমিটাৰমান দক্ষিণ পশ্চিমে। তো ৰিক্সাখনত আহিলোঁ আৰু, আহি শিৱসাগৰ কলেজ পালোঁ, ইণ্টাৰভিউ হ'ল। ইণ্টাৰভিউত মোৰ এতিয়াও মনত আছে, মানে 8 মানুহ মানে বহি আছে ইণ্টাৰভিউ ল'বলৈ,
1: ইণ্টাৰভিউ ল'ব
0: কলেজৰ শিক্ষকৰ কাৰণে 8 মানুহ থাকে, প্ৰাক্চনতো আছেই। তো মোৰ মাৰ্কশ্বীট তাৰ্কশ্বীট চাই মেলি ঠিকে আছে, চব সুধি আছে প্ৰশ্ন ইটো। তাৰ পৰাক্চলেটো পটকৈ সুধি দিলে, এই মেকুৰী চকুটো ৰাতি লাইট মাৰিলে কিয় জ্বলে? মোৰ ঘপকৈ পাজলে কি ক'লো যে এটা এই তাত চকুৰ ৰেটিনাত এটা পাৰ্টিকুলাৰ চেল থাকে, যিটো চেলটোৰ লাইট পৰিলে জিলিকি উঠে সেইটোৱেই। ঠিকে আছে ঠিকে আছে, আৰু কিবা কিবি সুধিলে, কৈছে বোলে অহ তুমি সেইকেইটা কথা নাজানা? মই নাজানো ছাৰ, চবজি জানিব লাগিব কোনো মানে তেনেকৈ ক'লো আৰু। তাৰপিছত মই গুচি আহ ইণ্টাৰভিউ হ'ল আৰু গুচি আহিলে। আমি 7 আছিলে হেৰি কেণ্ডিডেট, কেন্দ্ৰীয় 7 আছিলে। আহিলোঁ আৰু, আহি ৰাতি হোটেলতে আছোহি। পৰাগ চলিয়াই হোটেললৈ গৈ মোক সুধিছে আগত ক'ত আছিলে, হোটেললৈ গৈ পেলাই কৈ আহিছে মেনেজাৰক যে লহকৰ বোলা ল'ৰা এজন যে আছে ইয়াতে আহিছে, তো মোক লগ ধৰিব কবি ৰাতিয়েই সেইদিনাখনে। মই বোলো কি হ'ল কথাটো? তাৰ মই আহিলোঁ আৰু ঘৰটো সুধি মেলি ৰিক্সাৰ তেখেতৰ কোনখিনি ঘৰটো, ৰিক্সাখন লৈ গ'লোঁ আৰু। আহোঁতে ৰিক্সা পোৱা নাই, মই অলপ দেৰি থাকি পেলাই ৰৈ ৰৈ তেওঁ অহা নাই, তেতিয়া ঘৰ পোৱাগৈ নাই। তাৰ মই ঘৰৰ পৰা ঠিক ওলাই আহিছোঁ আৰু, দুখোজমান গৈছোঁ, ঘপকৈ ফিয়েট গাড়ী এখন ব্ৰেক মাৰি পেলাই ৰৈছে, মানে মোক মাতিছে আৰু হেই লগৰ ছাৰ শুনা, একদম যোগে কাৰণে কৈছে তোমাক ছিলেক্ট কৰিছোঁ, কিন্তু তুমি মোক 16 জইন কৰিব লাগিব, তুমি পাৰিব নোৱাৰ কোৱা, আৰু জইন কৰিলেহে মই তোমাৰ এপইণ্টমেণ্ট লেটাৰ দিম,
1: সেইটো সুধি লৈছে
0: একদম, জইন কৰিলেহে মই এপইণ্টমেণ্ট, নহ'লে এপইণ্টমেণ্ট লেটাৰ নোপোৱা, কিন্তু ইণ্টাৰভিউ তুমি ভাল কৰা নাই দেই, লগতে সেই কথাটোকে তেখেতৰ সেই হেৰিটো আছে আৰু কোৱা মানে। তাৰপিছত আৰু মই বোলো হ'ব ছাৰ মই আহি যাম, গৈ আৰু আহি ঘূৰি আহিলোঁ পিছদিনাখনে। সেই ঘৰত খোৱা গৈ পেলাই মই 14 14 নৱেম্বৰত নাই 15 নৱেম্বৰত মই হেৰিলৈ গৈছোঁ, শিৱসাগৰলৈ গৈছোঁ আৰু বেডিং চেডিং লৈ আৰু বুঢ়াই গৈ তাতে গৈ মইতো গৈ ক'ত থাকিম কি কৰিম কাৰণে। শিৱসাগৰলৈ এটা ভাল কি, তাত মানে বহুত টিচাৰৰ কাৰণে কোৱাৰ্টাৰ আছে, বেচেলৰ্ছ কোৱাৰ্টাৰ, ফেমিলি কোৱাৰ্টাৰ। এতিয়া মোৰ বেচেলৰ্ছ কোৱাৰ্টাৰত মোক ছিট নাছিলে, তাত ফেমিলি কোৱাৰ্টাৰত 3 মানুহ আছে, 3 শিক্ষক আছিলে, তাৰ এটা ছিট মানে খালী আছিলে। মোক ক'লো তুমি সেই ৰুমটোত সোমাই ল'বা, তেওঁ মই আহি আৰু তাত সোমালোঁ। সেইদিনাখনে কলেজ উইকৰ এই যিটো মিউজিক ছ'চিয়েল বুলি কয় যে লাষ্ট ডে, যেনে যে গোটেই সকলোৱে গান বাজনা কৰি ফূৰ্তি ফাৰ্তা কৰে সেই চলি আছিলে। তাৰ মই বস্তু মানে তাত থৈ বাকচটা আৰু মেৰিংটো থৈ মোক এজনে ক'লে যে আপুনি হেৰিলে আহক, অডিটৰিয়ামলৈকে আহক, তাতে সকলোকে লগ পাব আজি ফাংচন। তাৰ মুখ হাত ধুই পেলাই তাতে গ'লোঁ আৰু, তালৈ গৈ অলপ দেৰি পিছত বহিলোঁ, পৰাগ চলিয়াই উঠিয়ে মোক মাতি নি পেলাই থিয় কৰি চিনাই কৰি দিছে, আজি আমাৰ এজন নতুন আলহী আহিছে, নতুন আলহী আহিছে, তেখেত জুলজিত যোগদান কৰিব কাইলৈৰ পৰা, আমাৰ শিক্ষক আমাৰ এটা ফেমিলি মেম্বাৰ বাঢ়িল। মোৰ নাম মোক ক'বলৈ দিয়া নাই দেই, আহি বহিলোঁ। তো অলপ পিছত দেখিলোঁ পৰাগ চলিহাই এই হাৰমনিয়াম লৈ পেলাই গান গাব গৈছে, ওচৰত উঠি পেলাই ষ্টুডেণ্টৰ ফাংচন মিউজিক ছ'চিয়েল, তাত প্ৰিন্সিপালে হাৰমনিয়াম লৈ পেলাই গান গায়, তাকো পংকজ মল্লিকৰ গান, হা মোৰ আচৰিত
1: দেখি
0: বোলো কি কথা কি কলেজ কোথায় সোমালো মানে কলেজ কাৰণ পিছৰ লগত মই এটা বেলেগ আমি

0: ইসলামক পাইছো ইয়াতে কটন কলেজত, ধৰিলোঁ বেলেগ ধৰণ দেখোঁ। তাৰপৰা থাকিলোঁ আৰু সিমান, তেনেকৈ গ'ল। পিছদিনাখনে যেতিয়া যোগদান কৰিলোঁ আৰু এখন চিঠিত দিলোঁ আৰু, তেওঁ এপইণ্টমেণ্ট এখন দিলে লগত। তাৰপিছত মোৰ আৰু ডিপাৰ্টমেণ্টৰ কলিগবিলাক আহিল, আহি চা চিনাকি হোৱা দেখুৱাই গৈছে, সেই তেনেকৈ আৰম্ভ হ'ল আৰু।
1: অভিজ্ঞতাটো আপোনাৰ ভালেই হ'ল।
0: অঁ, তেনেকৈ আৰম্ভ হ'ল আৰু মোৰ শিক্ষক জীৱন আৰম্ভ হ'ল, শিক্ষকতাৰ জীৱন আৰম্ভ হ'ল।
1: তাত কিমান বছৰ থাকিলে?
0: তাত তিনিবছৰ।
1: তিনিবছৰ
0: তাৰমানে কি হ'ল, লখিমপুৰত মোৰ দেউতা আছে, মা আছে, ভাই ভনীকেইটা আছে। গতিকে দেউতা মানে অকণমান বেমাৰী হৈ পৰিছে, গতিকে দেউতা মই চাব নোৱাৰিম, তই ইয়ালৈ আহিলে ভাল আছিলে, খুব এটা প্ৰেছাৰ চলিছে। তাৰ মোক দেউতাই ক'লে যে তই লখিমপুৰ কলেজত যদি পাওঁ গুচিয়া, তই কিবা কপাল ভাল আছে, লখিমপুৰ কলেজত পালোঁ,
1: পাই গ'ল হয়।
0: তাৰপৰা আহিলোঁ, পঢ়াক চলাই কিন্তু বিৰাট খং কৰিছে। মই কেতিয়াও কোনো মোৰ কলিগক এনেকুৱা তলৰ কলেজ, শিৱসাগৰ কলেজৰ ওপৰত বুলি ভাবে, লখিমপুৰ কলেজত সৰু, তলৰ কলেজত যাবলৈ মই বিদেশলৈ পঠিয়াব খোজোঁ, বেলেগ ডাঙৰ ইউনিভাৰ্চিটিলৈ পঠিয়াব খোজোঁ, কিন্তু তথাপি আৰু তোমাক যাব দিছোঁ তোমাৰ পৰিয়ালৰ হেৰি কাৰণে। তেওঁ গুচি আহিলোঁ ছেপ্টেম্বৰ মাহত, মই ছেভেণ্টিত জইন কৰিছোঁ নহয়, 71, 2, 3 ছেপ্টেম্বৰত মই লখিমপুৰত উত্তৰ লখিমপুৰ কলেজত জইন কৰিলোঁ।
1: তাত তাৰ অভিজ্ঞতাখিনি জনাওকচোন কেনেকুৱা। উত্তৰ লখিমপুৰ
0: ইণ্টাৰেষ্টিং কথা এটা আছে তাতে, মই যেতিয়া আহি জইন কৰিলোঁ, তাৰপিছত তেতিয়া মোক প্ৰিন্সিপালে ক'লে যে তোমাৰ পোষ্টটো চেংচন নহয়। চেংচন পোষ্ট নহ'লে মই স্কিল নাপাওঁ, মানে ফিক্স পে এটা পে দিলে। তাৰ মই তেনেকৈ এবছৰমান থাকিলোঁ, মানে ফিক্স পে দিয়ে উপায় ঘৰ আছে, মোক খেদিব খোজা নাই, তেওঁ যাব যাব দিব তাই থাকিল। তাৰপিছত আৰু মোক ক'লে যে তুমি লাগা, লাগি মেলি হেৰি কৰি আনা। তেতিয়া নক'বলগীয়া কথা এটা, এই নকওঁ দিয়ক, ক'বলগীয়া আছিলে। মানে কি হ'ল, ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে উত্তৰ লখিমপুৰ কলেজত এটা পোষ্ট চেংচন কৰি দিলে, আৰু সেইটো স্পেচিয়েলি জুলজি বুলি লিখি দিলে
1: আপোনাৰ বিভাগটো,
0: মোৰ বিভাগত। কিন্তু মোৰ দুই কপাল, এই তাতে তেতিয়া এজন ল'ৰাহে, মোৰ ল'ৰা বুলিয়ে কৈছোঁ আৰু, তেতিয়া তেওঁ সেইটো কাটি পেলাই হিন্দীত বিভাগ বুলি কৈ লিখি লৈ আহিলে। গতিকে মোৰ চেংচন হ'ল, হিন্দী বিভাগৰ এজন প্ৰফেচাৰ সোমাইছিলে নতুনকৈ, তেওঁৰ চেংচন তাৰপিছত ছাবছিকুৱেণ্টলি পিছৰ বছৰত মোৰ হ'ল হ'ল। তেওঁ লখিমপুৰত সোমোৱাৰ লগে লগে তাৰ ছ'চিয়েল হেৰিটোত সোমাই পৰিলোঁ লখিমপুৰত। তাত কেইবাটাও অনুষ্ঠানৰ লগত জড়িত হ'লোঁ, খেলা ধূলাটো জড়িত হ'লোঁ। প্ৰথমে মানে এটা হ'ল কি, যে ছায়েন্স ছ'চাইটি, অসম বিজ্ঞান কমিটিৰ যিটো শাখা উত্তৰ লখিমপুৰ, সেইটো আৰম্ভ কৰিছিলোঁ তাত। তেতিয়া
1: তাতে শিক্ষকতাৰ লগতে আপুনি এইখিনি কাম,
0: এইখিনি ছায়েন্স ছ'চাইটি, যিটো ছায়েন্স পপুলাৰাইজেশ্যনৰ, অসম বিজ্ঞান কমিটিৰ কথা জানেই চাগে, অসম বিজ্ঞান কমিটিৰ এটা শাখাত সেইটো প্ৰথম হয় তেতিয়া 1973 আৰম্ভ হ'ল, 74 আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে আকৌ তাত এই তেতিয়া 75 চনত এটা আন্দোলন হৈছিল নহয়, পৰীক্ষা বয়কট কৰা এটা আন্দোলন হৈছিল, আপোনাৰ মনত আছেনে নাজানো, মানুহ সেই আন্দোলনৰ সময়ত কলেজ চলেজ নাই হোৱা, ক্লাছ চাছ নাই হোৱা, মই মানে ভয়ো লাগিছে, এতিয়া পুলিচে খুব এৰেষ্ট কৰিছে যিবিলাক হেৰি কৰিছে, মই আন্দোলনৰ পক্ষত আছিলোঁ, পৰীক্ষা বয়কট কৰা মোক বিচাৰি ফুৰিছে এৰেষ্ট কৰিব কাৰণে। তাৰপৰা মই এই অৰুণাচলত মোৰ বন্ধু ডাক্তৰ এটা আছিলে, মই তাঁতালে গুচি গ'লোঁ, তাতে কেনিবাই থাকি মেলি গৈ মেলি আহিলোঁ, সেই এৰেষ্টৰ পৰা হাত সাৰিলোঁ। কিন্তু মোক বেয়া পালে আকৌ মানুহ কিছুমানে, দেই তুমি সেইটো কৰিব নালাগিছিলে, সেইটো এটা হ'ল তেনেকৈ তেনেকৈ
1: জীৱনৰ অভিজ্ঞতা আৰু সেইটো এটা।
0: তাৰপিছত আৰু উত্তৰ লখিমপুৰত আৰু এই বিভিন্ন অনুষ্ঠান, এটা যুৱ ছ'চাইটি খোলা হ'ল, তাৰপিছত লখিমপুৰত ক্ৰিকেট এছ'চিয়েশ্যন খোলা হ'ল, লখিমপুৰত ক্ৰিকেট এছ'চিয়েশ্যন নাছিলে বেলেগে,
1: আপুনিয়ে আৰম্ভ কৰিলে।
0: অঁ, মই ফাৰ্ষ্ট প্ৰেচিডেণ্ট লখিমপুৰ, মই কিন্তু মই নিজে ক্ৰিকেট নেখেলোঁ দেই, ক্ৰিকেট প্লেয়াৰ নহয়। তাৰপিছত আৰু এটা অনুষ্ঠান গ'লে ইনড'ৰ গেমছ এছ'চিয়েশ্যন, ইনড'ৰ গেমছ এছ'চিয়েশ্যন, তেতিয়া তাতে ৰমেন মহুৰি আছিলে নেকি ডি চি, নে আজ্ঞাপেল সিং আছিলে, মই পাহৰিলোঁ। তেখেতে মানে মাতি পেলাই ক'লে যে আপোনালোকে হেৰি কৰক, কথা ক'লোঁ, এই ৰঞ্জিত গগৈ বুলি এজন মানুহ আছিলে আমাৰ হেৰিত, অসম এথলেটিক্ছ এছ'চিয়েশ্যনৰ ছেক্ৰেটেৰী, জেনেৰেল ছেক্ৰেটেৰী, তেওঁ গৈছিলে। তেওঁ গৈ পেলাই নহয় বোলে আপোনালোকে এটা খোলক, কাৰণ লখিমপুৰৰ যিটো খেলা ধূলাতে ফুটবলৰ বাহিৰে অন্য খেলা নাছিলে।

0: গেলামালৰ কেম্পকেৰি, তেওঁ আমি দাদা সেই ৰাজেন্দ্ৰ শইকীয়া বুলি এজন এছ পি আছিলে, তেওঁ নিচি ৰমেন মহিবুল মষ্ট প্ৰবলি যে মোক যদি পাহৰিছোঁ ক'ব নোৱাৰোঁ, তেওঁলোকে ক'লে যে আপোনালোক খোলক, আমি এই অফিচাৰ্ছ ক্লাব এটা আছিলে, অফিচাৰ্ছ ক্লাব যিবোৰ গভৰ্ণমেণ্ট অফিচাৰবিলাক তাৰ মেম্বাৰ, মইতো গভৰ্ণমেণ্ট নহয় তেতিয়া, কলেজ বা গভৰ্ণমেণ্ট হোৱা নাই, নন গভৰ্ণমেণ্টৰ মেম্বাৰ মই আৰু দুজন টিচাৰ আছিলে বেলেগ বেলেগ কলেজ, তেওঁ আমি এতিয়া খোল তাতে ডিষ্ট্ৰিক্ট ইনডোৰ গেমছ এছ'চিয়েশ্যন খোলা হ'ল, খুলি তাতে আমি বেডমিণ্টন টেবুল টেনিছ আৰু কেৰম এই তিনিটা গেমৰ আমি আৰম্ভ কৰিলোঁ লখিমপুৰত, সেইটো 75 তেনেকুৱা হেৰি কথা, 76 তেনেকুৱা কথা, সেই ইনডোৰ গেমছ এছ'চিয়েশ্যনটো খোলাৰ পিছত তেতিয়া তাৰ দাদা এটা পৰিৱেশ এটা সৃষ্টি হ'ল, যে খেলৰ পৰিৱেশ এটা আহিলে যে হেৰি কৰিব লাগে, তাৰপিছত ইতিমধ্যে এই টেবুল টেনিছৰ মই কোচ ইয়াৰ পৰা লৈ গৈছোঁ গুৱাহাটীৰ পৰা, টেবুল টেনিছৰ কোচিং কৰিলোঁ, ক্ৰিকেটৰ কোচিং কৰিলোঁ নগাঁৱৰ পৰা, কি ডাঞ্চ আছিলে পাহৰিলে নামটো, তাৰপিছত হেৰি ডিব্ৰুগড় ইউনিভাৰ্চিটি এজন এই ইউথ ৱেলফেয়াৰৰ ডিপাৰ্টমেণ্ট, তেওঁলোকৰ এজন কোচ থাকে ক্ৰিকেটৰ কাৰণে, তেওঁক আনিলোঁ, গতিকে তেনেকৈ এটা এনভাইৰমেণ্ট ক্ৰিয়েট হ'ল মানে, আৰু মোৰ দেখা মানে যেনেকৈ এই ল'ৰাটোৰ পিছত ঢুকালে উমানন্দ বৰা বুলি এটা ল'ৰা আছিলে, ভাল ল'ৰা দেই, সি সি তাতে কৈছিল যে তাক মানে সি ইউনিভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰিছে লখিমপুৰৰ ক্ৰিকেট প্লেয়াৰ, অলপ ঢুকালে এটা, তাৰ নামত এটা ট্ৰফিও চলে এই ক্ৰিকেট এছিয়ান, আছাম ক্ৰিকেট এছিয়ান চলাই, গতিকে সেই তেনেকৈ খেলা ধূলা হেৰি হ'ল,
1: খেলৰ প্ৰতি আপোনাৰ ৰাপ আছিলে,
0: ৰাপটো আছিলে নিজে, কিন্তু নিজে মই এনেই টেবুল টেনিছ বেডমিণ্টন খেলিছিলোঁ, বাকীবোৰ ক্ৰিকেট খেলা নাই, আৰু ফুটবল খেলি ফুটবল মই ৰেফাৰিও কৰিছিলোঁ, তাৰমানে কি লখিমপুৰত মানে এটা ডাঙৰ টুৰ্ণামেণ্ট হয় ফুটবলৰ, ইণ্ডিপেণ্ডেঞ্চ ডে কাপ, ইণ্ডিপেণ্ডেঞ্চ ডে কাপ এটা ফুটবল, তাতে লোকেল ক্লাববিলাকে কৰে, তাতে মানে দুটা ৰাইভেল টীম আছে, এটা হ'ল নকাৰী ক্লাব, আনটো হ'ল টাউন ক্লাব, এটা টাউন ক্লাব আৰু নকাৰী ক্লাব দুটাই ফাইনেল পালেগৈ, ৰেফাৰি কৰিবলৈ মই ৰেফাৰি মানে লাইন্সত আছোঁ, লাইন্স ৰেফাৰি হৈ আছোঁ, হঠাতে মানে এটা বল কি কয় অফ চাইড যিটো মোৰ পটকে ফেট পটকখন দাং খাই গ'ল, কিন্তু মই দেখিলোঁ এইটো অফ চাইড নহয়, নমাই দিলোঁ, গলটো হৈ গ'ল, ইটো পাৰ্টিটো ধৰিলে, ধৰি একদম হুলস্থ এনেকুৱা হেৰি হ'ল নহয় মানে মোক মানে
1: কি কৰিব এতিয়া
0: মোক পুলিচে ধৰিলে মানে মোক ধৰি কৰিলে হেৰি লগ আপুনি যাওক, তাৰপিছত মোক তুমি যেতিয়া কেইদিনমান তুমি নকাই ফালে নাযাবা, বোলো মই শিক্ষক মানুহ নাই, কেউ একো নকৰে একো নকৰে, দুদিনমান অকণ মানে গৰম থাকেতো ঠাণ্ডা গ'ল, তাৰপিছত ঠিক হ'ল, সেইবোৰ মানে অভিজ্ঞতা তাৰপিছত আকৌ এবাৰ মই আছাম টেবুল টেনিছৰ লগত জড়িত আছিলোঁ, তেতিয়া এছিষ্টেণ্ট ছেক্ৰেটেৰী হৈছিল নেকি এবাৰ পাহৰিলোঁ, এই সোণেশ্বৰ ডেকা যিবাৰ চেম্পিয়ন হৈছিলে জুনিয়ৰ হেৰি নেশ্যনেল লেভেলত, সোণেশ্বৰ ডেকা সেইবাৰ টীম মেনেজাৰত মোক গৈছিলোঁ, মূলত এই ভৌমিক বুলি এজন ছাৰ আছিলে মানে টিচাৰ এজন আছিলে ভৌমিক, তেওঁ টেবুল টেনিছৰ লগত লাগি থকা, তেওঁ গৈছিলে আৰু মই গৈছিলোঁ মেনেজাৰ হেৰি
1: মেনেজাৰ,
0: অঁ সেইটো এটা হেৰি, তেতিয়া এই সোণেশ্বৰ ত্ৰিদীপ দুৱৰা মনালিছা তেওঁলোকে চিনিয়ৰ, মই জুনিয়ৰ ছেকশ্যনটোত গৈছিলোঁ, তেওঁ চিনিয়ৰ সেইবিলাক আছিলে, সেইটো এটা হেৰি মানে
1: ভাল লগা অভিজ্ঞতা,
0: খেলা ধূলাৰ লগত মই নিজে নেখেলোঁ কিন্তু অৰ্গেনাইজেশ্যনত বহুতখিনি জড়িত হৈ আছিলে,
1: তাৰ পাছৰ আপুনি কিমান বছৰ থাকিলে সেইখন কলেজত আপোনাৰ ঘৰৰ
0: লখিমপুৰৰ কলেজত, লখিমপুৰ কলেজত মই 19 ইয়ালৈ আহিলোঁ, কিন্তু তাৰ মাজতে মই শিলিগুচি গ'লো এই নেহেৰু যুৱ কেন্দ্ৰলৈ,
1: নেহেৰু যুৱ কেন্দ্ৰ,
0: অঁ সেইটো এটা কথা, মই এনেই খেলা ধূলা লাগি থকাৰ কাৰণে তেতিয়া ডাইৰেক্টৰ কোন আছিলে কি হাজৰিকাজন আছিলে নেকি মই পাহৰিলোঁ, স্পৰ্টছ ডিৰেক্টৰ স্পৰ্টছ এছ এছ অফিচাৰ, তেখেতে লখিমপুৰলৈ গ'ল, গৈ পেলাই আমাক মাতিলে মানে খেলা ধূলাৰ জৰিয়তে ক্লাব অফিচাৰ্ছ ক্লাবটো আছে নহয় জানো, তেওঁ ক'লে যে লখিমপুৰত মই নেহেৰু যুৱ কেন্দ্ৰৰ এজন মানুহ বিচাৰি পোৱা নাই, ভাল মানুহ এজন মানুহ লাগে মোক নেহেৰু যুৱ কেন্দ্ৰটো ইয়াত আৰম্ভ কৰিবলৈ, তাৰপিছতে নেহেৰু কেন্দ্ৰ কোনোবা এজনে ক'লে এই লহকৰ নলয় কেলে, তেতিয়া তেখেতে ক'লে আপোনাৰ বায়'ডাটাখিনি মোক দিব নেকি, মোৰ লগতে এতিয়া লগ লাগে লিখি দিব নোৱাৰি আপোনাক, বোলো মই কাইলৈ যামেই, বোলে আপুনি যোৱাৰ আগে আগে মোক দিব পাৰিব, ঠিক আছে আপুনি কেতিয়া যাওঁ, বোলে মই 9টাত যাম, মই আপোনাক 8টা বজাত দি দিম, পিছদিনাখন আহি পেলাই মোৰ বায়'ডাটাখিনি তেখেতক দি দিলোঁ, তেখেতে আহি এইখন গভৰ্ণমেণ্টৰ ফালৰ পৰা ফৰৱাৰ্ড কৰি দিলে ডিপাৰ্টমেণ্ট অফ স্পৰ্টছ এণ্ড এই ইউথ এফেয়াৰ্ছ নে কিবা এটা এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, তালৈ ফৰৱাৰ্ড কৰি দিলে, তারপরে

0: এখন বলে চিঠি আইছেন যে ইয়োর নেম হেজ বিন রিকমেন্ডেড বাই গভর্নমেন্ট অফ আসাম এপিয়ার বিফোর দি সিলেকশন কমিটি ফর দি পোস্ট অফ ইউথ কোঅর্ডিনেটর নর্থ লখিমপুর। তা মাতলে তেতিয়া মোৰ বন্ধু এজনে কাজ ঢুকালে পাণ্ডে সূৰ্যভূষণ পাণ্ডে প্ৰিন্সিপাল হৈছিলে কেইদিনমান লখিমপুৰ কলেজত। তেওঁ তাৰে পি এইচ ডি কৰি আছিলে পুছা ইনষ্টিটিউট। তা মই তাৰ ফোন কৰোঁ ক'লোঁ যে হেৰি মই এনেকৈ যাম মোৰ তাৰ ইণ্টাৰভিউ আছে অমুকন অঁ আহিবা। মই তাৰ তাত গৈ পেলাই যেতিয়া এই এইটো কি এটা হেৰি আছিলে মই পাহৰিলোঁ ভৱনটো তাত ইণ্টাৰভিউ হয় যেতিয়া কি কৈছিলে তাতে ইণ্টাৰভিউ যিবিলাকে দিব যায় তাৰমানে ফৰেইন যোৱাৰ চান্সৰ কাৰণে তাত ইণ্টাৰভিউ দিয়ে এই কি ভৱন আছিলে পাহৰিলোঁ মই নাম দিল্লীত। তাৰ ইণ্টাৰভিউ দি দিলোঁ আখেই এটা ইণ্টাৰভিউ মোৰ ইণ্টাৰেষ্টিং কথা বাপৰি টেৰিভিউ মানে তিনিজন আই এছ অফিচাৰ বহি আছে তিনিজন আই এছ অফিচাৰ আৰু বাকী কিজন বেলেগ বেলেগ মানুহৰ ছ'চিয়েল ছাইডৰ মানুহ আছিলে চিনাকি দিছিলে পাহৰি মনত নাই ইমান কিয় এইটো বহুত নাগৰ কথাটো। তাৰপৰা মোৰ ইণ্টাৰভিউ ল'লে আৰু শুনিলে কিয় আহিব খোজা সেইটো পিছত তুমি এইটো হেৰি ন লেকচাৰ হৈ আছে সময় হৈছে নেকি লেকচাৰ বাকী হেৰি পাই সুধিলে আৰু কিবা কিবি বহুত কথা হৈছে ৰুৰেল ডেভেলপমেণ্ট কি স্পৰ্টছ কি ৰুৰেল স্পৰ্টছ কেনেকৈ কৰিবা কি কৰিব মানুহটোৱে খাব নাপায় হেৰি নাপায় কেনেকৈ আহিব এই তেনেকৈ সুধি মেলি তাৰপিছত তোমাৰ ওলাই আহিব ধৰোঁতে তাৰে আণ্ডাৰ ছেক্ৰেটেৰী এজন চাইনী বুলি আছিল নামটো তেওঁ ক'লে মিছ চালাকাৰ ইউ প্লিজ মিট মি বিফৰ ইউ লিভ দিছ বিল্ডিং বোলো কিবা হ'ল ৰৈ আছো ইণ্টাৰভিউ শেষ হৈ গ'ল। তাৰ তেওঁ ৰুমটো কৈছিলে অমুক নম্বৰ ৰুমত আহিব মই গ'লোঁ মোৰ লগত আৰু এজন গৈছিল তেওঁ কেণ্ডিডেট আছিলে তাৰ সোমাওঁতে মই তেখেতকতো মই মতা নাই তেনে কৈছে তেখেতক মতা আপুনি কি আহিছে মানে মোৰ মই ক'লোঁ মই লগত লৈ আহিছোঁ মই তেখেতক যাব কওঁ তেওঁ বাহিৰলৈ গুচি গ'ল মোক ক'লে তেওঁক যাব কৈছোঁ সেইকাৰণে যে মই তোমাক ছিলেক্ট কৰিছোঁ সেই কথাটো ক'বৰ কাৰণে তোমাক ছিলেক্ট কৰি দিলোঁ লগে লগে তোমাক ছিলেক্ট কৰিছোঁ তুমি যাবা আমাৰ হেৰি গৈ লখিমপুৰত তুমি ডেপুটি কমিশ্যনাৰক ৰিপৰ্ট কৰিবা তাৰ বোলে মই বোলে এপইণ্টমেণ্ট লেটাৰ বা হেৰি বোলে আই উইল চেণ্ড টু ইউ তাৰপিছতে আছোঁ আছোঁ মই ৰৈ আছোঁ এমাহ গ'ল দুমাহ গ'ল নাইটো একো খবৰ তাৰপিছত এখন মোলৈ ৰিমাইণ্ডাৰ আহিছে যে তুমি জইন কৰিব নকৰা সেইখন মই পালোঁ এইখন মই পিছত পাইছোঁ মই একচুৱেলি এপইণ্টমেণ্ট লেটাৰ যিখন আছে সেইখন মই পিছত পাইছোঁ সেইখন বোলে বোলো মই জইন কৰিম মোক হেৰি কৰিলোঁ বোলে তুমি ইমিডিয়েটলি হেৰিকৈ জইনিং ৰিপৰ্টাৰ দি পেলাই মোক আমালৈ পঠিয়াই দিয়া সেই তেতিয়াতে মই নেহেৰু যুৱ কেন্দ্ৰত সোমাই পৰিলোঁ সোমাই পৰি মই ৰুৰেল ডেভেলপ ৰুৰেল ইউথ ডেভেলপমেণ্টৰ প্ৰগ্ৰেম কৰিলে নেহেৰু যুৱ কেন্দ্ৰটো গতিকে সেই মই মিচিং গাঁওকৰ সোৱণশিৰি গাঁও পঞ্চায়তৰ হেৰি
1: সেইটো এটা বেলেগ অভিজ্ঞতা
0: এই বেলেগ হয় বাপৰে সেইটো মানে
1: কলেজৰ লগত নিমিলে
0: নিমিলে একদম নিমিলে তাত ৰুৰেল ইউথক মানে হাউ টু মেক ডেম ফিল যে দে হেভ দে আৰ অলছ' হেভ এ ৰোল ফৰ নেশ্যন বিল্ডিং এক্টিভিটিজ ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰো এটা দায়িত্ব আছে কৰ্তব্য আছে সেইটো কেনেধৰণে তেওঁলোকে কৰিব পাৰে সেই সেইটো গতিকে সেইকাৰণে তেওঁলোকে ৰুৰেল ইউথবিলাকক অৰ্গেনাইজ কৰি তেওঁলোকৰ মাজত খেলা ধূলা পতা সাংস্কৃতিক প্ৰতিযোগিতা পতা তাৰপিছত কিবা কিবি অনুষ্ঠান দিয়া তেনেকৈ সেইবোৰ বহুতখিনি কৰিলোঁ মই তিনিবছৰত যথেষ্টখিনি কৰিছোঁ এতিয়াও এই এটা এবাৰ এক্সিবিশ্যন হৈছিলে দিল্লীত নেহেৰু যুৱ কেন্দ্ৰৰ অল ইণ্ডিয়া তাত মই মোৰ এজন দুজন ট্ৰাইবেল ল'ৰাক লৈ গৈছে যেন ছোৱালী এটা ল'ৰা ছোৱালীজনীয়ে এই যে ইয়াত বান্ধি পেলাই যে হেণ্ডলুম যে হেৰি কৰে কঁকালত বান্ধি পেলাই যে সেইটো তাই তাত ডিছপ্লে কৰিছিলে আৰু চবেই খুব মানে
1: ইণ্টাৰেষ্ট খুব
0: ৰাজীৱ গান্ধী আহিছিল তেতিয়া
1: আপুনি লগ পাইছিলে
0: পাইছোঁ
1: অভিজ্ঞতা
0: সেইটো এবাৰেই পাইছোঁ তাৰপিছত আমাৰ লগ পোৱা নাই কিন্তু আৰু লগ ধৰা নাই এই তেতিয়া লগ পাইছোঁ মোক সুধিছে আৰু যে এওঁ কৰোঁ যে ট্ৰাইবেল এটা হেৰি কমিউনিটি তাই তাই বড়ো ছোৱালী আছিলে বড়ো কিন্তু আমাৰ লখিমপুৰত বড়ো মানুহ আছে কিছুমান বড়ো ছোৱালী আৰু যিটো ল'ৰা গৈছিলে সি আকৌ মিচিং ল'ৰাটোৱে সিও কিবা কিবি কৰিলে কালচাৰেল আইটেম দেখুৱালে সেইটো আমাৰ সেই হেৰিটো মই আপোনাক মই নামকেইটা মই পাহৰিলোঁ বম্বে এটা টীম ডকুমেণ্টেৰী ফিল্ম বনোৱা টীম এটা আহি মোৰ সেই গোটেই প্ৰগ্ৰেমটো এইটো এই ফটো কৰি লৈ গৈছে মানে
1: ভিডিঅ' কৰিছে
0: ভিডিঅ' কৰিছে নে শ্লাইড শ্ব' কৰিলে কিবা এটা কৰিলে মুঠতে মানে তেওঁলোকে মোৰ ইহঁতক আকৌ মাতি আনি পেলাই দেখুৱাব কৈছোঁ যে এইটো এইটো কেনেকৈ কৰিছা দেখুৱাই দিয়া এইটো তুমি কেনেকৈ গাইছিলা গাই দিয়া সেইবোৰ সিহঁতে চব ৰেকৰ্ড কৰিছে এইবোৰ মই এবাৰ দিছিলে চাবলৈ মই পাহৰিলোঁ।

0: এইবিলাক উপলব্ধ নাছিলে, আজিকালি বাৰু ধৰ ইণ্টাৰনেট হ'ল,
1: এতিয়া বহুত
0: বহুত পোৱা যায়, তেতিয়াতো নাছিলে
1: নাছিলে
0: স্বচক্ষুই দেখিছে চাগে প্ৰথমবাৰৰ বাৰু তেনেকুৱা এটা অভিজ্ঞতা হৈছে।
1: মই এইটো নামকেইটা আনিব লাগিব, মই এইটো লিখিবলৈ মন আছে, লিখি থ'ব লাগিব।
0: খুব সুন্দৰ অভিজ্ঞতা আপোনাৰ সেয়া। গতিকে তাৰ পাছত আপুনি আকৌ কলেজৰ
1: আগতে তিনি বছৰ শেষ হোৱা, মোৰ তিনি বছৰ কাৰণে লিএনত দিছিলে, কলেজলৈ লখিমপুৰলৈ বেক কৰিলোঁ। এইটো লখিমপুৰ বেক কৰাৰ পিছত লখিমপুৰত কেইদিনমান থকাৰ পিছতে মই আকৌ ইয়ালৈ গুচি আহিলোঁ, হায়াৰ ছেকেণ্ডেৰী কাউন্সিল।
0: সেইটো অভিজ্ঞতা কওকচোন,
1: কাউন্সিলৰ অভিজ্ঞতা।
0: তাত আপোনাৰ তাতে এটা আপুনি পঢ়াইছিলে, ইয়াতে কিন্তু পঢ়োৱাৰ নাই,
1: পঢ়োৱাৰ নাই, কিন্তু ইয়াত মানে তাৰ ওপৰত
0: ওপৰত
1: ওপৰত মানে ধৰক মই
0: আপুনি উপসচিব হিচাপে
1: জইন কৰিছিলোঁ, উপসচিব হিচাপে জইন কৰোঁতে মোক শৈক্ষিক দিছিলেতো ডক্টৰ ভূমিধৰ চৌধুৰী আছিলে চেয়াৰমেন।
0: তাৰ পৰা যেতিয়া অৱসৰ গ্ৰহণ কৰিলে আপুনি যুটীয়া সচিব হিচাপে, গতিকে তাৰপিছত আপুনি কৃষ্ণকান্ত সন্দিকৈৰ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত আপুনি যোগদান কৰিলে এগৰাকী পৰীক্ষা নিয়ন্ত্ৰক হিচাপে, তাৰ অভিজ্ঞতাটো কওকচোন, তাত সম্পূৰ্ণ বেলেগ।
1: পৰীক্ষা নিয়ন্ত্ৰকৰ যিটো চাকৰি বা পোষ্ট যদি কৈছোঁ আৰু, সেইটোত মোক দিলে, নিয়োগ কৰিলে, কিন্তু মোক অ' এছ ডি বুলি কৈছিলে, অফিচাৰ অন স্পেচিয়েল ডিউটি এক্সামিনেশ্যন তেনেকৈ, গতিকে মোৰ ডেজিগনেশ্যনটো অফিচাৰ অন স্পেচিয়েল, যদিও মোক কণ্ট্ৰলাৰ এক্সামিনেশ্যন, কণ্ট্ৰলাৰ এক্সামিনেশ্যন যিমানখিনি কাম গোটেইখিনি মই কৰিলোঁ। গতিকে সেইটোত মানে আটাইতকৈ ডাঙৰ কথা হ'ল কি যে আপুনি কনফিডেঞ্চিয়েলিটি মেইনটেইন কৰা, বিৰাট মানে হেৰি
0: কুৱেশ্যন পেপাৰৰ কথা থাকে,
1: কুৱেশ্যন পেপাৰ ছেটিঙৰ পৰা ৰিজাল্ট দিয়ালৈকে, পৰীক্ষা পতালৈকে, পৰীক্ষা ক'ত হ'ব, চেণ্টাৰ ক'ত হ'ব, চেণ্টাৰত কোন ইনচাৰ্জ থাকিব, কি হৈছে তাত, কোনকেইটা ল'ৰাই তাত পৰীক্ষা দিব।
0: এতিয়া যা হওক, ধৰক আপোনাৰ এটা দীঘলীয়া অভিজ্ঞতা এই শিক্ষাৰ ক্ষেত্ৰখনত, এই বিষয়ে আমি বিতংকৈ মোটামুটি কথা পাতিলোঁ, কিন্তু আপোনাৰ ঘৰৰ কথাখিনি, আপোনাৰ সাংসাৰিক কথাখিনি, সেই কথাখিনি আমাৰ থাকি গ'ল। লাহে লাহে আমাৰ শেষ হ'বৰ হৈছে অনুষ্ঠান, শেষৰ ফালে আহি পাইছোঁ।
1: মানে মই মোৰ পৰিবাৰ আছে আৰু দুটা ল'ৰা, ডাঙৰ ল'ৰাটো মেকানিকেল ইঞ্জিনিয়াৰিং কৰি সি এম বি এ কৰিলে, এম বি এ কৰি টাটা কনচালটেঞ্চি ছাৰ্ভিচত চাকৰি কৰে কনচালটেণ্ট, সি এই বৰ্তমান সি ছিডনীত থাকে অষ্ট্ৰেলিয়াত, তাক ট্ৰেঞ্চফাৰ কৰিলে ছিডনীলৈ। তাৰ এটা ল'ৰা আছে 9 বছৰ, আৰু 2 নম্বৰ ল'ৰাটো ডাক্তৰ, সি কলকাতাত থাকে, পি এল এছ হস্পিটেলত কাম কৰে, পি এল এছ হস্পিটেল যে আছে কলকাতাত, তো সি এই আই চি ইউ আৰু ক্ৰিটিকেল কেয়াৰ, ক্ৰিটিকেল কেয়াৰত সি মানে বেছি, সিহঁতৰ লগত আই চি ইউতে থাকে, এ চি ৰুমত থাকে, তাৰ সি বিয়া কৰিছে,
0: সেয়াই এখন সফল আৰু ভৰা সংসাৰ,
1: ভৰা সংসাৰ নহয়। তাৰপৰি মই আৰু এটা, মই মোৰ এটা আণ্ডাৰ দিশ হ'লে মই ছ'চিয়েল কাম কিবা
0: তেনেকেই যেন আপুনি সেই অঞ্চলত,
1: এই অঞ্চলটো আছিলোঁ, লখিমপুৰতো আছিলোঁ, আৰু ইয়াতো এতিয়া মানে মই এতিয়া প্ৰেজেণ্টলি মই জুলজিকেল ছ'চাইটি অফ আছামৰ প্ৰেচিডেণ্ট, সেইটো আছে। তাৰপিছত চিনে গুৱাহাটী চিনে ক্লাবৰ এক্সিকিউটিভ মেম্বাৰ, ইয়াৰ সাহিত্য সভা যিটো আমাৰ জ্যোতিনগৰ যিটো সাহিত্য সভা আছে সদায় তাৰ এক্সিকিউটিভ মেম্বাৰ।
0: ভালেই থাকক, সেইটো আমাৰ কাম্য। মানুহ ব্যস্ত থাকিলে এই কথাটো আপুনি কব বা আপোনাৰ অভিজ্ঞতাৰ পৰা মানুহে জানিব যে মানে পঢ়া শুনা কৰি থাকিলে আৰু যদি ব্যস্ত থাকে সমাজৰ কামত মানুহ ভালে থাকে,
1: ভালে থাকে,
0: মোৰ অনুমান সেইটো
1: হয়। এনেই কাম নগৰত মই বহি থাকিব বৰ টান পাওঁ, মানে ঘৰত থাকিলেও এই চাফ চিকুণ কৰা কিবা কিবি কৰা, গাড়ীখনো মই নিজে মচোঁ, নিজে ড্ৰাইভ কৰোঁ,
0: গাড়ী
1: চলাওঁ, তাৰপিছত আৰু ঘৰৰ কিটো যিটো কাম নিজৰ কাপোৰ নিজে ধুম, খালি ৰন্ধা বঢ়াত মই আৰু সহায় নকৰোঁ, সেইটো মোৰ হেৰি নাই, কিন্তু নিজৰ চাহকাপ নিজে বনাই খাওঁ আৰু। কোনো হেৰি নাই, তেওঁ সদায় সহযোগ
0: কৰে,
1: দিছপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত ছাবজেক্ট টিচাৰ আছিলে, জিঅ'গ্ৰাফী, তেওঁ আমাৰ কামৰূপ একাডেমীৰ প্ৰিন্সিপাল আছিল,
0: নামটো ক'লে আমাৰ শ্ৰোতাই ভাল পাব,
1: কল্পিতা, কল্পিতা তেওঁৰ নাম।
0: আপুনি ভালেই থাকক, কুশলে থাকক, এনেদৰে সমাজৰ কামত লাগি থাকক,
1: ধন্যবাদ, সকলোকে ধন্যবাদ জনাইছোঁ ৰাইজে কিবা আপোনালোকে সুযোগ দিয়াৰ কাৰণে, মোৰ জীৱনৰ কথা ক'বৰ কাৰণে ধন্যবাদ জনালোঁ। আকাশবাণী গুৱাহাটী কেন্দ্ৰ।

জীৱন সুৰভি অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত আপোনালোকে লগ পালে প্ৰিয়ব্ৰত লহকৰক। তেখেতৰ সৈতে কথা পাতিলে সীমান্ত বাৰ্মাই। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা।

অসম ইউৰোপ অংশীদাৰিত্ব নতুন অধ্যায়ৰ সূচনা কৰি গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৱে আজি হোটেল ৰেডিছন ব্লুত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালাত অংশ লৈছে। পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনসহ ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত আছে। উল্লেখযোগ্য যে কৰ্মশালাৰ পাছতে দুপৰীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ব্লু ভেলি ক্লাষ্টাৰৰ উদ্বোধন কৰা হ'ব। ইয়াৰ পাছতে বিয়লি মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেল সম্বোধন কৰিব। এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 5 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ শ্বান হকক ফাষ্ট্ৰেক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে।

0: জি আই টেক লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ৰপ্তানি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ লিচু খেতিয়কসকলে উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ কালি 10,300 লিচু প্ৰেৰণ কৰা হয়। তেজপুৰৰ একাংশ লিচু খেতিয়কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই লিচুসমূহ হৈছে বম্বায়া, শ্বাহী, ইলাচি, বিলাতী আৰু পিঁয়াজী জাতৰ। উল্লেখযোগ্য যে তেজপুৰৰ লিচুৰ সোৱাদ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ এই লিচুৰ প্ৰশংসা কৰিছিল। বিশ্বনাথ জিলাৰ দুটাকৈ নিচামুক্তি কেন্দ্ৰ জিলা প্ৰশাসনে কালি ছীল কৰি দিয়ে। ছীল কৰা কেন্দ্ৰ দুটা হৈছে লাইভৱেল নিচামুক্তি কেন্দ্ৰ আৰু প্ৰতিজ্ঞা ৱেলনেছ ফাউণ্ডেশ্যন। আৱাসীসকলক ভুল চিকিৎসা আৰু আক্ৰমণ কৰি অহা বুলি এই দুয়োটা কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। আৱাসীসকলক অমানৱীয় শাৰীৰিক নিৰ্যাতন চলোৱাৰ দুটাকৈ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে জিলা সমাজ কল্যাণ বিভাগে বিশ্বনাথ চাৰিআলি সদৰ থানাত নিজাববীয়াকৈ এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰাৰ লগতে কেন্দ্ৰ দুটা ছীল কৰি দিয়ে। এই সন্দৰ্ভত কাৰ্যবাহী দণ্ডাধীশ ধীমান হাজৰিকাই এইদৰে কয়।
1: হয়, আপোনালোকে অলৰেডি কৈছে যে দুদিন আগত আমি ভিডিঅ' ফুটেজ পাইছিলোঁ য'ত এই দুটা ৰিহেবিলিটেশ্যন চেণ্টাৰ, এটা লিভৱেল ৰিহেবিলিটেশ্যন চেণ্টাৰ মধুপুৰৰ আৰু প্ৰতিজ্ঞা ৰিফেল ৰিহেবিলিটেশ্যন চেণ্টাৰ, এইটো লেহুগাঁও অৱস্থিত, এই দুটা ৰিহেবিলিটেশ্যন চেণ্টাৰত কিছু মাৰপিটৰ ভিডিঅ' ওলাইছিলে। এই ভিডিঅ'টো ওলোৱাৰ লগে লগে আমাৰ FIR দিয়া হয় আৰু এই দুজন অ'নাৰ হয় দুখন ৰিহেবিলিটেশ্যন চেণ্টাৰ, তেওঁলোকক এৰেষ্ট কৰিছে আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ছাৰে এটা এনকোৱাৰী ইমিডিয়েটলি এটা ৰিলিজ কৰিছে। লগতে এই দুটা ৰিহেবিলিটেশ্যন চেণ্টাৰ যোনখিনি ইয়াত অকুপেণ্টছ আছিলে, যোনখিনি যুৱক আছিলে, তেওঁলোকক নিজৰ নিজৰ ঘৰৰ মানুহে গাৰ্জেনে লৈ গৈছে আৰু আমি আজি এতিয়া ইতিমধ্যে লিভৱেলখন আমি ছিল কৰিছোঁ আৰু ইয়াৰ পিছত আমি প্ৰতিজ্ঞালৈ যাম, তাতো ইতিমধ্যে আমি গোটেইখিনি ছিল কৰা হ'ব।
0: যোৰহাট জিলাৰ নিমাতীৰ ফেৰীঘাটত নিৰ্মাণ কৰিবলগীয়া নিমাতী টুৰিষ্ট কাম কাৰ্গো পেছেঞ্জাৰ টাৰ্মিনেল প্ৰকল্পৰ কাম কাজৰ বুজ লোৱাৰ উদ্দেশ্যে কালি জিলা আয়ুক্ত জয় শিৱানীয়ে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যাতে স্থানীয় লোকৰ যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় সেই কথা নিশ্চিত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। যোৰহাট জিলাৰ তিতাবৰৰ কাকডোঙা নৈত অবৈধ মাছ ধৰা কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলোৱা হয়। তিতাবৰৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া আৰু তিতাবৰ মহকুমা মীন বিষয়াৰ উপস্থিতিত এই অভিযান চলোৱা হয়। অভিযানকালত নদীত চলি থকা অবৈধ মাছ ধৰা সন্দৰ্ভত স্থানীয় বাসিন্দাসকলৰ সৈতে আলোচনা কৰি এনে কাৰ্যকলাপ ৰোধ কৰিবলৈ সকলোৰে পৰা সহযোগিতা আহ্বান কৰা হৈছে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া ষ্টুডিঅত আছো মই লোভিতা, ডিউটি ৰুমত গুণপ্ৰভা বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, মনোজ হাজৰিকা, বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, আছিফ আহমেদ, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা।

0: নমস্কাৰ, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই জুৰিখাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছো ন প্ৰতিভাৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এটি বিশেষ অনুষ্ঠান ন প্ৰতিভালৈ আপোনালোকক স্বাগতম। এই অনুষ্ঠানটিত প্ৰতিবাৰে আপোনালোকৰ মাজলৈ লৈ আহোঁ উদীয়মান কিছু নতুন নতুন প্ৰতিভা। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে উদীয়মান অভিনেত্ৰী দিশা ৰয়। তোমাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ। আমি বহুতো কথা পাতিম, কিন্তু পোনপ্ৰথমেই জানিব বিচাৰিম তোমাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
2: হয়, নিশ্চয়। নমস্কাৰ, পোনপ্ৰথমে সমূহ শ্ৰোতালৈ নমস্কাৰ আৰু শ্ৰদ্ধা নিবেদিছোঁ আৰু আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ কাৰণে। মোৰ জন্ম হৈছিল শিক্ষানগৰী পাঠশালাত, এখন গাঁও, পানবাৰী নামৰ গাঁও এখনত। কিন্তু জন্মৰ পিছতে মই দেউতাৰ চাকৰিৰ বাবে আমি সকলোৱে সপৰিয়ালে বৰপেটা ৰোডত থাকিবলগীয়া হৈছিল আৰু তাৰ পৰাই মই মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাও তাৰ পৰাই কৰিছোঁ। আৰু তাৰপিছত মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত বৰ্তমান ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী হিচাপে পঢ়ি আছোঁ।
1: হয়, খুব ভাল লাগিলে। তুমি যিহেতু গান, কবিতা, অভিনয়, নৃত্য গোটেইকেইখন ক্ষেত্ৰৰ লগত জড়িত, গতিকে আৰম্ভণি কেতিয়াৰ পৰা হৈছিলে?
2: আৰম্ভণি বুলি ক'বলৈ গ'লে মোৰ 2 বছৰৰ পৰাই মায়ে মঞ্চত উঠাই দিছিল নাচিবলৈ, গীত গাবলৈ, আৰু তাৰ পৰাই সাহসটো পাইছিলোঁ আৰু প্ৰথম শ্ৰেণীৰ পৰাই মই গানৰ লগত জড়িত হৈছিলোঁ। আৰু তাৰপিছত গানৰ লগতে মই বহুত বছৰ জড়িত থাকিলোঁ আৰু লগতে তৃতীয় শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীত এনেকৈ ভালেকেইটা বছৰ মই নাটকৰ কৰ্মশালা কৰিলোঁ। গৰমৰ বন্ধত যি নাটকৰ কৰ্মশালা হয় তাত মই যোগদান কৰিছিলোঁ আৰু তেনেকেই মই অভিনয়ৰ লগতো জড়িত থাকিলোঁ। ষষ্ঠ শ্ৰেণী আৰু সপ্তম শ্ৰেণীৰ পৰা মই ভাওনাৰ লগতো জড়িত থাকিলোঁ। তাৰপিছত পোনপ্ৰথমবাৰৰ বাবে ধৰ্মীয় অনুষ্ঠানবোৰত ৰয়েল নাটক, তাতে মই কৰিলোঁ। প্ৰথম মই মা কামাখ্যাৰ চৰিত্ৰ এটা কৰিছিলোঁ আৰু তাৰপিছত কুন্তী দেৱীৰ চৰিত্ৰটোও কৰিছিলোঁ। তাৰপিছত মই প্ৰথম সামাজিক নাটক হিচাপে ৰাধেশ্যাম কলিতাদেৱৰ পৰিচালনা নিসংগ নায়ক নামৰ নাটক এখনত মই কৰিছিলোঁ। তাত মই নিগেটিভ ৰোল এটা কৰিছিলোঁ আৰু তাৰপিছত তেনেকৈ বহুতো নাটক কৰিলোঁ, অগ্নিপথত অগ্নিবীৰ, তেনেকৈ বহুত, আৰু একক অভিনয়তো বহুত কৰিছোঁ। তাৰপিছত তেনেকৈ মই অভিনয়ৰ লগত জড়িত থাকিলোঁ আৰু প্ৰথম যোনখন কৰিছিলোঁ সেই নিসংগ নায়ক নামৰ নিগেটিভ ৰোলৰ যোনটো চৰিত্ৰ কৰিছিলোঁ, তাৰ পিছৰ পৰাই মই বহুত বেছি উৎসাহ পালোঁ, সকলো মানুহে বহুত ভাল পাইছিলে। তাৰপিছতে মই ভাবিলোঁ যে অভিনয়ত হয়তো মই কিবা এটা ভাল কৰিব পাৰিম আৰু তেনেকৈ অভিনয়ৰ জগতটো মই আৰম্ভ কৰিছিলোঁ।
1: খুব ভাল লাগিলে জানিব পাৰি। তুমি যিহেতু গীত গোৱা, এইখিনিতে এটি গীত শুনিব বিচাৰিম, কি শুনাবা?
2: মই এতিয়া আধুনিক গীতেই শুনাব বিচাৰিম।
1: ঠিক আছে।

0: ধন্যবাদ।
1: খুব ভাল লাগিলে। তুমি যিহেতু সন্দিকৈ কলেজৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান পাবলৈ সক্ষম হৈছা,
0: হয়,
1: গতিকে সেই অনুভৱটো আৰু লগতে প্ৰস্তুতি কেনেকুৱা আছিলে?
0: তাৰ কাৰণে প্ৰথমতে মই বহুত সুখী। আৰু যেতিয়া প্ৰথম মই জানিব পাৰিছিলোঁ যে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ মই পাবলৈ সক্ষম হৈছোঁ, লগে লগে মই মাক ফোন কৰিছিলোঁ। মাক ফোন কৰি মই বেলেগ একো নকৈ কেৱল এটাই লাইন কৈছিলোঁ যে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ অভিনেত্ৰী দিশা ৰয়। আৰু সেইটো খুবেই এটা বহুত ধুনীয়া এটা অনুভৱ বুলি মই ক'ম। তাৰপিছত দেউতাক জনালোঁ, ভণ্টিক জনালোঁ, সকলোৱে বহুত ভাল পালে। আৰু তাৰ বাবে মোৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকেও খুবেই ভাল পাইছিল। আৰু তাৰ বাবে প্ৰস্তুতি মই ঠিক নকৰা নহয় বা বহুত বেছি কৰিছোঁ বুলিও নকওঁ, মই নিজৰ ফালৰ পৰা 100% দিছিলোঁ যিহেতুকে এইটো দলীয় আছিল, লগত নিজৰখিনিও আছিল, একক অভিনয়ো আছিল। মোৰ লগত যিসকলে কৰিছিল তেওঁলোকে বহুত ভাল কৰিছে আৰু সেইকাৰণে আমি যিমানকেইখন কৰিছোঁ, আমাৰ ব্যংগনাট আছিল, ওৱান এক প্লে আছিল, মাইম আছিল, সকলোতে আমি গ'ল্ড পাবলৈ সক্ষম হৈছোঁ, প্ৰথম স্থান। লগতে একক অভিনয়তো মই প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ। গতিকে মই নিজেই যিমানখিনি পাৰোঁ ঘৰতে বহি, যিহেতুকে ঘৰত ইমান জোৰকেও ক'ব নোৱাৰি, গতিকে তেনেকৈয়ে মই আৰম্ভ কৰিলোঁ, চলালোঁ প্ৰস্তুতি আৰু অন ষ্টেজ মই গোটেইখিনি কৰিছোঁ। গতিকে প্ৰস্তুতি কৰিও বহুত ভাল লাগিছে। সেইখিনি সময় যিমানকেইদিন আমি ৰিহাৰ্চেল কৰিছিলোঁ হাঁহি ধেমালিৰ মাজত, সকলোৱে কাৰোবাৰ ভুলো হৈছিল, কাৰোবাৰ আৰু বহুত ভাল হৈছিল, তেনেকৈ আমি গোটেইকেইজনীয়ে মিলি বহুত ভালকৈ প্ৰস্তুতি চলাইছিলোঁ। আৰু তাৰ কাৰণে হয়তো আমি আজি গোটেইকেইটাতে গ'ল পাবলৈ সক্ষম হৈছোঁ আৰু লগতে মই শ্ৰেষ্ঠ অভিনেত্ৰী হ'বলৈ সক্ষম হৈছোঁ। গতিকে তাৰ বাবে মই প্ৰথমতে মা দেউতা ধন্যবাদ দিম আৰু নিজেও বহুত কষ্ট কৰিছোঁ নকৰা নহয়। গতিকে সেই অনুভৱটো খুবেই ধুনীয়া আৰু তাৰ বিষয়ে ভাল ইমান বেছিকৈ মানে ক'ব নোৱাৰি, কাৰণ সেইটো কেৱল অনুভৱেই কৰা হয়। গতিকে বহুত ধুনীয়া লাগিলে।
1: অভিনন্দন পুনৰবাৰ।
0: ধন্যবাদ।
1: হয়, গতিকে এইখিনিতে অভিনয়ৰ যদি কিবা এটা সংলাপ শুনিব পাৰি তেতিয়াহ'লে।
0: হয়, নিশ্চয় নিশ্চয়। সকলোৱে কয় সময়বোৰ পাৰ হৈ যায়, কিন্তু মোৰ ভাবিচোন এই সময়বোৰ ৰৈ গৈছে, যেন এটা অন্ধকাৰ কোঠাত মই আবদ্ধ হৈ পৰিছোঁ, য'ত কোনো দুৱাৰ নাই, কোনো খিৰিকী নাই। তুমি জানানে আটাইতকৈ বেছি কষ্ট কেতিয়া হয়? যেতিয়া নিজৰ মানুহবোৰৰ মাজত থাকিও তুমি অকলশৰীয়া অনুভৱ কৰা। মোৰ বুকুত কিমান বিষ জমা হৈ আছে সেয়া চাবলৈ কাৰো আজি আহৰি নাই। মই

0: ঘৃণা লাগিছে। মই আৰু সহিব পৰা নাই। মোৰ সঁচাকৈ সঁচাকৈ বহুত ভাগৰ লাগিছে। মোক লৈ যোৱা ইয়াৰ পৰা। মোক কোনোবা এটা শান্ত ঠাইলৈ লৈ যোৱা য'ত মোৰ কান্দোনৰ বাবে মই কেতিয়াও কষ্ট খাব নালাগে বা কোনেও মোক আমনি নকৰে।
1: ধন্যবাদ।
2: খুব ভাল লাগিলে, সঁচাকৈ একদম সোমাই যোৱা গৈছে, মানে খুব ভাল লাগিছে। তোমাৰ প্ৰিয় অভিনেত্ৰী বা কাৰ পৰা প্ৰেৰণা পালা বুলি যদি সোধা যায় তেতিয়াহ'লে কি ক'বা?
1: বিশেষভাৱে মোৰ তেনেকুৱা নাই, কিন্তু যাৰ পৰা মই সংলাপ কোৱাৰ ধৰণ শিকিছোঁ বা এক্সপ্ৰেশ্যনবোৰ শিকিছোঁ, প্ৰস্তুতি বাবাক মই খুবেই বহুত বেছি ভাল পাওঁ। তেওঁৰ যিটো এটা সংলাপ কোৱাৰ ধৰণ আছে, যি ধৰণে তেওঁ মঞ্চত থাকে, থিয় হয়, সেই সকলোবোৰ মই খুবেই ভাল পাওঁ। লগতে বৰষা বা তেওঁ সৰুৰ পৰা দেখিছোঁ, গতিকে তেওঁকো খুবেই ভাল লাগে। গতিকে তেওঁলোকৰ পৰাই মই সৰু সৰু কিছুমান বস্তু শিকিব পাইছোঁ, যোনটো মোৰ অভিনয়ৰ জগতত খুবেই সহায় কৰিছে। গতিকে তেওঁলোকক মই খুবেই বেছি ভাল পাওঁ।
2: হয়, পৰিয়ালৰ সমৰ্থন কেনেকুৱা বুলি যদি সুধোঁ এইটো ক্ষেত্ৰত আগবাঢ়িবলৈ?
1: হয়, খুবেই বেছি এটা ছাপৰ্ট মই পাইছোঁ সৰুৰ পৰাই। মই যিহেতুকে ক'লোঁ যে দুবছৰৰ পৰাই মায়ে মোক মঞ্চত উঠাই দিছিল, গতিকে মাৰ পৰা বহুতখিনি পাইছোঁ। আৰু আজি যদি মই কিবা এটা হৈছোঁ, মই পোনপ্ৰথমে মোৰ মাক দিম সেই টেগটো। দেউতাই খুব ভাল পায় এইবোৰ বস্তু, কালচাৰেল জগতত যিহেতুকে জড়িত আছোঁ সৰুৰ পৰাই। আনকি মোৰ আইতা, মামাহঁতৰ আইতা, মাহী, ককা, সকলোবোৰ থিয়েটাৰত থকা মানুহ, গতিকে হয়তো কোনোবা এটা ঠাইত সেইটো বস্তু মোৰ তেজত ৰৈ গৈছে। আৰু সেইখিনি বস্তু মায়ে মোক সহায় কৰিছে মোৰ ওলাই আনিবলৈ। গতিকে সকলোৱে বহুতখিনি ছাপৰ্ট কৰিছে, দেউতা হওক, মা হওক, ভণ্টি হওক, গতিকে তাৰ বাবে তেওঁলোকক বহুত ধন্যবাদ, কাৰণ সকলোৱে এইটো বস্তু নাপায় আৰু মই পাইছোঁ। আৰু আজি সেইকাৰণে চাগে মই চাৰিওপিনে এইখিনি বস্তু আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ।
2: হয় হয়, খুব ভাল লাগিলে। তুমি যিহেতু ভাওনা কৰা বুলি ক'লা, গতিকে অকণমান কিবা শুনিব পাৰিম নেকি?
1: নিশ্চয়।
0: আহি সখী হব পৰম অভাগিনীক কিবা তপুচ হামু পূৰব জনম ঈশ্বৰ নাৰায়ণক স্বামী ইচ্ছা কনেক জনম কায় ক্লেশ কৰি বহুতো বৰিষ তপস্যা কৰিলো। তদনন্তৰ আকাশী বাণী শুনল, আহে কন্যা তুহি জনমে স্বামীক ভেত নাহি পাব, আৰু জনম শ্ৰীৰাম ৰূপে তোহাক বিবাহ কৰাব। ইহা জানি আম অগণি প্ৰৱেশী প্ৰাণ চাৰল সখী, প্ৰাণ চাৰল। আহি সুখী হব হে দৈব বাণী বিফল ভেল, হে শ্ৰীৰাম স্বামীক চৰণে অহি জনমে ভেত ভেত নাহি পাল সখী, ভেত নাহি পাল।
1: ধন্যবাদ।
2: খুব ভাল লাগিলে সঁচাকৈ। তোমাৰ দৃষ্টিত এজনী ভাল অভিনেত্ৰীৰ কি গুণ থাকিব পাৰে?
1: ভাল অভিনেত্ৰী হ'বলৈ প্ৰথমতে ভাল মানুহ এগৰাকী হ'ব লাগিব, কাৰণ এইটো এটা কলা। গতিকে তাৰ বিষয়ে জানিবলৈ সেই অভিনেত্ৰীগৰাকীৰ সেইখিনি আগ্ৰহ থাকিব লাগিব। নাটক কৰোঁ বুলিয়ে নাটক কৰিব নোৱাৰি, গোটেইখিনি জ্ঞান তেওঁ আহৰণ কৰিব লাগিব। গতিকে মই ভাবোঁ যে এগৰাকী অভিনেত্ৰী হ'বলৈ হ'লে প্ৰথম কথা তেওঁ সেই কলাৰ বিষয়ে সেইখিনি জ্ঞান থাকিব লাগিব। দ্বিতীয়তে কাৰ পৰা তেওঁ কি ধৰণে অনুপ্ৰাণিত হৈছে সেইটো বহুত জৰুৰী। আৰু প্ৰত্যেকটো দিশতে তেওঁ চাব লাগিব যে কোনটো কাম কৰিলে, কোনটো কি কৰিলে তেওঁৰ এই পাঠত যাব পাৰিব। গতিকে সেই হিচাপত তেওঁ প্ৰথমতে ভাল মানুহ হৈ কলাখিনি জানি ল'বলৈ বহুত জৰুৰী, আৰু সেইটোৱে মই প্ৰথম উদ্দেশ্য বুলি মই ভাবোঁ।
2: হয়, তুমি যেহেতু পঢ়ি

0: আছা গতিকে অভিনয় আৰু অধ্যয়ন দুয়োটা কেনেদৰে আগুৱাইছা?
1: অভিনয় যিহেতুকে মই সৰুৰ পৰা কৰি আহিছোঁ আৰু তাৰে লগত পঢ়াখিনিও মই ঠিকেইভাৱে চলাই নিছোঁ আৰু মই ভাবোঁ যে এইটোৱে মোক অভিনয় হওক গীত হওক নৃত্য হওক কোনো ক্ষেত্ৰতে মোক পঢ়াৰ ক্ষেত্ৰত মোক বাধা দিয়া নাই। যিখিনি সময়ত মই পঢ়িব লাগে সেইখিনি সময়ত পঢ়িছোঁ, সেইখিনি সময়ত আন বস্তুবোৰ মই মাজত অনা নাই আৰু নাটকৰ সময়ত হওক গীতৰ সময়ত হওক মই সেইখিনি সময়ত নিজৰ গোটেই 100% মই সেইখিনি সময়তে দিছোঁ। গতিকে এই বস্তুটোৱে মোৰ পঢ়াত বিশেষভাৱে কোনো ধৰণৰ বাধা অনা নাই আৰু যাৰ কাৰণে মই হয়তো মোৰ উচ্চতৰ মাধ্যমিকতো এটা ভাল সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মোক কোনো ধৰণৰ বাধা ইয়াতে পোৱা নাই।
0: হয়, এনেকৈ আগবঢ়াই লৈ গৈ থকা। যিহেতু কবিতা পাঠ কৰা বুলিও কৈছা, এটা কবিতা শুনিব বিচাৰিম।
1: নিশ্চয়। মই কবিতা লিখোঁ, গতিকে মোৰ এটি প্ৰিয়, মোৰ মা দেউতাৰ এটি প্ৰিয় মোৰ এই কবিতা, সেইটোৱে মই পাঠ কৰিব বিচাৰিম।
0: ঠিক আছে।
1: কবিতাৰ শিৰোনাম আশাৰ সমাধি। কিমান আশাৰ অন্তত আমি নিস্তব্ধ হৈ পৰোঁ, কিমান হেঁপাহৰ অন্তত এজনে আনজনক হেৰাই দিয়ে, কিমান বেদনাৰ অন্তত এজন ব্যক্তি অকলশৰীয়া হৈ পৰে। এবাৰো জানো সুধিছোঁ নিজক, কি লাগে তোক, কি বিচাৰোঁ মই? উত্তৰ বিচাৰি পালে হয়তো সমাপ্ত হ'ব আশাৰ অভিধান। এৰা, কোনেও নুসুধে মোক, কোনেও নিবিচাৰে মোৰ উত্তৰ। আৰু সেইবাবেই সমাধি সাজিছোঁ মই, মোৰ আশাৰ মোৰ আকাংক্ষাৰ। ৰ'দৰ পোহৰে আমনি কৰে মোক, নিশাৰ এন্ধাৰে উগ্ৰ কৰে মোক, কিয়? নাই, ইয়াৰ উত্তৰ নাই মোৰ। আশাৰ পাপৰি মৰহি উঠিছে। অকলশৰীয়া জীৱনৰ আৰম্ভণিত আকাংক্ষাৰ সমাধি সাজিছোঁ মই। এয়াই নেকি মোৰ জীৱন, এয়াই মোৰ জীৱন। ধন্যবাদ।
0: খুব ভাল লাগিলে। অভিনয়, নৃত্য আৰু গীত এই গোটেইখিনি ক্ষেত্ৰৰ লগত যিহেতু জড়িত, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা হৈছেনে?
1: আনুষ্ঠানিক শিক্ষা মই অভিনয়ত কৰা নাই, মই গীতত কৰিছোঁ। মই শাস্ত্ৰীয় সংগীতত বিশাৰদ পাছ কৰিছোঁ নৱম শ্ৰেণীত। অভিনয়ত মই যদিও কৰা নাই আনুষ্ঠানিক হিচাপে, কিন্তু কৰ্মশালা মই ভালেকেইটা কৰিছিলোঁ, তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰাই কৰিছিলোঁ। পবিত্ৰ ৰাভা ছাৰ, তেওঁৰ গাইডেঞ্চত মই কৰিছিলোঁ। কিশোৰ ভৰদ্বাজ নামৰ ছাৰ আছিল আৰু যোগীৰাজ ছাৰ, তেওঁলোকৰ কৰ্মশালাত মই উপস্থিত আছিলোঁ। গতিকে তেওঁলোকৰ পৰা মই যিমানখিনি শিকিছোঁ সেইখিনিয়ে মোক আজি ভালেখিনি কামত দিছে বা সহায় কৰিছে। আৰু নৃত্যত মই জড়িত আছিলোঁ। সৰুতে মই ভাৰতনাট্যম শিকিছিলোঁ, সত্ৰীয়া শিকিলোঁ আৰু আধুনিক নৃত্য শিকিছিলোঁ, লগতে বিহুও মই শিকিছিলোঁ। গতিকে তেনেকৈ মই বিশেষকৈ গীততহে মই আনুষ্ঠানিক হিচাপে কৰিছিলোঁ আৰু বাকী মই কৰ্মশালা আৰু বিহু সেইবোৰ মই অলপ অলপকৈ শিকিছোঁ, গোটেই আনুষ্ঠানিক বুলিও ক'ব নোৱাৰি। গতিকে তেনেকৈ মই চলাই নিছোঁ।
0: হয়, তুমি যিহেতু অভিনয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণ নাই কৰা বুলি ক'লা, গতিকে এই ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ বহুখিনিয়ে হয়তো আগবাঢ়িব বিচাৰিব, গতিকে তেওঁলোকক তুমি কি ক'বা যে এই ক্ষেত্ৰখনত আহিবলৈ আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা কিমান?
1: প্ৰয়োজনীয়তা যদিও আছে, কিন্তু মই ভাবোঁ যে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ আগতে তেওঁলোকে সৰু সৰু সেই কৰ্মশালাবোৰ কৰা খুবেই প্ৰয়োজনীয়, কাৰণ সেয়া হৈছে ব্যাকৰণ। গতিকে তাৰ পৰাই আমি আগবাঢ়িব পাৰিম বা তেওঁলোকে আগবাঢ়িব পাৰিব। কৰ্মশালাবোৰত বহুতো নাজানা কথা শিকিব পাৰে আৰু কৰ্মশালাৰ পৰাই তেওঁলোকে আগবাঢ়িব পাৰিব আৰু তাৰ পিছত তেওঁলোকে আনুষ্ঠানিক হিচাপে গ্ৰহণ কৰাটো প্ৰয়োজনীয়, তেওঁলোকে কৰিব লাগে তাৰ পিছত। কিন্তু প্ৰথমতে ব্যাকৰণখিনি জনাটো খুবেই প্ৰয়োজনীয় আৰু লগতে আজিকালি বহুত নাটক তেওঁলোকে চায়, থিয়েটাৰ চায়, গতিকে তাৰ পৰাও বহুতখিনি আহৰণ কৰিব পাৰি যদি তেওঁলোকে সঁচাকৈ ভাবে এইখন জগতত ভৰি দিম বুলি। গতিকে তেনেস্থলত তেওঁলোকে এই বিষয়ে বহুতো জ্ঞান আহৰণ কৰাটো খুবেই প্ৰয়োজনীয়। গতিকে আনুষ্ঠানিক হিচাপে তেওঁলোকে শিক্ষা গ্ৰহণ কৰক বা নকৰক, প্ৰথমতে ব্যাকৰণখিনি জনাটো খুবেই প্ৰয়োজনীয়।
0: হয়, খুব ধুনীয়াকৈ বুজাই দিলা। তুমি যিহেতু কলা মঞ্চৰ অভিনয় কৰিছা, গতিকে প্ৰথমবাৰৰ মঞ্চৰ অভিজ্ঞতাটো কেনেকুৱা আছিলে বা তাৰ আঁৰৰ কাহিনী যদি আছে?
1: হয়, মই এই খুবেই মোৰ আচলতে সেইটো মই নিজৰ টাৰ্ণিং পইণ্ট বুলিয়েই ক'ম, মই কাহিনীটো ক'ব বিচাৰিছোঁ। মই আৰু মা, আমি কহিনুৰ থিয়েটাৰ আহিছিল আমাৰ তাত,

0: মই যিহেতুকে বৰপেটা ৰোডত থাকোঁ, গতিকে তাত আহিছিল কহিনুৰ থিয়েটাৰ, আমি চাবলৈ গৈছোঁ। প্ৰথম যিখিনি সময় সেইখিনি সময় এনেই থাকেতো, গতিকে সেইখিনি সময়ত আমি মা আৰু মই বহি আছোঁ আৰু খুৰা এজনে মাক মেছেজ দিছে, কৈছে যে বাইদেউ আমাৰ নামঘৰত বৰপেটাৰ আশা সত্ৰত প্ৰত্যেক বছৰৰ দৰে এইবাৰো নাটক হ'ব যোনখন ৰয়েল ড্ৰামা হয়। গতিকে তাত এটা চৰিত্ৰত এজনী ছোৱালী লাগে, আমি দিশাক বিচাৰিম সেই চৰিত্ৰটো কৰাৰ বাবে। গতিকে আপোনালোকে যদি দিব বিচাৰে আমি খুবেই ভাল পাম। আৰু সেইটো মায়ে মোক জনোৱা নাছিল, কিন্তু মই পটককৈ দেখিলোঁ মেছেজটো। মেছেজটো দেখি মই যেতিয়া পঢ়িলোঁ, লগে লগে মই মাক মানে কৈছোঁ যে নাই মই কৰিম, মোৰ বহুত ইচ্ছা আছে মই কৰিম। কিন্তু দেউতাও মানে এইবোৰত প্ৰথমতে যদিও নাছিল, কিন্তু ক'লে যে যিহেতুকে ৰয়েল ড্ৰামা গতিকে কৰক, ধৰ্মীয় অনুষ্ঠানত আছে কৰক। তাৰপিছত মই গ'লোঁ। মই কোনো ধৰণৰ মোৰ একো ধাৰণা নাছিল কেনেকৈ ডাইলগ ক'ব লাগে, কেনেকৈ থিয় হ'ব লাগে, কেনে কোনফালে চাব লাগে, কি কৰিব লাগে। মোক কেৱল তেওঁ কৈছে, আমাৰ যোনজন ডাইৰেক্টৰ আছিল তেওঁ মোক কৈছে যে তুমি সংলাপটো মাতি দিয়া, তাৰপিছত আমি গোটেইখিনি চাই ল'ম। মই যেতিয়া কেৱল সংলাপটো ক'লোঁ, তেওঁলোকে সকলোৱে বহুত ভাল পালে। মই নিজেও বুজি পোৱা নাছিলোঁ কিয় ভাল পালে, কাৰণ মই নিজে কোনোদিন শিকা নাই বা মই তেনেকৈ চোৱাও নাছিলোঁ। গতিকে সেইটো যেতিয়া মই গম পালোঁ যে সকলোৱে ভাল পাইছে, তেতিয়া মই খুবেই বহুত বেছি ভাল পালোঁ আৰু সেইটোৱে মোক বহুত উৎসাহ দিলে। তাৰপিছত তেওঁ মোক শিকালে, সকলোৱে মোক ধৰি শিকালে যে এনেকৈ ডাইলগ ক'ব লাগে, ডাইলগখিনি যদিও ডেলিভাৰী কৰোঁতে ভাল হৈছে কিন্তু কেনেকৈ থিয় হ'ব লাগে, কেনেকৈ কি কৰিব লাগে, সকলোখিনি শিকালে। তাৰপিছত মই মা কামাখ্যাৰ ৰোলটো আছিল, সেইটো মই কৰিলোঁ। আৰু নামঘৰত মোক তাৰপিছৰ পৰা সকলোৱে কেৱল মা কামাখ্যা বুলি মাতে আৰু সেইটো এটা খুবেই বহুত ভাল বুলি মই ভাবোঁ, কাৰণ মা কামাখ্যাৰ চৰিত্ৰ এটা কৰিব পৰাটো খুবেই ভাগ্য থাকিব লাগিব। গতিকে মই তাৰ পিছৰ পৰাই মই বহুত বেছি নাটকৰ প্ৰতি ইণ্টাৰেষ্টটো মোৰ আৰু বেছি বাঢ়িল। আৰু তাৰপিছত মই তাতেই মই নামঘৰতে আৰু কুন্তী হৈছিলোঁ, কুন্তী দেৱী হৈছিলোঁ, পঞ্চপাণ্ডৱৰ মাতৃ। সেইটোতো মোক সকলোৱে ভাল পালে। তেনেকৈ মই প্ৰথম ৰয়েল ড্ৰামা কৰিছিলোঁ। আৰু তাৰপিছত প্ৰথম মই সামাজিক নাটক কৰিছিলোঁ, সেয়া হৈছিল নিসংগ নায়ক বুলি, ৰাধেশ্যাম কলিতাৰ পৰিচালনা। তাত মই নিগেটিভ ৰোল এটা কৰিছিলোঁ আৰু ভগৱানৰ কৃপাত সেইটো ৰোল সকলো ৰাইজে ইমান ভাল পালে। তাৰপিছৰ পৰা মই অভিনয়ৰ কাৰণে পাগল। তাৰপিছৰ পৰা মোৰ কেৱল এটাই কথা যে নাটক মোৰ জীৱন, নাটকৰ কাৰণে মই যি কি কৰিব পাৰোঁ। আৰু তেনেকৈ মোৰ আৰম্ভ হৈছিল। সেয়াই বহুত বহুত ধুনীয়া এটা অভিজ্ঞতা, বহুত ধুনীয়া অনুভৱ আৰু মানুহৰ সঁহাৰি পালে আৰু বেছি ভাল লাগে সেই কামটোত আগবাঢ়ি যাবলৈ। গতিকে তেনেকৈ আৰম্ভ হৈছিল।
1: হয়, নিশ্চয়কৈ খুব ভাল লাগিলে জানিব পাৰি। বৰ্তমানলৈ কৰা অভিনয়ত চৰিত্ৰ বহুকেইটাই কৰা গৈছে, গতিকে সকলোতকৈ ভাল লগা বা সকলোতকৈ স্মৰণীয় বুলি যদি সোধা যায় চৰিত্ৰ কোনটো আছিলে?
0: মোৰ যেতিয়া মই প্ৰথম সামাজিক নাটক কৰিছিলোঁ, যোনটোৰ পৰা মই বহুত বেছি সাহস পালোঁ বা অভিনয়ৰ কাৰণে মোৰ ইণ্টাৰেষ্ট আৰু বেছি বাঢ়ি গ'ল, সেইটো আছিল নেগেটিভ ৰোল এটা। আৰু সেইটো মোৰ কাৰণে খুবেই বেছি ভাল লগা এটা, কাৰণ সেইটো সময়ত মই ইমান জনা নাছিলোঁ। আজি যিমানখিনি হয়তো জানিব পাৰিছোঁ, সেইটো সময়ত মই ইমান জনা নাছিলোঁ। কিন্তু নাজানিও যেতিয়া এটা বস্তু ভালকৈ কৰিব পাৰিছোঁ আৰু মানুহৰ পৰা ভাল এটা ৰেছপঞ্চ পাইছোঁ, গতিকে সেইটো চৰিত্ৰ খুবেই মোৰ কাৰণে বহুত প্ৰিয়। আৰু আছে বহুতো চৰিত্ৰ, মই ভাবোঁ যে অভিনেত্ৰী হিচাপে প্ৰত্যেকটো চৰিত্ৰ তেওঁলোকে ভালকৈ কৰিব লাগে আৰু ভাৰ্চেটিলিটি এটা থাকে, সেইটো মই ভাবোঁ যে ময়ো কৰা উচিত। আৰু মই আজিলৈকে কৰিছোঁ, মই কৰুণ কৰিছোঁ, নেগেটিভ কৰিছোঁ, লগতে ষ্ট্ৰেইট ফৰৱাৰ্ডৰ যোনবোৰ থাকে সংলাপ, সেইবোৰো মই কৰিছোঁ। কিন্তু সকলোতকৈ ভাল লগা হৈছে মোৰ সেই নিগেটিভ ৰোলৰ চৰিত্ৰটো।
1: বৰ্তমানৰ সময়ত অভিনয়ৰ জগতখনত নিজৰ পৰিচয় গঢ়ি তোলাটো কিমান কঠিন বুলি ভাবা, যিহেতু তুমি উঠি অহা প্ৰজন্মই, তুমিও বহুখিনি কষ্ট কৰি আছা বা বহুতে বহুখিনি অসুবিধাৰ সন্মুখীন হোৱাও দেখা যায়, তেনে ক্ষেত্ৰত কি ক'বা?
0: এইটো ক্ষেত্ৰত আচলতে আগবাঢ়ি যাবলৈ হ'লে বহুত কষ্টৰ প্ৰয়োজন, ষ্ট্ৰাগলিং বুলি যোনটো কয়, সেইটো ময়ো আজিও কৰি আছোঁ আৰু মোৰ দৰে বহুত বহুত অভিনেত্ৰী তেওঁলোকেও কৰি আহিছে। গতিকে এইটো জগতত যদি নিজৰ পৰিচয় এটা বনাব লাগে, তেতিয়াহ'লে প্ৰথম কথা কষ্ট। আৰু প্ৰত্যেকটো স্থানতে গৈ তেওঁলোকে মানুহৰ লগত পৰিচিত কৰিব লাগিব নিজকে, আৰু

0: জানিব লাগিব, তেনেকে কিবা এটা ভাল কৰিব লাগিব যাৰ কাৰণে তেওঁলোকে সেই কামটোত আগবাঢ়ি যাব পাৰিব, বা ডাইৰেক্টৰ হওক প্ৰডিউচাৰ হওক তেওঁলোকে সেই অভিনেত্ৰী বা অভিনেতাসকলক আগবঢ়াই নিব পাৰিব। গতিকে এইটো সকলোতকৈ গুৰুত্বপূৰ্ণ, তেওঁলোকে কিমানখিনি আগবাঢ়িছে, কিমানখিনি জ্ঞান আহৰণ কৰিছে আৰু কিমানখিনি কষ্ট কৰিছে। আজিকালি বহুত মানুহে অভিনয় কৰে, বহুতে অভিনয় কৰি আহিছে, কিন্তু কিছুমানৰ মাজত হয়তো সেই ভোকটো আছে আৰু কিছুমানৰ মাজত সেইটো নাই। হয়তো কিছুমানে এনেই কৰে আৰু কিছুমানে বহুত কৰে, কিছুমান কিবা এটা ক্ষেত্ৰত যদি নাপায় কান্দি বহুত অৱস্থা বেয়া কৰি পেলায়। গতিকে তেনেকুৱা বহুত কষ্ট কৰা মানুহ মই দেখিছোঁ, মই নিজেও এটা সময়ত বহুত বেছি কান্দিছিলোঁ। গতিকে নিজে কিবা এটা ভাল স্থানত উপস্থিত হোৱাটো খুবেই প্ৰয়োজনীয়, যাৰ বাবে সকলোৱে আপোনাৰ পৰিচয়টো পাব। গতিকে সেয়াই মই ভাবোঁ।
1: অভিনয়ক লৈ ভৱিষ্যত পৰিকল্পনা কি?
0: যেতিয়াৰ পৰা মই অভিনয়ৰ লগত জড়িত থাকিলোঁ, তাৰ পিছৰ পৰাই মই যেতিয়া গম পালোঁ যে মই কৰিব পাৰিম বা মানুহৰ পৰা সেইখিনি সঁহাৰি পালোঁ, তেতিয়াৰ পৰাই মোৰ এটাই সপোন যে এগৰাকী ভাল অভিনেত্ৰী হ'ম, সকলো মানুহে গোটেই অসমে মোক চাব, অসমে মোক ভাল পাব, মোৰ কামক ভাল পাব। গতিকে মই বিচাৰিম ভৱিষ্যত মই যাতে এগৰাকী ভাল অভিনেত্ৰী হ'ব বিচাৰোঁ, হ'বলৈ পাৰোঁ, আৰু তাৰ কাৰণে যিমানখিনি কষ্ট কৰিব লাগে মই কৰি আহিছোঁ আৰু আগলৈকেও ভালেখিনি কষ্ট কৰি যাম। গতিকে মোৰ এটা সপোন আশা, হয়তো এইটো পূৰণ হ'ব কেতিয়াবা, গতিকে তাৰে মই পৰিকল্পনা কৰোঁ।
1: হয়, নিশ্চয়কৈ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
0: ধন্যবাদ।
1: আমি প্ৰিয় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ, শেষত কিবা এটি শুনিব বিচাৰিম।
0: নিশ্চয়। আপুনি ভাবিছে মই আপোনাক ক্ষমা খুজিম? আপুনি ভাবিছে আপোনাৰ প্ৰতিটো কঠোৰ শব্দত মই মোৰ মূৰটো দোৱাই দিম? যদি সেয়াই ভাবিছে তেন্তে আপুনি মোক আজিও চিনি পোৱা নাই। সিমান দিনে মই যি মৌনতা পালন কৰিছিলোঁ সেয়া মোৰ দুৰ্বলতা নাছিল, সেয়া আছিল মোৰ সহনশীলতাৰ সেই সীমা। আপোনালোকে নাৰীক কি বুলি ভাবে? এটা কাঠ পুতলা নহয় জানো? যিমান জোৰে সূতা টানিব সিমানে আমি নাচিব লাগিব। কিন্তু মনত ৰাখিব, যেতিয়া সূতাডাল ছিঙি যাব সেই কাঠ পুতলাটো আৰু আপোনাৰ হাতত কাহানিও নাথাকে। সেইদিনা তাই নিজৰ ভৰিত নিজেই থিয় হ'ব। আৰু আজি মোৰ সেই সূতাডাল ছিঙি গৈছে। মোক জুই বুলি নাভাবিব, কাৰণ জুইক পানীৰে নমুৱাব পাৰি। মই হ'লো সেই পোহৰ যাক আপুনি কেতিয়াও মুঠিত ধৰি ৰাখিব নোৱাৰে। আপুনি মোৰ দুৱাৰ বন্ধ কৰিব পাৰে, কিন্তু এই মোৰ মুক্ত আকাশখনক কেতিয়াও নোৱাৰে। আজিৰ পৰা মই আপোনাৰ পৰিচয়েৰে জনাজাত নহওঁ, মই মোৰ নিজৰ এক সুকীয়া ইতিহাস লিখিম, আৰু তাত থাকিব কেৱল মোৰ নিজৰ সিদ্ধান্ত। মই ভয় নকৰোঁ, কাৰণ যি মানুহে নিজৰ অস্তিত্বৰ বাবে যুঁজিবলৈ শিকে তেওঁৰ হেৰুৱাবলৈ আন একোৱেই নাথাকে। গতিকে এতিয়া আপুনি যিমান পাৰে মোৰ বিৰুদ্ধে বিষোদগাৰ কৰক, কিন্তু মোৰ এই যাত্ৰা আৰম্ভ হৈছে। মই আৰু কাহানিও এই যাত্ৰাত থমকি নৰওঁ। ধন্যবাদ।
1: খুব ভাল লাগিলে। ভৱিষ্যতে কেনেকুৱা ধৰণৰ চৰিত্ৰ কৰিব মন আছে?
0: মোৰ চৰিত্ৰ হিচাপে ক'বলৈ গ'লে মই গোটেইবোৰ চৰিত্ৰতে এবাৰ এবাৰ কৰিব বিচাৰোঁ। মই ভাৰ্চেটাইল এক্ট্ৰেছ এজনী হ'ব বিচাৰোঁ, যাতে সকলোৱে ক'ব পাৰে তাই য'তেই যিটো ৰোল কৰিছে তাতে সকলোখিনিতে ভালকৈ কৰিব পাৰিছে। গতিকে কৰুণ মই কৰি আহিছোঁ, মই পাগলৰ এক্টিঙো কৰিছোঁ, আৰু কান্দি কান্দি ভাগৰি যেতিয়া মানুহজন মৰাৰ পৰ্যায়লৈ গৈ পায় সেইখিনিও মই কৰিছোঁ, নেগেটিভো কৰিলোঁ। আৰু মই ভৱিষ্যতে বিচাৰিম যে এটা লিড এক্ট্ৰেছ হিচাপে মই যাতে এখন অসমীয়া চিনেমা নহওক কিয় বা চিৰিয়েল নহওক কিয় তাত ডিম্পিয়াৰৰ যোনটো এটা চৰিত্ৰ থাকে, কাকো খাতিৰ নকৰে, নিজৰ পথত থাকে, ষ্ট্ৰেইট ফৰৱাৰ্ড, মই নিজে আচলতে মানুহজনে তেনেকুৱা, গতিকে তেনেকুৱা ধৰণৰ এটা চৰিত্ৰ কৰিবলৈ পালে মই খুবেই ভাল পাওঁ। গতিকে আশা কৰোঁ কেতিয়াবা মই কৰিব পাৰিম, আৰু ভগৱানক ধন্যবাদ জনাম আজি এইখিনি পৰ্যায়লৈ মোক তেওঁ আনিছে, গতিকে ধন্যবাদ জনাইছোঁ।
1: খুব ভাল লাগিলে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ইমান সুন্দৰকৈ তুমি

0: কৈছা কথাখিনি, ইমান সুন্দৰ তোমাৰ প্ৰতিভা, গতিকে বহুত বহুত ধন্যবাদ তোমাক ইমানখিনি সময় উলিয়াই আমাক ইমান সুন্দৰ এটা অনুষ্ঠান উপহাৰ দিয়াৰ বাবে। শ্ৰোতাসকলে নিশ্চয়কৈ ভাল পাইছে অনুষ্ঠানটি শুনি। তেন্তে প্ৰিয় শ্ৰোতা, অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।
1: ইমানপৰে শ্ৰোতাই ন প্ৰতিভাৰ শিতানত দিশা ৰয়ৰ সৈতে হোৱা শ্ৰুতি ডেকাৰ কথোপকথন শুনিবলৈ পালে।
2: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: नागरिकों के बीच भारत के खिलाफ नफरत फैला रहा है। भारत ने पाकिस्तान पर सक्रिय आतंकवादी संगठनों को फितना अल हिंदुस्तान बताकर दुष्प्रचार फैलाने का भी आरोप लगाया। संयुक्त राष्ट्र सुरक्षा परिषद के एक सत्र को संबोधित करते हुए भारत के स्थायी प्रतिनिधि और राजदूत पर्वतानेनी हरीश ने कहा कि पाकिस्तान भारत पर दोष मढ़ने का प्रयास कर रहा है। अमेरिका की एक संघीय अदालत ने H-1B वीजा आवेदनों पर लगाए गए $1,00,000 के शुल्क को अवैध करार दिया है। ये शुल्क राष्ट्रपति डोनाल्ड ट्रंप के आदेश के तहत प्रस्तावित किया गया था। अदालत ने कहा कि संसद की मंजूरी के बिना ऐसा शुल्क नहीं लगाया जा सकता। अमेरिका में भारतीय मूल के कई संगठनों ने इस फैसले का स्वागत किया है। H-1B वीजा के जरिए अमरीकी कंपनियां दुनिया भर के कुशल पेशेवरों को नौकरी देती है। उपराष्ट्रपति सीपी राधाकृष्णन और गृहमंत्री अमित शाह ने भगवान बिरसा मुंडा की पुण्यतिथि पर उन्हें श्रद्धांजलि अर्पित की है। एक सोशल मीडिया पोस्ट में उपराष्ट्रपति ने कहा कि धरती आबा का जीवन साहस, आत्मसम्मान और न्याय के प्रति अटूट प्रतिबद्धता का प्रतीक था। श्री शाह ने कहा कि आज भी बिरसा मुंडा का धर्मांतरण के विरुद्ध संघर्ष और आदिवासी गौरव के प्रति उनका समर्पण लाखों देशवासियों के लिए प्रेरणा का स्रोत बना हुआ है। पुरुष क्रिकेट में आज भारत ए और श्रीलंका ए के बीच एक दिवसीय त्रिकोणीय श्रृंखला का पहला मुकाबला श्रीलंका में खेला जा रहा है। ताजा समाचार मिलने तक भारत ए ने 26वें ओवर में 3 विकेट पर 112 रन बना लिए हैं। कप्तान तिलक वर्मा ने टॉस जीतकर पहले बल्लेबाजी का फैसला किया। घरेलू शेयर बाजार के संवेदी सूचकांक में आज मामूली बढ़त देखी गई। अंतिम समाचार मिलने तक सेंसेक्स 114 अंक बढ़कर 73,668 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: एया आकाशवाणी गुवाहाटी दुपरियार आंचलिक बातरी खुइते मय अरुणिमा गोस्वामी। एतिय प्रधान बातरी समूह होल ইউরোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত আজি গুৱাহাটীত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক কৰ্মশালা, মধ্যপ্ৰদেশৰ ইন্দোৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ চলিত বৰ্ষৰ সন্মিলন আৰম্ভ, বিত্তমন্ত্ৰী তথা তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 5গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ। অসম ইউৰোপ অংশীদাৰিত্বত নতুন অধ্যায়ৰ সূচনা কৰি গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৱে আজি হোটেল ৰেডিছন ব্লুত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালাত অংশ লৈছে। পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনসহ ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত আছে। উল্লেখযোগ্য যে কৰ্মশালাৰ পাছতে দুপৰীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ব্লু ভেলি ক্লাষ্টাৰৰ উদ্বোধন কৰা হ'ব। ইয়াৰ পাছতে বিয়লি মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেল সম্বোধন কৰিব। এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। মধ্যপ্ৰদেশৰ ইন্দোৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলন আজি আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা কৃষি কৰ্মগোটৰ গুৰুত্বপূৰ্ণ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ অহা 13 জুনত সামৰণি পৰিব। এই সন্মিলনত কৃষিমন্ত্ৰী, কৃষিবিজ্ঞানী, জ্যেষ্ঠ বিষয়া, নীতি নিৰ্ধাৰক আৰু 20খন দেশৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে সন্মিলনৰ প্ৰথম 3 দিনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। 9 জুনৰ পৰা 11 জুনলৈ কৃষি কৰ্মগোটৰ বৈঠক অনুষ্ঠিত হ'ব আৰু 12ৰ পৰা 13 জুনলৈ ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। এই সময়ছোৱাত পশুপালন, মীনপালন, কৃষকৰ অধিকাৰ আদি গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত এই সন্মিলনত খাদ্য সুৰক্ষা, জলবায়ু পৰিৱৰ্তন, কৃষি বাণিজ্য, যোগান শৃংখলা, ডিজিটেল কৃষি, কৃত্ৰিম বুদ্ধিমত্তা, কৃষকৰ কল্যাণ, গৱেষণা সহযোগিতাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ব। তামোলপুৰৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত হাতী মানুহৰ সংঘাতে সমস্যাৰ সৃষ্টি কৰিছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে সমীপৱৰ্তী গাঁওসমূহত ত্ৰাসৰ সৃষ্টি কৰিছে। যোৱা নিশা ভূটান সীমান্তৰ কাৰখেলা গাঁৱত এটা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই কেইবাটাও বাসগৃহ ধবংস কৰে। উল্লেখযোগ্য যে যোৱা সপ্তাহত বনৰীয়া হাতীৰ আক্ৰমণত অঞ্চলটোত 2জন লোকে প্ৰাণ হেৰুৱাইছিল। কাৰখেলাৰ উপৰি কালাজাৰ, অভয়পুৰ, শান্তিপুৰ, খৈৰাণী আৰু চেচাপানী গাঁৱতো বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছিল। বিত্তমন্ত্ৰী তথা তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি জিলাখনৰ বিভিন্ন কাম কাজৰ বুজ লয়। তেওঁ জিলাখনত বান প্ৰতিৰোধৰ প্ৰস্তুতি আৰু হাতী মানুহৰ সংঘাতৰ সমস্যাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভতো আলোচনা কৰে। এই উপলক্ষে আয়োজিত তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বৈঠকখনত তামোলপুৰ সমষ্টিৰ বিধায়ক তথা বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

0: কালি এই বৈঠকৰ পাছত অভিভাৱক মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: আজি মই প্ৰথম তামোলপুৰ জিলালৈ আহিছিলো। ইয়াৰ আগৰ চৰকাৰৰ দিনতো মই তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত আছিলো আৰু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিছিলে আৰু আজি মই ইয়ালৈ আহি বিভাগসমূহৰ কি পৰিস্থিতি বা কেনেকৈ চলি আছে এটা পৰ্যবেক্ষণ বা ৰিভিউ এটা লৈছিলো আৰু এই ৰিভিউত আমাৰ যিসমূহ সমস্যা আছে বিশেষকৈ পাব্লিক ৰিলেটেড সমস্যাবিলাকত আমি কেনেকৈ অতি শীঘ্ৰে চলভ কৰিব পাৰোঁ এই কামখিনিৰ কথাকে আলোচনা কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছো যে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে মই মন্ত্ৰী হৈছো আৰু এই মন্ত্ৰিত্বৰ কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্ত বিভাগৰ দৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ বা বন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ, মাইন্স এণ্ড মিনাৰেলৰ দৰে বিভাগ তিনিটাকৈ যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগ মোক দায়িত্ব দিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনেৰে সম্পূৰ্ণ চেষ্টা কৰিম যাতে ৰাইজৰ সেৱাত, অসমবাসীৰ সেৱাত অসমখনক সকলো দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই কাম কৰি যাব পাৰোঁ।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ চান হকক ফাষ্টট্ৰেক আদালতত হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি ফাষ্টট্ৰেক আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব। দখলমুক্ত ভূমি যাতে পুনৰ কোনো লোকে অবৈধভাৱে দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ, সুদৃঢ় আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। এই বৈঠকতে চৰকাৰে দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে যোৱা 5 বছৰত 200 বৰ্গ কিলোমিটাৰতকৈ অধিক ভূমি দখলমুক্ত কৰিছে। উল্লেখযোগ্য যে বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব দিয়ে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংককে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ৰাজ্যৰ অধিকসংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে GI টেগলভৰ ব্যৱস্থা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। কৃষক আৰু উৎপাদকসকলক এগ্ৰিগেটৰ, ৰপ্তানিকাৰক আৰু বজাৰৰ সৈতে অধিক সংযোগ স্থাপন কৰি বিশ্ব বজাৰত অসমৰ কৃষিজাত সামগ্ৰীৰ প্ৰৱেশৰ অধিকাৰ বৃদ্ধি কৰাৰো তেওঁ নিৰ্দেশ দিয়ে। GI টেগ লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত দুবাইলৈ তেজপুৰৰ লিচুৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ৰপ্তানি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ লিচু খেতিয়কসকলে উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। ইপিনে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ কালি 10,300 লিচু প্ৰেৰণ কৰা হয়। তেজপুৰৰ একাংশ লিচু খেতিয়কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই লিচুসমূহ হৈছে বোম্বাইয়া, শ্বাহী ইলাচি, বিলাতী আৰু পিয়াজী জাতৰ। উল্লেখযোগ্য যে তেজপুৰৰ লিচুৰ সোৱাদ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ এই লিচুৰ প্ৰশংসা কৰিছিল। মণিপুৰৰ সেনাপতি আৰু পশ্চিম ইম্ফল জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ 3 জন লোকক গ্ৰেপ্তাৰ কৰিছে। সেনাপতি জিলাৰ সেনাপতি থানাৰ অন্তৰ্গত টি খুলেন নাকা চকীত নিৰাপত্তা বাহিনীয়ে যোৱা নিশা অভিযান চলাই এই সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে অসমৰ 2 জন বাসিন্দাক গ্ৰেপ্তাৰ কৰে বুলি মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই আজি প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা লোক দুজন দেৱীপুৰৰ উৰিয়ামঘাটৰ নাছিমুদ্দিন আৰু গোমাৰীগুৰিৰ মঞ্জিত বুলি জানিব পৰা গৈছে। দুয়োগৰাকী সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে 12টা চাবোনৰ বাকচত নিষিদ্ধ সামগ্ৰীখিনি উদ্ধাৰ কৰে। ইপিনে পশ্চিম ইম্ফল জিলাৰ চাপাম মামাং লেইকাই নিবাসী নংমাইথেম ৰূপু সিং নামৰ আন এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। যোৰহাট জিলাৰ নিমাতীৰ ফেৰীঘাটত নিৰ্মাণ কৰিবলগীয়া নিমাতী টুৰিষ্ট কাৰ্গো পেছেঞ্জাৰ টাৰ্মিনেল প্ৰকল্পৰ কাম কাজৰ বুজ লোৱাৰ উদ্দেশ্যে কালি জিলা আয়ুক্ত জয় শিৱানীয়ে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত

যাতে স্থানীয় লোকৰ যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় সেই কথা নিশ্চিত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। যোৰহাট জিলাৰ তিতাবৰৰ কাকডোঙা নৈত অবৈধ মাছ ধৰা কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে। তিতাবৰ ৰাজচক্ৰৰ চক্ৰবিষয়া আৰু তিতাবৰ মহকুমা মীন বিষয়াৰ উপস্থিতিত এই অভিযান চলোৱা হয়। অভিযানকালত নদীত চলি থকা অবৈধ মাছ ধৰা সন্দৰ্ভত স্থানীয় বাসিন্দাসকলৰ সৈতে আলোচনা কৰি এনে কাৰ্যকলাপ ৰোধ কৰিবলৈ সকলোৰে পৰা সহযোগিতা আহান কৰা হয়। ডিব্ৰুগড় জিলাৰ পল্টন বজাৰ অঞ্চলত আৰক্ষীয়ে চলোৱা এটা অভিযানত মাদক দ্ৰব্য সৰবৰাহকাৰী এজন যুৱকক আৰক্ষীয়ে আটক কৰে। সৰবৰাহকাৰীজনৰ পৰা 13 গ্ৰাম সন্দেহযুক্ত মাদক দ্ৰব্য জব্দ কৰা হয়। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহ আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই কালি এই সৰবৰাহকাৰীজনক আটক কৰিবলৈ সমৰ্থ হয়। ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত আজি গুৱাহাটীৰ ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক কৰ্মশালা, মধ্যপ্ৰদেশৰ ইন্দোৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ চলিত বৰ্ষৰ সন্মিলন আৰম্ভ, বিত্তমন্ত্ৰী তথা তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 5 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ।

0: এই অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ৰজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।
2: নমস্কাৰ।
3: নমস্কাৰ।
2: আমি যোৱা প্ৰথম খণ্ডত যেতিয়া কথা পাতিছিলোঁ, আপুনি অকণমান আৱেগিক হৈছিল, সৰুকালৰ কথা স্মৰণ কৰিছিল আৰু সেইবিলাক জীৱনৰ এটা এটা অধ্যায় আপুনি সামৰি লৈ তাৰপিছত আজি এইটো পৰিৱেশলৈ আহিছে, এইটো অৱস্থালৈ আহিছে। দ্বিতীয় খণ্ডৰ আৰম্ভণিতেই নাম এফাকি অকণমান গাই শুনাব নেকি?
3: হয়, এইটো আমাৰ আমাৰ নামবিলাক ৰাগত গায়, কিন্তু এনে ভাল লাগে। ৰাম বৰগীতে যেনেকুৱা ৰাগ, সেই ৰাগেদিয়ে গায়।
2: হয়,
3: আমাৰ এতিয়া বাৰু বিশেষত্ব বহুতে গায়, নাম বেলেগৰ কথা নকওঁ, আমাৰ সেই ৰাগেদি গায়। মই তাকে অলপ গাব খুজিছোঁ, এনে কৌ ৰাগত আমাৰ নাম আছে, প্ৰথম বৰগীত ৰাগ নামটো মই গাব খুজিছোঁ।

0: আপ্লুত হলো। এটা কওকচোন, আপুনি এই আমি এটা প্রথম শ্রোতা আছো আপনার সংগীত যাত্রার, আপনি ঘরের কাষের স্কুলখনত শিকিলে মহানন্দ সূত্রধারর তত্ত্বাবধানত, তারপর আপনি আরো এগারী গুরুর কাষলে গল, এনেকে যে নহক আপনি আগবাড়ি গল সংগীত জীবনত। মোটামুটিকে আপনি কোনটো সময়ত কোন ক্লাসত, ধরো মানে বয়সের হিসাবে নহলেও ক্লাসের, যে ইমান ক্লাস পাওঁতে মই মোটামুটি নিজকে প্রতিষ্ঠা করব পারিলো, তেনেকুৱা সময় কিবা আছে নাকি?
1: নাইন এইবিলাকত মই আর এইবিলাক অজাবুড়ি তামতে গাবই লাগবে, সত্র যাবই লাগে,
0: সেইটো কৈছে।
1: আর এই থিয় নামটো মোৰ মামা, মোৰ মামা আতা মানে বিখ্যাত আছিল, তেওঁৰ পিছত মোৰ মামা বিখ্যাত, তেওঁৰ পৰা লৈছিল, তেওঁৰ পৰা আৰু তেওঁৰ পুতেক আমাৰ বৰপেটাহাটৰ বুঢ়া ডেকা হাত তেওঁ ভাল বিখ্যাত আছিল, তেওঁৰ মানে মই মামাৰ পৰা মই গোটেই কীৰ্তন ঘৰখিনি তেওঁৰ মামাৰ পৰা শিকিছিলোঁ। আটাক মই পাইছোঁ, কিন্তু মই আটাৰ পৰা শিকিব নাপাওঁ, কিন্তু মামাৰ পৰা মই শিকিলোঁ, আটাৰ পৰা নাপালোঁ শিকিব। আৰু আমাৰ প্ৰাত আমাৰ ডেকা সত্ৰীয়া বৰপেটা সত্ৰৰ তেওঁৰ পৰা মই যুগলখিনি মই লৈছোঁ, ভালকৈ আভাস লৈছোঁ তেওঁৰ পৰা। গতিকে মই এইখিনি মোৰ দেবেন চন্দ্ৰ পাঠক, আমাৰ আটাৰ নাম যোগেশ কামাৰ আছিল, তেওঁৰ পুতেক দেবেন চন্দ্ৰ পাঠক, তেওঁৰ পৰা মই কীৰ্তন ঘৰ গোটেইখিনি শিকিছোঁ। আৰু তেওঁৰ ল'ৰা আমাৰ নবজিৎ দাস পাঠক, তেওঁ বৰপেটা সত্ৰ ডেকা সত্ৰীয়া পুনৰ গৈছোঁ, যে তেওঁৰ পৰা মই যুগলখিনি গোটেইখিনি শিকি লৈছোঁ, এতিয়া মোৰ চিন্তা নাই, সেইকাৰণে মই এইখন যুগলৰ এইখন মই কৰিছোঁৱেই।
0: হয়, আপুনি কেইবাখনো তেনেকুৱা আপুনি কেইবাটাও এলবাম কৰিছে
1: সত্ৰত, কেনেকুৱা
0: যুগল প্ৰসংগ, তেনেকুৱা বৰগীতৰ আপোনাৰ এলবাম আছে বা নামৰো এলবাম আছে, আমি সেইবিলাক শুনি যাম। এই যে আপুনি ধৰকচোন ক'লে যে কম বয়সতে আপুনি ক্লাছ এইট নাইন টেন ঠিক এইখিনি সময় পাওঁতে আপুনি ইতিমধ্যে প্ৰতিষ্ঠিত হৈছেই, আৰু সেইখিনি সময়ত আপুনি বিশেষকৈ নামৰ লগত বেছিকৈ জড়িত আছিল নেকি, বৰগীতত কৰিছে যদিও, কিন্তু এনেকুৱা সময়বিলাকত সাধাৰণতে হয় কি জানে, বিভিন্ন কম্পিটিশ্যনবিলাক হয় স্কুলত হয়, যদিও সেইখিনি সত্ৰীয়া পৰিৱেশৰ বাহিৰৰ কথা, তাত তেতিয়া আপুনি কিবা পুৰস্কাৰ চুৰস্কাৰবিলাক পোৱা আৰম্ভ হৈছিল
1: নেকি? পাইছোঁ মই, নাম যদিও মই শিকিছোঁ, নামত সিমান সিমান জড়িত নাছিলোঁ, মই এনে ভাল পাওঁ, মই যে শুনি ভাল পাওঁ, আপুনি গালে মই গম পাম ভাল গাইছে নে বেয়া গাইছে, এনে মই মোৰ নিজৰ সেইটো আছে, মই তেনেকুৱাকৈ মই পৰিৱেশন কৰা নাছিলোঁ, পিছত মই কৰিলোঁ, এতিয়া মোক মই সকলোৱে মাতে, নাম গাব মাতে গাওঁ আৰু, বা যুগলৈ সেনেকৈ পিছত মই গালোঁ, আগতে মই গোৱা নাছিলোঁ। এই ৰেডিঅ'ত আপোনালোকৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদি মই কিছু নামৰো ইয়াতে গাইছোঁ, ইয়াতে কৃষ্ণ গোপাল গুৰু নাম ইয়াতে ইয়াতে গাইছোঁ, ইয়াতে
0: ইয়াতে গাইছে, মই সেই ৰেডিঅ'ৰ প্ৰসংগটোলৈ আহিম, তাৰ আগতে ৰেডিঅ'ত
1: গাইছোঁ, নামে
0: ৰেডিঅ'ত আপুনি
1: যুগলৈ গাইছোঁ, বা কীৰ্তন ঘোষাও গাইছোঁ, এইবিলাক আৰু বিভিন্ন ফিচাৰবিলাকত মই প্ৰায়
0: ইয়াতে কণ্ঠদান কৰিছোঁ,
1: কণ্ঠদান কৰিছোঁ।
0: হয় হয়,
1: ৰেডিঅ' মোৰ গুৰু বুলি ক'ব লাগিব, মানে আগবাঢ়ি যোৱা মানে এইখিনি ক'ব লাগিব।
0: সেয়া আমি আকাশবাণীত আপুনি কেনেকৈ আহিল সেই কথাটো আহিম, তাৰ আগতে আপুনি এই ধৰকচোন স্কুলীয়া পৰিৱেশ বা কলেজীয়া পৰিৱেশ, তেনেকুৱা পৰিৱেশবিলাকত ইতিমধ্যে আপুনি এই যে ক'লে মই পুৰস্কাৰ পোৱা আৰম্ভ হ'ল, সেইবিলাকে আপোনাক উৎসাহ দিলে দিয়কচোন, তেনেকুৱা সময়ত আপোনাৰ আমি এটা বৰগীত আগতে শুনিছিলোঁ, কোনবিলাক বৰগীতে আপোনাক বেছিকৈ আকৰ্ষণ কৰিছিল, মানে মানুহৰ থাকেতো ইমানবিলাক বৰগীত আছে, তাৰ ভিতৰত বোলে এইকেইটা গীতে মোক কিন্তু খুব মানে আগুৱাই যোৱাত সহায় কৰিছে।
1: মই নাৰায়ণ কাহবাটি গাইছিলোঁ, আগতে গান আছিলোঁ, মই মোৰ এটা ভাল মানে গীত আছিল, তেওঁ সত্ৰত গায় সেইটো দৰাখনৰ দেহদয়াল, মানে কৃষ্ণ যেতিয়া মানে গোপীবিলাকৰ লগত মানে অন্তৰ হেৰি কৰি থাকে, ক্ৰীড়া খেলা কৰি থাকোঁতে কেলিগুপাল নাটৰ গীত, তেতিয়া অন্তৰ্ধান হ'ল,
0: হয়
1: অন্তৰ্ধান হৈছে, গোপীবিলাকে কান্দি কান্দি প্ৰাৰ্থনা কৰিছিল দৰাখনৰ দেহদয়াল, আমাৰ আমাক দেখা দিয়া ঐ দৰাখনৰ দেহদয়াল, এইটো বৰ সুন্দৰ গীত, সেই গীতটো মই আমি বহুত টাইজ পাইছিলোঁ,
0: গীতটি আমি শুনিম, আমি গীতটি শুনিম, আজি আমাৰ অনুষ্ঠানৰ সামৰণিত আমি নিশ্চয় এই গীতটি শুনি যাম, কিন্তু তাৰ আগতে আপোনাক কওঁ যে আপুনি এই ধৰকচোন মই কৈছোঁ যে প্ৰাথমিক পৰ্যায়টোত আপুনি স্কুলীয়া কলেজীয়া অৱস্থাত যিখিনি গীত গালে সেইখিনিত ইতিমধ্যে আপোনাৰ বৰপেটা অঞ্চলটোৰ ভিতৰত আপোনাৰ এটা নাম প্ৰতিষ্ঠা হ'ল, তাৰপিছত আপুনি অকণমান বাহিৰলৈ ওলাই আহিল, তাৰপিছত সকলো শিল্পীয়ে যেনেকৈ বিচাৰে তেনেকৈ আপুনি এদিন আকাশবাণীলৈ মন মেলিলে, সেইটো কেতিয়াৰ কথা, আকাশবাণীত অহাৰ কথাটো?
1: এই আমাৰ বৰপেটা আগতে আকাশবাণীৰ এটা নিয়ম আছিল কি, গাঁৱে গাঁৱে চহৰে নগৰে মানে তেওঁলোকে অডিশ্যন ল'ব গৈছিল, তাৰমানে সেই সময়ত মই সময়ত মই ওজাপালৈকে মোৰ মনত পৰে, মই ওজাপালৈকে আছোঁ সত্ৰত, আমাৰ মানুহ মই বুঢ়া এটা টি চিট আছিল, চলি আছিল, ওজাপালৈ গৈছোঁ যে মই এইফালে ফৰ্ম ফিল আপ কৰিছোঁ এনেকৈ গ'লেই হয় বোলে, মই ক'লোঁ আগতে মই কৰিছোঁ,
0: এই
1: আগৰ পৰা মই কৰা নাছিলোঁ।
0: আকাশবাণীত অহাৰ পৰিকল্পনাটো কেনেকৈ হ'ল আপোনাৰ?
1: কেনেকৈ হ'ল মানে মই মই এবাৰ এবাৰ মই দেখিলোঁ আমাৰ এই সুধীত দাস,
0: হয়
1: তাৰপিছত ৰমেন দা, আমাৰ খগন মহন্ত ছাৰো গৈছিল, এনেকৈ এনেকৈ লৈ থাকে, হেডফোন লৈ থাকে, বা বঢ়িয়া ধৰণে এবাৰ মই চালোঁ তাৰমানে এবাৰ, এতিয়া পাৰি দিওঁ, জানা নাছিলোঁ পাৰি বুলি, এনে এপ্লাই কৰিব পাৰি যে গাব পাৰি, দুই যে আমাৰ কিছুমানে গাইছে আৰু, তাত মই নেক্সট বাৰ আৰু সেইবাৰ গৈছোঁ, নেক্সট বাৰ যাতে মই
0: নাম আৰু মানে আপুনি ক'ত ক'ত তেখেতসকলে অডিশ্যন
1: আমাৰ বৰপেটাত তৰুণ ফুকন হল,

0: হরি।
1: বড় ভাল লাগিল।
0: এনেকৈ আমাৰ বৰপেটাত মানে বৰপেটাত নাম যিটো হয়,
1: হয়
0: আমাৰ বৰপেটা ভকতবিলাকে জগত নাম গাব গাব মাতে ক'ব, তেওঁলোকেও প্ৰথম আমাৰ এইটো দিবই লাগিব,
1: এইটো
0: প্ৰথম আমাৰ নাম।
1: ঠিক আছে, আপোনাৰ কণ্ঠত ইমান শুৱলা নামৰ সেই কেইখেপাকি শুনি আমি সঁচা

0: ময় করুণা ময় রাম রাম কৃষ্ণ রূপে দৈব কীত ভৈরায় অবতার এ করুণা ময় রাম রাম রে
1: এইটো প্ৰথম আপুনি কৰিছিলে নহয় জানো আমাৰ আকাশবাণী
0: বহালাম কৰিছোঁ যুগল প্ৰসংগ কৰিছোঁ
1: সেইবিলাকলৈ আহিম আমি কিন্তু আপুনি এই নামৰ তাৰমানে আকাশবাণীত আপুনি বৰগীতৰ শিল্পী হোৱাৰ আগে নামৰ শিল্পী
0: নামৰ
1: আৰু তেতিয়া বহুত কোমলীয়া বয়স আপোনাৰ মেট্ৰিক পাছ কৰিছে মাত্ৰ তেনেকুৱাতে তাৰপিছত আপোনাৰ বেছি আপোনাৰ যিটো ছিৰিয়াছ বা বেছি গভীৰ দিশ যিটো সেইটো হৈছে আপোনাৰ বৰগীত কাৰণ বৰগীতৰ সাধনাও অকণমান তাতকৈ বহুত ইয়াতকৈ নামতকৈ বেছি কঠোৰ আপোনাৰ প্ৰিয়ও সেইটো গতিকে বৰগীতৰ শিল্পী হিচাপে আপুনি যিহেতু আকাশবাণীৰ মানে সংস্পৰ্শত আহিলে তাৰপিছত আপুনি নিজে নিজে আকাশবাণীত বৰগীতৰ অডিশ্যন দিব খুজিলে সেইটো কেতিয়াৰ কথা
0: সেইটো ধৰক 90 মানত হ'ব নাকি সেইটো হৈছে
1: 1990 চন
0: হ'ব বাৰু সেইটো চনটো মোৰ মনত নাই মানে এইটো তাৰপিছত দিছোঁ এপ্লাই কৰিছোঁ তাতে পালোঁ তাত মই গাইছোঁ প্ৰথম পাওঁতে
1: কণ্ঠ পৰীক্ষা যে দিব আহিলে সেইটো মনত আছে নাই
0: আছে চনটো মনত নাই
1: ঘটনাটো মনত আছে
0: গানটো গাইছিলো মই বেলুৱাৰ আগৰ গীত গাইছিলো
1: আপুনি অডিশ্যনত কণ্ঠ পৰীক্ষা
0: খাইছিলো কি গাইছিলো মই মানে সুতটো মানে ইমান মই মই ভাবছো ইমান পৰিৱৰ্তন মোৰ হোৱা নাই মই যেনেকে গাওঁ কিন্তু পাইছো তাৰমানে ৰাগটো মই টানিছো মই মই যেনেকে গাওঁ মই তেনেকুৱা এপ্ৰোপ্ৰিয়েট মোৰ হোৱা নাই
1: আপোনাক কি সুধিছিলে আপোনাৰ কণ্ঠ পৰীক্ষাত কি সুধিছিলে আপোনাৰ যিসকল আমাৰ বিচাৰক থাকে তেওঁলোকক
0: কৈছে যে আপুনি এটা মানে এটা গীত গাওক চইচ গীতটো গাওক
1: তেতিয়া
0: মই বেলুৱা ৰাগটো মই এইটো গাইছিলোঁ

0: নাই এইটো গাইছিলোঁ হয়।
1: আপুনি এইটো এনেকৈ এনেকৈ কোনো অকলশৰীয়াকৈ কণ্ঠৰে গাইছিল নে লগত
0: লগত আমাৰ
1: আছিলে দিয়ে
0: আছিল ভাস্কৰ যদি ৰজা আছিল সেই সময়ত
1: হয়
0: আৰু তাল আছিল মোৰ ভাইটিজ আছিল দুৰ্গা
1: আপোনাৰ লগতে আহিছিলে আৰু
0: আহিছিল
1: আহি আপুনি হয় হাৰমনিয়ামৰ তাল লৈ পেলাই গাইছিল নহয় জানো। গোৱাৰ পিছত তেখেতসকলে বিচাৰকসকলে কি কৈছিল আপোনাক?
0: তেওঁ কৈছে আৰু এটা গাইছিলোঁতো মনত নাই কিন্তু আৰু হ'ব যাওক মই যাব দিলোঁ গুচি আহিলোঁ
1: হয়
0: কৈছে মানে পাম নাই পাম মোৰ ৰাগটো মোৰ ভুল হৈছে মোৰ হিচাপত মই ভালকৈ মই গাব পাৰোঁ ভয় অলপ ভয় খাইছিলোঁ অডিশ্যনত পাছ কৰা হওঁতে বৰ ভাল লাগিল আৰু।
1: তাৰপিছত এই অডিশ্যন পাছ কৰাৰ পিছত আপুনি প্ৰথম বাণীবন্ধন কেতিয়া কৰিলে?
0: প্ৰথম সেই আগতেতো সোনকালে মাতিছিলে
1: মাতিছিলে

0: বেছি টাইম নালাগিছিলে আগতে সোনকালে মাৰিছিল, আজিকালি সেই তেনেকুৱা হৈছে
1: নাজানো। আৰ্টিষ্টৰ সংখ্যা বহুত বাঢ়ি গ'ল যে
0: আগতে আৰ্টিষ্ট কম আছিল, মানে আগত মই প্ৰথম গাইছোঁ মই মনত আছে এই মাতপান্ন পাণ বিনে সেইটো গাইছিলোঁ, আৰু হেৰ মল্লাৰ আগৰ এটা গাইছিলোঁ, বাই বাহিৰ হৈ আছে দেখো হৈ সুন্দৰ নন্দিৰ বাল মালা বালা এইটো গাইছিলোঁ, আৰু

0: পদ্ধতি গাইছিলোঁ মই মানে ডাঙৰ দীঘলকৈ গাইছোঁ আমাৰ সত্ৰত বৰপেটাহঁতত যেনেকৈ পদ্ধতিত গায় ভাঙি ভাঙি গায় আমাৰ সত্ৰ মূলটো গায় পিছতে বেলেগ বেলেগ তালত গায় সেই তেনেকৈ তাল তালত ৮ মিনিট ১০ মিনিট গাইছোঁ
1: মানে প্ৰথম যিটো বাণী বন্ধন তেতিয়া
0: ৫ মিনিট
1: হয়
0: নাগাইছোঁ
1: আপুনি দুটা প্ৰথম দুটা বাণী বন্ধন কৰিছিল তাত আপুনি এনেকৈ এইখিনি গাইছিল আৰু সম্পূৰ্ণৰূপে আপোনাৰ বৰপেটাত যেনেকৈ শিকিছিলে
0: তেনেকৈ
1: এতিয়া এই আকাশবাণীৰ এই আপোনাৰ প্ৰৱেশ হ'ল প্ৰৱেশ হোৱাৰ পিছত আপুনি বহুত গীত গাইছে আকাশবাণী আৰু অকল বৰগীত নহয় আপুনি নামত আছে
0: বহুত
1: আপুনি আৰু আৰু আহিম হোলী গীত বা নাও খেলৰ গীত এইবিলাকলৈকে আহিম আমি পিছত কাৰণ বৰপেটাৰ লগত সংস্কৃতিৰ লগত জড়িত অন্যান্য দিশবিলাকতো আপুনি পিছত প্ৰৱেশ কৰিছিল গতিকে সেইবিলাক কথালৈ আহিম পিছত ঠিক আছে ওজা ডাঙৰীয়া আপোনাৰ এই যি দুটা গীত আপুনি বাণীবন্ধন কৰিলে আকাশবাণীত সেয়াৰে আপোনাৰ এটা নতুন অনাতাঁৰ শিল্পী জীৱনৰ আৰম্ভণি হ'ল আমি সেই শিল্পী জীৱনত আপোনাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ কথা ইয়াৰ পিছৰ খণ্ডলৈ ৰাখিছোঁ
2: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড শুনিলে তেখেতৰ সৈতে আলাপত ভাগ ললে অশোক ভট্টাচাৰ্যই এই অনুষ্ঠানলানিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব এই একেটা বাৰৰ একে সময়তে

0: হাৰ্ট ৰেটটো বহুত ফাষ্ট হৈ যায়। কিছুমানে আপোনাৰ কয় ন খুব ধপধপকে বুকু ধপধপনি খুব ফাষ্ট হৈ আছে। অকল আমি যেতিয়া কষ্ট কৰোঁ দৌৰোঁ কিবা এটা কৰোঁ তেতিয়া আমাৰ সবৰে
1: বাঢ়ি স্বাভাৱিক
0: স্বাভাৱিক, কিন্তু ৰেষ্টতো থাইৰয়ডৰ যদি
1: হাইপাৰ একো নকৰাকে যদি আমি তেতিয়া আমাৰ
0: ইভেন আমি টোপনি যাওঁতে আমাৰ সবৰে শ্ল' হৈ যায়, কাৰণ মেটাবলিজমটো শ্ল' হৈ যায়। কাৰণ মেটাবলিজমটো এতিয়া থাইৰয়ড হৰম'নে কণ্ট্ৰল কৰে, তেতিয়া কি হয় আমি শুই থকা সময়তো আমাৰ হাৰ্টবিটটো ফাষ্ট হৈ থাকিব পাৰে। নিজৰ পালছ ৰেটটো সবেই আজিকালি চেক কৰিবলৈ জানে, তেনেকে চেক কৰিলে আমি দেখা পাম কি বহুত ফাষ্ট হৈ আছে। বা হাৰ্ট ৰেটটো যদি আমি নিজে মন কৰোঁ হাত দি পেলাই চাব পাৰোঁ আমি সবেই, তেতিয়া দেখিব কি বহুত ফাষ্ট হৈ আছে। ৰেষ্টিং ষ্টেটতো টোপনি গৈ থকা ষ্টেটত বা বহি আছে একো কৰা নাই তেনেকৈ হ'লেও ফাষ্ট হ'ব পাৰে। ক্ষীণাই যায় মানুহটো, খুব ভোক লাগে খুব খায় হ'লেও ক্ষীণাই ক্ষীণাই গৈ আছে। বহুতে সেইটো চুগাৰৰ কথা বুলিও ভাবি যায়, কিন্তু চুগাৰ অকল নহয় আমাৰ থাইৰয়ডেও কৰিব পাৰে সেই বস্তুটো। আৰু এটা নেক্সট হৈছে হাইপাৰ থাইৰয়ডত কি হয়, চকুখিনি এনেকৈ বাহিৰ হৈ যোৱা নিচিনা। এইটো বহুত যেতিয়া ছিভিয়াৰ হয় আৰু বহুত অলপ টাইমৰ পৰা হৈ আছে, অলপ প্ৰলং পিৰিয়ডৰ কাৰণে হৈছে, এটা এক্সপ্থেলমাছ বুলি কয়, চকু মাছলবিলাক মানে সেইটোও এফেক্ট কৰে, সেইটো কাৰণে চকুটো অলপ ওলাই অহা নিচিনা দেখা পোৱা যায় মানে হাইপাৰ থাইৰয়ডিজমত। তাৰপিছত আৰু এটা কথা হৈছে খুব ঘনাই ঘনাই পায়খানা যায়, ঢিলা হয়, তেনেকুৱাও হ'ব পাৰে। কাৰণ আমাৰ ডাইজেশ্যনটোও কণ্ট্ৰল কৰে আমাৰ থাইৰয়ডে, তেতিয়া বাৰে বাৰে পায়খানা যায়, কিবা খালেই যাবলগীয়া হয়, তো পেটৰ গণ্ডগোল বুলি বহুতে ভাবিব পাৰে, তো থাইৰয়ড হৰম'নৰ কাৰণেও হ'ব পাৰে। তাৰপিছত আপোনাৰ সব সময়তে জ্বৰ জ্বৰ লাগি থাকে, টেম্পাৰেচাৰটো কিবা বাঢ়ি থকা নিচিনা লাগে, জুখিলে দেখোন নাথাকে। এই টেম্পাৰেচাৰ ৰেগুলেশ্যনটোও আমাৰ থাইৰয়ডে কৰে, তো সেইকাৰণে এই জ্বৰ জ্বৰ অনুভৱ যেন গাটো গৰম হৈ আছে, জ্বৰ চৰ নাই, একো ইনফেকশ্যন নাই, চব ঠিকে আছে, তথাপিও জ্বৰ যেন মানুহবিলাকে বহুতে কমপ্লেইন কৰে, থাইৰয়ডৰ কাৰণেও হ'ব পাৰে এইটো। মাছলবিলাকো থাইৰয়ড হৰম'নে কণ্ট্ৰল কৰে, গা বিষ কয়, কিবা গাঁঠি গাঁঠি বিষাই আছে তেনেকুৱা কৈ থাকে, সেইবিলাকো আমাৰ থাইৰয়ডৰ কাৰণে হ'ব পাৰে। আৰু হাইপ'থাইৰয়ড হ'লে আকৌ ঠিক ওলোটাখিনি হয়, হাইপ' মানে আমাৰ হৰম'নটো কমি গৈছে। এইটো আমি এডাল্টৰ কথা কৈ আছোঁ, সৰু ল'ৰা ছোৱালীৰ প্ৰেগনেঞ্চি এইবিলাক অলপমান বেলেগ হ'ব পাৰে, কিন্তু চিম্পটমছবিলাক জেনেৰেলি ছেমেই থাকে। হাইপ' হ'লে কি হ'ব, হাইপ' মানে কমি গৈছে, তেতিয়াহ'লে কিছুমান মানুহ দেখিব ছাডেনলি বহুত শকত হৈ গৈছে, ফুফুলা নিচিনা হৈ যায় বুলি যোনটো কয়, মানে একদম ঢিলা ঢিলা, মাছল চাছল নাই, জাষ্ট শকত হৈ গৈছে। কাৰণ মেটাবলিজমটো শ্ল' হৈ যায়, ডাইজেশ্যনটো শ্ল' হৈ যায়, ভোক চোক নালাগে, খুব দুৰ্বল অনুভৱ কৰে, ফুলি যোৱা নিচিনা হয়, বহুতে ভাবে ভৰিকেইটা ফুলিছে নেকি, ফুলা নিচিনা, কিন্তু কিডনী চিডনী চব নৰ্মেল থাকে, থাইৰয়ডৰ কাৰণে হ'ব পাৰে। আকৌ গা বিষ চা বিষ হ'ব পাৰে, এলেহুৱা টাইপৰ হৈ যায় মানুহবিলাক, মানে
1: ভাগৰ লাগে,
0: ভাগৰ ভাগৰটো হয়ে, আমি লেথাৰ্জি বুলি যোনটো কওঁ, যিকোনো কৰিবলৈ এনাৰ্জিটো নাই, মানে এলাহ ভাৱ, মানে এনাৰ্জিয়ে নাই যেন মোৰ জোৰেই নাই আৰু, মোৰ একো কৰিব মন নাই, মই শুই থাকিম বা বহি থাকিম তেনেকে, সেইটো এটা হ'ব পাৰে। ব্ৰেইন ফগ বুলি যোনটো কয়, যেন ভালকে কনচেনট্ৰেট কৰিব পৰা নাই, পঢ়া শুনাত কনচেনট্ৰেট কৰিব পৰা নাই, তেনেকুৱা আপোনাৰ হাইপ' হ'লে হ'ব পাৰে।
1: এতিয়া আচলতে কোনবিলাক লোকৰ হৰম'ন হয়তো বাঢ়িব পাৰে বা কোনবিলাকৰ কমি যাব পাৰে, তেনেকুৱা কিবা থাকিব পাৰে নেকি? কাৰণ
0: আজিকালি আমাৰ আয়'ডাইজড ছল্ট পায়, সেইকাৰণে নিমখটো ইউনিভাৰ্চেলি চবেই খায়, সেইকাৰণে আমি আজিকালি সেই আয়'ডিন ডেফিচিয়েঞ্চিটো বহুত কমি
1: গৈছে।
0: আগতে যেতিয়া সেইটো ইউনিভাৰ্চেলি আয়'ডাইজ ছল্ট নাছিলে, তেতিয়া আপোনালোকে এই গইটাৰ যোনটো কয় থাইৰয়ডটো ফুলি যায়, ডিঙিত ফুলি যোৱা দেখা পায়, সেই বস্তুটো বহুত কমন আছিলে আগতে। আগৰ দিনৰ মানুহবিলাক দেখিব, এতিয়াও বয়সস্থ মানুহ মাজে মাজে দেখা পাওঁ গইটাৰ হৈ গৈছে, সেইটো মানে একচুৱেলি আয়'ডিন ডেফিচিয়েঞ্চি হ'লে মানে তেনেকুৱা হ'ব পাৰে। আপুনি যেনেকৈ ক'লে কাৰ বেছি হ'ব পাৰে, কাৰ এইটো আমাৰ একজেক্ট ক'ব পৰা নাযায় কি এওঁৰে হ'ব এওঁৰে হ'ব। আয়'ডিন ডেফিচিয়েঞ্চি হ'লে আমাৰ হাইপ'থাইৰয়ডিজম হ'ব পাৰে, আৰু অটো ইমিউনটো কাৰণকেইটাত পৰিব, এইকেইটা অটো ইমিউন ডিজিজ, এইটো যেনেকৈ আপুনি ক'লে মহিলাগৰাকীসকলৰ বেছি হোৱা চান্সেছ আছে। কাৰণ অটো ইমিউনটো আমাৰ কি হয়, অটো এণ্টিবডিজ ফৰ্মেশ্যন হয়, মানে আমাৰ নিজৰ বডিৰ চেলছবিলাকে আমাৰ নিজৰ বডিকে চিনি নোপোৱা হৈ যায়, তেতিয়া কি হয় এণ্টিবডি ফৰ্মেশ্যন হয়, তেতিয়া আমাৰ থাইৰয়ড হৰম'নবিলাকে ভালকৈ কাম কৰিব নোৱাৰে, ৰিচেপ্টৰ্ছবিলাকত এণ্টিবডিটো লাগি যায় তেনেকুৱা ধৰণৰ, তেতিয়া কি হয় হৰম'নটো কাম কৰিব নোৱাৰে ভালকে। সেই অটো ইমিউনটো খুব কমন হয়, অটো ইমিউনটো ফিমেলছত বেছি কমন হয়, আপোনাৰ অটো ইমিউন ডিজিজবিলাক মেল ফিমেলছৰ যদি চায় পুৰুষ আৰু মহিলা, তেতিয়া মানে দহজনৰ যদি জোখে এজন পুৰুষ হ'ব নগৰাকী মহিলা হ'ব,
1: মানে মহিলাৰ হাৰ বেছি বুলি
0: বেছি হয় অটো ইমিউন ডিজিজবিলাক বেছিকৈ হয়, এনেকুৱা নহয় কি পুৰুষৰ হ'ব নোৱাৰে কিন্তু কম হয় পৰিমাণটো। অটো ইমিউনটো এটা মেজৰ কাৰণ হয়, মানে অটো ইমিউনৰ আমাৰ একো কজ নাথাকে, মানে আমি পিন পইণ্ট কৰিব নোৱাৰোঁ, জেনেটিক্স হ'ব পাৰে, এনভাইৰমেণ্টেল হ'ব পাৰে, বহুতখিনি থাকে আগৰ পৰা তেনেকুৱা থাকিব পাৰে, আমি জেনেটিক্স বা এনভাইৰমেণ্টেল সেইটো বহুতখিনি ফেক্টৰ্ছ লগ লাগি পেলাই হয়, তথাপিও অটো ইমিউনটো এটা মেজৰ কজ হয়। আৰু অটো ইমিউনবিলাকত হাইপাৰ থাইৰয়ডিজমটো খুব কমন, প্ৰথমতে থাইৰয়ড গ্লেণ্ডটো মানে হাইপাৰ এক্টিভ হৈ যাব, বেছি প্ৰডাকশ্যন কৰিব, কাৰণ ভালকৈ কাম কৰিব পৰা নাই, হাইপাৰ থাইৰয়ড হৈ যাব, এই চিম্পটমছখিনি ওলাব, পিছৰ

0: আছিলে বা আয়োডিন ডেফিচিয়েঞ্চি প্ৰেগনেঞ্চিত হৈছিলে, তেতিয়াহ'লে যেতিয়া শিশুটো জন্ম হ'ব তেওঁৰো তেনেকুৱা কনজেনাইটেল হাইপ'থাইৰয়ডিজম, কাৰণ ডেভেলপমেণ্টটো ঠিকমতে নহ'ল, সেইটো কাৰণে সেইটো দেখা পোৱা যায়। আজিকালি নতুন ৰিচাৰ্চেছ ওলাইছে বহুত পলিউটেন্সৰ পৰাও হোৱা হৈছে বুলি কৈছে, এনভাইৰনমেণ্টেল পলিউটেন্স, আমাৰ যিহেতু পলিউশ্যনটো বহুত বাঢ়ি গৈছে, সেইবিলাকৰো কিছুমান ভূমিকা আছে বুলি,
1: আজি প্ৰদূষণৰ এটা কাৰক
0: হ'ব পাৰে, তেনেকুৱা কিছুমান ৰিচাৰ্চ ওলাইছে, এইবিলাক পলিউটেন্সে হেম্পাৰ কৰিব পাৰে ৰেগুলেশ্যনটো, আমাৰ থাইৰয়ড হৰমনৰ প্ৰডাকশ্যন তেনেকে, চ' তেনেকুৱা কিছুমান কাৰণ হ'ব পাৰে। কিন্তু বেছিভাগত আমি কিহৰ কাৰণে হৈছেতো আমি পিন পইণ্ট কৰিব নোৱাৰোঁ তেনেকে।
1: আপুনি ক'লে মহিলা ৰোগীৰ সংখ্যা বেছি, এতিয়া যদি বয়সৰ কথা সোধো, কিমানমান বয়সৰ পৰা আচলতে মহিলাসকল সাৱধান হোৱা উচিত?
0: একচুৱেলি থাইৰয়ড ডিচৰ্ডাৰ্ছবিলাক আপোনাৰ মানে যিকোনো বয়সত হ'ব পাৰে, যেনেকে মই ক'লো একদম জন্মগত হ'ব পাৰে, আপোনাৰ বুঢ়া বয়সতো হ'ব পাৰে, কিন্তু তথাপিও এই ৰিপ্ৰডাক্টিভ এজ গ্ৰুপটো যোনটো, সেইটোত আমি বেছিকে সাৱধান হ'ব লাগিব, স্পেচিয়েলি মানে যেতিয়া আপোনাৰ সৰু ছোৱালীবিলাকৰ তেওঁলোকৰ মেনষ্ট্ৰুৱেশ্যন হৈ যোৱাৰ পিছত, আৰু তাৰপিছতে 45-50 যেতিয়ালৈকে আমাৰ মেনোপজ নহয়, এইটো এজ গ্ৰুপত আমি অলপ কেয়াৰফুল হোৱা ভাল, এইটো এজ গ্ৰুপত আমি এটলিষ্ট ইয়াৰলি চেকআপ এটা কৰা ভাল। এনেকুৱা নহয় কি এইটোৰ আগৰ এজতো হ'ব নোৱাৰে, আৰু এনেকুৱাও নহয় কি এইটো এজৰ পিছত হ'ব নোৱাৰে, কাৰণ বিভিন্ন ফেক্টৰ্ছ থাকে, কিন্তু এইটো এজ গ্ৰুপত অটোইমিউন ডিজিজেছবিলাক ভেৰি কমন, সেইকাৰণে আমি এইটো এজ গ্ৰুপত অলপ সাৱধান হোৱাটো ভাল, ইয়াৰলি এটা চেকআপ কৰাটো
1: ভাল। তাৰমানে এজনী ছোৱালী ঋতুমতী হোৱাৰ পৰা ঋতুস্ৰাৱ মহিলাৰ বন্ধ হোৱালৈকে সেই সময়ছোৱাত আমি আচলতে পাৰিলে বছৰত এবাৰ পৰীক্ষা কৰালে ভাল হয়।
0: আৰু যদি মহিলাগৰাকীয়ে প্ৰেগনেঞ্চিৰ সময়ত চেক নকৰিলে নিজৰ থাইৰয়ড হৰম'নটো, বা ডায়েটটো বহুত ডেফিচিয়েণ্ট আছিলে, আয়োডিন ডেফিচিয়েঞ্চি আছিল, প্ৰেগনেঞ্চি টাইমত আমাৰ ৰিকুৱায়াৰমেণ্টবিলাক বাঢ়ি যায়, যিহেতু বাচ্চাৰ হৰম'নছবিলাকো আমি ৰেগুলেট কৰিব লাগিব, আৰু মাতৃগৰাকীৰো হৰম'নছবিলাক ৰেগুলেট কৰিব লাগিব, চ' সেইকাৰণে আপোনাৰ থাইৰয়ড ডিজিজ আগৰ পৰা আছে কিন্তু প্ৰেগনেঞ্চিৰ সময়ত চেক কৰা নাই, তেতিয়াহ'লে আমাৰ শিশুৰ ডেফিচিয়েঞ্চিটো হ'ব পাৰে, আৰু তেতিয়া আপোনাৰ জন্মগত শিশুটোৰ মানে কিছুমান এই থাইৰয়ড হৰম'নছ বহুতখিনি প্ৰব্লেম সন্মুখীন হ'বলগীয়া হয়, নিউৰলজিকেল ডেফিচিট হ'ব পাৰে, মানে ব্ৰেইন ডেভেলপমেণ্টটো ভালকৈ নহ'ব,
1: মস্তিষ্কৰ যিটো আমাৰ গঠন,
0: কাৰণ জন্মৰ পিছতো আমাৰ বাচ্চাবিলাকৰ গ্ৰ'থটো চলিয়ে থাকে, সেইটো অকল যে মানে মাতৃৰ গাত থাকোঁতেই যে গোটেই ফুল ডেভেলপমেণ্ট হ'ব সেনেকুৱা নহয়, তাৰ পিছতো হৈ থাকে, সেইটো হৈ থকা সময়তো যদি মাকগৰাকী ডেফিচিয়েণ্ট আছিলে বা ডায়েটটো বোলে আয়োডিনত বহুত ডেফিচিয়েণ্ট আছিলে, তেনেকুৱা হ'লে মানে ক্ৰিটিনিজম বুলি আগতে এইবিলাক কমন আছিলে, গ্ৰ'থটো যিমান হ'ব লাগে
1: হয়তো সিমান
0: নহয়, তাৰপিছতে আপোনাৰ মাইলষ্টোনবিলাক যেনেকৈ আমাৰ এইটো বয়সত এইটো কৰিব লাগে, এইটো ইমান মাহত ইমানটো পাৰিব লাগে, সেইবিলাক আমাৰ ডেভেলপমেণ্টেল মাইলষ্টোনছ, সেইবিলাক এচিভ কৰিব নোৱাৰে, ইভেন বডিলি ডেভেলপমেণ্টবিলাক ভালকৈ নহয়, মাছল ডেভেলপমেণ্ট ভালকৈ নহয়, চ' ডেভেলপমেণ্টেল ডিফেক্টছ কিছুমান হ'ব পাৰে, সেইকাৰণে মাতৃগৰাকী তেওঁ প্ৰেগনেঞ্চিৰ আগত আৰু প্ৰেগনেঞ্চিৰ পিছত থাইৰয়ড হৰম'নছটো চেক কৰিবই লাগে, একদম মাষ্ট হয় এইটো, আৰু বাচ্চাটোৰো আজিকালি প্ৰায় হস্পিটেল বাৰ্থ যিমান হয় আফটাৰ বাৰ্থ থাইৰয়ড হৰম'নটো প্ৰায় চোৱা যায় মানে জন্ম হোৱাৰ পিছত, আৰু যাতে বাচ্চাটোৰ জন্মগত তেনেকুৱা ডেফিচিয়েঞ্চি নাথাকে, নহ'লে গ্ৰ'থটো মানে বহুতখিনি হেম্পাৰ হয়।
1: এগৰাকী মাতৃ বা এগৰাকী মহিলা তেওঁ 50ৰ পিছত বা 60ৰ পিছত যদি তেনেকৈ তেওঁ হাইপাৰ থাইৰয়ড বা হাইপো থাইৰয়ড তেওঁ ধৰা পৰিছে, তেতিয়া সেইখিনি সময়ত তেওঁৰ কি কি অন্য সমস্যা হ'ব পাৰে?
0: যেনে ক'লোঁ হাইপাৰ আৰু হাইপোৰ ঠিক ওলোটা টাইপৰ হয়, মানে ডেফিচিয়েণ্ট ডায়েট, অটো ইমিউন যোনটো আমি কৈছোঁ তেনেকুৱা যদি হয়, তেতিয়াহ'লে খুব কমনলি আমি ৱেট গেইনটোৱে পোৱা যায়, প্ৰায় মানুহবিলাক আহে হাইপ'থাইৰয়ডিজম হ'লে, মই ছাডেনলি বহুত অসৎ হৈ গৈছোঁ, মোৰ ৱেটটো মানে দুমাহ তিনিমাহ ভিতৰতে ইমান বেছি হৈ গ'ল, এইটো মানে ভেৰি কমন কমপ্লেইন হয় মানে, তেতিয়া আমি মানে থাইৰয়ডটো তেতিয়া চাবই লাগিব, আৰু লগতে ইভেন ছডিয়াম পটেছিয়াম এইবিলাকৰ ৰেগুলেশ্যনটোও মানে হেম্পাৰ হয়, সেইকাৰণে গাত মানে এক্সেছ ৱাটাৰ ৰিটেনশ্যন হয়, এক্সেছ ছল্ট ৰিটেনশ্যন হয়, তেনেকৈ হৈ পেলাই মানে মানুহগৰাকী ফুলি যোৱাৰ নিচিনা লাগে, মেটাবলিজমটো ভেৰি শ্ল' হৈ যায়, যেনেকৈ আমি খোৱা খাদ্য খালোঁ তেতিয়াহ'লে আমাৰ ডাইজেশ্যন হৈ পেলাই সেইটো এনাৰ্জিটো আমাৰ ইউটিলাইজ কৰিব লাগে, চব শ্ল' হৈ যায় মানে, মানুহগৰাকীও শ্ল' হৈ যোৱা নিচিনা ভাগৰ লাগি থাকে, কাম বন দেখোন মানে কৰিবলৈ এনাৰ্জিটোৱে নাই, তেনেকুৱাবিলাক থাকে, তাৰপিছতে আপোনাৰ যেনেকৈ মই ক'লোঁ গা বিষ তেনেকুৱা টাইপৰ, সেইবিলাকো কমন হয়, ভোক চোকো কমি যায় কাৰণ ডাইজেশ্যনটো শ্ল' হৈ যায়, কিবা এটা খালে বহুত দেৰিলৈকে ভোক নালাগে তেনেকুৱা হৈ যাব পাৰে, এইবিলাক কমন কমপ্লেইন্স হয়, বহুত ছিভিয়াৰ হ'লে এইবিলাক মানে স্কিন ড্ৰাইনেছ, চুলি সৰা ষ্টাৰ্ট কৰিব, নেইলছবিলাক খুব কমজোৰ হৈ যায়, ভাঙি ভাঙি যায় নিজে নিজে, মিক্সিডিমা বুলি আমি যোনটো কওঁ মানে মিক্সিডিমা কমা, একদম যেতিয়া ছিভিয়াৰ হাইপ'থাইৰয়ডিজম হয় মানে আনট্ৰিটেড, TSHটো চোৱা যায়, থাইৰয়ড ষ্টিমুলেটিং হৰম'ন বুলি কোৱা যায়, এই হরমোনটো মানে থাইরয়েড গ্ল্যান্ডে প্রডিউস নকরে, ব্রেনত একটা গ্ল্যান্ড আছে পিটুইটারি বলে, তারপর মানে সিগনেলটো যায় থাইরয়েড

0: টেষ্টটো কৰিব লাগিব, চেক কৰি থাকিব লাগিব,
1: এমাহ পৰা ডেৰ মাহ আৰু তেনেকুৱা
0: কৰিব লাগিব, আৰু সেইমতে আমি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। আৰু এটা কথা আমি প্ৰায়ে শুনো যে থাইৰয়ডৰ সমস্যা হ'লে কিছুমান বস্তু আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া, থাইৰয়ডৰ সমস্যা থাকিলে, যদি থাইৰয়ডৰ সমস্যা থাকে কেনেকুৱা খাদ্য আমি খাব লাগে আৰু কেনেকুৱা খাদ্য আমি খাব নালাগে অকণমান কওক।
1: থাইৰয়ডৰ খোৱা খাদ্যৰ কিছুমান আমাৰ নালাগে বুলি কোৱা যায়, মানে কিছুমান এলিমেণ্টছ থাকে তাত, মানে গাইট্ৰজেনছ বুলি কয়, মানে সেইবিলাকে মানে থাইৰয়ড হৰম'নৰ ৰেগুলেশ্যন, এবজৰ্পশ্যন, আয়'ডিনৰ এবজৰ্পশ্যন এইবিলাকত মানে হেম্পাৰ কৰে, সেইটো কাৰণে সেইবিলাক খোৱা খাদ্যবিলাক অলপ এভইড কৰিব লাগে বুলি কয়। মেইনলি চবেই জানে অলমষ্ট আৰু ন, যে কবি জাতীয় বস্তু, ক্ৰুচিফেৰাছ যোনটো কয় সেইটো চবেই জানে, কবি, ব্ৰকলি, কেবেজ, কলিফ্লাৱাৰ এইবিলাক মানে এভইড কৰাটো ভাল, কাৰণ ইয়াত সেই গাইট্ৰজেনছ যোনটো সেইবিলাক অলপ বেছি আছে। তে সিহঁতে কি কৰে মানে আপোনাৰ আয়'ডিনৰ এবজৰ্পশ্যনটো কম হেম্পাৰ কৰে, প্লাছ সিহঁতে থাইৰয়ড হৰম'ন ৰেগুলেশ্যন যোনটো থাইৰয়ড হৰম'ন কেৰি কৰে সেইবিলাক প্ৰটিনছবিলাকত অলপমান হেম্পাৰ কৰে, সেইটো কাৰণে সেইবিলাক এভইড কৰিব কোৱা যায়। যিমান পাৰে এভইড কৰা ভাল, কিন্তু এনেকুৱা নহয় আপুনি এদিন খাই দিলে কিবা হৈ যাব, কিন্তু যিমান পাৰে কেঁচা খাব নালাগে, কুকিং কৰিলে অলপ চলপ সেইটো মানে কমে, সিজোৱা কবি হওক, ফুলকবি হওক,
0: ভাজি কৰি হওক,
1: ভাজি কৰা, বইল কৰি যেনেকৈ হ'লেও যদি খায় ইমান প্ৰব্লেম নকৰিব, কেঁচা খোৱাটো কিন্তু প্ৰব্লেম কৰে, এনে কেঁচাটো এভইড কৰিব লাগে। আৰু কুকড যদিও খায় সেইটোও কমপ্লিটলি ডেষ্ট্ৰয় নহয়,
0: মানে
1: কোনোবা এদিন খাইছে এইটো একো নহয়। বহুতে আপোনাৰ পেচেণ্টে কয়ো, গমো পায়, যোনদিনা কবি খাই দিলে সেইদিনা মানে থাইৰয়ড গ্লেণ্ডটো যাৰ মানে অলৰেডি ফুলি আছে তেনেকুৱা, কাৰণ আপোনাৰ থাইৰয়ডাইটিছ বুলি কয় ইনফ্লেমেশ্যন হৈ যায় গ্লেণ্ডটোৰ, ফুলি যায়, তেতিয়া আমি কিছুমান এণ্টি ইনফ্লেমেটৰী দিওঁ, থাইৰয়ড হৰম'ন যোনটো কমি আছে বঢ়াবলৈ বা বাঢ়ি আছে কমাবলৈ তেনেকৈ দিলে মানে সেইটো কমি আহে ফুলাটো, কিন্তু মানে যোনদিনা সিহঁতে তেনেকুৱা এইবিলাক গাইট্ৰজেনছ থকা ফুডবিলাক খাই দিয়ে অলপ ফুলি যোৱা নিচিনা সিহঁতে নিজে অনুভৱ কৰে, বা ৰেগুলাৰ খাই আছো যদি নেক্সট চেকআপত তেওঁলোকৰ থাইৰয়ড হৰম'নটো গোটেই অল্টাৰ্ড হৈ যায়। তো সেইকাৰণে ৰেগুলাৰ খোৱাটো একদমে কৰিব নালাগে, কোনোবা এদিন কাটচিট খাইছে কমকৈ খাব, কেঁচাটো একেবাৰেই খাব নালাগে। আৰু এটা বস্তু হৈছে চয়াবিন, আৰু চয়াবিনৰ পৰা যিখিনি বনায় টফু এইবিলাক যোনবিলাক বনায় সেইবিলাকো এভইড কৰিব লাগে। হাইপাৰ থাইৰয়ড যদি আছে তেতিয়াহ'লে আয়'ডিন ৰিচ ফুডবিলাকো অলপমান এভইড কৰা ভাল, মানে নট চল্ট, চল্টততো আমাৰ যিমান ৰিকুৱাৰমেণ্ট ডেইলি সেইটোহে দিয়া আছে, মানে ৰিচ ফুড যোনটো আমি চি ফুড যেনেকৈ এইবিলাকত মানে, কাৰণ সাগৰত আপোনাৰ চল্টটো বেছি, আয়'ডিন বেছি, এইবিলাক চি ফুডত সোমাই থাকে। চ' চি ফুড টাইপৰ যদি আপোনাৰ হাইপাৰ থাইৰয়ড হয় তেতিয়াহ'লে এভইড কৰা ভাল, আৰু যদি আপোনাৰ হাইপ' থাইৰয়ড হয় তেনেকুৱা ধৰণৰ মানে, বৰ বেছি এনেকুৱা এভইড কৰিবলগীয়া তেনেকুৱা নহয় কি, চব এভইড কৰিব লাগে, আপুনি ব্ৰকলি, কেবেজ এইবিলাক চবেই জানে, বাকী আপোনাৰ চয়াবিন, চয়াবিন জাতীয় বস্তুবিলাক তেনেকুৱা এভইড কৰিলে হ'ল। বেয়াটো চবৰ কাৰণে বেয়া, যেনেকৈ আপোনাৰ কেফিন, কেফিন মানে আপোনাৰ কফি হওক, চাহ বেছি হওক, এইবিলাকেও আপোনাৰ আয়'ডিন এবজৰ্পশ্যন এইবিলাক হেম্পাৰ কৰিব পাৰে। প্লাছ আপোনাৰ কাৰোবাৰ হাইপাৰ থাইৰয়ডিজম আছে, অলৰেডি হাৰ্ট ৰেটটো ফাষ্ট হয়, তাতে আপুনি যদি কফি, চাহ বেছিকৈ খাই দিয়ে হাৰ্ট ৰেটটো আৰু ফাষ্ট হৈ যাব পাৰে। প্লাছ এলকহলটো সব ফালৰ পৰাই বেয়া, সেইটোও আপোনাৰ হেম্পাৰ কৰে এবজৰ্পশ্যন তেনেকুৱা। এইবিলাক এলকহল, কেফিন এইবিলাক এভইড কৰিলে হ'ল। প্লাছ আপোনাৰ হাইপাৰ থাইৰয়ডত যেনেকৈ ডায়েৰিয়া টাইপ খুব হৈ থাকে, তো গ্লুটেন থকা, গ্লুটেন মানে ময়দাজাতীয় বস্তু তেনেকুৱা, তেতিয়া আৰু মানে হজম নহয়, বা ডেইৰি প্ৰডাক্টছ যোনটো, এনেই গাখীৰ বেয়া নহয় থাইৰয়ডৰ কাৰণে, কিন্তু মানে যাৰ এইটো হাইপাৰ থাইৰয়ডৰ কাৰণে মানে ডাইজেষ্টিভ প্ৰব্লেমছবিলাক হৈ আছে, তেওঁলোকে যদি আৰু ডেইৰি প্ৰডাক্টছ, গ্লুটেন প্ৰডাক্টছ এইবিলাক যদি বেছি খাই দিয়ে আৰু বেছি প্ৰব্লেমটো এক্সাজৰ্বেট হ'ব পাৰে, সেইটো কাৰণে সেইবিলাক এভইড কৰিলে ভাল। আৰু
0: সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এইটো সমস্যা হ'ব পাৰে নেকি থাইৰয়ডৰ?
1: হয়, সৰু ল'ৰা ছোৱালীৰো হ'ব পাৰে, তেনেকুৱা একো এজ গ্ৰুপ নাই যে এইটো
0: এতিয়া লক্ষণবোৰ কেনেকুৱা হ'ব পাৰে।
1: সৰু ল'ৰা ছোৱালীৰো আপোনাৰ তেনেকুৱাই হয় লক্ষণবিলাক, একদম সৰুতেতো মই যেনেকৈ কৈছোঁ নিউনেটেল ষ্টেজত আপোনাৰ গ্ৰ'থ ষ্টাণ্টিং সেইবিলাক আছে, যোনটো কনজেনাইটেল আপোনাৰ আছে, গ্ৰ'থটো ভালকৈ হোৱা নাই, মাইলষ্টোন এচিভ কৰিব পৰা নাই, কিন্তু যদি অলপ সৰু ল'ৰা ছোৱালী মানে এইবিলাক পাৰ হ'ল, যেনিবা আপোনাৰ মেজৰিটি অফ দ্য গ্ৰ'থ পাৰ হ'ল, 10 বছৰীয়া, 12 বছৰীয়া হ'ব পাৰে তেনেকুৱা, 8 বছৰীয়া তেনেকুৱাবিলাকৰ যদি হয় তেতিয়াহ'লে সেই একে, ছাডেনলি শকত হৈ গৈছে বা ছাডেনলি ক্ষীণ হৈ গৈছে, এনাৰ্জি নাই, কাৰণ এইটো বয়সত ল'ৰা ছোৱালীবিলাকে খেলা ধূলা খুব কৰে, সেইটো কৰিবলৈ এনাৰ্জি নাই, বা ছাডেনলি ক্ষীণাই গৈছে, খালেও গাত নেলাগে বুলি যোনটো কয় একদম ক্ষীণ,
0: স্বাস্থ্য
1: বেয়া, তাৰপিছতে যোনটো হাইট হ'ব লাগে সেইটো এজ গ্ৰুপত সেই হাইটটো এচিভ কৰিব পৰা নাই, কাৰণ গ্ৰয়িং ষ্টেজ হয় এইটো, পঢ়া শুনাত মন দিব পৰা নাই, মনোযোগ দিব নোৱাৰে, স্কুলত আগতে পঢ়াত ভাল আছিলে এতিয়া দেখোন ৰিজাল্ট সব বেয়া হৈ আহিছে, এইবিলাক আপোনালোকে যদি তেনেকুৱা লক্ষণ দেখা পাইছে তেতিয়াহ'লে এবাৰ থাইৰয়ড এইবিলাক চেকআপ কৰি লোৱাটো ভাল হয়, আমি তেতিয়া গম পাম।
0: এতিয়া যদি সৰু ল'ৰা ছোৱালীৰ চিকিৎসা বেলেগ হ'ব চাগে অলপ?
1: নাই, একেই হয়, কাৰণ এইবিলাক চিকিৎসা আপোনাৰ এইটো নহয় কি সৰু ল'ৰা ছোৱালীৰ

0: কারণে এইটো দিব নোৱাৰি সেইটো দিব নোৱাৰে। আমাৰ মেইনলি এইটো হৈছে আপোনাৰ থাইৰয়েড হৰমোন বেছি আছে যদি কমাব লাগে আৰু কম আছে যদি বঢ়াব লাগে। সেইকাৰণে ট্ৰিটমেণ্টটো একেই হয়, ড'জেজ অলপ এডজাষ্ট কৰিবলগীয়া হয়, ড'জবিলাক ডাঙৰক যিমান ড'জ দৰকাৰ হৈছে সিমান নাই। আৰু সৰু ল'ৰা ছোৱালী যদি হৈছে তেতিয়াহ'লে আমি কজটো বিচাৰিব লাগিব, গ্লেণ্ডত কিবা হৈছে নেকি। অকল থাইৰয়েড হৰমোনটো আমি চাই দিলোঁ কম আছে মেডিচিন দি দিলোঁ সেনেকুৱা নহয়, সৰু ল'ৰা ছোৱালীৰ কিয় হৈছে, থাইৰয়েড গ্লেণ্ডটোত কিবা প্ৰব্লেম আছে নেকি, গ্লেণ্ডটো চাব লাগিব, আল্ট্ৰাচাউণ্ড কৰিব পাৰে গ্লেণ্ডৰ, সেইবিলাক দৰকাৰ হয়, চিটি নেক দৰকাৰ হয়, তেনেকৈ কৰিব পাৰি। এইবিলাক ইনভেষ্টিগেশ্যন কৰি পেলাই যেনেকৈ মই কৈছোঁ পিটুইটেৰীৰ পৰা ছিগনেলটো আহে তাত কিবা প্ৰব্লেম আছে নেকি, সেইবিলাক আমি ইনভেষ্টিগেট কৰিবলগীয়া হয়।
1: এতিয়া আৰু এটা কথা হৈছে যে আমি শাৰীৰিক সমস্যা এটা হয় আমি চিকিৎসা নিশ্চয় ল'ব পাৰোঁ বা সিহঁতে সাৱধানো হ'ব লাগে, কিন্তু নহ'বৰ কাৰণে আগতীয়া কিবা সাৱধানতা তেনেকুৱা ল'ব পাৰি নেকি যাতে থাইৰয়েডৰ সমস্যা নহয়।
0: থাইৰয়েডৰ সমস্যা নহ'বলৈ অটোইমিউন হয় যদি আমি একো কৰিব নোৱাৰোঁ, আৰু অটোইমিউনটো কমনেষ্ট হয় মানে যোনটো ভিতৰি, কিন্তু আমি নিজে কৰিব পৰাৰ ভিতৰত হৈছে যে আয়োডিন ডেফিচিয়েঞ্চি আমাৰ নহওক, আয়োডিন ৰিচ ফুড মানে যোনটো আপোনাৰ আয়োডিনেটেড ছল্ট বুলি আছে সেইটো ইউজ কৰোঁ, আৰু বিভিন্ন ধৰণৰ ফ্ৰেছ ফ্ৰুটছ ভেজিটেবলছ হোল গ্ৰেইনছ মানে আমাৰ প্ৰচেছড ফুড নহয়, আমি যাতে সেইবিলাক খাদ্যবিলাক তেনেকৈ মেইনটেইন কৰোঁ, যিমান পাৰোঁ আমি চ'ৰ্চটো গম পাওঁ, ভেজাল জাতীয় বস্তুবিলাক নাখাওঁ, পলিউশ্যন যিমান পাৰোঁ এভইড কৰোঁ, তাৰপিছতে নিজৰ স্লীপ হাইজিন হেল্থ সেইখিনি আমি এক্সাৰচাইজ সেইবিলাক চব কৰোঁ, মানে হেলদি হ'বলৈ যোনখিনি লাগে সেইখিনি যদি আমি কৰি থাকোঁ তেতিয়াহ'লে আমাৰ গোটেইখিনি নৰ্মেল হৈ থাকিব। কিন্তু যোনটো হ'লেও এনেকুৱা নহয় কি নহ'ব, তথাপিও আমি নিজৰ ফালৰ পৰা, কাৰণ আয়োডিন ডেফিচিয়েঞ্চিৰ কাৰণেও আগৰ দিনত বহুত হৈছিলে আৰু এতিয়াও হয়তো কিছুমান মানুহে ছল্টটো বেয়াকৈ কমপ্লিটলি বন্ধ কৰি দিব পাৰে আৰু লগতে আয়োডিন ৰিচ ফুডো নাখাব পাৰে, তেতিয়াহ'লে ডেফিচিয়েঞ্চি ৰিলেটেডো হ'ব পাৰে তেওঁলোকৰ। আৰু কিছুমান ল'ৰা ছোৱালীও থাকে বা কিছুমান ডাইটিং কৰে, খুব ক্ৰেছ ডায়েট কৰে, তেওঁলোকৰো হ'ব পাৰে, কাৰণ চব ফুড এভইড কৰি দিয়ে তেওঁলোকে, চ' ডেফিচিয়েঞ্চিজ হ'ব পাৰে। চ' আমি এইবিলাক ক্ৰেছ ডায়েট নকৰি আমি যদি বেলেঞ্চ ডায়েট কৰোঁ, ফ্ৰেছ ফ্ৰুটছ ভেজিটেবলছ বিভিন্ন
1: ধৰণৰ
0: বিভিন্ন ধৰণৰ ইনক্লুড কৰোঁ, ভেৰাইটিজ আমি খাওঁ, এটা বস্তুৱে খাই থাকিলে আকৌ সেইটো বস্তু চব বস্তু নাথাকিব পাৰে, মই অকল দাইল ভাত খাম বুলি ক'লে মানে বহুত বস্তু নাপাম মই, তেতিয়া প্ৰটিন কমি যাব, মোৰ ষ্ট্ৰেছ এলিমেণ্টছ যোনবিলাক আছে, ভিটামিনছ যিমান আছে, ফ্ৰেছ ফ্ৰুটছ ভেজিটেবলছত যোনখিনি ভিটামিনছ আছে মই নাপাম সেইখিনি। সেইকাৰণে বিভিন্ন ধৰণৰ যদি আমি খাদ্যবিলাক খাওঁ, চব যিমান পাৰে আমি চ'ৰ্চটো ভালকৈ লওঁ, ভেজাল থকা তেনেকুৱা নলওঁ আৰু নিজৰ লাইফষ্টাইলটো মেইনটেইন কৰোঁ,
1: জীৱনশৈলীটো আমি পৰিৱৰ্তন কৰিব লাগে,
0: সেনেকুৱা যদি কৰোঁ হয়তো আমি বহুতখিনি ডেফিচিয়েঞ্চি ৰিলেটেড যোনখিনি হয় সেইখিনি আমি এভইড কৰিব পাৰিম।
1: তাৰমানে আজি আমি আলোচনাৰ পৰা এটা কথাই গম পালোঁ যে থাইৰয়েডৰ সমস্যা সৃষ্টি নহ'বৰ কাৰণে আমি যদি আমাৰ জীৱনশৈলী পৰিৱৰ্তন কৰোঁ, আমাৰ যদি খোৱা বোৱাত আমি অলপ যত্ন লওঁ, তেনেহ'লে আমি হয়তো সুস্থ সবল হৈ থাকিব পাৰোঁ। আৰু তাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে যদি থাইৰয়েডৰ কিবা সমস্যা হৈছে তাৰ বাবে আমি আগতীয়াকৈ আমাৰ যিখিনি পৰীক্ষা নিৰীক্ষা কৰিব লাগে সেইখিনি কৰি থকা উচিত, আৰু সমস্যা হ'লে আমি যদি গম পাওঁ তেনেকুৱা ধৰণৰ কিবা লক্ষণ যদি দেখা পাওঁ তেনেহ'লে তৎক্ষণাত আচলতে আমি চিকিৎসকৰ কাষ চপাটো প্ৰয়োজন
0: হয়।
1: আমাৰ অনুষ্ঠান সামৰিবৰ হৈছে, শেষত আপুনি আজি আমাৰ শ্ৰোতাসকলক উদ্দেশ্যে কি ক'ব?
0: যিহেতু আজি আমি থাইৰয়েডৰ বিষয়ে পাতিছোঁ, সকলোকে মই এইটোৱে ক'ম যে আপোনাৰ যদি তেনেকুৱা মই যিখিনি লক্ষণ ক'লোঁ সেইখিনি যদি আপোনালোকে অনুভৱ কৰি আছে পলম নকৰিব, নিজৰ ওচৰৰ ডক্টৰ চিকিৎসালয়লৈ গৈ পেলাই টেষ্টিং কৰক যাতে আপোনাৰ এইটো বাঢ়ি নাযায়, কাৰণ এইটো ট্ৰিটেবল হয়, ট্ৰিটমেণ্ট কৰিব পাৰে আৰু ট্ৰিটমেণ্ট কৰিলে আপুনি কমপ্লিটলি নৰ্মেল হৈ থাকিব পাৰিব। মেডিচিনটো লাইফ লঙো খাবলগীয়া হয় কিন্তু হ'লেও চিন্তা কৰিব নালাগে, ছাইড ইফেক্টছ নাথাকে, জাষ্ট ৰেগুলাৰ চেকআপ দৰকাৰ, সেইকাৰণে এইটো ভয় খাবলগীয়া বেমাৰ নহয়, আমি উচিত চিকিৎসা কৰিলে ডেফিনেটলি পুৰা জীৱনটো ভাল যাব।
1: হয়, ধন্যবাদ ডাক্তৰ ৰুণজুণ তেৰণপি, আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে, থাইৰয়েডৰ সমস্যা কাৰণ আৰু চিকিৎসা এই বিষয়ে বহুখিনি দৰকাৰী কথাই আজি আমাৰ শ্ৰোতাসকলক ক'লে, এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।
0: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে আজিৰ বুলনিৰ স্বাস্থ্য শিতানত থাইৰয়েডৰ সমস্যা কাৰণ আৰু চিকিৎসা এই বিষয়ে মেডিচিন বিভাগৰ বিশেষজ্ঞ ডাক্তৰ ৰুণজুণ তেৰণপিৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে পৰিণীতা শইকীয়াই। আজি আমাৰ বুলনি সামৰিবৰো সময় হ'ল। আপোনালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ বুলনিৰ পৰা মই মামণি তালুকদাৰে বিদায় লৈছোঁ। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানত শুনিছে খগেন মহন্তৰ কণ্ঠৰ গীত শিল্পীৰ কণ্ঠত এইবাৰ ৰুদ্ৰ বৰুৱাৰ ৰচনা

0: আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল খগেন মহন্তৰ কণ্ঠৰ গীতেৰে। গীতিকাৰ কেশৱ মহন্ত আৰু ৰুদ্ৰ বৰুৱা। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব খগেন মহন্তৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: প্ৰাসংগিক
2: নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক মৰিগাঁও জিলা যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিষয়া ডাঃ অমৰজ্যোতি ডেকাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকনে।
3: নমস্কাৰ। এতিয়া আমাৰ জিলাখনত বিশেষকৈ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সামাজিকভাৱে সচেতনতা সৃষ্টি কৰাৰ লগতে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো কথা গোটেই ভাৰতবৰ্ষৰ কাৰণে যক্ষ্মা ৰোগ মুক্ত ভাৰতৰ যিটো ধ্বনি দিছে সেইটো ক্ষেত্ৰত জনভাগিদাৰী বিষয়ে তেখেতে উল্লেখ কৰিছিল আৰু জনভাগিদাৰী এই গোটেই কনচেপ্টটোৰ ওপৰতেই আপুনি নিক্ষয় মিত্ৰ আঁচনিখন মৰিগাঁও জিলাত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু বিশেষকৈ আমাৰ জিলাৰ জাগীৰোডত স্থাপন হোৱা টাটা চেমি কণ্ডাক্টৰ যিটো উদ্যোগ তেখেতসকলেও সহায় কৰিছে, তিৱা ছাত্ৰ পৰিষদেও সহায় কৰিছে। এই নিক্ষয় মিত্ৰ অভিযানটো আপুনি কেনেদৰে যোৱা মাহটোত আমাৰ জিলাত পৰিচালিত কৰিছে সেই বিষয়ে অলপমান আমাক কওকচোন।
4: ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ বহু অভিলাষী আঁচনিৰ ভিতৰত ৰাষ্ট্ৰীয় যক্ষ্মা দূৰকৰণ আঁচনি এটা অন্যতম। এই আঁচনি কেৱল মাত্ৰ ভাৰততে যে বিশেষভাৱে চিহ্নিত হৈছে এয়া নহয়, বিশ্ব স্বাস্থ্য সংস্থাইও ইয়াক স্বীকৃতি প্ৰদান কৰিছে। যক্ষ্মা ৰোগে সমাজৰ যিকোনো শ্ৰেণীৰ ব্যক্তিক স্পৰ্শ কৰে। আমি আগতে পঢ়ি থকাৰ দৰে বা আমি ভাবি থকাৰ দৰে কেৱল মাত্ৰ দুখীয়া বা যাৰ পুষ্টিহীনতাত অসুবিধা আছে, পৰিপুষ্টিকৰ খাদ্য খাবলৈ নাপায়, তেনে লোকহে যে যক্ষ্মা ৰোগত আক্ৰান্ত হয় সেই কথাটোৱেই সমাজৰ কাৰণে এটা বদ্ধপৰিকৰ ধাৰণা আছিল। কিন্তু শেহতীয়া বিজ্ঞানৰ যি আৱিষ্কাৰ আৰু জিনিয়ৰ অভিযন্ত্ৰণৰ জৰিয়তে হোৱা যিবোৰ পৰীক্ষা তাৰ জৰিয়তে আমি যক্ষ্মা ৰোগৰ বীজাণুটো অতি কম মাত্ৰাটো যদি দেহৰ ভিতৰত থাকে সেয়া কাঁহ বা যিকোনো বডি ফ্লুইড শৰীৰৰ যিকোনো অংশ চকু আৰু চুলিৰ বাহিৰে আমি পৰীক্ষা শুদ্ধকৈ যদি কৰিব পাৰোঁ এই ৰোগ চিনাক্তকৰণৰ ক্ষেত্ৰত আমি সফল হ'ব পাৰিছো। আপুনি নিক্ষয় মিত্ৰৰ কথা কৈছে, নিক্ষয় মিত্ৰৰ লগত জনভাগিদাৰী বুলি শব্দ এটা আছে। জনভাগিদাৰী শব্দটো বৰ্তমানৰ ভাৰত চৰকাৰ বা অসম চৰকাৰৰ সকলোতকৈ এটা প্ৰিয় শব্দ বুলি ক'লেও ভুল কোৱা নহব। আৰু সেই শব্দটোৰ পৰিকাঠামতেই আমি গোটেই যক্ষ্মা মুক্ত ভাৰত অভিযানৰ আমি চিন্তা চৰ্চাবোৰ কৰিছো। নিক্ষয় মিত্ৰ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। মই কোনো এজন যক্ষ্মা ৰোগীক খাদ্য টোপোলা এটা আগবঢ়াইছো, সেইটো হৈছে আপুনি পুষ্টিকৰ খাদ্য টোপোলা আগবঢ়োৱা নিক্ষয় মিত্ৰ। কোনোবা এটা ডাঙৰ ডায়েগনষ্টিক চেণ্টাৰ হ'ব পাৰে।

0: যিয়ে সমাজৰ বিভিন্ন ধৰণৰ লোকক ফ্ৰী বিনামূলীয়াকৈ টিবি ৰোগ চিনাক্তকৰণৰ ক্ষেত্ৰত যদি সহায় আগবঢ়াইছে, গতিকে সেইটো হ'ব ডায়েগনষ্টিক নিশ্চয় মিত্ৰৰ ক্ষেত্ৰত। কিছু লোক এনেকুৱা আছে যিয়ে টকা পইচাও দিব নোৱাৰে, কিন্তু মৰমৰ মাতষাৰেৰে যক্ষ্মা ৰোগীসকলক এটা খবৰ ৰাখিব পাৰে। আমাৰ সমাজত মাই ভাৰত ভলেণ্টিয়াৰ, এন চি চি বা বিভিন্ন ধৰণৰ এন জি অ' থাকে, বিভিন্ন প্ৰতিষ্ঠান থাকে, তেওঁলোকে যদি মানসিকভাৱে মানুহক শক্তি দি 6 মাহৰ পৰা 12 মাহলৈকে খাব লগা যিবোৰ টিবি ঔষধ হয়, সেই সময়ত এজন যক্ষ্মা ৰোগীয়ে মানসিকভাৱে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়। সেই দুখৰ সময় দেখাই মাত দি আপুনি ঔষধটো খাওকচোন, যদি দৰকাৰ পৰে আমি চিকিৎসকৰ লগত কথা পাতিম কিবা অসুবিধা হ'লে, আৰু সময়ে সময়ে পৰীক্ষা কৰি থকাৰ যোনটো ব্যৱস্থাপনা, এজন যক্ষ্মা ৰোগীয়ে নিৰোগী হোৱাৰ 6 মাহৰ পিছে পিছে প্ৰায় 2 বছৰ বা 5 বছৰলৈ চেক আপ কৰি থাকিব লগা হয়। এই কামখিনি কৰি থকাটো এটা খুব গুৰুত্বপূৰ্ণ। এইখিনি কাম আমি একোজন নিক্ষয় মিত্ৰ হিচাপে আমি আগবঢ়াব পাৰো।
1: মৰিগাঁও জিলাত আপুনি যিটো কৰিছে, যিটো অসম ৰাজ্যখনৰ ভিতৰত এটা উল্লেখযোগ্য, বিশেষকৈ জায়ুডৰ টাটা চেমি কণ্ডাক্টৰ যিটো প্ৰকল্প, তেখেতসকলৰ মেনেজমেণ্টে সহায় কৰিছে, আৰু তিৱা ছাত্ৰ পৰিষদ, এই দুটা অনুষ্ঠানে আমাৰ জিলাখনত যক্ষ্মা ৰোগৰ ক্ষেত্ৰত যক্ষ্মা ৰোগীসকলক আহাৰৰ টোপোলা যোগান ধৰাৰ নামত যিটো নিক্ষয় মিত্ৰ, সেইটো আঁচনিটো কেনেধৰণে আপুনি আগবাঢ়িছে, সেইটো সেই সম্পৰ্কে অলপ প্ৰসাৰ
0: কৰক। মৰিগাঁও জিলাখনৰ কাৰণে এয়া খুব আশাব্যঞ্জক বতৰা। মৰিগাঁও জিলাৰ কাৰণে যদি আশাব্যঞ্জক হৈছে, এই বতৰা আমাৰ অসম তথা ভাৰত মাতৃৰ কাৰণে, সকলোৰে কাৰণে বতৰা। যিখিনি সময়ত টাটা চেমি কণ্ডাক্টৰে কেৱল মাত্ৰ চেমি কণ্ডাক্টৰহে উৎপন্ন কৰিব নেকি বুলি ভাবা হৈছিলে, কিন্তু আজি যদি আমি চাওঁ যেনেকৈ এটা ভাল কামৰ ভাল ফল আমি সূৰ্যোদয় নোহোৱাৰ আগতে তাৰ কিৰণৰ প্ৰভাৱত আমাৰ পোহৰ হোৱাৰ নিচিনা হয়, এটা মাত্ৰ চিপ উৎপন্ন হোৱা নাই জাগৃত চেমি কণ্ডাক্টৰ, কিন্তু তাৰ আগতেই আমি মৰিগাঁও জিলাখনে তাৰ সুফল পাবলৈ আৰম্ভ কৰিছো। চেমি কণ্ডাক্টৰৰ জৰিয়তে মাননীয় জিলা আয়ুক্ত অনামিকা তিৱাৰী বাইদেউৰ এখন পত্ৰৰ প্ৰতি সঁহাৰি জনাই মৰিগাঁও জিলাৰ 650 পেচেণ্টক, ৰোগীক তেওঁলোকে খাদ্যৰ টোপোলা 6 মাহৰ কাৰণে যোগান ধৰিব বুলি সন্মতি প্ৰদান কৰিছে। ইয়াৰে 150 জন ৰোগীক আমি ইতিমধ্যে খাদ্যৰ টোপোলা আগবঢ়ালো। অতি কম সময়ৰ ভিতৰতে আমি 500 খাদ্যৰ টোপোলা পামগৈ। এটা সময় আছিলে যিখিনি সময়ত যক্ষ্মা ৰোগীসকল চিনাক্ত হোৱাৰ পিছতো আমি খাদ্যৰ টোপোলা দিব পৰা নাছিলো, কিন্তু এতিয়া সময় এনেকুৱা হৈছে যে খাদ্যৰ টোপোলা আমাৰ যোগান নিৰৱচ্ছিন্নভাৱে হৈ আছে, ৰাইজ ওলাই আহিব লাগে। যিসকল লোক যক্ষ্মা ৰোগত আক্ৰান্ত হ'ব পাৰে বুলি আমি সন্দেহ কৰি আছো, পৰীক্ষা কৰিব লাগে, হৈছে যদি বিনামূলীয়া চিকিৎসা সেৱাও পাব, লগতে পুষ্টিকৰ খাদ্যৰ টোপোলাও পাব।
1: এইটো আপোনাৰ টাটা চেণ্টাৰ আৰু কিয় স্বাস্থ্য পৰিষদৰ বেলিকা তেখেতসকলে কেনেকৈ কৰিছে কওকচোন।
0: কিয় স্বাস্থ্য পৰিষদৰ লগত আমাৰ যোনটো যোগাযোগ আজি 4-5 বছৰ ধৰি হৈ আছিলে, বিভিন্ন কাৰণত তেওঁলোকৰ সহমৰ্মিতা আৰু সন্তোষজনক আমাৰ বাতাবৰণ চলি আছিল যদিও বাস্তৱত কিছু ক্ষেত্ৰত পৰিণত হোৱা নাছিলে। এই ক্ষেত্ৰতো আমাৰ অনামিকা বাইদেৱে যথেষ্ট তেওঁলোকক উৎসাহিত কৰি সৌ সিদিনা আমি কামটো বাস্তৱত ৰূপায়িত কৰিব পাৰিম।
1: কিমানমান দিলে আপোনালোকে?
0: সদ্যহতে তিৱা স্বাস্থ্য পৰিষদে মৰিগাঁও জিলাৰ প্ৰায় 100 জন ৰোগীক তেওঁলোকে খাদ্যৰ টোপোলা আগবঢ়াম বুলি অনুমতি প্ৰদান কৰি 70 জন ৰোগীক, যিসকলক আমি শেহতীয়াভাৱে চিনাক্ত কৰিছো, তেওঁলোকক আমি খাদ্যৰ টোপোলা বিতৰণ কাৰ্যসূচী কৰিছো।
1: নিতান্ত প্ৰশংসনীয় এটা ব্যৱস্থা হৈছে এইটো।
0: ইয়াৰ লগতে এটা কথা, তেওঁলোকে একোটাকৈ 800 ৰোগীসকলৰ মাজত সেই নিশ্চয় মিত্ৰ খাদ্যৰ টোপোলাটোৰ লগতে যোগান ধৰিছে, যিটোৱে নেকি এই গৰমৰ দিনত যোনটো বাহকজনিত ৰোগ মহৰ পৰা হ'ব পাৰে বুলি ভবা যায়, সেই ক্ষেত্ৰতো প্ৰতিহত কৰাৰ ক্ষেত্ৰত সহায় কৰিব।
1: ডেকা ডাঙৰীয়া, আপুনি মৰিগাঁও জিলাৰ এইডছ কণ্ট্ৰল নিয়ন্ত্ৰণ বিষয়া বুলি আমি জানো, এতিয়া সমগ্ৰ দেশজুৰি যিটো মিছন এইডছ সুৰক্ষা, এই এটা আঁচনি চলি আছে, সেইটো মৰিগাঁও জিলাত আপুনি কেনেধৰণে বা জনসচেতনতা কেনেকুৱা সৃষ্টিৰ কাৰণে আগবাঢ়িছে সেই সম্পৰ্কে চমুকৈ আশা কওকচোন।
0: মিছন এইডছ সুৰক্ষা, ইয়াৰ আপুনি শব্দটোতে যদি চাই, এখন দেশ, এখন ৰাজ্য, এখন জিলা সুৰক্ষিত কৰি ৰাখিবলৈ যিবোৰ প্ৰয়াস হৈছে, এইডছৰ অধীনত নাকৈ নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ অধীনত আমি কিছু কাম কৰিব লাগে। এতিয়া জিলাবিলাকক 3টা কেটাগৰীত শ্ৰেণী বিভাজন কৰিছে, সংঘৰ্ষশীল, সক্ষম আৰু সুৰক্ষিত। তাৰে অন্যতম যি আমাৰ 3টা আমি নিৰ্ণায়ক বুলি ক'ব পাৰোঁ, সমাজৰ যিসকল লোক অতি সংবেদনশীল, যিসকলৰ এইচ আই ভিত আক্ৰান্ত হ'ব পাৰে বা চিফিলিছ আমাৰ যাক

0: আমি যৌন সংক্ৰমণজনিত রোগ বুলি কব পাৰো, সেই সকল লোকৰ 95% আমি যাতে পরীক্ষা কৰিব পাৰো। এক নম্বৰ, 95% পরীক্ষা কৰা পিছত যি সকল লোকৰ আমাৰ পৰীক্ষাত ধনাত্মক ৰিজাল্ট আহিলে, তেওঁলোকৰ যি আমি ট্ৰিটমেণ্ট তাৰ আমি 100% নোৱাৰিলেও 95% যাতে কৰিবই পাৰো, সেই কথাটোকে আমি এটা পূর্ণোদ্যমে এই অভিযানৰ সময়ত কাম চলাই আছো। তৃতীয় তথা অন্যতম কথাটো হৈছে, যিহেতু HIV আক্রান্ত ব্যক্তি এজনে তেওঁ গোটেই জীৱন ঔষধ খাই থাকিব লগা হয়, গতিকে ঔষধৰ প্ৰতি অনীহাভাৱ নহাকৈ তেওঁক আমাৰ ধাৰাটোত ধৰি ৰাখিব পৰাটোৱে হৈছে আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। গতিকে 95% পৰীক্ষা কৰাৰ পিছত যিসকল লোকৰ 95% আমি থেৰাপি এণ্টিৰেট্ৰভাইৰেল থেৰাপিৰ ট্ৰিটমেণ্ট দিলো, তেওঁলোকক যাতে সময়ে সময়ে আমি যিটো ভাইৰেল লোড টেষ্টিং বুলি কোৱা যায় তেওঁলোকক আমি পৰীক্ষাখিনি কৰাই থাকিব পাৰো আৰু ট্ৰিটমেণ্টত ৰাখি সমাজ জীৱনলৈকে তেওঁ এজন সুস্থ ব্যক্তি হিচাপে অৱদান আগবঢ়াই থাকিব পাৰে, তেনেকুৱা এটা মানসিকতাৰে আমি এই কাম কৰিছো। উদ্দেশ্য এটাই, সমাজখন সুৰক্ষিত হৈ থাকিলেহে ভাৰতৰ ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ এই PLHIV যাক আমি HIV আক্ৰান্ত ব্যক্তি বুলি সাধাৰণতে হয়তো কেতিয়াবা অৱহেলা দৃষ্টিৰে চোৱা হয় নেকি, সেইটো সকলোৱে চাব লগা এটা প্ৰশ্ন, তেওঁলোকেও ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা আগবঢ়াব পাৰিব।
1: ধন্যবাদ ডেকা ডাঙৰীয়া।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত মৰিগাঁও জিলাৰ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিষয়া ডাঃ অমৰজ্যোতি ডেকাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকনে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ৰাকেশ দলে, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ একে সময়তে। নমস্কাৰ।
3: বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক জয় হৰিদাসৰ তত্ত্বাৱধানত সুৰ সমলয়।

0: হৃদাসৰ তত্বাৱধানত সুৰ সমলয় শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মধ্যপ্ৰদেশৰ ইন্দোৰত আজি ব্ৰিক্সৰ অন্তৰ্গত 21খন দেশৰ প্ৰতিনিধিৰ সন্মিলন আৰম্ভ হৈছে। বিগত 12 বছৰত চৰকাৰে দেশৰ যুৱক যুৱতী মহিলা কৃষকসকলৰ সবলীকৰণৰ চেষ্টাত ত্ৰুটি ৰখা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। দেশৰ বৈদেশিক নীতিত যোৱা 12 বছৰত গুৰুত্বপূৰ্ণ ৰূপান্তৰ সাধন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ 10 বছৰ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। মধ্যপ্ৰদেশৰ ইন্দোৰত আজি ব্ৰিক্সৰ অন্তৰ্গত 21খন দেশৰ প্ৰতিনিধিৰ সন্মিলন আৰম্ভ হৈছে। ব্ৰাজিল, ইণ্ডোনেছিয়া, চীন, ইৰাণ, দক্ষিণ আফ্ৰিকা, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ আৰু অন্যান্য সদস্য দেশৰ প্ৰতিনিধিসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিছে। 21খন দেশৰ কৃষিমন্ত্ৰী, উচ্চপদস্থ বিষয়া আৰু বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰা আজিৰ সন্মিলনত একাধিক অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা। ইয়াৰে ভিতৰত খাদ্য সুৰক্ষা, কৃষি উদ্ভাৱন, জলবায়ু, অনুকূল কৃষি, কৃষি বাণিজ্য, ক্ষুদ্ৰ কৃষকৰ সবলীকৰণ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হ'ব। অহা 12 জুনত কৃষিমন্ত্ৰীসকলৰ মাজত বিশেষ আলোচনা অনুষ্ঠিত হ'ব। এই আলোচনাত ক্ষুদ্ৰ কৃষক, মহিলা আৰু যুৱক যুৱতীসকলৰ জৰিয়তে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ'ব। অহা 13 জুনত ব্ৰিক্ছ দেশসমূহৰ মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হ'ব। এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যেৰে অহা বিদেশী প্ৰতিনিধিসকলক ইন্দোৰৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে চিনাকি কৰাই দিয়া হ'ব। লগতে ৰাজৱাডা, চাপ্পানডুকন, চাৰফা আৰু মাণ্ডুৰ দৰে ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰোৱা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত 12 বছৰত চৰকাৰে দেশৰ যুৱক যুৱতী মহিলা কৃষকসকলক সবলীকৰণৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ত্ৰুটি ৰখা নাই। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে 14 বিলিয়ন নাগৰিকৰ আশীৰ্বাদ আৰু আস্থাই চৰকাৰক উন্নয়নমূলক আৰু জনকল্যাণমূলক কামসমূহ কৰি যাবলৈ প্ৰেৰণা যোগাই আহিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে উল্লেখ কৰে যে এই নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতেই দেশে আজি আন্তঃগাঁথনিৰ পৰা ডিজিটেল বিপ্লৱলৈকে বিশ্বৰ মঞ্চত নতুন পৰিচয় লাভ কৰিছে। মোদীয়ে আঙুলিয়াই দিয়ে যে উন্নত ভাৰতৰ সংকল্পক বাস্তৱায়িত কৰিবলৈ চৰকাৰে সেৱা, সুশাসন আৰু সমৃদ্ধিৰ পথত সাহসেৰে আগবাঢ়ি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে 12 বছৰ সম্পূৰ্ণ কৰিছে। 2024 চনৰ আজিৰ দিনটোতে শ্ৰীমোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তৃতীয়টো কাৰ্যকালত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি উন্নয়ন, সামাজিক কল্যাণ, নিয়োগ সৃষ্টি আৰু গোলকীয় পৰ্যায়ত দেশৰ স্থিতি সবলীকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত কাম কৰিছে। বিগত বছৰসমূহত উন্নয়নৰ যাত্ৰা দ্ৰুত কৰাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণ সুচল কৰিবলৈ ভালেমান পদক্ষেপ লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত দৰিদ্ৰসকলৰ কল্যাণ হোৱাৰ লগতে অভূতপূৰ্ব উন্নয়ন সাধন হৈছে। শ্ৰীমোদীয়ে এদিনো বিশ্ৰাম নোলোৱাকৈ অবিৰতভাৱে দেশৰ জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰি আহিছে বুলিও শ্ৰীশ্বাহে মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ভৱিষ্যদৰ্শী নেতৃত্বই যোৱা 12 বছৰত চৰকাৰক সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যোৱাত সহায় কৰাৰ লগতে সমাজৰ প্ৰতিটো স্তৰৰ উন্নয়ন সম্ভৱ হৈছে। 2047 চনৰ ভাৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ পথত অগ্ৰসৰ হোৱাৰ সময়ত বিগত 12 বছৰ উল্লেখনীয় হিচাপে পৰিগণিত হ'ব বুলি শ্ৰীসিঙে প্ৰকাশ কৰে। বিগত 12 বছৰত দেশৰ বৈদেশিক নীতিত গুৰুত্বপূৰ্ণ ৰূপান্তৰ সাধন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে এই সময়ছোৱাত চৰকাৰে পাৰপত্ৰ জাৰি কৰা আৰু নথি পত্ৰ প্ৰত্যায়িতকৰণ প্ৰক্ৰিয়াত জনসাধারণের সূচক

সচল কৰি তুলিলে। চৰকাৰে ভাৰতীয় নাগৰিকক বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ্মক্ষেত্ৰত নিয়োজিত হোৱাত সুবিধা প্ৰদান কৰাৰ লগতে দেশৰ ব্যৱসায়ীসকলক বিদেশৰ বজাৰত সুবিধা লাভ কৰাটো সহায় কৰিছে। ইয়াৰ ফলত ৰপ্তানি বৃদ্ধি হৈছে আৰু ভাৰতীয় সামগ্ৰীয়ে ন ন বজাৰ লাভ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদৰ্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাম্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নিৰ্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে বিৰচা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচীন মনোভাৱেৰে কৰা সংগ্ৰামকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণ্যতিথি উপলক্ষে ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ ত্যাগ আৰু সংগ্ৰামী জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান ব্যক্তিয়ে ওৰে জীৱন জনজাতীয় সমাজৰ স্বাভিমান, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰচা মুণ্ডাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে তেওঁ কয় যে উলগুলান আন্দোলনৰ মাধ্যমেৰে বিৰচা মুণ্ডাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণসিংহ বজাইছিল। বিৰচা মুণ্ডাক জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক সচেতনতাৰ অমৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে এইজন নেতাৰ সংগ্ৰামৰ কাহিনী আজিও লক্ষ লক্ষ জনতাৰ বাবে বহু প্ৰেৰণাৰ উৎস হৈ আছে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও পুণ্যতিথি উপলক্ষে বিৰচা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এইজনা নেতাৰ সংগ্ৰাম আৰু ত্যাগৰ তুলনা নাই বুলি তেওঁ উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰসেৱাৰ অদ্বিতীয় উদাহৰণ হিচাপে বিৰচা মুণ্ডা চিৰস্মৰণীয় হৈ আছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান পি এম এছ এম এৰ 10 বছৰ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে নতুন দিল্লীৰ কৰ্তব্য ভৱনত বিয়লি 3:30 বজাত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চৰকাৰৰ অন্যতম ধবজাবাহী কাৰ্যসূচী পি এম এছ এম এৰ লক্ষ্য হৈছে সুৰক্ষিত গৰ্ভাৱস্থা আৰু সুস্থ মাতৃত্ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী নাড্ডাই আজি এখন ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশিত এটা নিবন্ধত প্ৰতিটো সুস্থ আৰু সুৰক্ষিত গৰ্ভাৱস্থাত মহিলাসকলৰ প্ৰতি ৰাষ্ট্ৰৰ দায়বদ্ধতাৰ প্ৰতিফলন বুলি উল্লেখ কৰে। তেওঁ কয় যে বিগত এটা দশকত প্ৰসৱকালীন মৃত্যুৰ হাৰ হ্ৰাস পোৱাটোৱে দেশৰ প্ৰসূতি, স্বাস্থ্যসেৱাৰ বহনক্ষম উন্নয়ন আৰু সামূহিক অংশীদাৰিত্বকে প্ৰতীয়মান কৰিছে। প্ৰতি মাহৰ 9ম দিনটো প্ৰসূতি মাতৃৰ স্বাস্থ্যসেৱাৰ বাবে উৎসৰ্গা কৰাটোৱে প্ৰতিগৰাকী সন্তান সম্ভৱা মহিলাই গৰ্ভাৱস্থাৰ সময়ছোৱাত পাবলগীয়া যতনৰ বিষয়ে ইংগিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো গৰ্ভৱতী মহিলাক বিনামূলীয়া আৰু গুণগত স্বাস্থ্য যতন সুনিশ্চিত কৰাৰ উদ্দেশ্যে 2016 চনৰ 9 জুনত এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। উদযাপনৰ অংশ হিচাপে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ বাবে এই আঁচনিৰ অধীনত 9টা বিনামূলীয়া সেৱা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতামূলক বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। আজিৰ এই কাৰ্যসূচী উপলক্ষে 75 টকা মূল্যৰ এটা বিশেষ স্মাৰক মুদ্ৰা আৰু 5 টকাৰ এটা ডাক টিকটো উন্মোচন কৰা হ'ব। অসম আৰু ইউৰোপৰ অংশীদাৰিত্বৰ নতুন মাত্ৰা সংযোগ কৰি গুৱাহাটী মহানগৰীৰ এখন আগশাৰীৰ হোটেলত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালা আজি অনুষ্ঠিত হয়। এই কৰ্মশালাত ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশ ভূটানৰ লগতে ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত তথা প্ৰতিনিধিসকল উপস্থিত আছে। কৰ্মশালাত মূলতঃ আছাম ৰাইজিং, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা চিপছলৈ, অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035 বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হৈছে। মধ্যপ্ৰদেশৰ ইন্দোৰত আজি ব্ৰিকছৰ অন্তৰ্গত 21খন দেশৰ প্ৰতিনিধিৰ সন্মিলন আৰম্ভ হৈছে। বিগত 12 বছৰত চৰকাৰে দেশৰ যুৱক যুৱতী মহিলা কৃষক

0: কৃষকসকলৰ সবলীকৰণৰ চেষ্টাত ত্ৰুটি ৰখা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। দেশৰ বৈদেশিক নীতিত যোৱা 12 বছৰত গুৰুত্বপূৰ্ণ ৰূপান্তৰ সাধন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযানৰ 10 বছৰ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনক ডম্বৰুধৰ পাঠকৰ কণ্ঠৰ লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে লোকগীত শুনিছে ডম্বৰুধৰ পাঠকৰ কণ্ঠত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম আৰু ইউৰোপৰ অংশীদাৰিত্বক নতুন মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰাৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ লগতে

0: ইউরোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ইয়াৰ আগেয়ে মহানগৰীৰ এখন আগশাৰীৰ হোটেলত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশ ভূটানৰ লগতে ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত তথা প্ৰতিনিধিসকল উপস্থিত থাকে। কৰ্মশালাত মূলতঃ অসম ৰাইজিং, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, স্বাহৰ পৰা চিপছলৈ, অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035 বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। কিছু সময় পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেল সম্বোধন কৰাৰ কথা। এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজ্যৰ সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰটো সেৱা জনায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত বৰপেটাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। ইয়াৰ বাবে তেওঁ ৰাইজৰ সহায় সহযোগিতা বিচাৰে। বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল আপোনাৰ ভোট আপোনাৰ অধিকাৰ, ইয়াক অপচয় নকৰিব। আজি ঘোষিত ফলাফল অনুসৰি ৰূপহীহাট সমষ্টিৰ 53 নম্বৰ মাধুৰী বালিকা মুক্তাবে প্ৰথম স্থান লাভ কৰিছে। আলিটঙানি উসমানীয়া বিদ্যালয় দ্বিতীয় আৰু জুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। কলিয়াবৰ সমষ্টিৰ আমবাগান উচ্চ মাধ্যমিক বিদ্যালয় প্ৰথম, দক্ষিণ কলিয়াহামাৰী বিদ্যালয় দ্বিতীয় আৰু দক্ষিণ লাইলুৰী প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। চামগুৰি সমষ্টিৰ বি চি দাস কানুৱামাৰী মজলীয়া বিদ্যালয় প্ৰথম, সোণালীবালী পালিকা বিদ্যালয় দ্বিতীয়, সোণালীবালী প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। নগাঁও বটদ্ৰৱা সমষ্টিৰ এছ এছ এছ হাইস্কুলে প্ৰথম, কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠে দ্বিতীয় আৰু নগাঁও বঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। ৰহা সমষ্টিত পি এম শ্ৰী বাৰপূজীয়া চৰকাৰী মজলীয়া বিদ্যালয়ে প্ৰথম, বাৰপূজীয়া উচ্চ মাধ্যমিকে দ্বিতীয় আৰু ৰহা মজলীয়া বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদৰ্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাম্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নিৰ্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে বিৰচা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচহীন মনোভাৱেৰে কৰা সংগ্ৰামকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণ্যতিথি উপলক্ষে ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ ত্যাগ আৰু সংগ্ৰামী জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে এগৰাকী মহান ব্যক্তিয়ে ওৰে জীৱন জনজাতীয় সমাজৰ স্বাভিমান, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰচা মুণ্ডাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে তেওঁ কয় যে উলগুলান আন্দোলনৰ মাধ্যমেৰে বিৰচা মুণ্ডাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণসিঙা বজাইছিল। বিৰচা মুণ্ডাক জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক সচেতনতাৰ অমৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে এইজন নেতাৰ সংগ্ৰামৰ কাহিনী আজিও লক্ষ লক্ষ জনতাৰ বাবে প্ৰেৰণাৰ উৎস হৈ আছে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও পুণ্যতিথি উপলক্ষে বিৰচা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এইজন নেতাৰ সংগ্ৰাম আৰু ত্যাগৰ তুলনা নাই বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰসেৱাৰ অদ্বিতীয় উদাহৰণ হিচাপে বিৰচা মুণ্ডা চিৰস্মৰণীয় হৈ আছে। মণিপুৰৰ সেনাপতি আৰু পশ্চিম ইম্ফল জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। সেনাপতি জিলাৰ সেনাপতি থানাৰ অন্তৰ্গত টি খুলেন নাকা চকীত নিৰাপত্তা বাহিনীয়ে যোৱা নিশা অভিযান চলাই এই সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে অসমৰ দুজন বাসিন্দাক গ্ৰেপ্তাৰ কৰে বুলি মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক দুজন দেৱীপুৰৰ উৰিয়ামঘাটৰ নাছিমুদ্দিন আৰু গোমাৰীগুৰিৰ মঞ্জিত বুলি জানিব পৰা গৈছে। এতিয়া আঞ্চলিক বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী জুবিন গাৰ্গ।

0: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
0: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

জুবিন গাৰ্গৰ কণ্ঠৰ গীত দুটি শুনিলে? আধুনিক গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

आकारमा ब्युजी बेथा सर्किन्छ मेरो मन।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম আৰু ইউৰোপৰ অংশীদাৰিত্বক নতুন মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰাৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৱে আজি হোটেল ৰেডিছন ব্লুত ব্লু ভেলিছ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালাত অংশ লয়। ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি দেশজুৰি শ্ৰদ্ধা নিবেদন কৰা হৈছে। মণিপুৰৰ সেনাপতি আৰু পশ্চিম ইম্ফল জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। জি আই টেগ লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰী অশ্বিনী ৰয় চৰকাৰে জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে বৰপেটাত উপস্থিত হয়। তেওঁ

0: আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ বান পৰিস্থিতিৰ আগতীয়া ব্যৱস্থাসমূহো পৰ্যালোচনা কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: লাগে আকাশবাণী গুৱাহাটী মহাবাহু কাৰ্বি নেগেৱাং মিডিয়াম ৱেভেলং মিটাৰ্ছ পাৰুপ তিৰা ক্ৰী চিৰা তক বৰফু কিলোহাৰ চলং ফাৰুথ্ৰক চিৰাইং কৰা চিৰ কেব লাপেন এফ এম এলং কে ফাৰৈ চিৰা ই চিৰা তক বৰথ্ৰক মেগাৰ্ছ ধনমালী আদুনথু আংডেং নাম ইগলনাং আদুনথু আংডেং লামজিৰ আৰ্জিক লংফ লামজিৰ কেটক সুৰেশ তিমুং কাপৰ হিয়াবাং জনেল ৰংহাং লামজি ৰাথিপিকে চক আচিলি কেৱাৰা পুঠাক ততাংডে আৰ্জিক সিনাং সুৰেশ তিমুং পেন কেটক লামজিৰ কেপৰহি জনেল ৰংহাং বাংস লামজিৰ পিনিহেনল কেৰত কেপাৰ জুচেং আৰ্জিক সিনাং

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক, ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীৰ নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা বৃদ্ধি, স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰুৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ FIBI ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা FIBIৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱশক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সুদক্ষ মানৱ সম্পদ, উদ্যোগ নীতি আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসমে ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণীয় গন্তব্যস্থান হিচাপে পৰিগণিত হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ আগেয়ে গুৱাহাটীৰ এখন আগশাৰীৰ হোটেলত ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালাও অনুষ্ঠিত হয়। এই কৰ্মশালাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ সৈতে অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
2: The 16th India-EU summit co-chaired by Honorable Prime Minister Shri Narendra Modi, President Antonio Costa and President Ursula von der Leyen marked a historic milestone in this relations. The successful completion of negotiation for India-EU free trade
3: agreement has opened a new chapter in economic cooperation between two world largest democracies.

0: democratic and economic spaces. Together with the adoption of the Towards 2030 India-EU Joint Comprehensive Strategic Agenda, India and the European Union have established an ambitious roadmap covering trade, investment, technology and innovation, connectivity, skill and mobility, sustainability, security and defense cooperation.
1: এই কর্মশালাত সুবুরিয়া দেশ ভূটানৰ প্ৰতিনিধিসকল উপস্থিত থাকে। কর্মশালাত মূলত অসম ৰাইজিং দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ চাহৰ পৰা চিপছলৈ অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035 বিকাশ উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেল সম্বোধন কৰে। উল্লেখযোগ্য যে এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পিছতে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিক্ষকৰ বদলীকৰণ পৰ্টেল আৰু শিক্ষা সেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডক্টৰ পেগুৱে উল্লেখ কৰে।
2: প্ৰথম মই বিভাগসমূহৰ লগত প্ৰাথমিক প্ৰাৰম্ভিক একোখনকৈ সভা অনুষ্ঠিত কৰি লৈছো। যোৱাকালি মই তথ্য প্ৰযুক্তি বিভাগৰ সকলো বিষয়াবৰ্গৰ লগত আলোচনাত মিলিত হওঁ, জনজাতি পৰিক্ৰমা বিভাগৰ লগত মিলিত হওঁ, আজি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগ লগতে এই বিভাগ দুটাৰ অধীনত থকা ছটাকৈ সঞ্চালকালয় তেওঁলোকৰ বিষয়াবৰ্গৰ লগত আমাৰ যিখিনি কাৰ্যসূচী প্ৰগ্ৰেম চলি আছে, এক্টিভিটি চলি আছে, সেইখিনিৰ উপৰিও বৰ্তমান চৰকাৰখনৰ যিটো ভিছন, যিখিনি আমাৰ প্ৰায়ৰিটি, এইখিনি লৈ মই জনতা ভৱনত এক আলোচনাত মিলিত হওঁ।
1: বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজ্যৰ সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰটো সেৱা জনায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত বৰপেটাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। ইয়াৰ বাবে তেওঁ ৰাইজৰ সহায় সহযোগিতা বিচাৰে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে। বৈঠকৰ পাছত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ দ্ৰুত আৰু দায়িত্বশীলভাৱে ৰূপায়ণ কৰিবলৈ জিলা প্ৰশাসনক আহান জনায়। বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল আপোনাৰ ভোট আপোনাৰ অধিকাৰ, ইয়াক অপচয় নকৰিব। আজি ঘোষিত ফলাফল অনুসৰি ৰূপহীহাট সমষ্টিৰ মাধুৰী বালিকা মুক্তাবে প্ৰথম স্থান লাভ কৰিছে। আলিতাঙনি উসমানীয়া বিদ্যালয়ে দ্বিতীয় আৰু জুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। কলিয়াবৰ সমষ্টিত আমবাগান উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰথম, দক্ষিণ খলিহামাৰী বিদ্যালয়ে দ্বিতীয় আৰু দক্ষিণ লাইলুৰী প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। চামগুৰি সমষ্টিৰ বিচিদাস কানুৱামাৰী মজলীয়া বিদ্যালয়ে প্ৰথম, সোণালীবালি বালিকা প্ৰাথমিক বিদ্যালয়ে দ্বিতীয়, সোণালীবালি প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ এছ এছ এছ হাইস্কুলে প্ৰথম, কিৰণলা গোস্বামী বালিকা বিদ্যাপীঠে দ্বিতীয় আৰু নগাঁও বঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। ৰহা সমষ্টিৰ পি এম শ্ৰী বাৰপূজীয়া চৰকাৰী মজলীয়া বিদ্যালয়ে প্ৰথম, বাৰপূজীয়া উচ্চ মাধ্যমিকে দ্বিতীয় আৰু ৰহা মজলীয়া বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদৰ্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাত্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায়ে দিক নিৰ্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে বিৰচা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচিন মনোভাৱেৰে কৰা সংগ্ৰাম

0: সন্মুখে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণ্যতিথি উপলক্ষে ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ ত্যাগ আৰু সংগ্ৰামী জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান ব্যক্তিয়ে উৰে জীৱন, জনজাতীয় সমাজৰ স্বাভিমান, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰচা মুণ্ডাৰ মৃত্যু তিথি উপলক্ষে নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে তেওঁ কয় যে উলগুলান আন্দোলনৰ মাধ্যমেৰে বিৰচা মুণ্ডাই ব্ৰিটিছৰ শাসকৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণসিঙা বজাইছিল। বিৰচা মুণ্ডাক জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক সচেতনতাৰ অমৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে এইজন নেতাৰ সংগ্ৰামৰ কাহিনী আজিও লক্ষ লক্ষ জনতাৰ বাবে বহু প্ৰেৰণাৰ উৎস হৈ আছে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে পুণ্যতিথি উপলক্ষে বিৰচা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এইজনা নেতাৰ সংগ্ৰাম আৰু ত্যাগৰ তুলনা নাই বুলি তেওঁ উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰসেৱাৰ অদ্বিতীয় উদাহৰণ হিচাপে বিৰচা মুণ্ডা চিৰস্মৰণীয় হৈ আছে। উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটীৰ এখন হোটেলত এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে এখন সংবাদমেল সম্বোধন কৰে। বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি বিষয়াদ্বয়ে সংবাদমেলত জানিবলৈ দিয়ে। অসম, নাগালেণ্ড আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত 17টা আধুনিক গোট প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে দুৰ্গম আৰু জনজাতীয় এলেকাসমূহত তৃণমূল পৰ্যায়ত প্ৰক্ৰিয়াকৰণ আন্তঃগাঁথনি শক্তিশালী কৰিব পৰা যাব। নতুনকৈ স্থাপিত এই কেন্দ্ৰসমূহত অত্যাধুনিক ধোঁৱাঘৰ, শুকুওৱাৰ ব্যৱস্থা, স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ সুবিধা আৰু উন্নতমানৰ ৰিপ চক্ট চিট উৎপাদনৰ সুবিধা নিশ্চিত কৰা হৈছে। প্ৰতিটো কেন্দ্ৰ নিৰ্মাণৰ বাবদ 40 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। এই কেন্দ্ৰসমূহে ৰবৰৰ গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ লোকচানো হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। লগতে বজাৰত বিক্ৰীৰ যোগ্যতা বৃদ্ধি, সমবায় বিপণন ব্যৱস্থা শক্তিশালী কৰা আৰু জনজাতীয় তথা ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলক সবলীকৰণ কৰি গ্ৰাম্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে জানিবলৈ দিয়ে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন এআইআৰ মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বিপাঞ্চী দাস শইকীয়া, নিয়ন্ত্ৰণ কক্ষত পপী চন্দ, ফটিক চন্দ্ৰ বৰ্মন আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত বিজয় দাস আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ষ্টুডিঅ'ত মই হেমন্ত চাবুকধৰা। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আৰম্ভ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানৰ প্ৰথমে শ্ৰোতাসকলৰ বাবে আগবঢ়াইছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সুৰজিৎ কৰ্মীৰ সৈতে শিশু শ্ৰমিক প্ৰতিৰোধী আইন সন্দৰ্ভত হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে অঞ্জু দাসে। শ্ৰোতাসকল, আজি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্ৰী সুৰজিৎ কৰ্মী ডাঙৰীয়া। কৰ্মী ডাঙৰীয়া, আপোনাক আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: এতিয়া শিশু শ্ৰমিক আমাৰ দেশৰ তথা আমাৰ সমাজৰ উন্নয়নৰ ক্ষেত্ৰত এক প্ৰধান অন্তৰায় বুলি ক'ব লাগিব, নহয় জানো?

0: যিহেতু শিশুসকলেই আমাৰ দেশৰ ভৱিষ্যত আৰু এওঁলোকৰ দ্বাৰাই আমাৰ সভ্যতা সংস্কৃতিৰ ৰক্ষণাবেক্ষণ হ'ব আৰু এওঁলোকেই আমাৰ ভৱিষ্যত প্ৰজন্মৰ পথ প্ৰদৰ্শক হয় নহয় জানো? আৰু যদিহে এওঁলোকে শিক্ষাৰ পোহৰেই নাপায় তেনেহ'লে নিশ্চয়কৈ আমাৰ এই দেশ কোনো দিনেই আগুৱাই যাবলৈ সক্ষম নহ'ব। আজি যিহেতু আপোনাৰ সৈতে আমি কথা পাতিম শিশু শ্ৰমিক প্ৰতিৰোধী আইনৰ সন্দৰ্ভত আৰু এই আইনৰ বিষয়ে বিশদভাৱে আমি জনাৰ আগতে প্ৰথমতে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম শিশু শ্ৰমিকৰ মূল সংজ্ঞাটো কি বাৰু?
1: শিশু শ্ৰমিক হৈছে সেইবোৰ শিশু যাৰ বয়স 14 বছৰতকৈ কম
0: হয়
1: আৰু যিয়ে জীৱিকাৰ বাবে কাম কৰে আৰু এই শ্ৰমৰ ফলত শিশুবিলাকৰ মানসিক আৰু শাৰীৰিক বিকাশত বাধা আহে তথা শিশুবিলাকে পঢ়াশালীলৈ যোৱাৰ যি সুবিধা
0: তাৰ পৰা বঞ্চিত হয়
1: আৰু শিশুৰ বিকাশৰ বাবে যি পৰিৱেশ এটা লাগে সেই পৰিৱেশ নষ্ট হয়।
0: হয়, তাৰমানে আমি ক'ব লাগিব যে যদিহে এইসমূহ সুবিধা শিশুসকলে নাপায় তেনেহ'লে তেওঁলোকৰ শৈক্ষিক বৌদ্ধিক মানসিক বিকাশৰ যি মানদণ্ড সেইখিনিও নিশ্চয়কৈ বৃদ্ধি পোৱাত বাধা আহিব নহয় জানো?
1: নিশ্চয়, আৰু যাৰ ফলত আমাৰ ভৱিষ্যতলৈ এক সংকট নামি আহিব বুলি মই ক'ব খুজিম।
0: এতিয়া শিশু শ্ৰমিক বৃদ্ধি পোৱাৰ কাৰণসমূহৰ ক্ষেত্ৰত আপোনাৰ মতামত কি বাৰু?
1: শিশু শ্ৰমিক বৃদ্ধিৰ কাৰণ কেইবাটাও যদি আপুনি কয়, জনসংখ্যাৰ বৃদ্ধি, অশিক্ষিত অভিভাৱকসকল থাকে, যদি অভিভাৱকৰ মাজত যদি সাক্ষৰতাৰ হাৰ কম আছে আৰু আমাৰ যি ঔদ্যোগিক বিপ্লৱ হৈ আছে তাৰ ফলতো, অথবা নাগৰিকীকৰণ যি হৈছে, মানুহবোৰ গাঁৱৰ পৰা এতিয়া নগৰলৈ হয় চহৰলৈ আৰম্ভ কৰিছে যোৱাটো, আৰু আপোনাৰ পৰিৱেশো তাৰ ওপৰত দায়ী। আৰু এই সকলোবোৰতকৈ কিন্তু প্ৰধান সমস্যা বুলি মই ক'ব খুজিম দৰিদ্ৰতা। প্ৰধানকৈ দেখা যায় কি দৰিদ্ৰ ব্যক্তিসকলৰ মাজতেই বেছি শিশু শ্ৰমিকৰ হাৰ দেখা যায়। আজি আমি চহৰত থকা সম্ভ্ৰান্ত পৰিয়ালৰ শিশু আমি শ্ৰমিক হোৱা দেখা খুব কমেই পাওঁ। আমি দেখা পাওঁ যে দুখীয়া পৰিয়ালসমূহত শিশুৰ সংখ্যা বেছি কিন্তু উপাৰ্জন কৰা ব্যক্তি এজন বা দুজন, আৰু সেই উপাৰ্জনেৰে ঘৰখন চলোৱাটোত অসুবিধা
0: হয়।
1: সেয়েহে শিশুবোৰক উপাৰ্জনৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰে আৰু পৰিয়ালৰ যি উপাৰ্জন থাকে তাৰ বৃদ্ধি কৰাৰ কাৰণে শিশুবিলাকক কামত লগাই দিয়ে। যিহেতু দুবেলা দুমুঠি খোৱাৰ বাবেই এক যুদ্ধত লিপ্ত হোৱাৰ দৰে হৈছে, গতিকে বেলেগ কথা চিন্তা কৰাৰ এইসকল ব্যক্তিৰ সময় নাই। আৰু যিহেতু তেখেতসকলৰ মাজত শিক্ষাৰ হাৰটো খুবেই কম, গতিকে তেখেতসকলে বুজি নাপায় যে শিশু এজনে কি পৰিৱেশ পালে ভাল হ'ব বা তেখেতসকলে যে শ্ৰম কৰিলে তেখেতসকলৰ ভৱিষ্যত বেয়া হ'ব, সেইবোৰ কথা চিন্তা কৰাৰ তেখেতসকলৰ আহৰি নাই। আমাৰ চাহ বাগিচাত যদি আপুনি মন কৰে সময় দেখা যায় যে দেউতাক মাক দুজনেই কাম কৰে, তথাপি কি হয় এই ল'ৰা ছোৱালীবোৰ স্কুললৈ যোৱাৰ পৰিৱৰ্তে ইটা ভটা বা দিন হাজিৰা কৰিবলৈ যোৱা বা চাহ বাগিচাতেই কামত ব্যস্ত হৈ পৰে। ভাৰতবৰ্ষত আপুনি যদি চাই পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ হৈছে দ্বিতীয় সৰ্বাধিক শিশু শ্ৰমিক থকা দেশ, আৰু ইয়াৰ আপোনাৰ 80% শিশু শ্ৰমিক গাঁৱৰ পৰা অহা বা গাঁৱত থকা।
0: হয়, শিশু শ্ৰমিক নিৰ্মূলৰ বাবে কেনেধৰণৰ আইনসমূহ প্ৰণয়ন কৰা হৈছে বাৰু?
1: আইন বহুতখিনি আইনে প্ৰণয়ন কৰা হৈছে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত বহুতো সাংবিধানিক আইন বা আইনী সুৰক্ষা প্ৰদান কৰা হৈছে শিশু শ্ৰমিকৰ বাবে। এতিয়া ভাৰতীয় সংবিধানত কোৱা হৈছে যে 14 বছৰতকৈ কম বয়সৰ শিশু কোনো ধৰণৰ কল কাৰখানা বা কয়লাখনি বা যিকোনো ক্ষতিকাৰক কামত বা ক্ষতিদায়ক কামত নিযুক্ত কৰাৰ পৰা বাধা প্ৰদান কৰা হৈছে। ঠিক তেনেদৰে কোৱা হৈছে যে সকলো ভাৰতীয় শিশু 6-14 বছৰৰ ভিতৰত যিবোৰ শিশু আছে তেখেতসকলক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা হ'ব। ঠিক তেনেদৰে ফেক্টৰিজ এক্ট আছে, সেই আইনখনৰ মতে কোৱা হৈছে যে 14 বছৰতকৈ কম বয়সৰ শিশুক কোনো ধৰণৰ কল কাৰখানা নিযুক্তি দিয়া বাধা আৰোপ কৰা হৈছে। আৰু 14ৰ পৰা যি 18 বছৰ বয়সৰ মাজৰ যি শিশু আছে তেখেতসকলৰ কামত নিয়োগ কৰাৰ বাবে কিছুমান নিয়মাৱলী বনাই দিয়া হৈছে, কেতিয়া কিমান সময়ৰ বাবে তেখেতসকলক কামত নিযুক্তি দিয়া হ'ব এই ক্ষেত্ৰত। তেনেকে দ্য মাইন্স এক্ট যিখন আছে সেই আইনৰ মতে 18 বছৰ তলৰ শিশুক খনিৰ কামত লগোৱাত বাধা আৰোপ কৰা হৈছে। দ্য চাইল্ড লেবাৰ এক্ট 1986, এই আইনখনৰ মতে 14 বছৰ তলৰ শিশুক কামত নিযুক্তি কৰা এক অপৰাধ। ঠিক তেনেদৰে জুভেনাইল জাষ্টিছ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন এক্ট যিখন আছে সেই আইনৰ মতে শিশু শ্ৰমিকক কামত লগোৱা এক অপৰাধ হিচাপে ঘোষণা কৰা হৈছে। আৰু যদি কোনো ব্যক্তিয়ে বা প্ৰতিষ্ঠান শিশুক কৰ্মত নিয়োগ কৰে তেনে ব্যক্তি বা প্ৰতিষ্ঠানক কাৰাদণ্ড বিহাৰো পৰিধান আছে। আৰু আমাৰ ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এক্ট 2009, এই আইনে সকলো 6-14 বছৰৰ ভিতৰৰ শিশুক বিনামূলীয়া শিক্ষা আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ বাবে সুবিধা দিয়া হৈছে।
0: হয়, এতিয়া বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এনেধৰণৰ সুবিধাও আছে নহয় জানো?
1: আমাৰ ব্যক্তিগত শিক্ষা অনুষ্ঠান যিবোৰ আছে তাতে 25% আৰক্ষণৰ ব্যৱস্থা আছে আমাৰ শিশু শ্ৰমিক বা দুখীয়া পৰ্যায়ৰ শিশু আৰু শাৰীৰিক

0: জীৱিকাৰ বাবে। এনেধৰণৰ যদি কোনো নথকা মাক দেউতাক নথকা তেনেকুৱা যদি দুৰ্ভগীয়া শিশু দেখে, তেতিয়াহ'লেও আমাৰ যিকোনো আমাৰ নাগৰিকে যদি আমাৰ ভাৰত চৰকাৰৰ কিছুমান আঁচনি আছে তাৰ যোগেদি যদি তেখেতসকলক লগ কৰাই এই শিশুবিলাক উদ্ধাৰৰ বাবে চেষ্টা কৰিব পাৰে। বহুতো এন জি অ' আছে যিবিলাকে এনেকুৱা শিশুবিলাকক লৈ গৈ তেখেতসকলক যিখিনি সুবিধা, পঢ়া শুনা খোৱা থকাৰ সুবিধাখিনি কৰি দিয়ে, গতিকে সেইখিনিও আগভাগ ল'ব পাৰে।
1: হয়, এইখিনিতে আমি এতিয়া ক'বই লাগিব যে শিক্ষিত নৱপ্ৰজন্ম তথা সেই শিশু শ্ৰমিকসকলৰ অভিভাৱকসকল তেখেতসকলে যদি সহায় সহযোগ কৰে তেতিয়াহে কিন্তু আমি শিশু শ্ৰমিক নিৰ্মূল কৰিব পাৰিম, নহয় জানো?
0: হয়, সজাগতাটো আনিবই লাগিব। আৰু এটা কথা ক'ব খুজিম যে ইয়াৰ প্ৰধান যিটো কাৰণ সেইটোৱে হৈছে দৰিদ্ৰতা।
1: হয়,
0: গতিকে আমি যদি শিশু শ্ৰমিকৰ সমস্যা দূৰ কৰিব লাগে আমি দৰিদ্ৰতাখিনি দূৰ কৰাৰ বাবে চেষ্টা কৰিব লাগিব।
1: হয়, আপুনি বৰ সুন্দৰকৈ বিষয়টো ব্যাখ্যা কৰিলে। এতিয়া শেষত আমাৰ শ্ৰোতা ৰাইজক কি পৰামৰ্শ আগবঢ়াবলৈ বিচাৰিব?
0: মই ক'ব খুজিম যে চৰকাৰে হওক বা আমাৰ বিভিন্ন সংস্থাসমূহে হওক বা বিভিন্ন আইন প্ৰণয়নৰ যোগেদি শিশু শ্ৰমিক নিৰ্মূলৰ বাবে
1: যিখিনি
0: ব্যৱস্থা বা আঁচনি লৈছে সেইখিনিতো দৃঢ়ভাৱে ৰূপায়ণ হ'বই লাগিব।
1: হয়,
0: কিন্তু সৰ্বপ্ৰথমে দায়িত্ব আহি পৰে আমাৰ ওপৰত।
1: হয়,
0: আমি আমাৰ সমাজখনৰ ওপৰত, কিহৰ কাৰণে এই সকলোবোৰ সমস্যা আৰম্ভ হৈছে আমাৰ ঘৰৰ পৰা, আমাৰ মাজৰ পৰা।
1: হয়,
0: গতিকে আমি নিজেই সংকল্পবদ্ধ হ'ব লাগিব যে আমি কেতিয়াও কম বয়সীয়া ল'ৰা ছোৱালীক ঘৰুৱা কামত বা যিকোনো কামত নলগাওঁ।
1: হয়,
0: পাৰে যদি ৰাস্তাৰ শিশু বা দুখীয়া শিশু অলপ আৰ্থিক সহায় দিয়ক।
1: হয়,
0: যিবোৰ লোকে এনে শিশুৰ সহায় কৰিব বিচাৰে তেনে ব্যক্তিসকলক একগোট কৰক, একেলগে চেষ্টা কৰক, একেলগে মিলি এনে দুৰ্ভগীয়া শিশুবোৰক সহায় কৰক, খাবলৈ থাকিবলৈ পঢ়িবলৈ যি পাৰে যিমানখিনি পাৰে সহায় কৰক।
1: হয়,
0: যিবোৰ মানুহে আকৌ এই শিশু শ্ৰমিকক ব্যৱহাৰ কৰে তেনে ব্যক্তি সামাজিকভাৱে বহিষ্কাৰ কৰিব লাগে।
1: হয়,
0: নিজৰ ভাৱধাৰা যি আমাৰ শিক্ষিত ব্যক্তিসকলৰ মাজত আছে সেইখিনি ভাৱধাৰা যেন প্ৰসাৰিত কৰে আৰু বেলেগকো সজাগ কৰে। দ্বিতীয়তে হ'ল কি, চৰকাৰৰ যি শিশু শ্ৰমক নিৰ্মূল কৰাৰ বাবে যি আইন প্ৰণয়ন কৰিছে সেইবোৰক দৃঢ় কাৰ্যকৰী কৰাত চৰকাৰেও চকু দিব লাগিব আৰু আমাৰ সমাজৰ মানুহ চকু দিব লাগিব, তথা যি শিশুৰ মানসিক, শাৰীৰিক আৰু বৌদ্ধিক বিকাশৰ বাবে থকা খোৱা পঢ়াৰ সুবিধাৰ দৰে আৱশ্যকীয় অত্যাৱশ্যকীয় বস্তু যি ব্যৱস্থা তাৰ বাবে হয় আৰু তেহে এই শিশুৱে শিশু শ্ৰমৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰিব তথা আমাৰ দেশৰ ভৱিষ্যত উজ্জ্বল হ'ব।
1: নিশ্চয়কৈ, আজি আমি আপোনাৰ সৈতে শিশু শ্ৰমিক প্ৰতিৰোধী আইনৰ সম্পৰ্কে বিভিন্ন ধৰণৰ কথা পাতিলোঁ আৰু ইয়াৰ কাৰণসমূহৰ বিষয়েও বিভিন্ন কথা আমি জানিলোঁ আৰু আমাৰ শ্ৰোতাসকলেও জানিলে, আৰু আমি আশা ৰাখিম তেখেতসকলে ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'ব। আৰু এইখিনিতে আমি ক'বই লাগিব যে এই প্ৰধান বিষয়টো নিৰ্মূল কৰিবৰ বাবে পোনপ্ৰথমে কিন্তু পিতৃ মাতৃসকলৰ বা অভিভাৱক যিসকল আছে তেখেতসকলৰ সহযোগিতা প্ৰথম, তাৰ পিছতহে ওচৰ চুবুৰীয়া আইন কানুন স্বেচ্ছাসেৱী সংগঠন ইত্যাদি ইত্যাদিসমূহ, নহয় জানো?
0: হয়,
1: তেতিয়াহে এই ভয়াৱহ পৰিস্থিতি আমাৰ সমাজৰ পৰা আঁতৰি যাব, নহয় জানো? আপুনি আজি ইমান সুন্দৰভাৱে আমাৰ অনুষ্ঠানত ইমানখিনি কথা আমাৰ শ্ৰোতাসকলক জনালে, তেখেতসকল উপকৃত হৈছে বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনাৰ সৈতে এনে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সৈতে আপোনাৰ লগত কথা পাতিম। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সৌৰজিৎ কৰ্মীৰ সৈতে শিশু শ্ৰমিক প্ৰতিৰোধী আইন সন্দৰ্ভত হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে অঞ্জু দাসে। অনুষ্ঠানত শ্ৰোতাসকলৰ বাবে এইবাৰ আগবঢ়াইছো শংকৰ কিষাণ আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা এটি ঝুমৰ।

ইমানপৰে শ্ৰোতাসকলে শংকৰ কিষাণ আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা ঝুমৰ গীত দুটি শুনিলে। শ্ৰোতাসকল, আজিলৈ আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানটি সামৰিবলৈ সময় হৈহিল। আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা মই অঞ্জু দাসে বিদায় লৈছো। নমস্কাৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

প্ৰথমে শুনক আমাৰ পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। আজি সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, এই বিষয়ক এটি আলোচনাত অংশ ল'ব ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ অমৃতা খাউণ্ডে। আগধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল 2026, এই বিষয়ক এটি আলোচনাৰ দ্বিতীয় খণ্ড। ইয়াত অংশ ল'ব দেৱাশিষ ৰয়, সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:20 সুৰৰ শৰাই, শিল্পী ভাস্বতী ডেকা, সুৰ সংৰচনা জয়ন্ত দাসৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ। আজি নিশা 9:30 সাধক সুন্দৰৰ, এই অনুষ্ঠানত অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:55 আৰু সন্ধিয়া 7:05 বৃন্দগান। আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:20। আজি 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত দিনাৰাম ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত। 7:45 আধুনিক গীতৰ শিল্পী খগেন মহন্ত। 8:30 কেতিমান শ্ৰব্য সফুৰাৰ গীত। 9:00 অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত আৰু নিশা 10:00 এখনি সংগীতালেখ্য ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, প্ৰযোজনা তপন দত্তৰ।

এতিয়া শুনক, আমাৰ মহাবাহুযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ এক চমু পৰিস্থিতি। কাইলৈ পুৱা 9:20 প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বাৰ্মাই। বিষয়, ফিফা বিশ্বকাপ ফুটবল 2026। কাইলৈ সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। কাইলৈ নিশা 9:30 সাহিত্য চৰা, এই অনুষ্ঠানত জ্ঞানদীপ শইকীয়াৰ গল্প আৰু বৰ্ণালী চৌধুৰীৰ কবিতা। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। কাইলৈ বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ প্ৰথম খণ্ড পাঠ যুগুতাই আগবঢ়াব অংকুমণি বৰাই। বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰ সাতঘৰীয়াত বাণীবদ্ধ কৰা এটি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব, প্ৰযোজনা উৎপল বৰাৰ। কাইলৈ দিনৰ 12:30 আইদৰ বুলনি অনুষ্ঠানত বনলতা আৰু মছলাৰ স্বাস্থ্যসন্মত দিশ, এই বিষয়ে অময়া দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। কাইলৈ দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত শুনিবলৈ পাব গীতেৰে কথাৰে, আগবঢ়াব ভাৰ্গৱ কলিতাই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো এটি বৃন্দগান, ৰচনা বেদানন্দ দাসৰ।

0: বেদানন্দ দাসৰ গীতৰ কথাৰে সমবেত কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক, ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলৰ নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা বৃদ্ধি, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ সন্দৰ্ভত 19 জুনত কেজাৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ FIBI ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হয়। ইউৰোপৰ 250ৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা FIBIৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱশক্তিৰ কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সুদক্ষ মানৱ সম্পদ, উদ্যোগ নীতি আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসমে ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণীয় স্থলী হিচাপে পৰিগণিত হৈছে বুলি ড০ শৰ্মাই উল্লেখ কৰে। ইয়াৰ আগেয়ে গুৱাহাটীৰ এখন আগশাৰীৰ হোটেলত ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ সৈতে অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
2: The 16th India-EU summit co-chaired by Honorable Prime Minister Shri Narendra Modi, President Antonio Costa and President Ursula von der Leyen marked a historic milestone in this relations. The successful conclusion of negotiation for India-EU free trade agreement
3: has opened a new chapter in economic cooperation between two world largest democratic and economic spaces. Together with the adoption of the Towards 2030 India-EU Joint Comprehensive Strategic Agenda, India and the European Union have established an ambitious roadmap covering trade, investment, technology and innovation, connectivity, skill and mobility, sustainability, security and defense cooperation.
1: এই কৰ্মশালাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, বেলজিয়ামৰ ৰাষ্ট্ৰদূত, চুবুৰীয়া দেশ ভূটানৰ প্ৰতিনিধিসকলৰ উপস্থিত থাকে।

0: কৰ্মশালাত মূলতঃ অসম ৰাইজিং দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ চাহৰ পৰা চিপছলৈ অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখল গঢ়ি তোলা আৰু অসম 2035 বিকাশ উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। মুখ্যমন্ত্রী ডক্টৰ শর্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেলতো অংশ লয়। সংবাদমেলত মুখ্যমন্ত্রী ডক্টৰ শর্মা আৰু ইউৰোপীয় সংঘৰ প্ৰতিনিধিয়ে এই ব্লু ভেলিজ ক্লাষ্টাৰ কৰ্মশালাৰ পদক্ষেপক আদৰণি জনায়। এই কাৰ্যসূচীয়ে ইউৰোপৰ সৈতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব আৰু পাৰস্পৰিক বিনিময় সম্ভৱ কৰিব বুলি সংবাদমেলত প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পিছতে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিক্ষক বদলীকৰণ পৰ্টেল আৰু শিক্ষা হেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে।
1: প্ৰথম মই বিভাগসমূহৰ লগত প্ৰাথমিক প্ৰাৰম্ভিক একোখনকৈ সভা অনুষ্ঠিত কৰি লৈছোঁ। যোৱাকালি মই তথ্য প্ৰযুক্তি বিভাগৰ সকলো বিষয়াবৰ্গৰ লগত আলোচনাত মিলিত হওঁ, জনজাতি পৰিক্ৰমা বিভাগৰ লগত মিলিত হওঁ। আজি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগ লগতে এই বিভাগ দুটাৰ অধীনত থকা ছটাকৈ সঞ্চালকালয় তেওঁলোকৰ বিষয়াবৰ্গৰ লগত আমাৰ যিখিনি কাৰ্যসূচী প্ৰগ্ৰেম চলি আছে, এক্টিভিটি চলি আছে, সেইখিনিৰ উপৰিও বৰ্তমান চৰকাৰখনৰ যিটো ভিছন, যিখিনি আমাৰ প্ৰায়ৰিটি, এইখিনি লৈ মই জনতা ভৱনত এক আলোচনাত মিলিত হওঁ।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছদাৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেছদাৰীৰ লগতে নিম্ন আদালতৰ গোচৰটোৰ সম্পৰ্কীয় নথি পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সংক্ৰান্তত 5গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শাহিদ চানহক ফাষ্ট ট্ৰেক আদালতত হাজিৰ হয়। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ ব্ৰহ্মণৰ সাক্ষ্য গ্ৰহণ কৰিছিল। এই গোচৰত সাক্ষী হিচাপে মুঠ 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। মণিপুৰৰ সেনাপতি আৰু পশ্চিম ইম্ফল জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ 3জন লোকক গ্ৰেপ্তাৰ কৰে। সেনাপতি জিলাৰ সেনাপতি থানাৰ অন্তৰ্গত টি খুলেন নাকা চকীত নিৰাপত্তা বাহিনীয়ে কালি নিশা অভিযান চলাই এই সামগ্ৰীখিনি জব্দ কৰাৰ লগতে অসমৰ 2জন বাসিন্দাক গ্ৰেপ্তাৰ কৰে বুলি মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই আজি প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা লোক দুজন দেৱীপুৰৰ উৰিয়ামঘাটৰ নাছিমুদ্দিন আৰু গুমাৰিগুৰিৰ মঞ্জিত বুলি জানিব পৰা গৈছে। দুয়োজন সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে 12টা চাবোনৰ বাকচত নিষিদ্ধ সামগ্ৰীখিনি উদ্ধাৰ কৰে। ইফালে পশ্চিম ইম্ফল জিলাৰ চাপাম মামাং লেইকাই নিবাসী নুং মেইথেম ৰূপ সিং নামৰ আন এজন সৰবৰাহকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটীৰ এখন হোটেলত এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে এখন সংবাদমেল সম্বোধন কৰে। বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী কপিল চৌধুৰীয়ে সংবাদমেলত এইদৰে কয়।
2: उसका मोटिव यही है कि हम भारत सरकार में बहुत सारे इनिशिएटिव्स, बहुत सारे प्रोग्राम्स, बहुत सारी स्कीम्स, इंटरनेशनल ट्रेड भारत जो करता है उसके बारे में इंफॉर्मेशन डिसेमिनेट करना ही है। हम ये चाहते हैं कि ये जो भारत सरकार के इनिशिएटिव्स हैं, स्कीम्स हैं, ये हमारे स्मॉल, माइक्रो और मीडियम एंटरप्राइजेस जो कि अभी तक शायद इस इंफॉर्मेशन को प्राप्त नहीं कर पाए हैं, वे आपके माध्यम से इसे प्राप्त कर पाएंगे। So I need your support and I need your help to take this

0: information to the last man out there who's producing something and would want to move from the local to the global stage.
1: ৰবৰ খেতিৰ উদ্যোগীকৰণৰ বাবে অসম নাগালেণ্ড আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত 17টা আধুনিক গোট প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে দুৰ্গম আৰু জনজাতীয় এলেকাসমূহত তৃণমূল পৰ্যায়ত প্ৰক্ৰিয়াকৰণ আন্তঃগাঁথনি শক্তিশালী কৰিব পৰা যাব। নতুনকৈ স্থাপিত এই কেন্দ্ৰসমূহত অত্যাধুনিক ধোঁৱাঘৰ, শুকুওৱাৰ ব্যৱস্থা, স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ সুবিধা আৰু উন্নতমানৰ ৰিপ স্মক্ড চিট উৎপাদনৰ সুবিধা সুনিশ্চিত কৰা হৈছে। প্ৰতিটো কেন্দ্ৰৰ নিৰ্মাণৰ বাবদ 40 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। এই কেন্দ্ৰসমূহৰ ৰবৰৰ গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ লোকচানো হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। লগতে বজাৰত বিক্ৰীৰ যোগ্যতা বৃদ্ধি, সমবায় বিপণন ব্যৱস্থা শক্তিশালী কৰা আৰু জনজাতীয় তথা ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলক সবলীকৰণ কৰি গ্ৰাম্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্তকিষণে জানিবলৈ দিয়ে।
2: Rubber Board sees northeastern region is very important region for expanding as well as existing plantations more production. So as I mentioned, expansion we have private funded projects as well as the government subsidy schemes. For example, planting assistance we are having 50,000 rupees per hectare. And for utilizing optimally...
1: ডিব্ৰুগড় জিলাৰ 15খন গাঁও পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এটা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৰি অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাঁও পঞ্চায়তকেইখনৰ সভাপতি আৰু সচিবসকলক মহাত্মা গান্ধীৰ মূৰ্তি আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। প্ৰিয় শ্ৰোতা নমস্কাৰ, আৰম্ভ কৰিছোঁ আজিৰ কৃষি জগত। আজিৰ কৃষি জগতত আমি বিষয় হিচাপে লৈছোঁ উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, আৰু এই বিষয়ত কথা পাতিবলৈ আজি আমি দুগৰাকী সমল ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। এগৰাকী এয়া নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ নাছিমা ফাৰহানা আলী,
4: নমস্কাৰ।
3: আৰু আনহাতে এয়া কৃষি বিজ্ঞান কেন্দ্ৰ দৰং জিলাৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ অমৃতা খাউণ্ড শৰ্মা,
5: নমস্কাৰ।
3: দুয়োগৰাকীকে স্বাগতম। এতিয়া আজি আমাৰ যিটো বিষয় উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, এতিয়া মহিলা বুলি কওঁতে বিভিন্ন স্তৰৰ মহিলা থাকে। সেই এগৰাকী ঘৰতে থকা, এগৰাকী পঢ়া শুনা কৰি থকা কিশোৰী এগৰাকী হ'ব পাৰে, গৃহিণী হ'ব পাৰে, বয়স্ক মহিলা এগৰাকী, আইতা এগৰাকী হ'ব পাৰে, নহয়নে? আৰু তেওঁলোকৰ যিটো বেকগ্ৰাউণ্ড, তেওঁলোকৰ আৰ্থিক দিশটো সকলোৰে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। সেই অনুসাৰে সকলো মহিলাই নিজৰ স্বনিয়োজনৰ বাটটো কেনেকৈ মোকলাব পাৰে উদ্যান শস্যৰ জৰিয়তে, সেই কথা আমি আজি জানিম বিতংকৈ। কিন্তু তাৰ আগেয়ে উদ্যান শস্য বুলি কোৱাৰ লগে লগে এতিয়া আমি সাধাৰণ কোনোবা যদি কৃষিৰ বিষয়ক যদি নতুন শ্ৰোতা আমাৰ মাজত কোনোবা অন্তৰ্ভুক্ত হৈছে, তেওঁলোকক অকণমান উদ্যান শস্যটোৰ ধাৰণাটো দিব খুজিছোঁ আগতে। অমৃতা খান শৰ্মাই যদি কয়।
4: হয়, উদ্যান শস্য বুলি ক'লে তাত একচুৱেলি 4টা বিষয়বস্তু সোমাই থাকে। যেনেকৈ আমাৰ ফল মূলৰ খেতিৰ ওপৰত যিটো জ্ঞান, শাক পাচলিৰ খেতিৰ যিটো জ্ঞান, ফুলৰ খেতিৰ যিটো জ্ঞান, আৰু যিটো আমাৰ প্ৰচেছিং সংৰক্ষণ আফটাৰ হাৰ্ভেষ্টিং আমি যিখিনি কৰিব লাগে,
3: চপোৱাৰ
4: পিছৰ কামখিনি, চ' সেই 4টা বস্তু উদ্যান শস্যৰ লগত জড়িত হৈ থাকে, ভিতৰত সোমাই থাকে। চ' আমি যদি কৰিবলৈ হয়, আৰু সেনেকৈ আমাৰ ষ্টাডিটোও আছে, উদ্যান শস্যটো ইংৰাজীত হৰ্টিকালচাৰ বুলি কয়, হৰ্টিকালচাৰ ষ্টাডিটো তেনেকৈ 4টা ডিচিপ্লিনত ভাগ কৰি থোৱা আছে, আৰু যাৰ যিটো ইচ্ছা তেওঁ সেই হিচাপে পঢ়িব পাৰে। কিন্তু ইয়াত যিহেতু আমাৰ এই ছেল্ফ এমপ্লয়মেণ্টৰ কথা আহিছে, চ' মহিলাসকলৰ কাৰণে ইয়াত অপৰ্চুনিটি কেইবাটাও আছে। তেওঁলোকে ফল মূলৰ খেতিটোৰ লগত ৰিলেটেড কৰিও তেওঁলোকে বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে, বা শাক পাচলিৰ খেতি কৰিও, বা ফুলৰ খেতি কৰিও, বা আমাৰ প্ৰচেছিং যিটো বা ভেলু এডিশ্যন কৰিও তেওঁলোকে কৰিব পাৰে। এতিয়া ধৰক ফল মূলৰ খেতি হ'লে আমাৰ অসমীয়া সমাজত এখন বাৰী থাকেই, আৰু সেই বাৰীখনত আমাৰ তামোল লগাই থোৱাই থাকে, তামোলৰ গছ থাকে, নাৰিকলৰ গছ থাকে। চ' সেই গছখিনিত আমাৰ তামোল বা পাণো থাকে তামোলবিলাকৰ লগত। যদি তাত আমি আৰু এটা ক্ৰপ অন্তৰ্ভুক্ত কৰিব পাৰোঁ, ধৰক আমাৰ জালুক, বা তাৰ তামোলৰ শাৰীৰ মাজে মাজে আমি আদা হালধিও যদি লগাব পাৰোঁ, কাৰণ সেই খেতিখিনিত আমাৰ

0: মহিলাসকলৰ বেছি পৰিশ্ৰম নালাগে, কম মাটিত তেওঁলোকে খুব সুন্দৰকৈ সেইখিনি লগাই দিলে, চপোৱাৰ সময়ত উঠালে, চ' সেইটোৰ পৰা তেওঁলোকে এটা এক্সট্ৰা ইনকাম পাব। চ' সেই বস্তুটো তেওঁলোকে সেনেকৈ চাই যদি সেইটো বস্তু তেওঁলোকে তেনেকৈ কৰিব পাৰিব, বা ওচৰতে থকা মাটিখিনিত তেওঁলোকে শাক পাচলিৰো খেতি কৰিব পাৰিব। আমাৰ নাছিমা বাইদেউ আজি আছেই, তেখেতে আমাক, মই যিটো শাক পাচলিৰ কথা ক'লো সেইটো কিটচেন গাৰ্ডেন আহি পৰে, কিটচেন গাৰ্ডেনৰ কথা তেখেতে অলপ বিতংভাৱে ক'ব। চ' সেই জেগাখিনি তেওঁলোকে সেনেকে ইউটিলাইজ কৰিব পাৰে, আৰু ইউটিলাইজেশ্যন কৰাৰ লগতে কি, তেওঁলোকে সেইখিনি চেল কৰি যিটো ইনকাম পাব, তেওঁ নিজেই আৰ্থিকভাৱে মানে ছেল্ফ ডিপেণ্ডেণ্ট হোৱাৰ লগতে পৰিয়ালটোকো তেওঁৰ এটা নিউট্ৰিশ্যনেল বা এটা ইনকাম দি ছাপোৰ্ট কৰিব পাৰিব। চ' মহিলাসকলে এই কামখিনি কৰিবলৈ বেছি মানে সময়ো নালাগে, বা ঘৰ চোৱাৰ লগে লগে এই খেতিখিনিতো তেওঁলোকে নিয়োজিত নিজকে কৰিব পাৰিব,
1: নিয়োজিত নিজকে কৰিব পাৰিব। এতিয়া আমি বুজিলোঁ যে উদ্যান শস্যৰ আচলতে বিভিন্ন বিভাগ আছে আৰু বিভিন্ন সম্ভাৱনা আছে, আৰু সকলোৱে নিজৰ সামৰ্থ্য অনুসাৰে তাক গঢ় দি ল'ব পাৰে। এতিয়া যিহেতু তেওঁলোক মহিলাসকলৰ কথা আমি কৈছোঁ, কাৰণ মহিলাসকলৰ বিভিন্ন ব্যস্ততা থাকে, সাংসাৰিক ব্যস্ততা থাকে, পঢ়া শুনাৰো ব্যস্ততা থাকে, অন্য বিভিন্ন ধৰণৰ ব্যস্ততা থাকে, গতিকে কোনোবাই যদি ইংৰাজীত ক'ব ধৰণে ফুল টাইম সময় যদি দিয়ে সেই উদ্যান শস্যত, সেইটো এটা আন কথা, কিন্তু ফুল টাইম নিদিয়াকে কেনেকৈ গৃহস্থী চম্ভালি থকাৰ মাজতে কেনেকৈ তাৰ পৰা আৰু দুপইচা ঘটি ঘৰখনক আগবঢ়াই লৈ যোৱাত সহায় কৰিব পাৰে, এটা ঘৰখনত এটা আৰ্থিক দিশটোত এটা উল্লেখযোগ্য ভূমিকা ল'ব পাৰে মহিলাগৰাকীয়ে, সেই ক্ষেত্ৰত আমি যদি কথা পাতিবলৈ চাওঁ, তেতিয়াহ'লে তেওঁলোকে হয়তো নিশ্চয় মন কৰিব লাগিব তেওঁলোকৰ ইতিমধ্যে থকা মাটিডোখৰত, ইতিমধ্যে যিটো তেওঁলোকৰ আন্তঃগাঁথনি আছে, বাৰীখন আছে, গছবিলাক আছে, তাৰ মাজেৰে তেওঁলোক কেনেকৈ আগবাঢ়িব পাৰিব নহয়নে? গতিকে তেওঁ আপোনালোকে এতিয়া আদৰ্শ হিচাপে যদি ক'ব খোজে, এটা ধুনীয়া আৰ্হি যদি আপোনালোকে দিব খোজে, কোনবিলাক উদ্যান শস্যৰ কোনবিলাক খেতিত কোনবিলাক বিভাগত আগবাঢ়িলে তেওঁলোকৰ কাৰণে সুচল হয়, সহজ হয়?
0: বিভাগ বুলি ক'লেতো আমাৰ গোটেইকেইটা বিভাগৰ কথাই মই যেনেকৈ উল্লেখ কৰিলোঁ, কিন্তু এই যিটো মই নিউট্ৰিশ্যন গাৰ্ডেনৰ কথা ক'লোঁ, নিউট্ৰিশ্যন গাৰ্ডেনখন তেওঁলোকে যদি এটা আমাৰ যিটো বৈজ্ঞানিক পদ্ধতিত কৰিব পাৰে, সেই বস্তুটোত যদি তেওঁলোকে কৰি লয়, সেইটো তেওঁলোকে যথেষ্টখিনি তাত সফল পাব। আৰু লগতে ফুলৰ খেতিৰ যথেষ্ট চাহিদা আছে, কাৰণ এইবোৰ খেতিত আমাৰ বহুত বেছি মাটিৰ প্ৰয়োজন নহয়, কম মাটিতে তেওঁলোকে যথেষ্টখিনি ইনকাম কৰিব পাৰে। আৰু ফুলৰ চাহিদা এতিয়া আমি দেখিছোঁ, আমাৰ বাহিৰৰ পৰা এতিয়াও ফুল আহি আছে, কিন্তু ফুলৰ খেতিটোৰ ক্ষেত্ৰত কি হয়, মহিলাখিনি অকণমান আগবাঢ়ি যাবলৈ টান পায়, কাৰণ সেইটো পেৰিচেবল হয়, মাৰ্কেটটো তেওঁ পাব নে নাপাব, তেওঁ সেইকাৰণে আমি মানে এতিয়া আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাক আমাৰ বিভিন্ন জিলাত আছেই, আৰু সেইবিলাকৰ পৰা আমি এৱেৰনেছ ক্ৰিয়েট কৰি আছোঁ, প্ৰশিক্ষণো দি আছোঁ, প্লাছ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰাও সেনেকুৱা কিছুমান ট্ৰেইনিং অৰ্গেনাইজ কৰিছে, চাৰ্টিফিকেট কোৰ্ছ থাকে। চ' এতিয়া লাহে লাহে আহিছে মহিলাসকল, তথাপিও যিমানখিনি আগবাঢ়ি আহিব লাগে, মহিলাসকল বুলি নহয় পুৰুষসকলো অহা নাই, কিন্তু ফুলত আমি যি দেখিছোঁ যথেষ্টখিনি চাহিদা আছে, তেওঁলোকে কৰিব পাৰে। বিশেষকৈ আমাৰ এই নাৰ্জি ফুলটো, গেন্দা ফুলটো, টিউব ৰোজ, আমাৰ ৰজনীগন্ধা, গ্লেডিওলা, জাৰবেৰা, সেইবোৰ এতিয়াও আমি বাহিৰৰ পৰা আনি আছোঁ। আৰু আমাৰ আজিকালি ছ'চিয়েল ফাংচনবিলাকত, আমাৰ বিয়াই হওক বা অন্য পূজা পাতলে বহুত লাগে আমাক ফুলৰ। আৰু যদি তেখেতসকলে এই ফুলখিনি, আৰু ফুল কৰিলে তাৰমানে আমাৰ বহুত তাত কষ্ট কৰিব নালাগে, পোক পতংগৰ ইমান এটা এফেক্ট নাথাকে, সেইকাৰণে তেওঁলোকে যদি সেইটো লগাই পিনে তাৰ পৰা শস্যটো চপাই হেৰি কৰিব পাৰে, মানে সেল কৰিব পাৰে, যথেষ্টখিনি ইকনমিকেলি তেওঁলোক আপগ্ৰেড হৈ যাব।
1: আৰু গাই গুটিয়াকে নকৰি হয়তো তেওঁলোকে গোট হিচাপে যদি কৰে, ক'ৰবাত তেওঁলোকে হয়তো এটা এখন ফ্লাৱাৰ কমিউনিটি সেই ধৰণৰ তেওঁলোকে গঠন কৰি ল'ব
2: পাৰে,
1: তেনেকে যদি জিলাই জিলাই প্ৰতিটো খণ্ডত যদি একোটা হয় তেনেকুৱা, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে আমাৰ বৰ্তমানৰ যিখন ফুলৰ বজাৰ তাৰ যিটো চাহিদা তেওঁ স্থানীয়ভাৱে তেওঁলোকে কিছু পূৰ কৰিব
0: পাৰিব পাৰিব। কাৰণ আমাৰ আজিকালি বহুত আত্মসহায়ক গোট আছে, চ' সেই ছেল্ফ হেল্প গ্ৰুপৰ মানুহখিনিয়ে যদি ফুল খেতিটো এনেকৈ আগবাঢ়ি লয়, ফুল খেতি নহ'লেও মই এইটো যে অলপ আগতে ক'লোঁ যে আমি তামোল গছত যদি জালুকো লগাওঁ, জালুকখিনিৰ পৰাও তেওঁলোকে যদি ভেলু এডেড প্ৰডাক্ট ওলায়, কেঁচা জালুক, শুকান জালুক, পাউডাৰ ফৰ্মত যদি জালুক তেওঁলোকে চেল কৰিব পাৰে, খালি তাত আমাৰ লেবেলিং, ব্ৰেণ্ডিং, সেই বস্তুখিনি আমাক লাগি যাব, কাৰণ মাৰ্কেটত ওলাবলৈ হ'লে আমাৰ অকণমান দেখনীয়াও হ'ব লাগিব, কাষ্টমাৰ প্ৰিফাৰেঞ্চ এটা থাকে। আৰু আদা হালধিৰ ক্ষেত্ৰতো হ'লে কেঁচাটো সামগ্ৰী তেওঁলোকে বিক্ৰী কৰিলে, প্ৰচেচিং কৰি যদি ড্ৰাই জিঞ্জাৰ, এতিয়া জিঞ্জাৰবিলাক এনেকুৱা টেমাত কেণ্ডি নিচিনাকৈ পায়, সেইটো খুব টান বস্তু নহয়, সেইটো তেওঁলোকে ঘৰতো কৰিব পাৰে ছান ড্ৰাই কৰি পিনে। তো সেইখিনি দিশত যদি তেওঁলোক অলপমান আগবাঢ়ি যায়, আৰু প্ৰশিক্ষণৰ কাৰণে আমাৰ ইনষ্টিটিউটবিলাক আছেই, KVKও আছে, আমাৰ ইউনিভাৰ্চিটিও আছে, তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ আমি একদম ৰেডি আছে আৰু দিও আছে।

0: তেওঁলোকে প্রশিক্ষণ লৈ যদি অলপ আগবাহি যায়, সো মই ভাবো তেওঁলোক
1: আমি সেই বিষয়ে আহিম, যেহেতু আপুনি প্রসেসিংৰ কথা কৈছে, খাদ্য সাধনৰ কথা কৈছে, বিজ্ঞানসন্মতভাৱে তাৰ প্রশিক্ষণ লব লাগিব, সেই বিষয়টোলৈ আমি অকণমান পাছত আহিম। গতিকে ইয়াৰ আমি দেখিলোঁ যে ফুলৰ সম্ভাৱনা আছে, ঘৰতে থকা তামোল গছবিলাকত জালুকৰ ভাল উন্নত মানৰ জালুক ৰুইও তেওঁলোকে লাভৱান হ'ব পাৰে, সেইটো এটা বিষয় আছে। আদা হালধিৰ প্ৰসংগ আহিছে, আৰু কেনে ধৰণৰ কথা থাকিব পাৰে? আমি মাছৰুমৰ কথা পাতিব পাৰোঁ নেকি? নাছিমা বাইদেউ কি ক'ব?
2: হয়, মাছৰুমটো এতিয়া ইতিমধ্যে আমি দেখিছোঁ যে বহুত গাঁৱতে বা বহুত ডিষ্ট্ৰিক্টতে জিলাতে মানে এইটো হৈ উঠিছে, এটা উদ্যোগ হিচাপে গঢ়ি উঠিছে। আৰু বেছিকৈ দেখা যায় যে মাছৰুম খেতিত আমাৰ মহিলাসকল বেছিকৈ জড়িত, কাৰণ এইটো এটা মানে এনেকুৱা এটা মানে খেতি য'ত বেছি সময়ো দিব নালাগে আৰু বহুত স্পেচ নালাগে, মাটি নালাগে, কম কম জেগাতে তাৰমানে মাছৰুম খেতিটো ধুনীয়াকৈ কৰিব পাৰে। আৰু মাছৰুমৰ খেতিটো বিষয়ে চাগে অলপ অমৃতা খাউন তেখেতে ক'ব। আৰু এই খেতিটো যিখিনি মানে ধৰি লওক এতিয়া মানে ভেলু যিটো পাব মানে তাৰপৰা যিটো প্ৰফিট পাব সেইটো মানে বহুত বেছি। মাৰ্কেটত এতিয়া চাব গ'লে কেঁচা যিটো মাছৰুম তাৰ এতিয়া কেজি চলি আছে 200-300 পাৰ কেজি ফ্ৰেছ মাছৰুমটো উপলব্ধ।
0: ড্ৰাইড ফৰ্মত কৰে
2: এতিয়া সেইটো আৰু বেছি 800-1000 ৰুপিজ হয়। আৰু তাতোতকৈ এটা ভাল কথা যে যদি আমি সেই মাছৰুমখিনি শুকান মাছৰুম যদি আমি আৰু ভেলু এডিশ্যন কৰিব পাৰোঁ, তাৰ পৰা যদি আমি বিভিন্ন ধৰণৰ কিছুমান প্ৰডাক্ট বনাব পাৰোঁ, তেতিয়া আমাৰ বেছি আমাৰ মহিলাখিনি লাভান্বিত হ'ব। মাছৰুম পাউডাৰ কৰিলোঁ, মাছৰুমৰ বেকাৰী প্ৰডাক্টছ বনালোঁ, মাছৰুমৰ অন্য ধৰণৰ চচ আচাৰ পিকলছ বনাইছোঁ, কেণ্ডি বনাই এতিয়াতো দেখিছোঁ মাছৰুমৰ পৰা দৈ আৰু পনীৰো বনাবলৈ আৰম্ভ কৰিছে। দৈ আৰু পনীৰ মই তেনেকুৱা মানে এতিয়া দেখিছোঁ আৰু। গতিকে সেই তেনেকুৱা কিছুমান নতুন নতুন যিবোৰ ইনোভেটিভ নতুন উদ্ভাৱনী যিবোৰ মানে সামগ্ৰী তৈয়াৰ কৰিছে যথেষ্টখিনি মানে মাৰ্কেট পোৱাৰ সম্ভাৱনাও থাকে আৰু নিজকে নিয়োজনৰ কাৰণে পথ হিচাপে বাছি ল'ব পাৰে তেনেকুৱা কিছুমান খেতি কৰি। আৰু লগতে যদি এতিয়া অমিতা খাউন মানে তেখেতে যিখিনি কথা ক'লে যে জালুকৰ খেতি কৰিব পাৰে, আদাৰ খেতি কৰিব পাৰে, যিখিনি মছলাৰ কথা ক'লে, মই অকণমান মছলাৰ কথাও ক'ব বিচাৰিছোঁ। এতিয়া ধৰি লওক ঘৰে ঘৰেতো আমি দেখা যায় যে হালধি বা আদা এইখিনি খেতি চবৰ ঘৰতে আছে আৰু জালুকৰ খেতিও এতিয়া বহুত জেগাতে মানে কৰা দেখা যায়। গতিকে সেইখিনি আমি কেঁচাকৈ নিবিকি যদি আমি শুকুৱাই পেলাই হালধি ফৰ্মত উলিয়াওঁ বা তাতকৈ যদি বেছি আমি ভাবোঁ যে এতিয়া দোকানততো আমি গ'লে মছলা বিচাৰি যাওঁ ন, দোকানত আমি চাব গ'লে মছলা যিবোৰ পেকেট মানে পেকেট কৰা থাকে তাত কি লিখা থাকে, তন্দুৰী মছলা লিখা থাকে, পনীৰ কাঢ়াই পনীৰ মছলা লিখা থাকে, তেনেকুৱা আমাৰ প্ৰত্যেকটো ৰেচিপিৰে লিখা থাকে। গতিকে তেনেকুৱা ধৰণেও আমি ভাবিব পাৰোঁ যে আমাৰ থলুৱা যিবোৰ আমাৰ মানে ধৰি লওক ব্যঞ্জন, ধৰি লওক এতিয়া হাঁহৰ যিটো ৰেচিপি কৈছোঁ, এতিয়া হাঁহেদি আমি মানে আমি কি প্ৰিফাৰ কৰোঁ, হাঁহৰ লগত কোমোৰা প্ৰিফাৰ কৰোঁ, গতিকে সেই হাঁহ কোমোৰা বনাওঁতে কোনবিধ মছলা দিলে বেছি ভাল হ'ব, তেনেকুৱা ধৰণৰ অকণমান আমি যদি অলপ নতুনত্ব আনিব পাৰোঁ, উদ্ভাৱনী চিন্তা কৰিব পাৰোঁ, পেকেজিঙত যদি লিখিব পাৰোঁ যে এইটো হাঁহ কোমোৰা ব্যৱহাৰ কৰা মছলা, তেনেকৈ হয়তো মানে আকৰ্ষণ হ'ব, কাষ্টমাৰ মানে গ্ৰাহকো আকৰ্ষণ হ'ব, আমাৰ থলুৱা এটা মছলা, গাহৰি মছলা বা তেনেকুৱা আমাৰ যিবোৰ থলুৱা ব্যঞ্জন, আমাৰতো ব্যঞ্জনখিনি গোটেইখিনি মানে এটা এটা এটা এটা মানে স্পেচিয়েলিটি আছে, গতিকে সেই স্পেচিয়েলিটিটো মনত ৰাখি আমি তেনেকুৱা মানে মছলা কিছুমান তৈয়াৰ কৰিব পাৰোঁ। আৰু এটা কথা কওঁ মছলাৰ ক্ষেত্ৰত, আমি এতিয়া ধৰি লওক গৰম দিন আহিছে, আমৰ ছিজন বা অন্যান্য কিছুমান ফলৰ ছিজন আহি আছে, আৰু আমাক কি লাগে আচাৰটো খুব প্ৰিফাৰ কৰে, আমৰ আচাৰটো খুব বেছি মানুহে মানে পচন্দ কৰে, গতিকে যেতিয়া মানে ভাবে যে আম ওলাব বজাৰত আম কিনিম আৰু আচাৰ বনাম, আৰু বহুতে মন কৰে, আৰু অকণমান কিছুমান মহিলাক দেখিছোঁ অলপ কষ্টটো মানে আৰু বেছিও যেন অনুভৱ কৰে, গতিকে সেই ক্ষেত্ৰত যদি আমি বজাৰতে আমৰ কাৰণে যদি মছলা বা আচাৰৰ ধুই পখালি শুকুৱাই মেলি মছলা বনোৱাতকে যদি আপুনি আচাৰৰ মছলাটো যদি ৰেডি ফৰ্মত দি দিয়ে সেইটোতো নিশ্চয় চাহিদা পাব বা তাৰ মানে এটা ভাল এটা মানে ইনকাম বুলি ক'ব পাৰি। গতিকে তেনেকুৱা ধৰণৰ কিছুমান ইনোভেটিভ আইডিয়া যদি মানুহে মানে ইচ্ছা কৰে ভাবা যদি যায় কাম কৰিব পাৰে তেনেকুৱা।
1: আপুনি যিটো কথা কৈছে তাতে আচলতে সেই উদ্ভাৱনী চিন্তাৰ কৰোতাসকলৰ আমি বয়সৰ এটা ধাৰণাও ল'ব লাগিব, যেনে

0: আজিকালি এতিয়া সাধাৰণতে আমি গাঁৱৰ যিবিলাক আত্মসহায়ক গোট আছে মহিলাসকলৰ, য'ত আমাৰ বাইদেউৰ পৰা খুৰীৰ পৰা আইতালৈকে বিভিন্ন বয়সৰ মানুহ তাত থাকে, গতিকে সেইখিনিতে আমি আজিৰ তাৰিখত এই 2026 চনত আমি নিশ্চয় অনুমান কৰিব পাৰোঁ যে সেই গোটটোৰ মাজত কোনোবা এগৰাকী উচ্চ শিক্ষিত যুৱতীও আছে, কোনোবাই হয়তো MBA পাছ কৰি আহিছে, কোনোবাই হয়তো কমিউনিকেশ্যন পাছ কৰি আহিছে। গতিকে তেওঁলোকৰ সেই গোটবিলাকত যদি তেনেকুৱাকৈ নতুন যুৱক যুৱতী যদি অংশগ্ৰহণ কৰাই লয়, তেতিয়াহ'লে তেওঁলোকৰ সেই উদ্ভাৱনী চিন্তা আৰু বজাৰ দখল কৰাৰ ক্ষেত্ৰত নিশ্চয় তেওঁলোকে প্ৰতিযোগিতা।
1: মই এইখিনিতে ক'ব বিচাৰিছোঁ, এতিয়া আপুনি গোটৰ কথা কৈ আছো বা আমি আলোচনা কৰি আছো গোটৰ বিষয়ে, এতিয়া গোটটোত তাৰমানে 11 গৰাকীমান মানে সদস্য থাকে, গোটেই সদস্যই তাৰমানে বেলেগ বেলেগ, তাৰমানে সিহঁতৰ ক্ষমতাবোৰ বেলেগ, চিন্তা কৰাৰ ক্ষমতা বেলেগ, কিছুমানৰ কম পঢ়া শুনা থাকিব পাৰে, কিছুমানৰ দক্ষতা বেলেগ বেলেগ, কিছুমান পাৰ্গত, গতিকে তেনে কিছুমান মানে গ্ৰুপত কাম কৰিবলৈ এটা ভাল যে ধৰি লওক মই এটা পিঠাৰ কথা কৈছোঁ দেই, আজি উদ্যান হৈছে যিহেতু এগৰাকী তাৰমানে ধৰি লওক তিল পিঠা বনায়, তিল পিঠা বনোৱাত তাৰমানে এগৰাকী তাৰমানে গোটেই বস্তুখিনি প্ৰিপেৰেশ্যন কৰাত ভাল, তো তেখেতক সেই কামটো গতাই দিছে, বা কোনোবা এগৰাকী মানে তেখেতৰ হাত মানে ইমানেই ভাল তিল পিঠাটো উঠোৱাত,
0: গতিকে
1: বান্ধ খায়, গতিকে সেই মানুহগৰাকীক সেই পাৰ্টিকুলাৰ কামটোতে নিয়োজন মানে ৰাখি নিয়োগ কৰাটো উচিত। গতিকে তেনেকুৱা কৰিলে তাৰপিছত বোলে এগৰাকী আছে খুব মানে ধৰি লওক অলপ মানে কৈছো যে পঢ়া শুনাও আছে বা তাৰপিছতে প্ৰচাৰ কৰি ভাল পায় বা যিকোনো এটা আইটেম কৰিছে তেখেতৰ মানে অলপ মানে এইটো মানে কি ক'ম কমিউনিকেশ্যন স্কিল ভাল, গতিকে তেনেকুৱা এগৰাকী মহিলাক মাৰ্কেটিঙৰ ক্ষেত্ৰত ৰাখি থওক বা ডিজিটেল প্লেটফৰ্মত যদি তেখেতক যে কয় যে তুমি এইখিনি মই আজি পিঠা বনাইছোঁ এইখিনি তুমি এডভাৰটাইজিং কৰা বা প্ৰমোশ্যন কৰা, সেই তেনেকুৱা যদি গোটত লগে ভাগে মিলি পেলাই যদি কামখিনি কৰা হয় যথেষ্টখিনি মানে
0: যিমানে ভাল বস্তু নহয় কিয় গ্ৰাহকক আকৰ্ষণ কৰিব পাৰিবই লাগিব। এতিয়া আমি ফুলৰ কথা পাতিলো, আমি পাণ জালুক আমি মাছৰুমৰ কথাও পাতিলো, মাছৰুমৰ ক্ষেত্ৰত যিহেতু মাটিৰ প্ৰয়োজন নহয় সেই বিষয়ে অকণমান থোৰতে ক'ব নেকি,
2: চিলিণ্ডাৰ প্ৰস্তুত কৰাত মানে আমাক তাতে আমাৰ যিটো আমাৰ ধান খেৰটো খেৰৰ প্ৰয়োজন হয়, তাত আমি খেৰখিনি আপোনাৰ 2-3 ঘণ্টামান বইল ষ্টিম বইল কৰিব লাগিব, সিজাব লাগিব, সিজোৱাৰ পিছত তাক আমি আকৌ 4-10 ঘণ্টামানলৈকে তাক পানীটো চোক মানে যাব দিব লাগিব, একদম পানী থাকিব নালাগে, 60% ময়েশ্চাৰ থাকিব লাগিব তাতে। তাৰপিছত আমি সৰু সৰু কিউব বনাওঁ, চিলিণ্ডাৰ বনাওঁ, সেই চিলিণ্ডাৰবিলাকত প্ৰায় এটা চিলিণ্ডাৰত প্ৰায় আমি 100 গ্ৰামছমান স্পনটো ইউনিফৰ্মলি স্প্ৰেড কৰি দিব লাগিব। ইউনিফৰ্ম স্প্ৰেড কৰাৰ পিছত তাক আমি এটা চেল্ফত থলোঁ বা আমি ৰুমত ওলমাই দিলোঁ আৰু তাত 18-20 ডেজৰ পিছত তাত খুব স্পনিংটো খুব ধুনীয়া হৈ যায়, ধুনীয়াকৈ এইটো স্প্ৰেড হৈ যায়, মানে এইটো এটা ভেঁকুৰহে হয়, খুব ধুনীয়াকৈ স্পনিং হৈ যায় তাতে। আৰু তাত ময়শ্চাৰটো কিন্তু আমি ৰাতিপুৱা এবাৰ গধূলি এবাৰ পানী অলপ তাত স্প্ৰে কৰিবলৈ স্প্ৰে কৰি দিব লাগে। আৰু যিটো পলিথিনত আমি বান্ধিম সেইটো মানে খেৰটো যেতিয়া আমি বান্ধিলোঁ চিলিণ্ডাৰটোত এটা পলিথিন থাকে, সেই পলিথিনটোত আমি অলপ চাইডত ফুটা চুটা কৰি দিব লাগে যাতে পানী জমা হৈ নাযায় তাতে, ওলাই যায়। আৰু তাৰ পৰা যেতিয়া মাছৰুমটো ফুলটো যেতিয়া ফুলিব বাহিৰলৈ সি খুব ধুনীয়াকৈ ফুটা দি ওলাই আহে। চ' সেই ময়শ্চাৰ লেভেলটো যদি আমি ভালকৈ ৰাখোঁ তাৰ গ্ৰ'থটো বৰ ধুনীয়া হয়, প্ৰডাকশ্যনো বহুত ভাল হয়। আৰু মাছৰুমটো মানে আজিকালি প্ৰিফাৰ কিয় কৰিছে, বহুত মানুহৰ ডায়েবেটিক পেচেণ্ট আহি গৈছে, চ' মাছৰুমত আমাৰ ডায়েবেটিক পেচেণ্টৰ কাৰণে বহুত নিউট্ৰিচিয়াছ, প্ৰ'টিন কণ্টেণ্টটো বহুত বেছি থাকে আৰু ভিটামিন বি কমপ্লেক্সটো থাকে। চ' মাৰ্কেটত মানে আজিকালি ফ্ৰেছ মাছৰুম ডিমাণ্ড বহুত বেছি হৈ গৈছে আৰু চ' সেইকাৰণে মহিলাসকলে মানে এতিয়া এই মাছৰুমটো খুব আগ্ৰহ কৰি লৈছে তাৰমানে এই খেতিটো, আৰু যেনেকৈ ভেলু এডিড প্ৰডাক্টছখিনিও তেওঁলোকে বনাব পাৰে, কেক চেক ইত্যাদিখিনি তেওঁলোকে ঘৰতে কৰিব পাৰে, বিস্কিট, সেইকাৰণে এই বস্তুটোৰ পৰা তেওঁলোকে দুটা বেনিফিট, ফ্ৰেছটোতো পালেই, ড্ৰাই পালেই, প্লাছ বেকাৰী প্ৰডাক্টছখিনি বা ভেলু এডিশ্যন কৰিবৰ কাৰণেও সুবিধা হৈ যায়। পিকল বনাইছে খুব ধুনীয়া পিকল, মাছৰুমৰ পিকলটো, চ' সেই বস্তুখিনি তেওঁলোকে সেইকাৰণে আগুৱাই গৈছে এতিয়ালৈকে মাছৰুমৰ চেক্টৰটোত। আৰু এই চেক্টৰটোত তেওঁলোকে নিজে ইকনমিকেলি আপগ্ৰেড হোৱাৰ লগতে গাঁৱৰ যিসকল যুৱক যুৱতী নিবনুৱা আছে তেওঁলোককো নিয়োজিত কৰিব পাৰিছে, চ' গাঁওখনৰো উন্নতি হৈছে, নিজৰ হোৱাৰ লগতে 2 এজনক চাকৰিৰো এটা সুবিধা তেওঁ দিব পাৰিছে। চ' এই ক্ষেত্ৰটোত মানে সেই মহিলাসকলে এইখিনি এই স্টেপ লৈ আগবাঢ়ি যোৱাৰ যথেষ্ট।

0: সুবিধা আছে এই উদ্যান শস্যৰ জৰিয়তে?
1: হয়, এতিয়া আমি মন কৰিছোঁ যে মাছৰুম, পাণ, জালুক, তামোল, আদা, হালধি, নাৰিকল সেইবিলাকৰ উপৰিও যিমানবিলাক নতুন নতুন ফল আমাৰ সমাজলৈ আহিছে, ষ্ট্ৰবেৰী, ড্ৰেগন ফ্ৰুট, এইবিলাকেও বজাৰখন আগুৱাই ধৰিছে। গতিকে সেইবিলাকত সম্ভাৱনা নিশ্চয় আছে, কিন্তু পৰম্পৰাগত পদ্ধতিৰে এনেভাৱে কৰি থকাৰ লগতে তেওঁলোকে খাদ্য সংসাধনৰ দিশটো কিন্তু সাঙুৰি লোৱাটো দৰকাৰ। তেতিয়াহে তেওঁলোকে বজাৰখনত আচলতে প্ৰকৃত অৰ্থত তিষ্ঠি থাকিব পাৰিব। কাৰণ মাছৰুম উৎপাদন হৈছে, যিখিনি সতেজভাৱে বিক্ৰী কৰিছে কৰিছে, যিখিনি ৰৈ গ'ল সেইখিনিতো পেলাই দিলেতো নহ'ব। গতিকে সেইখিনি কেনেকৈ আৰু প্ৰচেছ কৰিব পাৰি তাৰ কাৰণে নিশ্চয় বিজ্ঞানসন্মতভাৱে প্ৰশিক্ষণ ল'ব লাগিব। সেই প্ৰশিক্ষণ তেওঁলোকে ক'ত ল'ব খাদ্য সংসাধনৰ সেই বিষয়ে যদি অকণমান কয়।
2: আপুনিতো কৈছে যে আমাৰ যিখিনি উদ্যান শস্য, যিখিনি আমাৰ তাৰমানে উৎপাদিত সামগ্ৰী, তাতে মানে দেখা যায় যে আমাৰ শস্যসমূহত খুব মানে আৰ্দ্ৰতাৰ যিটো মানে পৰিমাণ খুব বেছি থাকে, গতিকে খুব সোনকালে নষ্ট হৈ যায়। গতিকে আমি সেইখিনি আমি সংৰক্ষণ কৰিবই লাগিব। আৰু দেখা যায় যে ভাৰতবৰ্ষত যিটো মানে ডেটা মানে পাইছোঁ, সেইটো 30-40% নষ্টই হয়। গতিকে সেইখিনি যদি আমি ৰাখিব নোৱাৰোঁ বা সেইখিনি যাতে আমি লোকচানখিনি যাতে কমাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ আমি খুব মানে এটা বিপদত পৰিম বুলিয়ে ক'ব লাগিব। কাৰণ সেইখিনি খুব দৰকাৰী যে তাত হৰ্টিকালচাৰ যিখিনি ক্ৰপছ, সেইখিনি খুব দৰকাৰ যে আমি মানে প্ৰচেচিঙৰ যোগেদি সেইখিনি তাৰ ছেল্ফ লাইফটো বঢ়াব লাগিব। আৰু বহুত ধৰণৰ প্ৰক্ৰিয়া আছে। প্ৰথমটো হৈছে আমি কেনেকৈ সেই যেতিয়া আমি চপাই আনিলোঁ শস্যখিনি, যেতিয়া আমি চপাই আনিম, তাতে আমি প্ৰথম আমি চাব লাগিব যে কেনেকৈ মানে প্ৰাথমিক যিটো মানে প্ৰক্ৰিয়া সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। মানে তাক মানে আমি চৰ্টিং কৰিব লাগিব, গ্ৰেডিং কৰিব লাগিব, চাফা কৰিব লাগিব, তেতিয়াহে আমি তাৰ ছেল্ফ লাইফটো বঢ়াব পাৰিম। যদি যধে মধে আমি যদি বস্তুটো চিঙি আনিলোঁ, সৰু ডাঙৰ বা কিছুমান আধাপ কেঁচা মানে বেছি পকা জব একচব যদি একেলগে আমি বিকিবলৈ যাওঁ, তেতিয়া আমাৰ আমাৰ তাৰ হেৰিটো কম পাম, প্ৰফিটটো কম পাম, কাৰণ লোকচান বেছি হ'ব। গতিকে সেইখিনিকে সেইখিনিকে আমি সৰু ডাঙৰ বেলেগ বেলেগ হ'ব, প্ৰাইচটো চেঞ্জ হ'ব, প্ৰাইচটো বেলেগ হ'ব। ধৰি লওক সৰুখিনিৰ বেলেগ এটা প্ৰাইচ হ'ব ৰেটটো, ডাঙৰখিনিৰ বেলেগ এটা প্ৰাইচ হ'ব, কেঁচাখিনিৰ বেলেগ, অলপ পকাখিনিৰ বেলেগ। গতিকে আমি সেই গ্ৰেডিং ছিষ্টেমটো কৰাটো খুবেই জৰুৰী,
1: গ্ৰেডিংটো খুব গুৰুত্বপূৰ্ণ।
2: লগতে আমি যদি এতিয়া ধৰি লওক কিছুমান যিবোৰ মল বা মানে ডিপাৰ্টমেণ্টেল ষ্ট'ৰত দেখিব যে তাতে মানে পেকেজিঙো কৰে, সেই পেকেজিং কৰিলেও তাৰমানে তাৰ ছেল্ফ লাইফটো বাঢ়ে। যদি গ্ৰেডিং কৰিলে, চাফা কৰিলে, চৰ্টিং কৰাৰ পিছত যে আপুনি পেকেজিং কৰে, পেকেজিংটো কৰিলেও তাৰমানে তাৰ ছেল্ফ লাইফটো অলপ বাঢ়ি যায়। কিছুমান আমি দেখা পাওঁ নহয় মাছৰুমৰ যিটো বাটাং মাছৰুম দেখা পাওঁ, ফ্ৰিজত ৰাখি থৈ দিয়ে ধুনীয়াকে পেকেজিং কৰি, সেই পেকেজিং কৰিলেও তাৰমানে তাৰ ছেল্ফ লাইফটো বাঢ়ে। গতিকে সেইটো হৈছে প্ৰাথমিক মানে প্ৰক্ৰিয়াকৰণ। তাৰপিছত হৈছে যে আমি যে কেনেকৈ এতিয়া সংৰক্ষণ কৰিম, আৰু কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ, সেইটো আমি চবেই জানো। যিটো আমি পৰম্পৰাগতভাৱে আমি চব মহিলাই আমি বনাওঁ, আচাৰ বনাওঁ বা শুকুৱাই থওঁ, আদা শুকুৱাওঁ, আমলখি শুকুৱাওঁ, আমাৰতো ঘৰত চবেই তেনেকুৱা কৰেই। আমলখি শুকুৱাই থলে, আদা শুকুৱাই থলে বা পিছত তেনেকৈ আদাৰ পৰা কেণ্ডি বনাব পাৰে, সেইটো এটা প্ৰক্ৰিয়া মানে সংৰক্ষণ কৰা। আমলখিৰো কেণ্ডি বনাব পাৰে। তাৰপিছত মই শুকোৱাটোৰ কথা কৈছোঁ, শুকুৱাই মেলি ধৰি লওক পাউডাৰ ফৰ্মতো মানে পেকেজিং কৰি দিব পাৰে, আমলখি গুড়ি হওক বা হেৰি কিছুমান বগৰী, বগৰী শুকুৱাই পেলাই তাত গুড়া মানে গুড়ি কৰি পেলাই পেকেট কৰিব পাৰে। তাৰপিছত আৰু তেনেকুৱাকৈ ধৰি লওক স্কোৱাছ বনালে, জুচ বনালে, তাৰপিছতে আৰ টি এছ মানে ৰেডি টু ছাৰ্ভ, ৰেডি টু ছাৰ্ভ টাইপ এনেকৈ মানে পেকেজিং কৰি পেলাই তেনেকুৱা প্ৰডাক্ট কিছুমান বনালে, তাৰপিছত ফ্ৰুট বাৰ কিছুমান বনাব পাৰে। ফ্ৰুট বাৰ বা ফ্ৰুটৰ যিটো চামৰা বুলি ক'ব পাৰি, লেডাৰ, ফ্ৰুট লেডাৰ তেনেকৈ প্ৰস্তুত কৰিব পাৰে। আমৰ বনালে বা মিক্স কৰি বনাব পাৰে আমৰ লগত কল, তাৰপিছতে মধুৰি আমৰ পৰা বনাব পাৰে, আনাৰসৰ বনাব পাৰে। গতিকে বিভিন্ন ফলৰ পৰা, শাক পাচলিৰ পৰা মানে বিভিন্ন ফলৰ পৰা বিভিন্ন ধৰণে আমি সংৰক্ষণ কৰাৰ সেই কিছুমান মানে আমি সেই প্ৰচেচিং কৰিব পাৰোঁ। আৰু সেই গোটেই মানে প্ৰক্ৰিয়াখিনি উন্নতভাৱে যাতে চাইণ্টিফিকভাৱে মানে মহিলাসকলে কৰে, সেইটোৰ কাৰণে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি যথেষ্টখিনি আমি ট্ৰেইনিং আমি প্ৰদান কৰি আহিছোঁ আৰু যথেষ্টখিনি লাভান্বিত হৈছে আমাৰ যিখিনি মহিলা, আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলা আমাৰ ওচৰত ট্ৰেইনিং লৈ পেলাই মানে লাভ হৈছে। তাৰমানে মাৰ্কেটখন অন্তত ধৰিব পাৰিছে, দখল কৰিব পাৰিছে এই তেনেকুৱা উদ্যান শস্যৰে মানে কিছুমান প্ৰডাক্ট বনাই।
1: এতিয়া তেনে কিছু মহিলা বা তেনেকুৱা গোটৰ কথা আপোনালোকে ক'ব পাৰিব নেকি? কাৰণ আপোনালোকেতো ক্ষেত্ৰভিত্তিক বিভিন্ন কাম কৰি থাকে, তাত আপোনালোকে দেখিছেনে তেনেধৰণৰ?
2: দেখিছোঁ। আমাৰ তাৰমানে এটা নলবাৰীতে কৈছোঁ, এটা এফ পি চি

0: গঢ়ি উঠিছে নবদ্বীপা বুলি এটা এফ পি চি, এইটো মধুপুৰ ব্লকৰ অঞ্চলত পৰে। এফ পি চিটো মানে গোটেইখিনি মানে এগ্ৰ' প্ৰচেছিঙৰ ওপৰতে মানে বেষ্ট, আৰু ধৰি লওক আচাৰ বনায়, মা মছলা বনায়, হালধি গুড়া, তাৰপিছতে জিৰা গুড়া, গোটেইখিনিয়ে মানে গোটেইখিনিৰ ওপৰতে মানে কাম কৰি আছে। আৰু এতিয়া দেখিছোঁ এতিয়া আকৌ বাহিৰৰ পৰা ঘেঁহু আনিও তাৰমানে আটাও প্ৰস্তুত কৰিছে দেই,
1: আটাও
0: কেঁচাতকৈ ঘেঁহুটো আনি ইয়াতে আটাও প্ৰস্তুত কৰিছে। বাকীটো আৰু পিঠাগুড়ি বা মিঠাতেল গোটেইখিনিয়ে আছে, লগতে তাৰমানে এই ৰাইচৰ ক্ষেত্ৰত মানে ধানৰ ক্ষেত্ৰত যিবোৰ মানে ধৰি লওক পাৰ্বল ৰাইচ মানে উখোৱা চাউল প্ৰস্তুত কৰে, আৰু বিভিন্ন ধৰণৰ তাৰমানে এগ্ৰ' প্ৰডাক্টছ হওক, হৰ্টিকালচাৰেল প্ৰডাক্টছ হওক, গোটেইখিনি সামৰি পেলাই এটা এফ পি চি গঠন কৰিছে। আৰু তাত দেখিছোঁ যে 15-20 গৰাকী মহিলা মানে সেই কামত
1: নিয়োজিত
0: কৰি আছে।
1: আমি বুজিলো যে খাদ্য সংসাধনৰ যিখিনি প্ৰক্ৰিয়া সেইখিনি তেওঁলোকে প্ৰশিক্ষণ লোৱাটো খুবেই জৰুৰী, আৰু তেওঁলোকে নিশ্চয় তেওঁলোকৰ যি স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাৰ সৈতে যোগাযোগ কৰিলেই হ'ল, আৰু তেওঁলোকৰ সেই চাহিদা অনুসৰি তেওঁলোকৰ কাৰণে সময়ত তেওঁলোকক প্ৰশিক্ষণ ল'লে নিশ্চয় মতা
2: হয়।
1: গতিকে আমি এতিয়া আমাৰ সময়ো চমু চাপি আহিছে, আমি জানিব খুজিছোঁ নাৰ্চাৰী পাতিও নিশ্চয় তেওঁলোকে আগবাঢ়িব পাৰে এই ক্ষেত্ৰত, স্বনিয়োজনৰ ক্ষেত্ৰত। তাৰোপৰি আপুনি আৰম্ভণিতে কৈছিলে নিউট্ৰিচনেল গাৰ্ডেনৰ কথা, সেই বিষয়ে ক'ব নেকি?
0: নিউট্ৰিচন গাৰ্ডেন মানে অৰ্থাৎ পুষ্টিৰ বাগিচা বুলি ক'ব লাগিব। মানে আমাৰ অসমত দেখা যায় যে আমি পুৰণি দিনৰে পৰা আমি বাৰী ছিষ্টেম মানে বাৰী বুলি কওঁ,
1: বাৰী
0: ব্যৱস্থাপনা যিটো আমি মানে পাতোঁ মানে বাৰী বুলি কওঁ, গতিকে সেই বাৰীখনেই হৈছে মানে সেইখনকে অকণমান উন্নত ধৰণে বা বৈজ্ঞানিক বিজ্ঞানসন্মতভাৱে তাৰমানে যদি আমি এখন বাগিচা পাতি লওঁ বা এখন বাগান কৰি লওঁ, সেইখনেই হৈছে পুষ্টিৰ বাগান। আৰু গতিকে পুষ্টিৰ বাগানৰ কিছুমান মানে দৰকাৰী কেইটামান কথা আছে, যে পুষ্টিৰ বাগানখন ঘৰৰ চৌপাশে মানে কোনোবা এটা জেগাত হ'ব লাগে, পথাৰত নহয়, আৰু হয়তো পিছফালে বা কাষতে হ'লে ভাল, আৰু ওখ ঠাই হ'ব লাগিব যাতে কোনো তাত পানী চানী জমা নহয়, আৰু তাতে 5-6 ঘণ্টামান ৰ'দ পৰা জেগা হ'ব লাগিব, ছাঁ এটা বেছি পৰিলে নহ'ব। গতিকে তেনেকুৱা এটা মানে জেগা যদি আপোনালোকৰ ঘৰৰ চৌপাশত আছে, আৰু ধৰি লওক এটা সৰু পৰিয়াল 5-জনীয়া মানে যদি সদস্য পৰিয়াল আছে, সেই তেনেকুৱা এটা পৰিয়ালৰ কাৰণে 200 স্কোৱাৰ মিটাৰ এটা জেগা হ'লে যথেষ্ট, কাৰণ সেই জেগাখিনিৰ পৰাই তাৰমানে যথেষ্ট মানে যিখিনি মানে দৈনন্দিন শাক পাচলি লাগে আমাক তাৰ পৰা মানে যোগান ধৰিব পাৰিব। এতিয়া ধৰি লওক যিবোৰ মানে সদায় মানে পেৰেনিয়েল যিবোৰ ক্ৰপ মানে 12-মাহীয়া যিবোৰ লাগি থকা মানে ফল কৈছোঁ, তাৰ ভিতৰত ধৰি লওক টেঙা লগাব পাৰে, কাষে কাষে টেঙা লগাব পাৰে, কল, মধুৰী আম, অমিতা তেনেকৈ লগাব পাৰে, আৰু বাকী যিখিনি আমাৰ এনুৱেলি যিবোৰ আমাৰ ধৰি লওক ঋতুকালীন যিখিনি আমাৰ শাক পাচলি, ৰাবি শস্যই হওক বা গৰমৰ ছিজনত যিখিনি শাক পাচলি কৰিব লাগে, সেই শাক পাচলিখিনি আমি কি কৰিব লাগিব, আমাৰ যিখন যিটো মানে আমি ধৰি ললোঁ মাটিডোখৰ 200 স্কোৱাৰ মিটাৰে মই উদাহৰণ এটা দিছোঁ, সেইখিনি ভাগ কৰি ল'ব লাগিব, ঢাপত মানে এনেকৈ ভাগ কৰি ল'ব লাগিব, ধৰি লওক এটা ছাইডে 4টা ঢাপ, অন্য ইটো ছাইডে 4টা ঢাপ, তাৰ মাজেদি এটা ৰাস্তা থাকিব লাগিব, ৰাস্তা বা অকণমান জেগা থকাটো খুব দৰকাৰী, কাৰণ তাত পানী যাতে জমা, যদি কেনেবাকৈ জমা হয় বা আমি যেতিয়া পানী চানি দিওঁ তাতে সেই নলা দি মানে গুচি যায় বা ৰাস্তাটোৰ পৰা এনেকৈ মানে গোটেই পানীখিনি যাতে ৰখি নাথাকে, গতিকে সেই স্পেচটো মেইনটেইন কৰিবই লাগিব। গতিকে গোটেই মানে আপোনাৰ মানে ইয়েৰ ৰাউণ্ড মানে আপুনি যাতে পাচলিখিনি বা ফল মূলখিনি পাই থাকে, তেনেকুৱাকৈ এখন বাগিচাকে আমি কওঁ পুষ্টিৰ বাগিচা। পুষ্টিৰ বাগিচা মানে মেইন উদ্দেশ্য হৈছে যে আমি পৰিয়ালৰ যাতে আমি পুষ্টিৰ মানে নিউট্ৰিচনটো যাতে আমি চিকিউৰ কৰিব পাৰোঁ,
1: তেনেকুৱা পুষ্টি বাগিচা জৈৱিক
0: পদ্ধতিৰে কৰা হয়, সেইটো এটা বিশেষ মানে বিশেষত্ব। গতিকে সেইখিনি এটা অৰ্গেনিক ফাৰ্মিঙো হ'ল, লগতে মানে ঘৰৰ ধৰি লওক পাচলি কিনিবও দৰকাৰ নহ'ল, মানে পাৰ্চেজিং সেইটো এক্সপেণ্ডিচাৰটো কমালে, লগতে ঘৰখনে মানে এটা মানে পুষ্টিৰ এটা সঠিক পুষ্টি এটা পালে।
1: আৰু একেবাৰে শেষত থোৰতে অকণমান নাৰ্চাৰীৰ সম্ভাৱনাৰ বিষয়ে যদি কয়।
2: হয়, নাৰ্চাৰীৰ সম্ভাৱনাটো খুবেই সুন্দৰ এটা সম্ভাৱনা আছে, কাৰণ তাতে খুব কম মাটিতে মহিলাসকলে এখন নাৰ্চাৰী আৰম্ভ কৰিব পাৰে। এক কথামান মাটিতে তেওঁলোকে বিভিন্ন ধৰণৰ শাক পাচলি, ফল মূলৰ বা ফুলৰ পুলি তৈয়াৰ কৰিব পাৰে, আৰু তাৰ কাৰণে যি প্রশিক্ষণ আছে লাগে, সেই প্রশিক্ষণখিনি আমার বছরই কৃষি বিজ্ঞান কেন্দ্রের ফলের দিয়াই হয়। তো কেনেকে গ্রাফটিং করিব বা মাদার ব্লক কেনেকে বনাব, কি কি ভেরাইটি।

0: ল'ব ধৰক এতিয়া আমৰে আমাৰ এতিয়া আম্ৰপালি দাসেৰী সেইবিলাকৰ চাহিদা খুব আহিছে চাপৰতে লগা আম আম লিচু সেইবিলাকৰ চ' সেইখিনি তেওঁলোকে কেনেকৈ মাডাৰ ব্লক বনাই তাৰ পৰা কেনেকৈ লেয়াৰিং বা গ্ৰাফটিং কৰি পুলি বনাব সেইখিনি গোটেই প্ৰশিক্ষণখিনি তেওঁলোকে পাই যায় আৰু সেই বিজনেছটো আৰম্ভ কৰিলেও তেওঁ সেই ঘৰৰ কাষতে মাটিটোত নাৰ্চাৰীখিনি আৰম্ভ কৰিব পাৰে ঘৰৰো কামখিনি চাই থাকিলে নাৰ্চাৰীখনো তেওঁ চাই থাকিলে তাৰমানে মই ঘৰৰ যিটো চৌহদ চৌহদত যি অলপ মাটিতে তেওঁলোকে আৰম্ভ কৰিব পাৰে বুলি ক'লো ত' সেইখিনি মানে মহিলাসকলৰ খুব কম কষ্ট ইনভেষ্ট কৰি পিনে কৰিব পাৰে আৰু ইনভেষ্টমেণ্ট কষ্টটো ইয়াত বহুত কম কম ইনভেষ্টমেণ্ট কৰিয়ে তেওঁলোকে হাই প্ৰফিট ল'ব পাৰে প্লাছ গাঁৱৰ আগতে কোৱাৰ নিচিনাকৈ মই নিবনুৱা ল'ৰা ছোৱালীক তাতে নিয়োজিত কৰিব পাৰে আৰু নিজে ইকনমিকেলি ছাউণ্ড হোৱাৰ লগতেও দুই এজনক আগবঢ়াই লৈ যাব পাৰে
1: আজি খুব ভাল লাগিল আলোচনাটো আমাৰ সম্পূৰ্ণ হোৱা যেন অনুভৱ হৈছে উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা আৰু আমাৰ এই আলোচনাটো শুনি নিশ্চয় শ্ৰোতাসকল উপকৃত হৈছে যদি কোনোবা পুৰুষে শুনি আছে তেতিয়াহ'লে তেওঁলোকে নিজৰ ঘৰৰ বা চৌপাশৰ যিসকল মহিলা আছে তেওঁলোককো আমাৰ এই বিষয়ে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ আৰু আপোনালোক দুয়োগৰাকী আহি এইখিনি সময় দিলে তাৰ বাবে ধন্যবাদ জনাই আজিৰ কৃষি জগত ইমানতে সামৰিছোঁ
2: ধন্যবাদ উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা আজিৰ কৃষি জগতত এই বিষয়ক এতিয়া আলোচনা শুনিলে আলোচনাটিত ভাগ ল'লে ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ অমৃতা খাউন শৰ্মাই আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই প্ৰযোজনা উৎপল বৰাৰ
3: মিডিয়ামৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
4: নকল অফাৰৰ পৰা সাৱধান
5: আৰ বি আইয়ে কয়
6: জানি ৰক সতৰ্ক হৈ ৰক
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো চন্দ্ৰিমা চক্ৰৱৰ্তীৰ কণ্ঠৰ এটি ভজন

0: চন্দ্ৰিমা চক্ৰৱৰ্তীৰ কণ্ঠৰ সুৰদাস ভজন্তী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: মোৰ এজন জেডি চুবুৰীয়া আছে, গোটেই চুবুৰীয়াটোৱে ছলাৰ পেনেল লগাই ল'লে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হ'ব পাৰে। মই ক'লো, বোপা, আঁচনিখনৰ নামেই হ'ল PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। তাৰ পিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া ক'লে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in ত।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ মন্তব্য। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰুৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ FEBI ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা FEBIৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱ শক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সুদক্ষ মানৱ সম্পদ, উদ্যোগ নীতি আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসমে ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণীয় স্থলী হিচাপে পৰিগণিত হৈছে বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ আগেয়ে গুৱাহাটীৰ এখন আগশাৰীৰ হোটেলত ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ সৈতে অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
1: The 16th India-EU Summit, co-chaired by Honorable Prime Minister Shri Narendra Modi, President Antonio Costa, and President Ursula von der Leyen, marked a historic milestone in these relations. The successful conclusion of negotiations for India-EU Free Trade
2: Agreement has opened a new chapter in economic cooperation between two world largest democratic and economic spaces. Together with the adoption of the Towards 2030 India-EU Joint Comprehensive Strategic Agenda, India and the European Union have established an ambitious roadmap covering trade, investment, technology and innovation, connectivity, skill and mobility, sustainability, security and defense cooperation.
0: এই কৰ্মশালাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, বেলজিয়ামৰ ৰাষ্ট্ৰদূত, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰতিনিধি উপস্থিত থাকে। কৰ্মশালাত মূলতঃ অসম ৰাইজিং, দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা চিপছলৈ, অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035 বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেলত অংশ লয়। সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু সংঘৰ প্ৰতিনিধিয়ে এই ব্লু ভেলিজ ক্লাষ্টাৰ কৰ্মশালাৰ পদক্ষেপক আদৰণি জনায়। এই কাৰ্যসূচীয়ে ইউৰোপৰ সৈতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব আৰু পাৰস্পৰিক বিনিময় সম্ভৱ কৰি তুলিব বুলি সংবাদমেলত প্ৰকাশ কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পাছতে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক

0: মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিক্ষকৰ বদলীকৰণ পৰ্টেল আৰু শিক্ষা সেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে।
1: প্ৰথম মই বিভাগসমূহৰ লগত প্ৰাথমিক প্ৰাৰম্ভিক একোখনকৈ সভা অনুষ্ঠিত কৰি লৈছো। যোৱাকালি মই তথ্য প্ৰযুক্তি বিভাগৰ সকলো বিষয়াবৰ্গৰ লগত আলোচনাত মিলিত হওঁ, জনজাতি পৰিক্ৰমা বিভাগৰ লগত মিলিত হওঁ, আজি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগ লগতে এই বিভাগ দুটাৰ অধীনত থকা ছটাকৈ সঞ্চালকালয় তেওঁলোকৰ বিষয়াবৰ্গৰ লগত আমাৰ যিখিনি কাৰ্যসূচী প্ৰগ্ৰেম চলি আছে এক্টিভিটি চলি আছে সেইখিনিৰ উপৰিও বৰ্তমান চৰকাৰখনৰ যিটো ভিছন যিখিনি আমাৰ প্ৰায়ৰিটি এইখিনি লৈ মই জনতা ভৱনত এক আলোচনাত মিলিত হওঁ।
0: বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজ্যৰ সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰে। তেওঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো সেৱা জনায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত বৰপেটাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদৰ্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাম্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নিৰ্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে বিৰচা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচহীন মনোভাৱেৰে কৰা সংগ্ৰামকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণ্যতিথি উপলক্ষে ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ ত্যাগ আৰু সংগ্ৰামী জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান ব্যক্তিয়ে ওৰে জীৱন জনজাতীয় সমাজৰ স্বাভিমান, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰচা মুণ্ডাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে তেওঁ কয় যে উলগুলান আন্দোলনৰ মাধ্যমেৰে বিৰচা মুণ্ডাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণশিঙা বজাইছিল। বিৰচা মুণ্ডাক জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক সচেতনতাৰ অমৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে এইজন নেতাৰ সংগ্ৰামৰ কাহিনী আজিও লক্ষ লক্ষ জনতাৰ বাবে প্ৰেৰণাৰ উৎস হৈ আছে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও পুণ্যতিথি উপলক্ষে বিৰচা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এইজনৰ নেতাৰ সংগ্ৰাম আৰু ত্যাগৰ তুলনা নাই বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰসেৱাৰ অদ্বিতীয় উদাহৰণ হিচাপে বিৰচা মুণ্ডা চিৰস্মৰণীয় হৈ আছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
2: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেছডায়েৰীৰ লগতে নিম্ন আদালতৰ গোচৰটোৰ সম্পৰ্কীয় নথি পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে 5 গৰাকী সাক্ষীৰ বাবে আজি নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে 3 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস আৰু প্লাবিতা বৰকাকৰীৰ সাক্ষ্য গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰিছিল। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটীৰ এখন হোটেলত এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে এখন সংবাদমেল সম্বোধন কৰে। বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী কপিল চৌধুৰীয়ে সংবাদমেলত কয়,
3: उसका मोटिव यही है कि हम भारत सरकार में बहुत सारे इनिशिएटिव्स, बहुत सारे प्रोग्राम्स, बहुत सारी स्कीम्स, इंटरनेशनल ट्रेड भारत जो करता है उसके बारे में

0: इन्फॉर्मेशन डिसेमिनेट करना ही है। हम ये चाहते हैं कि ये जो भारत सरकार के इनिशिएटिव्स हैं, स्कीम्स हैं, ये हमारे स्मॉल माइक्रो और मीडियम एंटरप्राइजेस जो कि अभी तक शायद इस इन्फॉर्मेशन को प्राप्त नहीं कर पाए हैं, वो आपके माध्यम से इसे प्राप्त कर पाएंगे। सो आई नीड योर सपोर्ट एंड आई नीड योर हेल्प टू टेक दिस इन्फॉर्मेशन टू द लास्ट मैन आउट देयर हु इज प्रोड्यूसिंग समथिंग एंड वुड वॉन्ट टू मूव फ्रॉम द लोकल टू द ग्लोबल स्टेज।
1: ৰবৰ খেতিৰ উদ্যোগীকৰণৰ বাবে অসম, নাগালেণ্ড আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত 17টা আধুনিক গোট প্ৰসংস্কৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে দুৰ্গম আৰু জনজাতীয় এলেকাসমূহত তৃণমূল পৰ্যায়ত প্ৰক্ৰিয়াকৰণ আন্তঃগাঁথনি শক্তিশালী কৰিব পৰা যাব। নতুনকৈ স্থাপিত এই কেন্দ্ৰসমূহত অত্যাধুনিক ধোঁৱাঘৰ, শুকুওৱাৰ ব্যৱস্থা, স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ সুবিধা আৰু উন্নতমানৰ ৰিপ স্মক চিট উৎপাদনৰ সুবিধা সুনিশ্চিত কৰা হৈছে। প্ৰতিটো কেন্দ্ৰ নিৰ্মাণৰ বাবদ 40 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। এই কেন্দ্ৰসমূহে ৰবৰৰ গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ লোকচানো হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। লগতে বজাৰত বিক্ৰীৰ যোগ্যতা বৃদ্ধি, সমবায় বিপণন ব্যৱস্থা শক্তিশালী কৰা আৰু জনজাতীয় তথা ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলক সবলীকৰণ কৰি গ্ৰাম্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত কিষণে জানিবলৈ দিয়ে। এ টি এম এৰ সাহায্য পুঁজিৰে ৰূপায়িত ইন ৰোড প্ৰকল্পৰ অধীনত বিগত ৰোপণ বৰ্ষলৈকে 1,79,376 হেক্টৰ এলেকাত ৰবৰ খেতি সম্প্ৰসাৰণ কৰা হৈছে, যাৰ ফলত 2,07,248 কৃষক উপকৃত হৈছে। চলিত বৰ্ষত প্ৰকল্পটোৰ বাকী থকা কামখিনি পূৰণ কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শোণিতপুৰ জিলাত আজি বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হয়। জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আৰু আন কেইবাটাও স্থানত সন্তান সম্ভৱাসকলৰ বিশেষ প্ৰসৱপূৰ্ণ যতন আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত জিলাখনৰ বহু গৰ্ভৱতী মহিলাই অংশ লৈ এই সেৱাৰ সুবিধা গ্ৰহণ কৰে। স্বাস্থ্য শিবিৰসমূহত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পৰিপুষ্টি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। তদুপৰি গৰ্ভাৱস্থাত ল'বলগীয়া সাৱধানতা আৰু গৰ্ভস্থ শিশুটিৰ সুৰক্ষাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কতো অৱগত কৰোৱা হয়। গোলাঘাট জিলাতো আজি এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তান সম্ভৱাসকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। জিলাখনৰ 20টা প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযান কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, মহকুমা, অসামৰিক চিকিৎসালয় আদিত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। এই শিবিৰসমূহত 4,000ৰো অধিক গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শ্ৰীভূমি জিলাতো আজি এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল আপোনাৰ ভোট আপোনাৰ অধিকাৰ, ইয়াক অপচয় নকৰিব। আজি ঘোষিত ফলাফল অনুসৰি ৰূপহীহাট সমষ্টিৰ মাধুৰী বালিকা মুক্তাবে প্ৰথম স্থান লাভ কৰিছে। আলিটঙানী ওচমানীয়া বিদ্যালয়ে দ্বিতীয় আৰু জুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। কলিয়াবৰ সমষ্টিত আমবাগান উচ্চ মাধ্যমিক বিদ্যালয় প্ৰথম, দক্ষিণ খলিহামাৰী বিদ্যালয় দ্বিতীয় আৰু দক্ষিণ লাইলুৰী প্ৰাথমিক বিদ্যালয় তৃতীয় স্থান লাভ কৰিছে। চামগুৰি সমষ্টিৰ বি চি দাস কনুৱামাৰী মজলীয়া বিদ্যালয় প্ৰথম, সোণালীবালী বালিকা প্ৰাথমিক বিদ্যালয় দ্বিতীয়, সোণালীবালী মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ SSS হাইস্কুলে প্ৰথম, কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠে দ্বিতীয় আৰু নগাঁও বঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। ৰহা সমষ্টিত পি এম শ্ৰী বাৰপুজীয়া চৰকাৰী মজলীয়া বিদ্যালয় প্ৰথম, পাৰপুজীয়া উচ্চ মাধ্যমিকে দ্বিতীয় আৰু ৰহা মজলীয়া বিদ্যালয়ে তৃতীয় স্থান দখল কৰিছে। ডিব্ৰুগড় জিলাৰ 15খন গাঁও পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এটা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰী অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাঁও পঞ্চায়তকেইখনৰ সভাপতি আৰু সচিবসকলক মহাম্মা গান্ধীৰ মূৰ্তি আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে। ইয়াৰে নাহৰকটীয়া উন্নয়নখণ্ডৰ আমগুৰি গাঁও পঞ্চায়তে বিগত 3 বছৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি এইবাৰো যক্ষ্মা মুক্ত পঞ্চায়তৰ স্বীকৃতি বৰ্তাই ৰখাৰ বাবে সোণালী ৰঙৰ বিশেষ গান্ধী মূৰ্তি লাভ কৰিবলৈ সমৰ্থ হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি শিলজান উত্তৰ পূব বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ মাজত ভূমিপট্টা বিতৰণ কৰা হয়। সুদীৰ্ঘকাল বনাঞ্চলত বসতি কৰি অহা লোকসকলৰ মাজত বন অধিকাৰ আইন 2006ৰ অধীনত ভূমিপট্টা বিতৰণ কৰা হয়।

0: বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ মন্তব্য। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। এতিয়া আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লক' পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ শ্ৰোতাসকলে সমান্তৰালভাৱে শুনিব পাৰে নিউজ অন AIR মোবাইল এপৰ জৰিয়তেও। আগবঢ়াইছোঁ এটি বৃন্দগান ৰচনা তফত জুলালীৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

বাতৰি সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, যোৱা 12 বছৰত ভাৰতৰ বিদেশ নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি ভি ৰাধাকৃষ্ণনে দেশত জল সংৰক্ষণ আৰু জলসম্পদ ব্যৱস্থাপনা সুদৃঢ়কৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি 21 জুনত পুনৰ হ'বলগীয়া নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু পাকিস্তান অধ্যুষিত জম্মু কাশ্মীৰত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত 30 জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। যোৱা 12 বছৰত ভাৰতৰ বিদেশ নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে ব্ৰেণ্ড ইণ্ডিয়া আৰু গোলকীয় স্তৰত ভাৰতৰ স্থিতি যথেষ্ট শক্তিশালী হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কৈছে যে ভাৰত সংকটৰ এই সময়ত গ্লোবেল ছাউথ হিচাপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা ৰাষ্ট্ৰসমূহৰ কণ্ঠ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ইউ পি আইৰ দৰে ডিজিটেল লেনদেনৰ মাধ্যমসমূহৰ জৰিয়তে সদায় ৰাষ্ট্ৰৰ হিতৰ বিষয়টোক বিশ্বৰ কল্যাণৰ সৈতে সংযোগ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সমগ্ৰ দেশত জল সংৰক্ষণ আৰু জলসম্পদ ব্যৱস্থাপনা সুদৃঢ়কৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন উদ্যম আৰু প্ৰকল্পৰ আজি পৰ্যালোচনা কৰে। উপ ৰাষ্ট্ৰপতিৰ সচিবালয়ে প্ৰকাশ কৰা মতে বৈঠকত শ্ৰীৰাধাকৃষ্ণনক আন্তঃৰাজ্যিক নৈ সংযোগ ব্যৱস্থাকে ধৰি আন্তঃ নৈ সংযোগকৰণ প্ৰকল্পৰ বাবে লোৱা ব্যৱস্থা আৰু নমামি গংগেৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰোৱা হয়। বৈঠকত শ্ৰীৰাধাকৃষ্ণনে কয় যে নৈ আন্তঃ সংযোগকৰণ ব্যৱস্থাই পানীৰ নাটনি দূৰ কৰা, খৰাং সমস্যাৰ সমাধান, জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰণ আৰু সন্তুলিত আঞ্চলিক উন্নয়ন সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তেওঁ লগতে কেন বেটৱা সংযোগ প্ৰকল্পৰ দৰে বৰ্তমানৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় জল আন্তঃগাঁথনি প্ৰকল্পসমূহ নথিপত্ৰ আৰু দলিলৰ জৰিয়তে বিস্তৃতভাৱে সংৰক্ষিত ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়। দেশৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভৱিষ্যদৰ্শী আৰু সহযোগিতামূলক দৃষ্টিভংগীৰ আৱশ্যকতাতো তেওঁ গুৰুত্ব আৰোপ কৰে। শ্ৰীৰাধাকৃষ্ণনে লগতে জল সংৰক্ষণ ব্যৱস্থাৰ সুদৃঢ়কৰণ আৰু সমূহীয়া দৃষ্টিভংগীৰ জৰিয়তে ভূগৰ্ভৰ পানীৰ স্তৰৰ পুনৰ উজ্জীৱিতকৰণৰ উদ্দেশ্যে জল শক্তি বিভাগে ৰূপায়ণ কৰা জল সঞ্চয় জনভাগিদাৰী উদ্যমৰ ভূয়সী প্ৰশংসা কৰে। বৈঠকত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিল, ৰাজ্যমন্ত্ৰী ডঃ ৰাজভূষণ চৌধুৰী আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে আৰু অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ গোপনীয়তা বৰ্তাই ৰাখি প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ পৰা সকলো প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত পৰীক্ষণ সামগ্ৰী পৰীক্ষা কেন্দ্ৰলৈ সঠিক সময়ত যোগান নিশ্চিত কৰাৰ দৰে বিষয়সমূহ সামৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে সকলো ধৰণৰ আসোৱাহ ৰোধ কৰাৰ বাবে ৰাজ্যসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে। শ্ৰীপ্ৰধানে কয় যে এই ক্ষেত্ৰত সম্ভাৱ্য প্ৰত্যাহ্বান ৰোধ কৰাৰ বাবে চোৰাংচোৱা সংস্থা আৰু কেন্দ্ৰীয় তদন্ত সংস্থাসহ

সকলো চাইবাৰ সুৰক্ষা সম্পদৰ সহায় লোৱা হৈছে। দিল্লীৰ এখন আদালতে আজি চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল গোচৰত অভিযুক্ত মনীষ ৱাঘমাৰীৰ জামিন আবেদন অগ্ৰাহ্য কৰে। চি বি আই বৰ্তমান তদন্ত কৰি থকা গোচৰটোৰ দুয়োপক্ষৰ যুক্তিতৰ্ক শুনাৰ পাছত ৰাউছ এভিনিউ আদালতে অভিযুক্তজনৰ জামিন আবেদন প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যখনৰ মুখ্য সচিব ডঃ ৰবি কুটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতত থকা ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ এফ ই বি আই ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই আলোচনাকালত এখন বুজাবুজি চুক্তিও স্বাক্ষৰ কৰা হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা এফ ই বি আইৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱ শক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। দক্ষ মানৱ সম্পদ, উদ্যোগ নীতি আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসমে ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণৰ স্থলী হিচাপে পৰিগণিত হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ আগেয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, বেলজিয়ামৰ ৰাষ্ট্ৰদূত, চুবুৰীয়া দেশ ভূটানৰ প্ৰতিনিধিসকল উপস্থিত থাকে। কৰ্মশালাত মূলতঃ অসম ৰাইজিং, দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা চিপছলৈ, অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035, বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। উল্লেখযোগ্য যে এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষণ গোটে ভিডিঅ'টো ভুৱা আৰু কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি উল্লেখ কৰিছে। গোটটোৱে লগতে বিত্তমন্ত্ৰীগৰাকীয়ে তেনে কোনো আঁচনিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাই বুলি স্পষ্ট কৰি দিছে। অনলাইন ব্যৱস্থাৰে জনসাধাৰণক প্ৰবঞ্চনা কৰাৰ উদ্দেশ্যে এনেধৰণৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হয় বুলি প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষণ গোটে প্ৰকাশ কৰিছে। চৰকাৰে জনসাধাৰণক সদায় আনুষ্ঠানিক সূত্ৰৰ জৰিয়তে এনেধৰণৰ দাবীৰ সত্যাসত্য নিৰূপণ কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে মাতৃগৰ্ভত নতুন জীৱনৰ আৰম্ভণি ঘটে আৰু এগৰাকী মাতৃৰ গৰ্ভাৱস্থাৰ প্ৰতিটো পৰ্যায়ত সুৰক্ষিত, সুস্থ আৰু সন্মানজনক পৰিচৰ্যাৰ অধিকাৰ আছে বুলি মন্তব্য কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে যোৱা দশকত নিয়মীয়া স্বাস্থ্য পৰীক্ষা, বিশেষজ্ঞৰ পৰামৰ্শ আৰু উন্নত মাতৃৰ স্বাস্থ্যসেৱাৰ জৰিয়তে এই উদ্যম গণ আন্দোলনলৈ পৰিগণিত হৈছে। তেওঁ কয় যে এয়া কেৱল এখন আঁচনিয়ে নহয় বৰং প্ৰতিগৰাকী মাতৃ আৰু গৰ্ভস্থ শিশুৰ বাবে সুস্থ ভৱিষ্যতৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীক। এই ভৱিষ্যদৰ্শী উদ্যমে বিগত 10 বছৰত দেশৰ মাতৃত্বকালীন স্বাস্থ্যযাত্ৰাক গঢ় দিছে আৰু লাখ লাখ মাতৃৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তনৰ মাধ্যম হৈ পৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পাকিস্তান অধ্যুষিত জম্মু কাশ্মীৰত আজি প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত 30জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 200গৰাকী আহত হৈছে। জানিব পৰা মতে কৰ্তৃপক্ষই জইণ্ট আৱামী একচন কমিটি জে এ এ চিৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাছতে এই ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে জে এ এ চি এটা আগশাৰীৰ অসামৰিক সামাজিক মিত্ৰজোঁট যিয়ে পাকিস্তান অধ্যুষিত কাশ্মীৰত আৰ্থিক আৰু ৰাজনৈতিক ওজৰাপত্তিক কেন্দ্ৰ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে উচতনি দিছে। তীব্ৰ উত্তেজনাৰ মাজতে ৰাৱালকোট আৰু মুজাফৰবাদত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা তুমুল সংঘৰ্ষৰ পাছত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন কৰাৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। অঞ্চলটোত শেহতীয়া স্থিতি অতি জটিল হৈ আছে কিয়নো পাকিস্তানৰ বিৰোধিতাত শ শ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছে। ফলত ভীমবাৰ আৰু কোডলিৰ দৰে চহৰসমূহৰ জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈছে।
ডুবাইত সোমবাৰে সংঘটিত পথ দুৰ্ঘটনাত নিহত সাতজন লোকৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু তেলেংগানাৰ তিনিগৰাকীকৈ

শ্ৰমিক আছে। দুৰ্ঘটনাত নিহত আঠজন লোক শ্ৰীলংকাৰ নাগৰিক। দুৰ্ঘটনাত আহত আঠজন ভাৰতীয়ৰ ভিতৰত পাঁচজনক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে, তিনিজন এতিয়াও চিকিৎসাধীন হৈ আছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। যোৱা 12 বছৰত ভাৰতৰ বিদেশ নীতি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে বুলি এডিবি পৰিসংখ্যাই প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দেশৰ জল সংৰক্ষণ

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ আকৌ শুনোৱা হওক। অনুষ্ঠানৰ পুনতেই শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে নীলিমা খাতুনৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ইন্দ্ৰকুমাৰ বৰগোহাঁইৰ।

আকৌ শুনো আহক অনুষ্ঠানত এবাৰ আগবঢ়াইছো মঞ্জুস্না মহন্তৰ কণ্ঠৰ এটি গীত, তৰুণ শৰ্মাৰ গীতৰ কথাৰে প্ৰযোজনা অসীম হাজৰিকাৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কি বাত সংগীত নাটক খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰি সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত

কাইলৈ নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠানত জ্ঞানদীপ শইকীয়াৰ গল্প আৰু বৰ্ণালী চৌধুৰীৰ কবিতা পাঠ শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। কাইলৈ নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠানত।

কাইলৈ দিনৰ 12:30 বজাত আইদৰ বুলনি অনুষ্ঠানত বনলতা আৰু মছলাৰ স্বাস্থ্যসন্মত দিশ এই বিষয়ে অময়া দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ, শুনিবলৈ নাপাহৰিব কাইলৈ দিনৰ 12:30 বজাত আইদৰ বুলনি অনুষ্ঠানত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে দিনৰাম ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ দুটি ৰাভা গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে খগেন মহন্তৰ কণ্ঠৰ গীত। অনুষ্ঠানৰ পুনতে শুনক শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত ৰুদ্ৰ বৰুৱাৰ ৰচনাৰে।

0: ভাল কথা কারণ সকলোরে বাবে সুস্থ স্বাস্থ্যবান ভবিষ্যৎ অতি প্রয়োজন।
1: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
2: শ্রোতাসকলে আধুনিক গীত শুনিছে খগেন মহন্তৰ কণ্ঠত। অনুষ্ঠানত এবাৰ আগবঢ়াইছো শিল্পীৰ কণ্ঠৰ আন এটি গীত, ৰচনা ৰুদ্ৰ বৰুৱাৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ।

0: নমস্কার, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰৱে ডেফলিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে ৰাজ্যজুৰি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বৰ্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে কাৰ্যভাৰ লাভ কৰাৰ পাছতে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। আৰু মণিপুৰৰ সেনাপতি আৰু পশ্চিম ইম্ফল জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী, খেল আৰু খেলুৱৈ। সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ আগন্তুক বিশ্বকাপ ফুটবল বিষয়ক এটি আলোচনাৰ দ্বিতীয়টি খণ্ড। আলোচনাত অংশগ্ৰহণ কৰিছে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতা আৰু প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশীষ ৰয়ে। আলোচনাটিৰ আন্ধৰিছে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক তথা ধাৰাভাষ্যকাৰ সুবোধ মল্ল বৰুৱাই।
2: শ্ৰোতালৈ পুনৰ নমস্কাৰ। আমি বিশ্বকাপ ফুটবলৰ দ্বিতীয়টো খণ্ডলৈ আহিছোঁ। প্ৰথম খণ্ডত আমি আলোচনা কৰিছিলোঁ কোন বিজয়ী হ'ব পাৰে, আৰু এইবাৰ কিন্তু পুনৰ মনত পেলাই দিছোঁ চাৰিটাকৈ নতুন দল, কেপ ভাৰ্ডে, কুৰাকাও, জৰ্দান আৰু উজবেকিস্তান। এই দলকেইটা বিষয়ে আমি আলোচনা কৰিম, আৰু আজি আমাৰ মাজত উপস্থিত আছে বিদ্যুৎ কলিতা আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশীষ ৰয়। মই প্ৰথমতে আহিব খুজিছোঁ বিদ্যুৎ কলিতাৰ ওচৰলৈ যে কেপ ভাৰ্ডে, কুৰাকাও, জৰ্দান, উজবেকিস্তান এই চাৰিটা দলে প্ৰথমবাৰ বিশ্বকাপ খেলিবলৈ যাব। তিনিখন দেশত বিশ্বকাপ অনুষ্ঠিত হ'ব। আপুনি কিধৰণে ডিফাইন কৰিব এই চাৰিটা দল?
3: কেপ ভাৰ্ডে, কুৰাকাও বৃহৎ সাফল্য বিশ্বকাপৰ দৰে টুৰ্ণামেণ্ট এখনত ইমান কম জনসংখ্যাৰ মানুহ দেশ এখনে যোগ্যতা অৰ্জন কৰাটো আচলতে সাংঘাতিক কথা। যদি চাওক, আমি ভাৰতৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ হৈও সেয়া সম্ভৱ হৈ উঠা নাই, আৰু বহু কেৱল ভাৰতেই নহয় বহু উন্নত দেশসমূহৰ বাবেও সেই সম্ভৱ। কুৰাকাওৰ নিচিনা সৰু দ্বীপপুঞ্জ
2: নিশ্চয়
3: এটা এই সাফল্যৰ আঁৰত আচলতে ইয়াৰ বহুত কাহিনীও আছে। কাৰণ কুৰাকাওৰ যিখিনি
2: আমি এই কাহিনীবিলাক বাৰু পিছলৈ যাম, কিন্তু বাকী ধৰক আপুনি এই যিটো উজবেকিস্তান যথেষ্ট দীৰ্ঘদিনৰ ভাৱে খেলিছে, আমাৰ ইয়াত গুৱাহাটীত বৰদলৈ ট্ৰফি খেলিবলৈ আহোঁতে

0: উজবেকিস্তানৰ টীমে এইখিনি বিজয়ীও হৈছে ক্লাব এটাই। গতিকে এই উজবেকিস্তান বাকী দলকেইটা কথা মই দেৱাশীষ দাৰ ওচৰত সুধিছোঁ, এই যে উজবেকিস্তান জৰ্ডান এনেকৈ নতুনকৈ দলসমূহ আহিছে, এইসমূহৰ লগতে বাকী টুৰ্ণামেণ্টখনত আৰু ইণ্টাৰেষ্টিং এটা ঘটনা ঘটিছে। এই আমাৰ আপোনাৰ নিশ্চয় মনত আছে বিকাশ ধৰাচুৰ কথা, ভাৰতীয় বংশোদ্ভৱ খেলুৱৈ। এইবাৰ কিন্তু ইণ্টাৰেষ্টিং, চাৰিগৰাকী ভাৰতীয় বংশোদ্ভৱৰ খেলুৱৈ আছে তিনিটা দলত, কংগোত খেলিব, কাটাৰত খেলিব আৰু নিউজিলেণ্ডত খেলিব। নিউজিলেণ্ডত খেলিব সৰপ্ৰীত সিঙে, কাটাৰত খেলিব নিয়ান মেচেনে আৰু তেহাছিম মহম্মদ জামছেৰে, আৰু কংগোত খেলিব চেমুৱেল মুথুস্বামীয়ে বিশ্বকাপ খেলিব। গতিকে আমাৰ, আমি যদিও দেশ হিচাপে খেলা নাই, আমাৰ প্ৰতিনিধিত্ব কৰিছে এইসকল চাৰিগৰাকী, আমি সেইটো লৈ মানে এইবাৰ অন্তত গৌৰৱ কৰিব পাৰোঁ। যি নহওক, ইয়াৰে গৌৰৱ কৰাৰ আমি থল বিচাৰি পাইছোঁ। কিন্তু কথাটো হ'ল যে এই যে এইবাৰ বিশ্বকাপত আমি এটা দিশলৈ আহিছোঁ যে ষ্ট্ৰাইকাৰ, আপুনি নিজে ষ্ট্ৰাইকাৰ আছিল খেলপথাৰত, গ'ল দি ভাল পায় আৰু ফুটবলত গ'লে শেষ কথা, যিয়ে গ'ল দিয়ে সি সদায় হিৰ' হৈ ৰয়। মানে আপুনি ৰোনাল্ডোও গ'ল দিছিলে, কাইলিয়ান এমবাপেও গ'ল দিছে আৰু মেছিও গ'ল দিছে, আজি হিৰো পেলেও গ'ল দিছিলে, আপুনিও গ'ল দিছিলে আন্তঃৰাষ্ট্ৰীয় খেলত। আপুনি কওকচোন এই ষ্ট্ৰাইকাৰ, এইবাৰ কোন ষ্ট্ৰাইকাৰক আমি বেছি লক্ষ্য কৰিব লাগিব? এই
1: মোৰ হিচাপতো ৰোনাল্ডোক আৰু এমবাপেক, কাৰণ মেছিৰ যিটো মানে যিটো মই মানে টিভি বা এনেকৈ খবৰ চবৰ লৈছোঁ, মই মেছি ইঞ্জিয়ৰ্ড আছে, মেছি ফুল মেচ খেলিব পাৰিব কি নাই এইটো এটা ডাউট আছে মানে মোৰ হিচাপতে। কাৰণ মেছিয়ে ডিক্লেয়াৰ কৰিছিল নেখেলে, কিন্তু কোচে তাক আকৌ আনিছে যে এইকাৰণে কোচে আনিছে কি কাৰণে জানে, মেছিৰ নিচি যদি দহ মিনিট খেলে আমাৰ টীম বহুত ডেভেলপ হৈ যাব। ছেকেণ্ড থিং হ'ল, আমি এতিয়া খেলাৰ কাৰণে ৱেইট কৰিব লাগিব, এই যে জৰ্ডান উজবেকিস্তান এইবিলাকৰ কাৰণে ৱেইট কৰিব লাগিব।
0: ইয়ামালৰ কথা একো নকয় নেকি বাৰু, স্পেইনৰ পৰা যে খেলিব, নহ'লে বিশ্বত আটাইতকৈ এক্সপেন্সিভ
1: নাই, এইবিলাকৰ পৰা আছে, কিন্তু মই মানে কৈ আছোঁ এইবিলাকৰ কাৰণে আমি ৱেইট কৰিব লাগিব। এইবিলাক খেলা দেখাৰ কাৰণে যে এইবিলাক টীম যে উঠিছে আহিছে সৰু সৰু জেগাৰ পৰা, কেনেকুৱা সিহঁতে প্ৰেক্টিচ কৰি, এই ইমান বছৰ প্ৰেক্টিচ কৰি সিহঁতে খেলা খেলিব, এই ফাৰ্ষ্ট মেচ দেখিলে গম পোৱা যাব যে সিহঁতে কিমান দূৰ যাব পাৰে।
0: নিশ্চয় এই আমি এতিয়া খেল নোচোৱাকৈ, কাৰণ তিনিখন দেশত ভিন্ন পৰিৱেশত খেল হ'ব, গতিকে খেলৰ প্ৰকৃতি, খেল খেলুৱৈসকলে কেনেদৰে খেলিব সেই তেতিয়াহে গম পাম, গতিকে তেতিয়াহে আচল ছবিখন পাব। কিন্তু আমি এতিয়া সামগ্ৰিকভাৱে বিশ্লেষণৰ ওপৰত চলিছে, এতিয়া এইখিনি কথা কৈছে আপুনি। মেছি এটা জ্বলন্ত প্ৰতিভা, মেছিক কেইটামান মুহূৰ্ত দৰকাৰ, এই যিকেইটা মুহূৰ্তত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰক্ষণ বিভাগো তচনচ কৰিব পাৰে। যোৱাবাৰ বিশ্বকাপৰ ফাইনেল দেখিছে, মাত্ৰ কেইটামান মুহূৰ্ত খেলিছে যাৰ ফলত তেওঁ দুটা গ'ল দিছে। হয়তো কাইলিন এমবাপে সেই হেট্ৰিকটো নকৰা হ'লে ফাইনেলত খেলা পৰিৱেশেই বেলেগ হ'লহেঁতেন আমি। কিন্তু তাৰ মাজতো কিন্তু কাইলিন এমবাপে আৰু মেছিৰ সেই সাংঘাতিক ধৰণৰ খেলেই আমি বিশ্ব কাটাৰ বিশ্বকাপক অন্য এক গ্ৰহৰ খেললৈকে উন্নীত কৰিছোঁ, বিশেষকৈ ফাইনেল খেল। যিনক মই বিদ্যুৎ কলিতাৰ ওচৰলৈ আহিছোঁ, বিদ্যুৎ কলিতাও কিন্তু যথেষ্ট ষ্ট্ৰাইকাৰৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দিয়ে, আৰু ষ্ট্ৰাইকাৰ আৰু প্ৰশিক্ষক এই গোটেই দিশবিলাক যি আছে তেখেতক সেই বিষয়ে ক'বলৈ অনুৰোধ কৰিছোঁ।
2: এটা বিশ্বকাপৰ নিচিনা টুৰ্ণামেণ্ট, বিশ্বকাপ বুলি নহয় যিকোনো টুৰ্ণামেণ্টতে ষ্ট্ৰাইকাৰ হ'ল মেইন প্লেয়াৰ, কাৰণ নায়ক হ'ব ষ্ট্ৰাইকাৰে, বাকী পজিশ্যনৰ খেলুৱৈ যিমানেই ভাল নেখেলক ষ্ট্ৰাইকাৰজনেই হৈ নাই, সেয়াই এটা নিয়ম এটা হৈ গৈছে। ৱৰ্ল্ড কাপত আজিলৈকে সৰ্বোচ্চ গ'লদাতাৰ ৰেকৰ্ড আছে মিৰোস্লাভ ক্লোজৰ, চাৰিখন বিশ্বকাপ খেলি তেওঁ ষোল্লটা গ'ল। এই মুহূৰ্তত মেছিৰ গ'লৰ সংখ্যা 13টা, এমবাপেৰ 12টা, অৰ্থাৎ মেছিক 4টা লাগে আৰু এমবাপেক 5টা লাগে। এয়া সম্ভৱ হ'বনে নহয় সেয়া সময়ে ক'ব। কিন্তু ষ্ট্ৰাইকাৰৰ ক্ষেত্ৰত স্পেইনৰ ইয়ামাল, লামিনে ইয়ামাল, ইংলেণ্ডৰ হেৰি কেন, আৰ্লিং হালাণ্ড, নৰৱেৰ আৰ্লিং হালাণ্ড, এই কিছু সংখ্যক খেলুৱৈ আছে যিয়ে যিকোনো মুহূৰ্ততে
1: খেলা চেঞ্জ কৰিব।
2: যে ষ্ট্ৰাইকাৰবিলাক এনেকুৱা যে খেলৰ 80 মিনিট সময় আপুনি হয়তো একো কৰিব নোৱাৰে, লাষ্ট 5 মিনিটত বা লাস্ট দুই মিনিটত এটা গোল দিয়ে খেলার গোটের রং তো সলাই দিয়ে
0: একদম।

0: আৰু সেইখিনিয়ে আচলতে ফুটবলৰ
1: ফুটবল লৈ
0: পেলাই সেই আকৰ্ষণৰ কাৰণেই আমি সকলোৱে ব্যস্ত হৈ থাকোঁ।
1: এতিয়া ৰোনাল্ডোৱে এই বয়সত, ৰোনাল্ডো আগতকৈ গতি কমিছে, কিন্তু ৰোনাল্ডো মেইন ইলেভেনত থাকিব আৰু খেলিবই। ৰোনাল্ডো বিশেষ একো কৰিব নোৱাৰে, তেওঁ আগৰ সেই গতি নাই, কিন্তু কিন্তু এনেকুৱা এটা মুহূৰ্তত হাফ চান্সৰ পৰাও
2: এটা
1: গতিকে হেৰিটো চেঞ্জ কৰি দিব পাৰে। যে সেইকাৰণে ৰোনাল্ডো মেছি বয়স বাঢ়িলেও দলত তো মেছি বা ৰোনাল্ডো অবিহনে দল গঠন কৰিব নোৱাৰে, তেওঁলোকক দলত ৰাখিবই লাগিব।
0: আপোনাৰ এটা এটা ইণ্টাৰেষ্টিং কথা এটা মই ক'ম, যে তাৰ আগতে কৈছোঁ ভাৰতীয় খেলুৱৈ বংশোদ্ভৱ খেলুৱৈ কংগোৰ হৈ পেলাই যিগৰাকী খেলুৱৈ খেলিব ডিফেণ্ডাৰ কিন্তু দেই, চেমুৱেল মুথুস্বামী, তেওঁৰ পিতৃ হ'ল তামিল, মাক হ'ল কংগোৰ, তেওঁ ডিফেন্সিভ পজিশ্যন খেলে, ইতিমধ্যে 57খন খেলত কংগো দলক প্ৰতিনিধিত্ব কৰিছে। আনহাতে নিউজিলেণ্ডৰ সৰপ্ৰীত সিং 27 বছৰীয়া
1: পাঞ্জাবৰ ল'ৰা,
0: পিতৃ মাতৃ পাঞ্জাবী, তালৈকে গ'ল, তাৰপিছত তেওঁ 27 বছৰীয়া মিডফিল্ডাৰ, ইতিমধ্যে মানে তেওঁ কেইবাটাও গ'লো দিছে। আনহাতে কাটাৰৰ হৈ পেলাই খেলিছে আমেৰিকান পিতৃ আৰু ভাৰতীয় মাতৃৰ সন্তান,
1: কেৰেলাৰ
0: তেহজিপা মহম্মদ জামছেদ, কিন্তু নিয়াল মেচেন পিতৃ আমেৰিকাৰ আৰু মাতৃ হ'ল ইণ্ডিয়ান, গতিকে তেওঁ ডিফেন্সিভ প্লেয়াৰ, গতিকে এই চাৰিগৰাকী খেলুৱৈ আছে। কিন্তু এটা কথাটো হ'ল, মই এটা কথা ক'ব খুজিছোঁ যে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ প্ৰথম খেলা হৈছে, আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা কিন্তু এতিয়ালৈকে আপোনাৰ 3 বাৰ খেলা হৈছে মেক্সিকোত, 3 বাৰ কিন্তু আটাইতকৈ দক্ষিণ আমেৰিকা দলেই বিজয়ী হৈছে। আৰ্জেণ্টিনা বিজয়ী হৈছে 2 বাৰ, আৰ্জেণ্টিনা ব্ৰাজিল বিজয়ী হৈছে 70 আৰু 86 আৰ্জেণ্টিনা, আমেৰিকাত বিজয়ী হৈছে 94 কিন্তু ব্ৰাজিল। গতিকে এইবাৰ লক্ষণীয় হ'ব যে নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ বিশেষকৈ আমেৰিকান জোনটোত কোন দেশে প্ৰাধান্য বিস্তাৰ কৰিব, আপোনাৰ দৃষ্টিত কি বাৰু?
1: হয়, আপুনি যিটো কথা কৈছে যে আমেৰিকা, নৰ্থ আমেৰিকাত আৰু দক্ষিণ আমেৰিকাত ওচৰা ওচৰি যেতিয়া
0: নিশ্চয়
1: পৰিৱেশো সেইলোকক খেলুৱৈসকলক শ্বুট কৰিব, আৰু আগতে যে আগৰ যিখিনি টুৰ্ণামেণ্ট হৈছে আগৰ টুৰ্ণামেণ্টত চাউথ আমেৰিকাৰ টিমৰে প্ৰাধান্য আছিল, এইবাৰো তেওঁলোকক সহায় কৰিব বুলি মই ভাবোঁ। আৰু আপুনি যিমানেই যি নাওক, আৰ্জেণ্টিনা এইবাৰো ফেভাৰিট আৰু ব্ৰাজিলক অল টাইম ফেভাৰিট, জাভাচিজাই কৈছে যে জাৰ্মানী যথেষ্ট ফেভাৰিট, তাৰপিছত স্পেইন আছে, ইংলেণ্ড আছে, ফ্ৰান্স আছেই, গতিকে এই টীমকেইটাৰ মাজতে সীমাবদ্ধ থাকিব। আৰু দুই এজন হয়তো মৰক্কোৰ নিচিনা যোৱাবাৰ যেনেকৈ মৰক্কো ছেমিফাইনেল পৰ্যন্ত আহিছিল, গতিকে দুই এটা চমক এটা হ'ব, আৰু ৱৰ্ল্ড কাপ মানে চমক নহ'লেতো যোৱাবাৰ এটা
0: প্ৰথম
1: চৌদি আৰবৰ লগত আৰ্জেণ্টিনা
0: হাৰি গ'ল, সেই আৰ্জেণ্টিনাই
1: সেই আৰ্জেণ্টিনাই চেম্পিয়ন আছে, গতিকে চমক এটা থাকিবই প্ৰাৰম্ভিক পৰ্যায়ত, আৰু সেই চমক অতিক্ৰম কৰি একদম লাষ্ট ৰাউণ্ডলৈকে যোৱাটো সেইটোৱে টীমৰ বাহাদুৰী,
0: সেইটোৱেই আচল কথা,
1: সেইটোৱে বাহাদুৰী যে অঘটন ঘটিলেও সেইবোৰে এটা পৰ্যায়লৈকে গুচি যায়।
0: এতিয়া ধৰক আমি 11 জুনত, আপুনি যদিও কৈছে 12 জুন, আমি সাধাৰণতে আমাৰ ইয়াৰ পৰম্পৰা মতে 11 জুনত নিশা 12:30 বজাত খেল আৰম্ভ হ'ব, আৰু প্ৰথম খেলখন হ'ব মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত, আৰু তাৰপিছত দ্বিতীয়তে দক্ষিণ কোৰিয়া আৰু চেচিয়াৰ মাজত, গতিকে আমি আকৰ্ষণীয় খেল দেখিবলৈ পাম। আমি এইখিনিতে সুধিব খুজিছোঁ যে দেৱাশিষ, আপুনি কি আশা কৰে চমক, কাৰণ যোৱাবাৰ কাটাৰ টুৰ্ণামেণ্টখনে আৰম্ভ হৈছিল চমকৰ মাজেৰে, চৌদি আৰবিয়াই
2: আৰ্জেণ্টিনাক
0: হৰুৱাইছিল, এইবাৰ এনেকুৱা চমকৰে বিশ্বকাপ আৰম্ভ হ'ব নেকি?
2: মই বিদ্যুতৰ কথাৰ ওপৰতে মই কৈ আছোঁ, বুদ্ধিজে যিটো কৈছে এইটো ঠিকেই, এইবাৰ একচুৱেলি কি চমক হ'ব, কিন্তু মেইন হৈছে কি জানে, আজি মই গুৱাহাটী খেলিলোঁ, কালি দি বোম্বে খেলিম, তাতে কি হয় স্পীডটো এটা কেনে, মই এটা জেগাৰ পৰা কণ্টিনিউ কৰি থাকিলে এটা ইয়ে থাকি যায়, আৰু তাৰপিছত আজি ইয়াতে খেলিম, কালি তাতে খেলিম, এইটো হেম্পাৰ
1: হয়,
2: মোৰ জীৱনৰ কথা মই কৈ আছোঁ, এইটো হেম্পাৰ।
0: এনেকুৱা এনেকুৱা উদাহৰণ আছে নেকি বাৰু, আপুনি যে আগতে খেলিছে ইণ্টাৰ ক্লাব খেলিব গৈছে, আপুনি আজি গুৱাহাটীত খেলিলে বা কাইলৈ বা ইণ্টাৰনেশ্যনেল মেটচ খেলিলে, তেনেকুৱা এনেকুৱা আপোনাৰ অভিজ্ঞতা?
2: যেনেকুৱা চোৱা, ইয়াতে বৰদৰ ট্ৰফিত আমি চালগাওকাৰৰ লগত ইষ্ট বেংগল চেম্পিয়ন হ'ব লাগে, চালগাওকাৰৰ লগত এটা কৰ্ণাৰ আমি ইমান মাৰিছোঁ, পষ্টত টষ্টত লাগি ব্ৰহ্মানন্দন ছেভ কৰিছিল, লাষ্টত আমি চালগাওকাৰ এটা কৰ্ণাৰ মাৰিছে, আমাৰ বলাই মুগাৰ যি আছিল কেপ্টেইন, লিভিট লিভিট ক'লে বল বলত সোমাই গ'ল, আমি হাৰি গুচি গ'লোঁ।

0: গৈ ক'ত গ'লোঁ, দাৰ্জিলিং। এই মহামদান টিমে আকৌ দাৰ্জিলিং গৈছে, তাতে মানে বালি, বালিৰ ওপৰত মানে শ্লিপ কৰি দিয়ে, এই কৰি দিয়ে, মানে নতুন জেগা এটা, বহুত কষ্ট কষ্ট। আৰু তাৰপিছত আমি ফাইনেল গ'লোঁ, ফাইনেল আমি এই মহামদানেই হাৰালোঁ। গুৱাহাটীত মই কালি দেখিছো, গুৱাহাটী এয়াৰপোৰ্টত ইয়ে কৰি দিছে, সাৱধান কৰি দিছে।
1: এতিয়া মানে যি নহওক, আমি এক যথেষ্ট আকৰ্ষণীয় বিশ্বকাপ ফুটবল এইবাৰ চাব পাৰিম। গতিকে গতিকে আমি সকলোৱে অপেক্ষা কৰিবলৈ সেই 11 জুনৰ সেই ডি ডে লৈ, কাৰণ 11 জুনতেই আৰম্ভ হ'ব বিশ্বকাপৰ ফুটবলৰ সেয়া প্ৰথমটো হুইচেল বাজিব, প্ৰথমটো হুইচেল। আৰু আশা কৰি যে এইবাৰ বিশ্বকাপ 48খন দেশত ভিন্ন ষ্টাইলৰ খেলেৰে আমি সকলোৱে মন্ত্ৰমুগ্ধ হৈ পৰিম, ফুটবলৰ জয়গান গাব পাৰিম। আৰু আমি আজিও কিন্তু আশা কৰিম যে ফুটবলৰ জয় হওক, আৰু আমি সকলোৱে আশা কৰিম ফুটবল কলাৰ জয় হওক বিশ্বকাপৰ মাজেৰে, কাৰণ আৰু ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব 19 জুলাইলৈ। গতিকে আহক আমি অপেক্ষা কৰিম, তাৰ আগতেই আমি সকলোৱে আশা কৰিম আমি এখন সৰ্বাংগ সুন্দৰ বিশ্বকাপ ফুটবল খেল চাবলৈ আমি অপেক্ষা কৰিম। শেষত আপোনালোক সকলোকে ধন্যবাদ জনাই আমি ইয়াৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে আগন্তুক বিশ্বকাপ ফুটবল বিষয়ক এটি আলোচনাৰ দ্বিতীয়টি খণ্ড শুনিলে। এই আলোচনাত অংশগ্ৰহণ কৰিলে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতা আৰু প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশিষ ৰয়ে। আলোচনাটি আঁত ধৰিলে ক্ৰীড়া সাংবাদিক তথা ধাৰাভাষ্যকাৰ সুবোধ মল্লবৰুৱাই। খেলৰ বাতৰি, যোগাসন। অসমৰ ক্ৰীড়াভঁৰালত আৰু এটি বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণপদক সংযোগ কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ আদ্ৰিত কাশ্যপে। দেশক প্ৰতিনিধিত্ব কৰি প্ৰথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপ 2026ত অসমৰ একমাত্ৰ যোগ ক্ৰীড়া খেলুৱৈ যোৰহাটৰ আদ্ৰিত কাশ্যপে স্বৰ্ণপদক লাভ কৰি দেশৰ লগতে অসম তথা যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভাৰত চৰকাৰৰ বিশ্ব যোগাসন, যোগাসন ভাৰত আৰু ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সহযোগত গুজৰাটৰ আহমেদাবাদত ষ্টেডিয়ামত 5দিনীয়াকৈ আয়োজন কৰা বিশ্ব যোগাসন চেম্পিয়নশ্বিপ 2026ত জাতীয় দলক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ একমাত্ৰ খেলুৱৈ তথা যোৰহাটৰ লক্ষীপুৰ নিবাসী প্ৰতিভাৱান যোগ খেলুৱৈ আদ্ৰিত কাশ্যপে ট্ৰেডিশ্যনেল যোগ ইভেণ্টত অংশগ্ৰহণ কৰি স্বৰ্ণপদক জয়লাভ কৰে। টেনিছ। 3বাৰ গ্ৰেণ্ডশ্লামৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত অৱশেষত চতুৰ্থবাৰৰ প্ৰয়াসত খিতাপ জয়ৰ মুখ দেখিলে আলেকজেণ্ডাৰ জেভেৰভে। জাৰ্মানীৰ খেলুৱৈগৰাকীয়ে আজি ফ্ৰেন্স অপেনৰ পুৰুষৰ ছিংগলছ খিতাপ দখল কৰে। ফাইনেলত তেওঁ পৰাস্ত কৰে ইটালীৰ ফ্লেবিঅ কবলিক। কঠিন যুঁজৰ অন্তত দ্বিতীয় বাছনিৰ জেভেৰভ জয়ী হয় 6-1, 4-6, 6-4, 6-7, 6-1 ছেটৰ ব্যৱধানত। দবা। গুৱাহাটী মহানগৰ দবা সন্থাৰ উদ্যোগত গুৱাহাটীৰ আৰ জে বৰুৱা পথত অৱস্থিত গুৱাহাটী দবা একাডেমীত অনুষ্ঠিত গুৱাহাটী মহানগৰ দবা চেম্পিয়নশ্বিপ 2026 সফলভাৱে সমাপ্ত হয়। প্ৰতিযোগিতাখনত অনূৰ্ধ 13 বছৰ ল'ৰা শাখাত কাৰ্তিক হৰলালকা, অনূৰ্ধ 13 বছৰ ছোৱালী শাখাত প্ৰজ্ঞাপৰ্ষা সন্দিকৈ, অনূৰ্ধ 17 বছৰ ল'ৰা শাখাত হৰ্ষদীপ ডেকা, অনূৰ্ধ 17 বছৰ ছোৱালী শাখাত ঈশান বি শইকীয়া, অনূৰ্ধ 19 বছৰ ল'ৰা শাখাত দৰ্শিল আৰু অনূৰ্ধ 19 বছৰ ছোৱালী শাখাত আমিয় গুপ্তাই খিতাপ দখল কৰে। অনূৰ্ধ 13 বছৰ ল'ৰা শাখাত কাৰ্তিক হৰলালকাই 5 ৰাউণ্ডৰ পৰা 4 পইণ্ট সংগ্ৰহ কৰি শীৰ্ষস্থান অধিকাৰ কৰে। অনূৰ্ধ 13 বছৰ ছোৱালী শাখাত প্ৰজ্ঞাপৰ্ষা সন্দিকৈয়ে 4 ৰাউণ্ডৰ পৰা 4

পইণ্ট সংগ্ৰহ কৰি চেম্পিয়ন হয়। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। আজিৰ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছোঁ সুৰৰ শৰাই শিল্পী ভাস্বতী ডেকা সুৰ সংৰচনা জয়ন্ত দাসৰ প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ অনুষ্ঠানৰ পুনতে এয়া শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত গীতিকাৰ গীতাঞ্জলি মহন্ত বৰুৱা

শ্ৰোতাসকলে সুৰৰ শৰাই অনুষ্ঠানত শুনিছে ভাস্বতী ডেকাৰ কণ্ঠৰ গীত। অনুষ্ঠানত এবাৰ শুনক শিল্পীৰ কণ্ঠৰ আন এটি গীত, অনিল কলিতাৰ গীতৰ কথাৰে।

0: সুৰৰ শৰাই অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে ভাস্বতী ডেকাৰ কণ্ঠৰ দুটি গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে গীতাঞ্জলি মহন্ত বৰুৱা আৰু অনিল কলিতাৰ। সুৰ সংৰচনা আছিল জয়ন্ত দাসৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ। শিল্পীৰ সৈতে বিভিন্ন বাদ্য সংগতকাৰীসকল আছিল, কীবৰ্ডত বাবিৰাম বড়ো, পেডত তপন চন্দ্ৰ ডেকা, গীটাৰত জয়ন্ত গগৈ, তবলাত ৰাজকুমাৰ ৰবিদাস, ঢোলকত দিলীপ মজুমদাৰ আৰু বাঁহীত প্ৰদীপ ডেকা। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লোৱা হৈছে ৰ'দ কাঁচলি শীৰ্ষক শ্ৰব্য সফুৰাৰ পৰা এটি গীত পুলক বেনাৰ্জীৰ কণ্ঠত।

অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ ৰোড কাচলি শীৰ্ষক শ্ৰব্য এলবামটিৰ পৰা আন এটি গীত মঞ্জুস্না মহন্তৰ কণ্ঠত।

আদানী গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে ৰ'দ কাঁচলি আৰু তুমি শীৰ্ষক শ্ৰব্য এলবামৰ পৰা কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 8:45 বজাত সমাচাৰ সন্ধ্যা দিল্লী।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্রোতাসকলে অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান

অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো হিয়াৰ দাপোনত তোমাৰে ছবি শীৰ্ষক ছবিখনিৰ এটি গীত জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ দ্বৈতকণ্ঠত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ অন্য এক যাত্ৰা ছবিখনৰ এটি গীত, জুবিন গাৰ্গ, তৰালী শৰ্মা আৰু সংগীবৃন্দৰ কণ্ঠত।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি, আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে আজি ইউৰোপীয় সংঘৰ সহযোগিতাত ব্লু ভেলি ক্লাষ্টাৰ উদ্যম মুকলি কৰে। এই উদ্যমৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ভাৰতত থকা ইউৰোপীয় ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ সংঘৰ মাজত এখন বুজাবুজি চুক্তিও স্বাক্ষৰিত হয়। এই উপলক্ষে ডঃ শৰ্মাই কয় যে কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে গঢ়ি তোলা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি তুলিব। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

0: EU has agreed to sign free trade agreement, and we all hope that sooner it will be a reality. So that's open up opportunity for all the states of India to bring investment or export goods, skills, services, vice versa. Now, normally, state like Assam, who used to be periphery for long, will not discuss about those agreements, and we would have been completely neutral. But now, Assam has transformed itself, so we want to take advantage in every field, wherever we can take advantage as a states of our great nation.
1: দক্ষ মানৱ সম্পদ, ঔদ্যোগিক আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসম ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণীয় স্থলী হিচাপে পৰিগণিত হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ পূৰ্বে ডঃ শৰ্মা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেফলিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ এফ ই বি আই ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক প্ৰতিনিধিত্ব কৰা FEBI-ৰ সৈতে হোৱা অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্যৰ যুৱ শক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই ব্লু ভেলী ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এনে কাৰ্যসূচীৰ অংশ হিচাপে শোণিতপুৰ জিলাৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আন কেইবাটাও স্থানত সন্তান সম্ভাৱসকলৰ বিশেষ প্ৰসৱপূৰ্ণ যতন তথা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত জিলাখনৰ ভালেসংখ্যক গৰ্ভৱতী মহিলাই অংশ লৈ এই সেৱাৰ সুবিধা গ্ৰহণ কৰে। স্বাস্থ্য শিবিৰসমূহত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে পৰিপুষ্টি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। তদুপৰি গৰ্ভাৱস্থাত ল'বলগীয়া সাৱধানতা আৰু গৰ্ভস্থ শিশুটিৰ সুৰক্ষাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কতো অৱগত কৰোৱা হয়। গোলাঘাট জিলাতো আজি এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তান সম্ভাৱসকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। জিলাখনৰ 20টা প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, মহকুমা অসামৰিক চিকিৎসালয় আদিত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। এই শিবিৰসমূহত 4000ৰো অধিক গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শ্ৰীভূমি জিলাতো আজি এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। অহা 28 জুনত হ'বলগীয়া ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস উপলক্ষে বজালী জিলাৰ আয়ুক্ত কাৰ্যালয় সভাকক্ষত জিলা কাৰ্যবাহিনীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হয়। বৈঠকত পলিঅ' টীকাকৰণ কাৰ্যসূচীৰ সফল ৰূপায়ণ, আন্তঃবিভাগীয় সমন্বয় আৰু 100% সামৰি লোৱাটো নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত জিলাখনৰ অতিৰিক্ত আয়ুক্ত উপাসনা দত্ত উপস্থিত থাকে। ওদালগুৰি জিলাৰ সোণাজুলি শংকৰ মিছন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, কঙালভাঙি মণ্ডলৰ CRCC তথা টংলা শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। 41 বছৰীয়া শিক্ষক তথা যুৱ সমাজকৰ্মী শৰ্মা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ

0: জুৰি শৰ্মা বাইদেউ, বাইদেউ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ
0: বাইদেউ। সাধক খুন্দুৰা অনুষ্ঠানটিত আমি আপোনাৰ অভিনয় জীৱনৰ বিভিন্ন কথা আমি সামৰি ল'বলৈ চেষ্টা কৰিম, লগতে আপোনাৰ ব্যক্তিগত জীৱনৰ কথা আমি কিছু কথা পাতিম। আমাৰ এই কথোপকথন আৰম্ভ কৰোঁ আপোনাৰ শৈশৱৰ পৰা, অলপ উভতি যাওঁ আপোনাৰ জীৱনটোলৈ। শৈশৱৰ সময়খিনি ক'ত অতিবাহিত হৈছিল, আপোনাৰ জন্ম, আপোনাৰ পৰিয়ালটোৰ কথা সেই বিষয়ে কওকচোন।
1: প্ৰথমে মই ধন্যবাদ জনাইছোঁ তোমাৰ লগতে সমূহ শ্ৰোতাকে, আৰু আজি কিবা নিজকে আলহী যেন লাগিছে, নিজৰ ঘৰতে যেন নিজে আলহী হৈছোঁ, কাৰণ সুদীৰ্ঘ 25 বছৰ মই আকাশবাণীৰ লগত জড়িত হৈ আছোঁ। যদিও মানে বৰ্তমান বিশেষ কাৰণত মনেৰে আঁতৰি অহা নাই, দৈহিকভাৱে আঁতৰি আছোঁ। এতিয়া মোৰ শৈশৱৰ কথা ক'বলৈ গ'লে ক'ব লাগিব, মোৰ জন্ম হৈছিল ৰঙিয়াত, মই নামনিৰ ছোৱালী আৰু আমাৰ এটা ডাঙৰ পৰিয়াল। মোৰ পিতাই এটা সৰু চাকৰি কৰিছিল, আচলতে সৰু চাকৰি বুলি কৰা বুলি ক'ব নোৱাৰোঁ, কাৰণ পিতা আছিল মুক্তিযুঁজাৰু, যে মানে খুব ভাল চাকৰি এটা কৰি আন্দোলনৰ সময়ত পিতাই চাকৰি বাদ দি ঘূৰি ফুৰিছিল। কিন্তু দুখ লাগে এইটো কাৰণে, তাৰপিছত কেতিয়াবা ভালো লাগে, গৌৰৱো হয় যে নিস্বাৰ্থভাৱে কৰিছিল, পিতাই কোনোদিন কৃতিত্ব নিবিচাৰিলে। তাৰপিছত ৰঙিয়ালে আহিল, যদিও তেওঁলোক নলবাৰীৰ আছিল, ৰঙিয়ালে আহি পিতাই এটা মানে আমাৰ হস্পিটেলত সৰু চাকৰি এটা, পিতা আছিল মানে আমাৰ ভাষাত ক'বলৈ গ'লে ৰান্ধনী, বৰ্তমান হয়তো ক'ব কুক বুলি, গতিকে হস্পিটেল এখনত ৰান্ধনীৰ কাম কৰিছিল পিতাই। আৰু আমাৰ আছিল ডাঙৰ পৰিয়াল, আমাৰ 5 গৰাকী বাই ভনী, 3 জন দাদা আৰু মই একেবাৰে সৰু।
0: আপুনি পিতা আৰু মাৰ নাম যদি কৈ দিয়ে।
1: মোৰ পিতাৰ নাম আছিল স্বৰ্গীয় দেৱনাথ শৰ্মা আৰু মা আছিল কনকলতা দেৱী। কিন্তু সৰুৰে পৰাই এটা বস্তু আমাৰ ভাল লাগিছিল, আমাৰ পইচাৰ অভাৱ আছিল, কাৰণ তেতিয়া অৱশ্যে তেতিয়া সেইখিনি পইচাও যথেষ্ট আছিল। পিতাই মানে সেই পইচাখিনিৰে, আৰু পিতা আছিল মাটিৰ মানুহ, একেবাৰে শান্ত, কোনোদিন নিজক মানে যে মই এইটো কৰিছোঁ এইটো কৰিছোঁ এনেকুৱা কাম কৰোঁ কোনোদিন নেদেখুৱাইছিল। গতিকে পিতাই সেই অকণমানি পইচাৰে মানে আমাক পোহপাল দিছিল ইমানকেইটা ল'ৰা ছোৱালী। আৰু লাহে লাহে আমি তাৰমানে আমাৰ জন্মচন সুধিলে হয়তো মোৰ মা আৰু পিতাই ক'ব নোৱাৰে, মায়েও ক'ব নোৱাৰিছিল, কাৰণ এটাৰ পিছত এটা জন্ম হৈয়ে আছে। স্কুললৈ যেতিয়া গৈছোঁ তেতিয়া মানে এনেকুৱা আছিল যে বাইদেউহঁত যায়, গতিকে কাঠলতিৰ তলত বস্তাখন লৈ ময়ো গৈছোঁ, কেতিয়াবাতো মই অকল পেণ্টটো পিন্ধিয়েই গৈছোঁ, আকৌ হেড ছাৰে গালি পাৰি পাৰি খেদি দিয়ে, যা তই চেমিজ পিন্ধিয়া, খুব বেছি চেমিজটো পিন্ধিছিলোঁ। তেনেকেই ডাঙৰ হ'লোঁ বাইদেউহঁতৰ লগত স্কুললৈ গৈ, আৰু কেতিয়াবা মানে দুখ লাগে আৰু কেতিয়াবা ভাবোঁ, গৌৰৱো কৰোঁ জানা, আমি আচলতে ইমান ল'ৰা ছোৱালী যে ধৰা পৰ্যাপ্ত পৰিমাণৰতো আমাৰ খোৱা বোৱা তেতিয়া নাছিল, মানে কিমানক কেনেকৈ খুৱাব, ইমান ভালটো খুৱাব নোৱাৰে, পিতাৰ সৰু চাকৰি এটাৰে, তেতিয়া দাদায়ো পঢ়ি আছিল, আমি বেছি সন্ধিয়া কি কৰোঁ, আমি সেই হস্পিটেলৰ এটা মানে বেলেগকৈ পাকঘৰটো বেলেগকৈ আছিল দেই, সেই পাকঘৰটোলৈ যাওঁ, গৈ কি খাওঁ কোৱাচোন, আমি সেই যে ভাতৰ নিশনিটো কাঢ়ে, সেই নিশনি আমাক পিতাই বাটিত দিছিল, দি তাতে দুটামান ভাত ছটিয়াই দিয়ে, দি তাত নিমখ তেল অকণমান দিয়ে, সেইখিনিকে আমি ইমান তৃপ্তিৰে খাওঁ, আৰু বিশ্বাস কৰা ইন্দ্ৰ, তেনেকৈয়ে আমি ডাঙৰ হ'লোঁ। কিন্তু কোনোদিন আমাৰ আক্ষেপ নাছিল যে, বা ক'বলৈ আমাৰ লাজ নালাগে যে মই এনেকৈ ডাঙৰ হৈছোঁ, মোৰ পিতাই এনেকুৱা কাম কৰিছিল, কামৰতো সৰু ডাঙৰ নাই। তাৰপিছত লাহে লাহে ডাঙৰ হৈ আহিলোঁ, স্কুললৈ গ'লোঁ, স্কুলত মই পঢ়াত খুব ভাল আছিলোঁ, কিন্তু পিছলৈ যেনিবা মোৰ এই নাটকৰ ভূতে পাই মানে যিটো হ'ব বিচাৰিছিলোঁ সেইটো হ'ব নোৱাৰিলোঁ।
0: নাটকৰ ৰাপটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
1: সৰুৰ পৰা ক'ব নোৱাৰোঁ, হয়তো মানে আজিকালি যে কয় মানুহে গড গিফটেড, মানে ভগৱান প্ৰদত্ত, ময়ো ভাবোঁ হয় চাগে মোক ভগৱানে এইটো গুণ দি পঠিয়াইছে।
0: ঘৰত আন কোনোবাই অভিনয় কৰিছিল?
1: আমাৰ ঘৰত এটা সাংস্কৃতিক পৰিৱেশ আছেই, এতিয়াও আছে, আৰু মোৰ ডাঙৰ দাদাই ফণী শৰ্মা, বিষ্ণু ৰাভাৰ লগত অভিনয় কৰিছিল, মোৰ ডাঙৰ দাদা নৰেন শৰ্মা, বাইদেউ মীৰা শৰ্মা, বাইদেউ তেতিয়াই ছবিত অভিনয় কৰিছিল, গতিকে মই কিন্তু মোৰ এতিয়াও মনত আছে, মই মাৰ কোচত বহি চিনেমা চাইছিলোঁ, খুব চিনেমা চাই মাহঁতে, মায়ে মোক কোচত লৈ যায়, মানে 5 বছৰৰ পিছতো কোচত লৈ লৈ মোক চিনেমা চাইছিল। মোৰ এখন চিনেমাৰ এটা সংলাপ এতিয়াও মনত আছে, মানে সংলাপটো সেই তেতিয়া ঠুনুক থানাক মাতেহে কৈছিলোঁ, শালপতি ও মানে কথাটো, কিন্তু চিনেমাখনৰ নামটো মোৰ মনত নাই, আৰু সেই বস্তুটো তাৰমানে

নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। প্ৰতিবাৰে বিভিন্ন ক্ষেত্ৰৰ একোগৰাকী অতিথিক আমাৰ মাজলৈ আমি আমন্ত্ৰণ জনাই আনো। আজি আমাৰ সৈতে আছে মঞ্চ, চলচ্চিত্ৰ, ভ্ৰাম্যমান নাট্যজগত, অনাতৰৰ এগৰাকী বিশিষ্ট অভিনয় শিল্পী

0: আমাৰ ঘৰলৈ অহা প্ৰতিজনে ইমান ৰস পাইছিল মোক ক'বলৈ কয়, মই নকওঁ। তাৰপিছত তেতিয়া কিমান দিছিলে, দহ পইচা, তোক দহ পইচা দিম, ক ক, সেই যে মানে দহ পইচা এটা পাম সেইটোৰে মই কিবা কিনি খাম, বা পঁচিছ পইচা দিছিল, হায়েষ্ট পঁচিছ পইচা, সেই তেনেকৈ তেনেকৈ মানে মই বহুতকে সেই সংলাপটো শুনাইছিলোঁ। তাৰপিছত আৰু তেনেকৈ পঢ়ি বৃত্তি পৰীক্ষাৰ সময়ত মানে মোৰ হাঁহি উঠে কেতিয়াবা, কিন্তু এতিয়া মোৰ ভাল লাগে, কৈ বৃত্তি পৰীক্ষাৰ সময়ত মোৰ নাম পঠিয়াব আৰু মোক ঘৰত টুটুমণি বুলি মাতে। গতিকে ক শ্ৰেণীৰ পৰা তৃতীয়লৈ মোৰ নাম টুটুমণিয়ে থাকিল স্কুলত, মোৰ আচল নাম কোনেও নাজানে। বৃত্তি পৰীক্ষাত যেতিয়া নাম পঠিয়াব লাগে, হেড ছাৰেতো নাম এটা পঠিয়াই দিলে, দময়ন্তী। তেতিয়া দময়ন্তী নামটো দিলে মই তেতিয়া অলপ অলপ বুজা হৈছোঁ আৰু তৃতীয় শ্ৰেণীত। তাৰপিছত মই ঘৰত আহি ক'লোঁ যে মোৰ বৃত্তি পৰীক্ষাত নাম পঠিয়াইছে। মায়ে কৈছে তোৰ নাম কি বুলি লিখিছে, মইতো নাজানো, মইতো নাজানো। হেড ছাৰ এদিন হেড ছাৰক লগ পাই মায়ে সুধিলে যে তাইৰ নামটো কি বুলি দিলে, বোলে তাইৰ এটা মই বিৰাট ধুনীয়া নাম দিছোঁ, নলৰ ঘৈণীয়েক দময়ন্তী, দময়ন্তী নাম দি দিলে। পৰীক্ষা গ'ল, মই বৃত্তি পৰীক্ষা বৃত্তি পালোঁ। তাৰপিছত লাহে লাহে যেতিয়া অলপ ডাঙৰ হ'লোঁ, বুজা হ'লোঁ, মোৰ খং উঠা হ'ল, কিয় মোৰ নামটো দময়ন্তী দিলে, ইমান কান্দিছোঁ, ইমান কান্দিছোঁ ঘৰত আহি, মাক কৈছোঁ কিয় মোৰ নামটো
1: দময়ন্তী,
0: একেবাৰে ভাল লগা নাছিল। মোৰ বোলো কেনেকুৱা এটা নাম, নলৰ ঘৈণীয়েক দময়ন্তী নহয় মই, মোৰ নামটো আৰু মোৰ নামেই নহয় দময়ন্তী, মোৰ নামটোতো জুৰিহে। নাজানে ঘৰৰ নামটোৰে, স্কুলত আৰু আগতে স্কুলত কি আছিলে, মই কৈছো নহয় বস্তাখন কাকলতিৰ তলত এনেকে হেঁচা মাৰি ধৰি স্কুললে গুচি যাওঁ আৰু, সেই তেনেকে তেনেকে তাৰ মানে মোৰ মেট্ৰিক দিয়ালে মোৰ সেই নামটোৱেই থাকিল দেই। তাৰপিছত মেট্ৰিকৰ সময়ত মই কৈছো নহ'ব, মোৰ সঁচা নামটো দিয়ক, মই নামটো বেয়া পাইছোঁ বা বেয়া লাগিছে সেইটো কাৰণ নহয়, কিন্তু মোৰতো এটা সঁচা নাম আছে মাহঁতে দিয়া, গতিকে মোৰ নামটো জুৰি দিব লাগিব, সেইটোৱে। আৰু তুমি সুধিছিলা যে অভিনয়, মই ক'লোৱেই নহয় যে সৰুৰ পৰা অভিনয়টো মানে এনেকুৱা দাদাহঁতক দেখিছোঁ, বাইদেউহঁতক দেখিছোঁ, আৰু ৰঙিয়া তেতিয়া ধৰা বহুত সৰু ঠাই, আৰু সেইকাৰণে আমাৰ ঘৰখনক বহুতে বেয়াও পাইছিল, মানে ভাল পোৱা যদি 50%, বেয়া পোৱা 50%, মানে ঘৰৰ ছোৱালীয়ে অভিনয় কৰি ঘূৰি ফুৰে তেনেকুৱা ভাল নাপাইছিল। সৰু ঠাইতটো আৰু ছোৱালী এজনী অভিনয় কৰিবলৈ যোৱা মানে এটা বেয়া ছোৱালী, সেই মানে যিটো আইদেউ সন্দিকৈৰ দিনৰ পৰা চলি আহিছিল সেই বস্তুটো ধৰা তোমাৰ 80 দশকমানলৈ আছিল এইটো, যে থিয়েটাৰলৈ যোৱা বা অভিনয় কৰা ছোৱালীজনী ভাল ছোৱালী হ'ব নোৱাৰে, তেনেকুৱা এটা ধাৰণা আছিল। তাৰপিছত তেনেকৈ তেনেকৈ সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে আমাৰ মানে স্কুলত মহৰম পাতিছে, মহৰম পাতোঁতে মই ক'লোঁ আমি এখন নাটক কৰিম, ক'লে আমি পাঁচজনী ছোৱালী, মই ছোৱালী হাইস্কুলত পঢ়িছিলোঁ, কোনে লিখিব নাটকখন, বোলো মই লিখিম, একদম মানে খুব জোচ আৰু তেতিয়া, মানে লিখিম নাটক কৰিম, বিৰাট ফূৰ্তি। সুধৰণি বুলি 10 মিনিটমানৰ স্ক্ৰিপ্ট এটা লিখিলোঁ, লিখি আমি পাঁচজনী ছোৱালীয়ে কৰিলোঁ, পাঁচজনী ছোৱালীয়ে কৰি ৰিহাৰ্চেল হ'ল, মহৰমলৈ দুদিন আছে, মোৰ মানে এতিয়াও মনত আছে মহৰমৰ ইনচাৰ্জ আছিলে ওচমান গণি ছাৰ, তেখেতেও অৱশ্যে যথেষ্ট মৰম কৰিছিল, তেওঁলোকে আলোচনা কৰিলে বোলে হেৰি নহয়, মাতি নিলে যে তোমাৰ এই নাটকখনতো আমি কৰিব নোৱাৰিম, বোলো কিয় ছাৰ, কৈছে আমি মহৰম উপলক্ষে নাটকখন কৰিম, গতিকে তোমাৰ নাটকখনৰ নাম দিলা, চৰি সুধৰণি নহয় দেই, মই নাম দিছিলোঁ সেই ৰামো নাই অযোধ্যাও নাই, গতিকে সম্পূৰ্ণ বিপৰীত ধৰ্মৰ দুখন মানে নাম হৈ গ'ল, গতিকে তুমি নাটকখনৰ বস্তুটোও তোমাৰ তেনেকুৱা, গতিকে নোৱাৰিম নহয়। গোটেইকেইজনী ছোৱালীয়ে কান্দি কান্দি মানে কি কৰিম, তেতিয়া মই বোলো নাই কৰিমেই, আমি নাটক কৰিম, মই আজি ৰাতিয়ে নাটক লিখিম আৰু আমি কৰিম। তাৰপিছত এখন বিষয়বস্তুটো মহৰম কৰি 10 মিনিটৰ স্ক্ৰিপ্ট এটা লিখিলোঁ, লিখি মানে আমি কৰিলোঁ, আৰু সেই ছাৰজনে ইমানেই ভাল পালে, তেওঁ মোৰ গোটেই নাটকখন মানে 10 মিনিটৰ স্ক্ৰিপ্টটো ছপা কৰি উলিয়াই তেওঁ মানে বিলাইছিল চবকে, যে ইমান সৰু ছোৱালী এজনীয়ে মানে এনেকুৱা কাম কৰিছে, গতিকে সেই বস্তুটো। আৰু আটাইতকৈ ডাঙৰ কথা কি জানা, মোৰ মা আছিলে ব্ৰিটিছৰ যুগৰ মানুহ, মায়েতো ইমানকেইটা ল'ৰা ছোৱালী ডাঙৰ কৰিছে, মাৰ মানে কথাটো কেনেকুৱা, তই যিটো বস্তু ভাল পাৱ, তই যদি সৎ ৰাস্তাত থাক, তই মূৰ তুলি থিয় হৈ কৰ, তই কাৰো ওচৰত সৰু নহ'বি, তই বেয়া কাম নকৰিবি, বেয়া ৰাস্তাত নাযাবি, কিন্তু তই যি ভাল পাইছ, অভিনয় ভাল পাৱ অভিনয় কৰ, নাচি ভাল পাৱ তই নাচ, গান গাই ভাল পাৱ তই গান গা। মোৰ ঘৰত মোৰ দুজনী বাইদেউয়ে গান গাইছিলে, মোৰ দুজন দাদাই অভিনয় কৰিছিলে,
1: মানে মনেৰে ভাল পোৱা কামটো কৰিবলৈ আপোনাক উৎসাহিত কৰিছিল,
0: মায়ে উৎসাহিত কৰিছিল, পিতাটো কৈছো মাটিৰ মানুহ, তেওঁ নিৰ্বিকাৰ, যি কৰি আছে সংসাৰখন চলাই নিব লাগে।
1: আপোনাক আমি খুব মৰমীয়াল হিচাপে পাইছো, আপুনি আমাক সকলোকে খুব মৰম কৰে, শৈশৱতে কেনেকুৱা

0: আছিল, খুব শান্তশিষ্ট আছিল, উৎপতীয়া আছিল, কেনেকুৱা আছিল?
1: বিৰাট বদমাছ আছিলোঁ। বদমাছ মানে মই সৰুতে মোৰ চুলিবোৰ একদম কেঁকুৰা চুলি আছিল আৰু গোল মটল আছিলোঁ, মানে বহুত শকত, গাল দুখনো একদম ওলমি পৰা, মানুহে চুই ভাল পায়। মই সৰুতে কেনেকুৱা, মানে আমাৰ দাদাহঁতে কি কৰে, সিহঁততো ডাঙৰ তেতিয়া, গতিকে আমাৰ বহুত গৰু আছিলে, সিহঁতে নাযায় গৰু চৰাবলৈ, মানে গৰুবোৰ আনিবলৈও নাযায় সন্ধিয়া, সেইবোৰ কাম চব মই কৰিছিলোঁ। আৰু সৰুতে মই গোটেই সৰুকালটো মাৰ্বল খেলি, আৰু তোমালোকে হয়তো সেইটো দেখা নাই, চিগাৰেটৰ পেকেট, এই যে চাৰ্মিনাৰ চিগাৰেট, ফিল্টাৰ উইলচ, তাৰ এটা এটা পেজ কিবা 10 পইচা, মানে তেনেকুৱা মূল্যৰ ধৰি আমি খেলিছিলোঁ। মানে সেই গতিকে আমাৰ ঘৰলৈ চিগাৰেট খাব অহা মানুহ আহিলে আমি বিৰাট ভাল পাওঁ, চিগাৰেট খোৱা মানুহ আহিলে পেকেটটো মানে ৰাখি থওঁ, সেইবোৰ লৈ খেলিছিলোঁ। আৰু গোটেই সৰুকালটো বৰশী বালোঁ, মাৰ্বল খেলিলোঁ, আৰু মোক স্কুল, মানে যেতিয়া হাইস্কুললৈ যাওঁ, আমাৰ স্কুললৈ যাবলৈ মানে ল'ৰা হাইস্কুলখন পাৰ হৈ যাব লাগে, আৰু তোৰঙীয়াতো মানে ধৰা চবেই কথিতই কয়, মানে আৰু মই দেখিবলৈ মানে অতি বেয়া আছিলোঁ, এতিয়াও মই ভাল বুলি কোৱা নাই, কিন্তু ক'লা মলা চুলিবোৰ, মানে চিধা কোনো ধৰণৰ, মানে বৰশী বাই আছোঁ বাই আছোঁ, আহিলোঁ গাত চাবোনেই নলগাওঁ, মাছৰ গোন্ধ থাকিয়ে যায়, তেনেকৈ গা ধুলোঁ, গা ধুই সেই ধৰা ভাত, ৰাতিৰ ভাত, পঁইতা ভাত, দাইল বটি দিয়ে মায়ে, সেয়া খাই স্কুললৈ দৌৰিলোঁ। তেতিয়া মানে ল'ৰাবিলাকে খিৰিকীৰে জোকাইছিল আৰু 8 মানত, তই কি স্কুলক আহিবা নালগে, যা বৰশী বাগে চেং গড়ে পাবি। গতিকে সেইবোৰ কথা তাৰমানে এতিয়া মনত পৰে, এতিয়া যে গোটেই ধৰা তুমিও গম পোৱা, গোটেই মানে সমাজ ব্যৱস্থাটো বুলিয়ে ক'ব লাগিব, অকণমান যেন কৃত্ৰিম হৈ গ'ল, সেই আন্তৰিকতাটো নাই। বা তেতিয়া আমি ক'ৰবাত নাটক কৰিবলৈ গ'লে আমাৰ যিখিনি ডাঙৰ, যে নাই ইয়াত ৰাতি হ'ব, না তহঁত যা, তহঁত যা ঘৰলৈ যা, বা তেওঁলোকে মানে আমাক আৱৰি আছিলে, আৱৰি ৰাখিছিলে যে নহয় ইহঁতক আমি ভালকৈ আনি ভালকৈ মানে পৰিৱেশন কৰাব লাগিব অনুষ্ঠানবিলাক, তাৰপিছত আকৌ ধুনীয়াকৈ ঘৰত থৈ আহিব লাগিব। আৰু আমাৰ ঘৰৰ ওচৰত এটা মিলিটাৰী কেম্প আছিলে, আছে এতিয়াও আছে, ছেপ্টিত, তাত তাৰমানে কি হৈছিলে, তেওঁলোকে বাৰ্ষিক উৎসৱবিলাক পাতে দেই, আৰু আমি আহোঁ এটাই আমাৰ ফূৰ্তি, মানে হেৰি খাবলৈ পাম, বৰ বঢ়িয়া খুৱাই তেওঁলোকৰ, একদম তোমাৰ গৈ পোৱাৰ লগে লগে এই লিভাৰবিলাক ভাজি পেলাই তোমাৰ খৰিকা, মানে শলাৰে এনেকৈ সুমুৱাই সুমুৱাই, মানে ট্ৰেট লৈ যায় চবৰে আগত, আৰু তেতিয়াতো বাৰু মানে হেৰি আমাৰ মদ্যপান কৰা মানুহ কম আছিলে আমাৰ গ্ৰুপটোত, তেওঁলোকৰ তাততো সেইবোৰ ফ্ৰী, আমি না মই নাচিছিলোঁ, গতিকে মোক নানো বুলি ক'লেও মই আহোঁ। তাত যেতিয়া মানে ডিনাৰটো হয়, বৰ সুন্দৰকৈ দিয়ে ডিনাৰটো, মাংস চাংস দিয়ে, কাৰণ মই কৈছোঁৱে আমাৰ 8জনীয়া 9জনীয়া পৰিয়াল, গতিকে আমাৰতো আৰু এনেকুৱা নহয় যে আমি খোৱা উভৈনদী, পিতাৰ সৰু চাকৰি। তাৰপিছত তেতিয়া মানে মানুহে আৰু এটা মোৰ হাঁহি উঠে, এতিয়া মোক সুধিছিল তোমাৰ জীৱনৰ লক্ষ্য কি, মানে কোনোবাই যদি সুধে, মই একদম 1 ছেকেণ্ডো মিছ নকৰাকৈ কওঁ, এটা কণী খোৱা। তাৰমানে সৰুতে কি হয়, আমাৰ ইমান ল'ৰা ছোৱালী, তেতিয়াতো হাঁহৰ কণীহে আছিল, হাঁহৰ কণীবোৰ ডাঙৰ ডাঙৰ, আৰু মায়ে কি কৰে, সদায় এটা কণী ডাঙৰ দাদাক এটা কণী দিয়ে, আৰু আমিবোৰক মানে কণীটো হাফ হাফ, সদায় মানে মোৰ খুব হিংসা লাগে, ডাঙৰ দাদাক এটা কণী দিয়ে, অথচ আমাৰ বয়সৰ বহুত ব্যৱধান, আৰু মোৰ আমি আধা আধা খাবলৈ পাওঁ, মানে এনেকৈ চাই থাকোঁ আৰু, দুখো লাগে। কোনোবাই তেতিয়া মোক যদি সুধিছিল যে তোমাৰ জীৱনৰ লক্ষ্য কি, এটা কণী খোৱা, এতিয়া ভাবোঁ যে কণীয়ে মুখা মুখা কৰি থাকে, কিন্তু এতিয়া ভাবোঁ যে নাই নাই, ইমানটো খাব নোৱাৰি, মানে বয়স হিচাপে খোৱাটো কমাব লাগিব, গতিকে সেই শৈশৱটো মোৰ তেনেকৈ পাৰ হ'ল। তাৰপিছত ধৰা মই অভিনয়তে মোৰ মানে ৰাপটো বেছি সোমাই গ'ল, আৰু আমাৰ দাদা আছিল থিয়েটাৰবিলাক যে মাতে, ভ্ৰাম্যমান থিয়েটাৰ কমিটিৰ ছেক্ৰেটাৰী দাদাই তাৰমানে এই থিয়েটাৰবিলাক মাতে। আৰু তোমাক আৰু এটা কথা কওঁ, মানে সেইবোৰ কথা ভাবিলে এতিয়া বহুত দুখ লাগে কেতিয়াবা, কিন্তু ভালো লাগে যে সেই তেনেকুৱাকৈ কৰিয়েতো আমি ইমান ডাঙৰ হ'লোঁ। ধৰা আজি মোক যিখিনি মানুহে জানিছে, মই কোৱা নাই, মোক গোটেই মানুহে জানে, যিখিনি মানুহে জানিছে বা মৰম দিছে, সেই তেনেকৈ আহিয়েতো মই এই মৰমখিনি পাইছোঁ। গতিকে সেই যে থিয়েটাৰ মাতোঁতে এখন বেনাৰ যে লিখে মাৰ্কিন কাপোৰত, থিয়েটাৰখন যোৱাৰ পিছত সেই মাৰ্কিন কাপোৰখন লৈ আহে দাদাই, আৰু আহি বিশ্বাস কৰিবা সেই মাৰ্কিন কাপোৰখন কাটি পেণ্ট চিলাই দিয়ে মায়ে। গতিকে ইমান ল'ৰা ছোৱালী নোৱাৰে, বা এনেকুৱাও আমি দেখিছোঁ যে থান কাপোৰ কিনি আনিলে মায়ে বঠিৰে কাটে, কেঁচিও নাই আনকি আমাৰ ঘৰত, বঠিৰে কাটি হাতেৰে ফ্ৰক চিলাই দিয়ে।

0: গতি সেই থিয়েটাৰবিলাক যে মাতে, থিয়েটাৰ চাবলৈ পইচা ক'ত পাম আমি? সাধ্য নাই। যিমানখিনি ডাঙৰলৈ পাৰোঁ ঠেলি হেঁচি সোমাই মাৰ কোচত বহি চালোঁ, কাৰণ গোটেইখিনি চিনাকি মানুহ। তাৰপিছত কি কৰিলোঁ মই, এই যে মানুহে পইচা দিয়ে সংলাপ এটা কচোন তোক, 25 পইচা দিম, 50 পইচা দিম, 1 টকা এটা দিম, 1 টকা পালেতো মই বিৰাট ধনী সেইদিনা। তাৰপিছত সেই পইচাখিনি মই জমা কৰোঁ, আৰু জমা কৰি কৰি কৰি কৰি যেতিয়া বছৰত এবাৰ মাতে থিয়েটাৰ, গতিকে সেই থিয়েটাৰ মাতোঁতে মই সেই পইচাৰে দাদাক নকওঁ আৰু, কাৰণ দাদা ছেক্ৰেটাৰী যদিও এটা ছিজন টিকেট লয় আৰু আমি এদিন চাব পাৰোঁ, মানে 4 দিনৰ এদিন চাব পাৰোঁ, মইতো 4 দিন চাব লাগিব, নাটক নাচালে কেনেকৈ হ'ব? সেই মানে জমা কৰা পইচা উলিয়াই গেলেৰীৰ টিকট কাটোঁ, টিকটটো গেলেৰী কাটি ল'লোঁ। তেতিয়া কিমান আছিল, 5 টকা 6 টকা তেনেকুৱা আছিল চাগে, খুব কম। গেলেৰীৰে সোমালোঁ নহয়, সোমাই কিন্তু মই গেলেৰীত নাথাকোঁ,
1: মই
0: লাহে লাহে গৈ থাকোঁ, গৈ গৈ গৈ দেখিছোঁ

0: টিকটটো গেলেৰী কাটি ললোঁ, তেতিয়া কিমান আছিল, পাঁচ টকা ছ টকা তেনেকুৱা আছিল চাগে, খুব কম। গেলেৰীৰে সোমালো নহয়, সোমাই কিন্তু মই গেলেৰীত নাথাকো, লাহে লাহে গৈ থাকোঁ, গৈ গৈ গৈ দেখিছোঁ ছিজন টিকেটত কিছুমানে ছিজন টিকেটটো কিনে যদিও ধৰা চাৰিদিনৰ এখন কিনিলে কিন্তু তেওঁলোকে দুদিন চায়, দুদিনত দুজন দুজনকে চালে, গতিকে তেওঁলোকৰ চাৰিজন হেৰি হৈ গ'ল, শেষ হৈ গ'ল, বাকী দুদিন নাচায়, ছিট খালী পাই যাওঁ, তাত বহি দিলোঁ। সেই তেনেকে তেনেকে মই থিয়েটাৰ চাইছিলোঁ।
1: থিয়েটাৰৰ প্ৰতি আকৰ্ষণটো তেতিয়াৰ পৰাই হৈছিলে,
0: তেতিয়াৰ পৰা, সৰুৰ পৰাই মই মানে ইমান বেছি ভাল পাওঁ, মই তাত সোমাই যাওঁ। আৰু সেই তেনেকেই মই মানে ভ্ৰাম্যমানত প্ৰৱেশ কৰিলোঁ। ক্লিঅ'পেট্ৰা নাটকখন কৰিছিল ৰুণু বাইদেৱে, আৰু তেতিয়া ক্লিঅ'পেট্ৰাত সেই কহিনুৰত আছিলে মহানন্দ শৰ্মা, ৰফিক ৰহমান, ৰুণু দেৱী, ডলি মুক্তিয়াৰ, তেনেকুৱা তেনেকুৱা, এতিয়া মোৰ নাম গোটেই নাম মনত নাই,
1: কিন্তু সংলাপ কিবা মনত আছে নেকি আপুনি চোৱা তেতিয়া নাটকৰ?
0: তেতিয়াৰ মোৰ এখন নাটকৰ এটা সংলাপ মনত আছে, সেইখন আছিল নটৰাজ, আৰু নটৰাজত সেই চৰিত্ৰ কৰিছিল পুষ্পা দেৱীয়ে, তেওঁ এজনী কাৰ্বি নে কিবা তেনেকুৱা ধৰণৰ মানে কেৰেক্টাৰ এটা কৰিছিল। আৰু মই কিন্তু তেতিয়া বহুত সৰু, তোমাৰ ক্লাছ ছেভেন ছিক্স ছেভেন তেনেকুৱা হ'ব, মানে তেওঁৰ প্ৰেমিকক মোৰ গোটেই কাহিনীও মনত নাই, বিচাৰি আহে, তাৰপাছত কয় হয় গছ ক ক'ত আছে, হয় পানী ক ক'ত আছে, তহঁতে ক'ত, শেষত মানে এনেকৈ কৈছে ঐ আকাশ ক মোৰ চেনাই ক'ত আছে। সেই সংলাপটো মই যে সেই সৰুতে চাইছিলোঁ, সেই সংলাপটো মোৰ এতিয়াও মনত আছে। আৰু এতিয়াও মই পুষ্পা বাইদেউক কেতিয়াবা লগ পালে কওঁ যে সেই আপুনি যে কৰিছিল সেই নাটকখন মোৰ মানে বুকুত মানে বহি গৈছে, ইমান সুন্দৰকে কৰিছিল, সেইখন কিন্তু নটৰাজত আছিল।
1: আপুনি বহুতো অভিনয় শিল্পীৰ অভিনয় চাইছে শৈশৱৰ পৰাই, কাৰ অভিনয় বেছিকৈ আপোনাক আকৃষ্ট কৰিছিল?
0: অভিনয় তোমাৰ নাৰী চৰিত্ৰটো ক'ব লাগিব, মোৰ ভাল লাগিছিল মণি বৰা, মণিদেৱী, তেওঁৰো মই চাইছিলোঁ, তেওঁলোক যেতিয়া মানে একদম সম্পূৰ্ণৰূপে মানে নায়িকা আৰু গ্ৰাম্যমানৰ, তেতিয়া চাইছিলোঁ। ৰীণা বাইদেউৰ ভাল লাগে। আৰু এগৰাকী অভিনেত্ৰীৰ তোমালোকে চিনি পোৱা নে নোপোৱা নে নাম শুনিছা, মীনা কুমাৰী,
1: হয় শুনিছোঁ,
0: মীনা কুমাৰী দুৱৰা, মীনা বাইদেউৰ অভিনয় মোৰ খুব ভাল লাগিছিল। আৰু পুৰুষ চৰিত্ৰৰ ভিতৰত তাৰমানে বিভিন্ন নাটকত বিভিন্নজনক ভাল লাগে, কিন্তু মই যদি গোটেই তোমাৰ কৌতুক অভিনেতা বুলি কওঁ বা খলনায়ক বুলি কওঁ, তেনেকুৱাকে মোৰ ভাল লাগিছিল উৎসৱ কলিতাক, তোমালোকে তেওঁ পোৱাও নাই, আৰু শেষৰ অৱস্থাটো তেওঁৰ অতি দুখত গৈছে, তেওঁ দিন হাজিৰা কৰি দিন নিয়াইছিল,
1: খুব ভাল অভিনেতা আছিল,
0: ইমানেই ভাল অভিনেতা, ইমানেই ভাল অভিনেতা, তেওঁক যদি আমি এখন মানে এটা তোমাৰ চৰিত্ৰ দিয়া যায়, তেওঁ নিজৰ ঠাচত এনেকে বহুৱাই লয়, পৰিচালকে তেওঁ ক'বই নালাগে। মদাহী চৰিত্ৰ যে কৰিছিল তুমি, মানে এনেকুৱা মই হেৰি পাইছোঁ, দৰ্শক পাইছোঁ আহি মানে মুখত গুণ লয় আপুনি মদ খাই কৰিছে, মানে ইমানেই ভাল কৰে। আৰু তাৰপিছত ভাল লাগিছিল বিভিন্নজনৰ, মই কৈছোঁ এটা এটা চৰিত্ৰত ভাল লাগে, আৰু মৃদুল চুতীয়াৰ অভিনয় মোৰ ভাল লাগে, এটা বেলেগ ধৰণেৰে কৰে আৰু চিন্তা কৰি কৰে চৰিত্ৰবোৰ। বাকী তপন দাহঁতকো পাইছোঁ, চবক মানে বেছিভাগক পাইছোৱেই, আৰু হেমন্ত দত্তৰ অভিনয় মোৰ খুব ভাল লাগিছিলে, হেমন্ত দাইটো এতিয়া বাৰু নকৰে, হেমন্ত দাৰ লগত মই মানে হেমন্ত দাক অভিনেতা তোমাৰ পৰিচালক নাট্যকাৰ হিচাপে লগ পাইছোঁ, গোটেই কেইটা হেৰিতেই মই লগ পাইছোঁ, কিন্তু অভিনেতা হিচাপে আৰু বিশেষকৈ খলনায়কৰ চৰিত্ৰ হেমন্ত দাই বৰ ভাল কৰিছিলে।
1: আপুনি মঞ্চতো অভিনয় কৰিছে, ভ্ৰাম্যমান নাট্য জগতত আপোনাৰ এটা সুকীয়া পৰিচয়, আপুনি অনাতাঁৰ নাটত অভিনয় কৰিছে, ধাৰাবাহিকত অভিনয় কৰিছে, চিনেমাত অভিনয় কৰিছে, কিন্তু অভিনয়ৰ এই বিভিন্ন ক্ষেত্ৰৰ সৈতে আপুনি জড়িত হৈ আছে, প্ৰথমে আপুনি মঞ্চলৈ গৈছিল নে প্ৰথমে আপুনি ধাৰাবাহিক বা চিনেমালৈ আহিল নে?
0: প্ৰথম মোৰ মঞ্চ আছিল, মোৰ দাদাৰ লগত, দাদাৰ বিপৰীতে কৰিছিলোঁ, মানে দাদা হয় নায়ক আৰু মই নায়িকা, মই দুজন দাদাৰ লগতেই কৰিছোঁ দেই প্ৰথম মঞ্চ। আৰু এবাৰ আমি সদ অসম ভিত্তিত এখন কম্পিটিশ্যন হৈছিল বকুত, তেতিয়া আমি মোৰ মাজু দাদাৰ লগত মই এখন নাটক কৰিছিলোঁ, দুৱাৰ যেতিয়া বন্ধ হ'ল, বৰ সুন্দৰ নাটক, সেইখন সম্ভৱ ঐশ্বৰ্য কাকতিয়ে লিখা নাটক আছিল তেজপুৰৰ। আৰু সেই নাটকখনৰ লগতেই মানে মই এই কথাটো সদায়েই কওঁ, আৰু এখন মই নাটক চাইছিলোঁ, মানে তাত কম্পিটিশ্যনতে কৰিছিল অভিমন্যু বুলি, আৰু তাৰ নায়িকাজনী আছিল সাগৰিকা চুতীয়া, এতিয়া এন এছ জিৰ পৰা যে পাছ

0: কৰি আহি তেওঁ অভিনয় জগতত মানে যথেষ্ট সুনাম কৰিছে। আমাৰ নাটক শেষ হোৱাৰ পিছত যেতিয়া তেওঁৰ নাটকখন চাইছিলোঁ, মই একেবাৰে খাটাং আছিলোঁ যে শ্ৰেষ্ঠ অভিনেত্ৰী সাগৰিকা চুতীয়া, ইমানেই ভাল কৰিছে। কিন্তু পিছদিনা যেতিয়া মানে ৰিজাল্ট ওলাইছিল, তাত কিন্তু শ্ৰেষ্ঠ অভিনেত্ৰী মই পাইছিলোঁ। এতিয়া হয়তো মই মোৰতো দেখা নাই, কিন্তু মই সাগৰিকাৰ অভিনয় চাই ইমান মানে সোমাই গ'লোঁ যে মই মোৰ দাদাকো কৈছোঁ যে সাগৰিকা কিন্তু বেষ্ট এক্ট্ৰেছ হ'ব। কিন্তু বেষ্ট এক্ট্ৰেছটো মই
1: পাইছিলোঁ।
0: খুব ভাল লাগিছিল, সাংঘাতিক ভাল কৰিছিল। মানে সেই নাটকখনৰ চাৰিটা চৰিত্ৰ আছিল, চাৰিটা চৰিত্ৰয়ে কিবা মই অভিমন্যু, মই অভিমন্যু, মোৰ সেইটোও মনত আছে, নমস্কাৰ মই অভিমন্যুই কৈছোঁ, নমস্কাৰ মই অভিমন্যুই কৈছোঁ এনেকৈ কয়। শেষত সাগৰিকাই কয় নমস্কাৰ মই অভিমন্যুই কৈছোঁ, অঁ নহয় তেওঁ নামটো কি কৈছিল সেইটো মই পাহৰিলোঁ, কিন্তু সেই তেনেকুৱা ধৰণে। তাৰপিছত ভ্ৰাম্যমানলৈ আহিলোঁ, পঢ়ি থকাৰ মাজতে গুচি আহিলোঁ। সেই যে মই ক'লোঁ ক্লিওপেট্ৰা নাটক চাই পিছদিনা মহানন্দ শৰ্মা আমাৰ অকণমান সম্পৰ্কীয় হয়, আমাৰ ঘৰলৈ ভাত খাবলৈ গৈছিল। গতিকে ভাত খাবলৈ যাওঁতে মই মানে ক্লিওপেট্ৰাৰ ৰুণু বাইদেউৰ নাটকৰ আধা ডাইলগ মহাদাক শুনাই দিলোঁ। গোটেই অংগী ভংগী ৰুণু বাইদেউৱে যেনেকৈ খোজ কাঢ়িছে, যেতিয়া হাৰ মাচিচ আহে তুমি তাতেই বহা হাৰ মাচিচ, ঠিক তেনেকুৱা এটা টোনত কৈছিলে আৰু ৰুণু বাইদেউৱে। একদম মানে মহাদা পাগল হৈ গ'ল আৰু। তই এদিন চা, মই কালি চাইছো, মোৰ ইমান ভাল লাগিল চৰিত্ৰটো, আৰু ৰুণু বাইদেউ বৰ ভাল কৰিছিল। সেই চৰিত্ৰটোত সোমাই থাকিলো। তাৰ পিছৰ বছৰে মানে মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিম, মহাদা গ'ল মানে মোক থিয়েটাৰলৈ আনিব, আৰু মই আছিলো ছায়েন্সৰ ছাত্ৰী। মই তেতিয়া ৰঙিয়া হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলো। মাজত এবছৰ আমাৰ কিন্তু হেৰি হৈছে, অসম আন্দোলনৰ সময়ত মই মোৰ দাদাৰ লগত আছিলোঁ তোমাৰ চাৰফাংগুৰিত, এই তাত এখন বৰ শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডেৰী স্কুল এখন আছিল, বৰ ভাল আছিল তেওঁলোকৰ শিক্ষা। কিন্তু আন্দোলন আৰম্ভ হোৱাৰ লগে লগে গুচি আহিব লগা হ'ল, গতিকে সেই বছৰটোতো মানে প্ৰায় প্ৰত্যেকৰে ক্ষতি হৈছে। তাৰপিছত মই ৰঙিয়াত হায়াৰ ছেকেণ্ডেৰী আৰম্ভ কৰিলে তাত এডমিশ্যন ল'লোঁ ছায়েন্সত। কিন্তু ছায়েন্সৰ পৰীক্ষা দি উঠি এই গুচি আহিলোঁ নহয় থিয়েটাৰলৈ, দাদা আহিব নিদিয়ে, মা আহিব নিদিয়ে, মোৰো ইচ্ছা মানে মই ডাক্তৰ হ'ম, ছায়েন্স পঢ়িছোঁ যেতিয়া কিবা এটা লাইনত যাম আৰু, ইঞ্জিনিয়াৰ হোৱাৰ ইচ্ছা নাছিল। তেতিয়া মানে মহাদাই গৈ ক'লে ইন্দ্ৰেশ্বৰ বুজৰ পৰা আৰম্ভ কৰিছিল এখন থিয়েটাৰ ইন্দ্ৰধনু বুলি, সেই তেতিয়া মহাদাই মানে যে নহয় তাই থাককচোন এবছৰ, কিজানি মানে ভালেই পায়। মোৰোতো সেই যে ক্লিওপেট্ৰাৰ ভূতটো সোমাই আছিল, গতিকে থিয়েটাৰলৈ গুচি আহিলোঁ। গুচি আহি ইন্দ্ৰধনুত, ইন্দ্ৰধনুত আকৌ সেইটো মানে মোৰ কাৰণে এটা ডাঙৰ অভিজ্ঞতা, মোক দিলে নহয় নৃত্য কৰিবলৈ, ওখ পাখ ছোৱালী হিৰোইন হ'ব, নৃত্যৰ নায়িকা হ'ব, ডান্স ড্ৰামা নৃত্য নাটিকাৰ মানে নায়িকা হ'ব। মোৰ একদম খং, মই নাচিম নেকি, মইতো নাচিবলৈ অহা নাই, মই নাটকহে কৰিম। সেইটো এটা মোৰ অলপ ভুল ধাৰণা আছিল যে অভিনয় কৰিলে যে নাচিব নোৱাৰি, কিন্তু মোৰ ভয় আছিল যদি মই ভালকে নাচি দিওঁ মোকতো নাটক কৰিবলৈ নিদিব,
1: নিদিব,
0: ইয়াতে ৰাখি থ'ব। গতিকে মই মানে কোনো ধৰণৰ মানে মোৰ ইণ্টাৰেষ্ট নাই আৰু, মানে মোৰ নিচাই নাই, নাচিব দিয়ে নে অকণমান গাটো লৰাই। এতিয়া খং উঠিলে, যিজন পৰিচালক আছিল তেওঁৰো খং উঠিলে, তথাপিও আৰু নাচি থাকিলোঁ। কিন্তু সেই মানুহে যে কয় যে ভাগ্যৰ দুৱাৰখন কোনোবা ফালে খোল খাব, কোনোবা ফালে বন্ধ হ'লেও, তাত এখন সেইবাৰ তেওঁলোকে বৰ সুন্দৰ সুন্দৰ নাটক লৈছিলে, অথেলো, সুৰংগৰ শেষত, পদ্মবৰকটকী আছিলে, আব্দুল মজিদ আছিলে, হেমন্ত দত্ত, মহানন্দ শৰ্মা, তৌফিক ৰহমান, উপকূল বৰদলৈ, মণি বৰদলৈ, তেতিয়া মণি হাজৰিকা আছিলে, তেওঁলোক আছিলে, তাৰপিছত মঞ্জু বৰদলৈ, মিনতী দাস, সেইসকল মানে তেতিয়াৰ একদম জনা শুনা নায়িকা, নায়ক নায়িকা আৰু। মই তেতিয়া মোৰ নামেই নাজানো,
1: ইন্দ্ৰধনুত
0: মানে এনেকুৱা এটা ষ্টাফ আছিলে মানে ভাবিব নোৱাৰি, মানে এটা সংলাপৰ ক'বলৈও মানে এজন ভাল অভিনেতা আহিব লগা হৈছিল, তাৰমানে গোটেইখিনি একে সমপৰ্যায়ৰ অভিনেতা অভিনেত্ৰী আছিল। এই সুৰংগৰ শেষত বুলি নাটকখনত, তোমালোকেতো ৰেডিঅ'ত শুনিছা চাগে, সেই নাটকখনত সেই যে সুনীতাৰ বান্ধৱী এজনী, এটা সৰু চৰিত্ৰ এটা আছিল, সেই বান্ধৱীজনীৰ কাৰণে এদিন মানে তেওঁলোকে ক'লে এই এইটোৰ কাৰণে আৰু বাকীকেইজনীতো একদম তেতিয়া নায়িকা আৰু, অকল এটাই চিন, এটা দৃশ্যত ওলাব লাগে, গতিকে কাক ক'ব আৰু, বেয়া পালে তেওঁলোকে সেই কেইগৰাকীক ক'বলৈ। তেতিয়া মানে মজিদাই ক'লে, মহাদায়ো ক'লে যে এনেকৈ হেৰি জুৰিক আনচোন, চাওঁ তাইক এবাৰ, সংলাপটো ক'ব পাৰে নে নোৱাৰে। মাতিলে মোক ডান্স ৰুমৰ পৰা মাতি লৈ গ'ল, মাতি লৈ গৈ যেতিয়া নাটকৰ আখৰা গৃহত মোৰ মানে হেৰিটো আছে।

0: মণিৰ লগত, মণি বৰদলৈৰ লগত দুয়োটাই কথা পাতি পাতি আহোঁ। সেই যে কথা পাতি পাতি সেই চাৰিটা নে পাঁচটা সংলাপ মাত্ৰ কৈ আহিলোঁ, পদ্মপৰ কৌতুকীয়ে মোক মানে প্ৰথম কৈছে, হেৰি তুমি আৰু তালৈ যাব নালাগে, তুমি ইয়াতে থাকিবা। তাৰপিছত হেমন্ত দত্তই মজিদাই ক'লে যে নালাগে নালাগে, তই আৰু হ'ব নাচিব নালাগে দে, ইয়াতে থাকচোন, ইয়াতে তই পাৰিবি কৰিব। সেই যে থাকি গ'লোঁ, তাৰপিছত আৰু মই ডান্সৰ ৰুমৰ ফালে নগ'লোঁ। কিন্তু পিছত মানে মোৰ বেয়া লাগে যে মই তেতিয়া আচলতে অকণমান শিকি ল'ব লাগিছিল ভালকৈ, মানে থিয়ৰিটো। এতিয়া আমি এনেই নচা আৰু তেওঁলোকৰ তত্ত্বাৱধানত নচা, বহুত পাৰ্থক্য আছে।
1: বাইদেউ, আমি আজি কিছু কথা পাতিলোঁ আপোনাৰ অভিনয় জীৱনটোৰ কথা, আমি এই খণ্ডটো সামৰিব লাগিব। পৰৱৰ্তী খণ্ডত আপোনাৰ এই ভ্ৰাম্যমান নাট্য জগতৰ বিভিন্ন স্মৰণীয় ঘটনাৰ কথা আমি পাতিম, চিনেমাত আপোনাৰ অভিনয়ৰ অভিজ্ঞতাৰ কথা পাতিম, অনাতাঁৰ নাটৰ অভিনয়ৰ কথা পাতিম, সকলোখিনি আমি সামৰি ল'বলৈ চেষ্টা কৰিম। কিন্তু আজিৰ খণ্ডটো সামৰো আপোনাৰ ভাল লগা এটি সংলাপেৰে, আপুনি যদি শুনায় সেই সংলাপেৰে আমি আজিৰ খণ্ডটো সামৰিব বিচাৰিছোঁ।
0: মই মোৰ ভ্ৰাম্যমান নাটকৰ এটা সংলাপেই কওঁ, আনাৰকলি। আনাৰকলি আছিল নাটকখনৰ নাম। আৰু যেতিয়া চেলিমে আনাৰকলিক মানে বিয়া কৰাব খুজিছিল, আকবৰেতো বাৰে বাৰে বাধা দিছিল, আৰু সেইলৈ তেওঁলোকৰ মতভেদ হ'ল, যুদ্ধ লাগিল, যুদ্ধলৈ ওলাই যাব বাপেক পুতেক, যুদ্ধ তেওঁলোকে বাপেকে পুতেকৰ লগত যুদ্ধ কৰিব। যোধাবাই মানে ৰৈ আছে, তেতিয়া পুত্ৰ আহিছে যে মোক বিদায় দিয়া, মাকে বিদায় দিছে, কিন্তু মাকে ক'ব পৰা নাই জয়ী হ। তাৰপিছত আকবৰ আহিছে, মানে তেওঁ পূজাৰ থালিখন লৈ আকবৰক বিদায় দিব। আৰু তাৰপিছত তেওঁ এটা সংলাপ কৈছিলে, পুত্ৰ যাই যাওঁ কিন্তু অক্ষতে থাকক মোৰ শিৰৰ সেন্দুৰ, পুত্ৰৰ চিহ্ন মস্তকৰ পৰা নিগৰি অহা তেজৰ নৈত গা তিয়াই নাচিম, তাথৈ তাথৈ তাথৈ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

কাইলৈ নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত জ্ঞানদীপ শইকীয়াৰ গল্প আৰু বৰ্ণালী চৌধুৰীৰ কবিতা পাঠ শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। শুনিবলৈ নাপাহৰিব কাইলৈ নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত। বনলতা আৰু মছলাৰ স্বাস্থ্যসন্মত দিশ, এই বিষয়ে এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব কাইলৈ দিনৰ 12:30 বজাত আইডিঅ'ৰ বুলনি অনুষ্ঠানত। অময়া দাসৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিব ভাস্বতী কলিতাই। শুনিবলৈ নাপাহৰিব কাইলৈ দিনৰ 12:30 বজাত আইডিঅ'ৰ বুলনি অনুষ্ঠানত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভেটিত এতিয়া আগবঢ়াইছো এখনি প্ৰামাণ্য আলেখ্য ডিব্ৰু চৈখোৱা।
2: ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান সময়ত আন্তৰ্জাতিকভাৱে প্ৰকৃতিৰ সৈতে মানুহৰ সহাৱস্থান এটি আলোচিত বিষয় হৈ পৰিছে। ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে অসমৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানসমূহৰ পৰিৱেশ সংৰক্ষণত গুৰুত্ব আৰোপ কৰিছে। সেইসমূহৰ ভিতৰত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনেও স্থান লাভ কৰিছে। আমি গৈছিলোঁ তিনিচুকীয়াত অৱস্থিত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ। তিনিচুকীয়া চহৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ উত্তৰে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। ইয়াৰ মাটিকালি 350 বৰ্গ কিলোমিটাৰ। 1999 চনত ৰাষ্ট্ৰীয় উদ্যানস্বৰূপে স্বীকৃতি পোৱা ডিব্ৰু চৈখোৱাক উত্তৰে ব্ৰহ্মপুত্ৰ আৰু লোহিত নদীয়ে আৰু দক্ষিণে ডিব্ৰু নদীয়ে আৱৰি আছে। 1890 চনত ডিব্ৰু সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষিত হৈছিল। আনহাতে চৈখোৱা সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষিত হৈছিল 1929 চনত।
3: আমি বৰ্তমানে ডিব্ৰু চৈখোৱা ঘাটৰ পাৰিপাৰ্শ্বিক যিটো অঞ্চল সেই অঞ্চলত আহি উপস্থিত হৈছোহি। আৰু এই অঞ্চলতে বিভিন্নখন গাঁৱৰ যিসকল বাসিন্দা তেওঁলোকক লগ পাইছোঁ আমি। আৰু আমি জানো যে এই পাৰিপাৰ্শ্বিক অঞ্চলটোৰ যি সতেজতা, সেই সতেজতা ৰক্ষাৰ কাৰণে সকলো গাঁওবাসীৰ মাজতে সচেতনতা বৃদ্ধিৰ বাবে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ তৰফৰ পৰা বিশেষ কাৰ্য ব্যৱস্থা হাতত লোৱা হৈছে। এই বিষয়ে আমি কথা পাতিছোঁ এইখন গাঁৱৰে এগৰাকী বাসিন্দা।
4: নমস্কাৰ, মোৰ নাম শ্ৰী হীৰেণ সেনাপতি। আমাৰ এখন যিটো নতুন নগৰ কৰা ইক' ডেভেলপমেণ্ট কমিটি, মই প্ৰেচিডেণ্ট হয়।
3: ইক' ডেভেলপমেণ্ট কমিটি, বুজাই কওকচোন।
4: মানে ইক' ডেভেলপমেণ্ট কমিটি এনেকুৱা এটা হ'ল, এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে আগত কিছুমান কৰিছিলে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট বুলি, এতিয়া আকৌ নতুনকৈ কিছুমান কৰিছে 2015 চনত আমাৰ সন্মানীয় মৃদুল কুমাৰ ধৰ অফিচাৰ প্ৰচেষ্টাত। মানে কিছুমান ইক' ডেভেলপমেণ্ট কমিটি বুলি কিছুমান কমিটি নেশ্যনেল পাৰ্কৰ এনেকৈ কিছুমান ৰিজাৰ্ভ ফৰেষ্ট এইবিলাকৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকত কিছুমান কমিটি গঠন কৰিছে। কমিটিবিলাকৰ এনেকুৱা উদ্দেশ্য হ'ল, মানে ধৰক যিবিলাক মানে কিছুমান মানুহ ধৰক জংঘলত নিৰ্ভৰ কৰি পেলাই জীৱিকা নিৰ্বাহ কৰে, ঠিক তেনেকুৱা কিছুমান মানুহক মানে জীৱিকা সন্ধান দিবৰ বাবে মানে এই কিছুমান আঁচনি প্ৰস্তুত কৰিছে। মানে মানে ধৰক
3: মানে বনজ সম্পদটোৰ প্ৰথম কথা ৰক্ষা কৰিব আৰু ৰক্ষা কৰি পেলাই তাৰ পিছতো গাঁওবাসীয়ে নিজৰ জীৱিকা যাতে চলাই যাব পাৰে, সেইটো হ'ল মূল লক্ষ্য।
4: দুটা কাৰণ মানে তাত হেৰি হয়। মানে ঠিক তেনেদৰে ইক' ডেভেলপমেণ্ট কমিটিৰ ফালৰ পৰা আমি কিছুমান কাম তেনেধৰণে আগবঢ়াইছোঁ। ইয়াত টুৰিজিমৰ কাম আমি আগবঢ়াইছোঁ ডিব্ৰু চৈখোৱা অঞ্চলত। যথেষ্ট পৰ্যটক আহে ইয়াত, পৰ্যটকবিলাকক মানে সা সুবিধা কৰি দিব লাগে, বটত ফুৰা চকা। আমাৰ ইয়াতে মানে খুব আগৰ পৰাই ৰিলেটেড মানে এই টুৰিজিমৰ ক্ষেত্ৰত কিছুমান ল'ৰাবিলাক লোকেল গাইড হিচাপে কাম কৰি আহিছে। এইবিলাকক আমি কেনেধৰণে ক'ত কেনেকৈ নিয়োগ কৰিব পৰা যায় তেনেধৰণে কাম কৰিছোঁ। গুৱাহাটীৰ IIE এই অনুষ্ঠানটোৰ পৰা আমি নতুন এটা আমি উদ্যোগ আৰম্ভ কৰিছোঁ। মেটেকাৰ পৰা বেগ, টুপি এনেকুৱা ধৰণৰ কিছুমান সামগ্ৰী বনোৱা হয়।
3: ডিব্ৰু চৈখোৱা ঘাট পৰ্যটকৰ কাৰণে অতি আকৰ্ষণীয় এখন স্থান, গতিকে এই আকৰ্ষণীয় পৰ্যটনস্থলীক আমি সজাই পৰাই তুলি একেদৰেই ৰাখিব লাগিব আৰু তাৰ কাৰণে গাঁওবাসীৰ সহযোগিতা একান্তই আৱশ্যক, নহয় জানো? কিন্তু তাৰ মাজতেই গাঁওবাসীৰ জীৱিকা অৰ্জনৰ যিবিলাক বিভিন্ন বাট খোলা আছে, বনজ সম্পদ ধ্বংস নকৰি বনজ সম্পদক ৰক্ষা কৰি তাৰ বিকল্প হিচাপে গাঁওবাসীয়ে নতুন নতুন কিছুমান শিকিব লাগিব, নহয় জানো? জীৱন নিৰ্বাহ প্ৰণালী যাতে চলাই যাব পাৰে আৰু সেইকাৰণেই বিভিন্ন যিবিলাক ট্ৰেইনিং আপোনালোকক দিয়া হৈছে, নহয় জানো? ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানেও এই দিশত কিছুমান কাম কৰিছে। এই দিশত আপোনালোকৰ যিখন পাৰিপাৰ্শ্বিকতা ৰক্ষা যিখন কমিটি, সেই কমিটিয়ে ভৱিষ্যতে আৰু কি কি কৰিব পাৰে এই ধৰণৰ কিবা মনলৈ চিন্তা আহে নেকি?
4: আমি এতিয়া প্ৰথম পৰ্যায়ত ইক' টুৰিজিম উন্নয়নৰ কিছুমান কাম কৰিছোঁ। তাৰপিছতে দ্বিতীয়তে আমাৰ যিটো এই মেটেকাৰ উদ্যোগটো আমি বহাই নিয়াত আহি কৰিছোঁ। আৰু ভৱিষ্যত পৰিকল্পনা কিছুমান আছে আমাৰ, এটা আমাৰ হস্ততাঁত কেন্দ্ৰ আৰু আমাৰ ইয়াতে এটা বিক্ৰী কেন্দ্ৰ মানে এটা স্থাপন কৰি, খুব যিহেতু আমাৰ ইয়াতে পৰ্যটকৰ সংখ্যা খুব বেছি হয়, ইয়াত উৎপাদন কৰা সামগ্ৰীবিলাক তাতে পৰ্যটকবিলাকে খুব ভালদৰে ইয়াৰ পৰা চাই মেলি কিনি লৈ যাব পাৰে, তেনেকুৱা এটা কি কেন্দ্ৰ এটা

0: মোৰ নাম শ্ৰী কেশৱ শইকীয়া, মই গুইজান EDCৰ সভাপতি। আপোনাৰ নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ পৰা আমাৰ গুইজানলৈ প্ৰায় 11 কিলোমিটাৰ দূৰত্ব পৰে, আৰু আপোনাৰ ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টৰ পৰা যদি তেওঁলোকে আহিব বিচাৰে, এয়াৰপৰ্টৰ পৰা 50 কিলোমিটাৰ প্ৰায় দূৰত্ব অতিক্ৰম কৰিব লাগিব। ডিব্ৰু চৈখোৱাৰ কাষতে আমাৰ গুইজান ৰেঞ্জ লাগি আছে, তাতে আমাৰ ইনফৰ্মেশ্যন চেণ্টাৰ যিহেতু কৈছোঁ, তাতে তেওঁলোকে থকা মেলা ব্যৱস্থা, খোৱা বোৱা ব্যৱস্থাৰ কাৰণে আমি ৰেষ্টুৰেণ্টৰ পৰ্যন্ত আমি তাত EDC হৈ আমি নিৰ্মাণ কৰিছোঁ। তাৰ মাজতে আমি বিভিন্ন ধৰণৰ পেকেজ এতিয়া আমি তৈয়াৰ কৰিছোঁ, যাতে কেনেধৰণে আমি পৰ্যটকক ইয়াৰ সুবিধাবিলাক দিব পাৰোঁ, কোন ঠাইত কেনেকৈ নিব পাৰোঁ, অতি সোনকালে আমি ৱেবছাইট এটা আপলোড কৰি আছোঁ। আমাৰ কাষতে এই মাগুৰি বিল আৰু আমাৰ আছে কেতজুৰি গছজোপা আছে, আৰু ডিব্ৰু চৈখোৱাত তেনেকৈ শিহু ৰিভাৰ ডলফিন যোনটো কয় সেইটো দেখিবলৈ পোৱা যায়, আৰু বনৰীয়া ঘোঁৰা ফেৰেল হৰ্চ আৰু বিভিন্ন ধৰণৰ চৰাই চিৰিকটি পৰিভ্ৰমী মানে মাইগ্ৰেশ্যন বাৰ্ডছ এই আমাৰ এতিয়া ইয়াত দেখিবলৈ পোৱা যায়, বিভিন্ন ধৰণৰ বন্যপ্ৰাণী ইত্যাদি ডিব্ৰু চৈখোৱাত দেখিবলৈ পাব।
1: বছৰৰ কোনটো সময়ত আচলতে পৰ্যটক আহিলে বেছি ভাল অভিজ্ঞতা এটা লৈ তেওঁলোক যাব পাৰে?
0: ক'বলৈ গ'লে অন্য ৰাষ্ট্ৰীয় উদ্যান বা জংঘলত নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী তেওঁলোকৰ খৰালি দিনত সুবিধা হয়, কিন্তু আমাৰ ডিব্ৰু চৈখোৱা এনেকুৱা সুবিধা আছে আপুনি 12 মাহে আহিলে আপুনি ইয়াৰ উপভোগ কৰিব পাৰিব, কাৰণ কিয় নেকি বাৰিষা দিনতো ভিতৰত নাৱেৰে আপুনি যোৱা সুবিধা আছে, খৰালি দিনত আমি ট্ৰেকিং কৰিব লাগে, খোজকাঢ়ি যাব লাগে।
1: তিনিচুকীয়াৰ পৰা আহাৰ যিটো সুবিধাৰ কথা ক'লে, বাছ সহজে পোৱা যায়নে?
0: আপোনাৰ তিনিচুকীয়াৰ পৰা আহিলে তিনিচুকীয়া দুৰ্গাবাৰী বুলি কয় পেৰাডাইজ চিনেমা হলৰ কাষতে, তাতে আপোনাৰ অটো ৰিক্সা জীপ ইত্যাদি উপলব্ধ থাকে, আপোনাৰ ৰাতিপুৱা 5টা বজাৰ পৰা সন্ধিয়া 7টা-8টা বজালৈকে যাতায়াতৰ সুবিধা আছে।
2: প্ৰকৃতি থাকিলেহে মানুহ থাকিব। ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে এই শিক্ষাৰে শিক্ষিত কৰি তুলিছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰ পাজৰৰ গাঁওবাসীক।
3: মোৰ নাম কুশৰ সোণোৱাল, মই এইখন গাঁৱৰ চৰকাৰী গাঁওবুঢ়া হয় আৰু EDCৰ মই অন্যতম এগৰাকী সদস্য হয়। আমাৰ এই ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কৰ দাঁতিকাষৰে গাঁও এইখন, এই নতুন ৰঙাগড়া গাঁও। ইয়াৰ আগতে নতুন ৰঙাগড়া গাঁও আপোনাৰ 1952 চনত স্থাপিত হৈছিল, 1950 চনত যেতিয়া প্ৰবল এটি ভূমিকম্প হৈছিল, সেই ভূমিকম্পৰ পাছত আমাৰ নতুন ৰঙাগড়া গাঁওখন স্থাপন হৈছে। তেতিয়াৰ পৰা প্ৰায় 50% লোকেই আমাৰ ডিব্ৰু চৈখোৱা তেতিয়া অভয়াৰণ্য বুলি আছিলে, অভয়াৰণ্যৰ ওপৰতেই নিৰ্ভৰ কৰিছিল, বাঁহ বেত কটা, মাছ মৰা, গছ কটা, বিভিন্ন ধৰণৰ নিজৰ খাদ্য সামগ্ৰী মানে তাৰ পৰা সংগ্ৰহ কৰা ইত্যাদি কামতেই মানে প্ৰায় 50% লোকেই নিজৰ জীৱিকা বুলি মানে ধৰি লৈছিল। এটা সময়ত আপোনাৰ প্ৰায় 1980 চনৰ পিছৰ মানৰ পৰা এটা লাৰ্জ স্কেল হিচাপত গছ গছনিবিলাক কাটি দিয়া হ'ল। এই ক্ষেত্ৰত সেই সময়ৰ মানুহবিলাকৰ অজ্ঞতা আৰু চৰকাৰৰ উদাসীনতা, আৰু একেটা সময়তে মোৰ অলপ মনত পৰে যে সেই সময়ত মানে এটা কূপ ছিষ্টেম আছিল গছ গছনি কটাৰ, এটা এটা লট মানে এটা ডাকত দিয়ে, টেণ্ডাৰ হয়, টেণ্ডাৰ হোৱাৰ পাছত এটা লটত আপোনাৰ ধৰক 100 জোপা গছৰ মাৰ্কিং থাকে, 100 জোপা গছৰ মাৰ্কিং কৰি পেলাই 100 জোপা গছ কাটিবলৈহে নিৰ্দেশ দিয়ে, কিন্তু ঠিকাদাৰসকলে চৰকাৰৰ সেই আমোলা বিষয়াসকলৰ লগত লগ লাগি বা অন্য কিবা মানে দুষ্ট প্ৰক্ৰিয়াৰে তেওঁলোকে 100 জোপা গছৰ ঠাইত মানে 1000 জোপা গছ কাটি পেলাই পাৰ্মিট উলিয়াই পেলাই বিক্ৰী কৰিছিল। সেই কাম কাজ দেখি পেলাই ইতিমধ্যে আমাৰ গাঁৱৰ লোকসকলো সেইবিলাক কামত জড়িত হৈ পৰিছিল, গতিকে উৎসাহিত হৈ এফালৰ পৰা গছ গছনি কাটি একদম তহিলং কৰি ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কৰ আগৰ যিটো মানে বৈশিষ্ট্য আছিল, যিটো মানে গঠন প্ৰক্ৰিয়া আছিল, সম্পূৰ্ণ ধ্বংস কৰি পেলালে, ডিফৰেষ্টেশ্যন হৈ গ'ল, ডাঙৰ গছ পাবলৈ নাইকিয়া হৈ গ'ল, আৰু লগতে ভূতৰ ওপৰত দানৰ পৰা দি আপোনাৰ মানে চিকাৰীবিলাক পশু চিকাৰ কৰে, হাতী চিকাৰ কৰে, আমাৰ ইয়াত গড় পাবলৈ নাই বাৰু, বিভিন্ন ধৰণৰ বনৰীয়া জন্তু মাৰি মানে বিক্ৰী কৰি খাবলৈ ধৰিলে, নতুবা নিজে খাবৰ কাৰণেও আনে। এই বানপানী যেতিয়া বিধ্বস্ত কৰি পেলালে তেতিয়া মানে মানুহৰ উপায় নাইকিয়া হ'ল, যেতিয়া অভাৱে আৱিষ্কাৰৰ মূল বুলি কয় যে অভাৱৰ পাছত দেখিলে যে জংঘলো ইতিমধ্যে শেষ হৈ আহিছে, তাতো পাবলৈ নাই, ইতিমধ্যে তেওঁলোকৰ চিন্তা চৰ্চা নতুন কৰিবলৈ ধৰিলে। ইতিমধ্যে মানে আমি যে পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰিব লাগে, ইকলজিকেল চিষ্টেমটো যিটো মানে আমি ৰক্ষা কৰিব লাগে, সেই ধাৰণাটো আমাৰ 15 চনত বৰ্তমানো আমাৰ সেই পদবীতে আছে, MK ধৰ, তেখেতে DFO হয়, তেখেতৰ প্ৰচেষ্টাত যথেষ্টখিনি আমি কাম হৈছে বুলি আমি ভাবোঁ, আৰু তেখেতৰ নিৰন্তৰ প্ৰচেষ্টাত আমাৰ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কৰ অকল আমাৰ গাঁৱতেই নহয়, গুইজান, খামটিগুৱালী, এৰাহুতি আৰু তেনেকৈ আমাৰ এফালে বাগজান, দীঘলটং, মতাপুং, এনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ মানে
1: যিমান
3: গাঁৱতে ইক' ডেভেলপমেণ্ট কমিটি গঠন কৰিছে, আৰু আমাৰ এটা সৌভাগ্য যে আমি এটা ফাণ্ড পালোঁ, 10 লাখ টকাৰ ফাণ্ড, আৰু
1: এইটো কোনে দিলে?
3: এইটো আমাৰ ফ্ৰেণ্ড বেংক গভৰ্ণমেণ্টৰ পৰা আমি পাইছোঁ বুলি,
1: এইটো ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে আচলতে যোগাৰ কৰি দিছে,
3: আমি তেনেকৈ পাইছোঁ। পোৱাৰ পাছত আমি আৰু উৎসাহিত হ'লোঁ, আমি ইতিমধ্যে ইনষ্টিগেট কৰিছোঁ আমাৰ গাঁৱৰ ল'ৰাবিলাকক, আৰু অকল ল'ৰাই নহয় মহিলাবিলাককো, তেওঁলোকে আগবাঢ়ি আহি আছে, আহি পেলাই আমাক সহযোগিতা কৰিছে, তেওঁবিলাকৰ যদি হেঁপাহ এটা আছে তেওঁলোকক আমি লৈছোঁ, ইতিমধ্যে 2টা-3টা টীম আমি মানে প্ৰশিক্ষণ দিয়াই পেলাই আনিছোঁ, ড্ৰাইভিং

0: ট্ৰেইনিং, তাৰপিছত এনেকুৱা হাইচিন্থৰ পৰা যিবিলাক প্ৰডাক্ট কৰিব পাৰি সেইবিলাকৰ ট্ৰেইনিং কৰাইছোঁ।
1: হয়, ইয়াৰ উদ্দেশ্যটো মানে এইটো বনজ সম্পদ ধ্বংস নকৰি
0: ৰক্ষা কৰা, আকৌ নিজকেই সংস্থাপিত কৰা,
2: এই দুইটা কথা লৈ পেলাই
0: সেই ফাণ্ডটো ব্যৱহাৰ কৰিছোঁ। ইতিমধ্যে আমি দুখন মেচিন বুট বনাইছোঁ, মেচিন বুট কেইখন আমাৰ এতিয়া আমি কামত লগাই আছোঁ। ইতিমধ্যে আমাৰ তাৰ পৰা 2 টকা উপাৰ্জন হ'ব ধৰিছে। আমি এতিয়া অৱশ্যে ইক' ডেভেলপমেণ্ট কমিটিটো অলপ চালুকীয়া অৱস্থাত আছোঁ। এতিয়া আমি সম্পূৰ্ণ মানে ভালকৈ আমি ফিল্ড বনাবলৈ এতিয়ালৈকে,
1: কিন্তু এটা
3: বৰ
1: ভাল প্ৰচেষ্টা, কাৰণ বনজ সম্পদ আমি ৰক্ষা কৰিবই লাগিব নহয় জানো। আৰু এই যিটো শিক্ষা, বনজ সম্পদ ৰক্ষা কৰাৰ যিটো শিক্ষা, আজি সমগ্ৰ বিশ্বতে এইটো এটা অতি গুৰুত্বপূৰ্ণ এটা বিষয় হৈ পৰিছে। আৰু তাৰো আপোনালোকে এই কমিটিখন বনাই তাৰো এটা অংশীদাৰ হৈ
0: পৰিছে, তাৰ কাৰণে আমি নিজকে মানে ধন্য মানিছো। হয়,
2: এটা বৰ ডাঙৰ কথা। আৰু ইয়াত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ সহযোগটো কিমান?
0: তেখেতসকলে মাইক্ৰ'প্লেন বনাই দিছে যে কোনখিনি মানুহ কি প্লেনৰ অন্তৰ্ভুক্তি কৰিলে তেওঁলোকে মানে লাভৱান হ'ব, বিভিন্ন ধৰণৰ মাইক্ৰ'প্লেন বনাই দিছে।
1: এতিয়া ধৰক পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ যিটো আহ্বান, মই অলপ আগতে উল্লেখ কৰিছোঁ যে সমগ্ৰ বিশ্বতে এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে নহয় জানো। সমগ্ৰ অসমৰ যি বাকী বনাঞ্চল আছে, সেই বনাঞ্চলৰ কাষতো বিভিন্ন গাঁওবাসী আছে নহয় জানো, সমস্যা সকলোতে একেই, গতিকে সেই সকলৰ প্ৰতি আপুনি কি আহ্বান জনাব?
0: সকলোৱে এটা শিক্ষা ল'ব লাগে যে প্ৰকৃতি ধ্বংস আমি কেতিয়াও কৰিব নালাগে। যিসকলে প্ৰকৃতি ধ্বংসত ইতিমধ্যে লিপ্ত হৈ আছে তেখেতসকলক মানে অলপ বুজনি দিব, যিমান পাৰোঁ আমি প্ৰচেষ্টা কৰি ৰাখিব লাগে তেখেতসকলক মানে সেই ৰাস্তাৰ পৰা ঘূৰাই আনি, মানে প্ৰকৃতিৰ ৰক্ষা কৰিলে মানুহে মনত কি এটা আনন্দ লাভ কৰে, সেই অনুভৱটো তেওঁলোকৰ জগাই তুলিবৰ কাৰণে আমি প্ৰতিজন মানে অসমবাসীলৈ আমি এইটো আহ্বান জনাম, যাতে প্ৰত্যেকে এটা প্ৰচেষ্টা হাতত ৰাখে।
4: সমগ্ৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ পৰিৱেশ সংৰক্ষণৰ কাৰণে গঠন কৰা সমিতিসমূহৰ বাবে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে ফ্ৰান্স চৰকাৰৰ সহযোগত কৰা আঁচনি সম্পৰ্কত প্ৰতিষ্ঠানটোৰ সঞ্চালক মনোজ কুমাৰ দাসে আমাক চমুকৈ কয়।
5: ৱাইল্ড লাইফ চেংচুৰী আশে পাশে যিবোৰ ভিলেজ আছে তেওঁলোকে আমি অল্টাৰনেটিভ লাইভলিহুড দিব, তেতিয়াহ'লে এই ধৰক বন্যপ্ৰাণী ৰক্ষা এনেকুৱা ধৰণৰ এইবোৰত এটা ইনডাইৰেক্ট ইফেক্ট পৰে। আমি এটা প্ৰজেক্ট কৰি আছোঁ ফ্ৰেন্স গভৰ্ণমেণ্টৰ, অসমৰ 499 যিটো JFMC বুলি কয়, জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি আৰু ইক' ডেভেলপমেণ্ট কমিটিবোৰত এটা অল্টাৰনেটিভ লাইভলিহুড এটা ফ্ৰান্স গভৰ্ণমেণ্টৰ ডাঙৰ প্ৰজেক্ট চলি আছে, আই আমি লিড পাৰ্টনাৰ হয়। চ' তাৰ পৰা যিবোৰ আমি এক্সপিৰিয়েঞ্চ গেইন কৰিছোঁ সেইবোৰ ইয়াত এপ্লাই কৰিবলৈ চাইছোঁ।
4: ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ আন এক দৰ্শনীয় স্থান হৈছে মাগুৰি মতাপুং বিল। প্ৰায় 398 বিভিন্ন প্ৰজাতিৰ চৰাইয়ে এই বিলত বিভিন্ন সময়ত বাহৰ পাতেহি। পৰিভ্ৰমী চৰাইবোৰে নৱেম্বৰৰ শেষৰ পৰা বিলখন দৃষ্টিনন্দন কৰি তোলে।
6: হয়, মোৰ নাম শ্ৰী মন্তু বৰগোহাঁই, মই এইখন গাঁৱৰে নতুনগাঁওগড়া EDC-ৰ এজন মেম্বাৰ। নতুনগাঁওগড়া EDC-ৰ আণ্ডাৰত আমি আজিলৈকে বহু সংখ্যক লোকক আমাৰ ডিব্ৰু চৈখোৱাৰ অন্তৰ্গত মাগুৰি মতাপুং বিল, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আদি কৰি বন ঘৰিচা ঘূৰা আদি বিভিন্ন পৰ্যটকক আমি ফুৰাবলৈ সক্ষম হৈছোঁ। আৰু তেখেতলোকে হয়তো বহুত আনন্দিত হৈ গৈছে আমাৰ অঞ্চলটো পৰিভ্ৰমণ কৰি। ইয়াত বহুত সংখ্যক চৰাই, পৰিভ্ৰমী চৰাই আহে। আপোনাৰ ওচৰতে মাগুৰি বিল আছে, মাগুৰি বিলত আপোনাৰ ভালে সংখ্যক ইভিচ, হোৱাইট উইং উড ডাক, লেজাৰ ৱেষ্টলিং ডাক, ভালেখিনি পৰিভ্ৰমী চৰাই পোৱা যায়।
1: বছৰৰ সকলো সময়তে পোৱা যায় নে নিৰ্দিষ্ট সময়ত?
6: যিখিনি স্থানীয় চৰাই সেইখিনি আপোনাৰ পোৱা যায় বছৰৰ সকলো সময়তে, কিন্তু পৰিভ্ৰমী চৰাইখিনি আপোনাৰ ঠিক নৱেম্বৰৰ শেষৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰী প্ৰথমলৈকে, সিমান দিনলৈকে পোৱা যায় ইয়াত।
1: মানে চৰাই জাক জাক হিচাপত পোৱা যায় নে?
6: হয়, চৰাই অগণন চৰাই আপোনালোকে দেখিবলৈ পাব।
1: আচ্ছা, এই চৰাই যে কিয় কিয় আহে
6: ইয়াত? আমাৰ ওচৰতে মাগুৰি মতাপুং বিলখন প্ৰায় সংখ্যক চৰাই হেলাই খায়, হেলাই যিটো তেওঁলোকৰ আহাৰ খাদ্য, গতিকে আহাৰৰ সন্ধানতে পক্ষীবিলাক পৰিভ্ৰমী হয়। চৰাইবিলাক আহি পিনে আমাৰ এই মাগুৰি বিলৰ অহাৰ মূল কাৰণটো হ'ল ইয়াৰ সৰু সৰু মাছ, হেলাই তেনেকুৱা খাদ্য সন্ধান।
1: এই চৰাইবিলাক ক'ৰ পৰা আহে এই সম্পৰ্কে কিবা কথা প্ৰচলিত আছে নেকি? ধৰক কেতিয়াবা শুনা যায় বোলে চাইবেৰিয়া অঞ্চলৰ পৰাও আহে বুলি শুনা যায়।
6: হয়, আমি দেখিবলৈ পোৱা গৈছে ইয়াত বিভিন্ন ধৰণৰ চৰাই, আপোনাৰ চাইবেৰিয়ান বাৰ্ড পোৱা যায়, গোজবিলাক পোৱা যায় যিবোৰ লাডাখ অঞ্চলৰ পৰা আহে, তেনেকুৱা বহুতখিনি আহে।
1: মানে পক্ষীবিদসকলে বৈজ্ঞানিক যিটো তাহাঁতৰ অধ্যয়ন, সেইকাৰণেও এই কেন্দ্ৰটো এটা এটা অতি গুৰুত্বপূৰ্ণ স্থান হিচাপে বিবেচিত হ'ব পাৰে নহয় জানো।
6: আমি অনুৰোধ জনাওঁ অসমৰ বিভিন্ন পক্ষীবিদসকলক, আমাৰ ডিব্ৰু চৈখোৱা অঞ্চলত যিখন বিল আছে মাগুৰি মতাপুং বিল, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। আমি বিশ্বৰ ভিতৰত হয়তো আমি চিনাকি দিবলৈ সমৰ্থ হ'ম যদি আমাৰ পক্ষীবিদসকলে আমাক সহায় সহযোগ কৰি এই অঞ্চলটো অধিক উন্নত কৰিবলৈ যদি চেষ্টা কৰে। ইয়াতে আমি আৰু এটা কথা ক'বলৈ পাই সুখী হৈছোঁ, সমগ্ৰ বিশ্ববাসীকে জনাব বিচাৰোঁ যে ইণ্টাৰনেশ্যনেল বাৰ্ডিং যি দুটা ৱে এছিয়াৰ ভিতৰত, এই ৱেটো আমাৰ ডিব্ৰু চৈখোৱাৰ আশে পাশেই আমাৰ অৱস্থিত বুলি আমি পক্ষীবিদসকলে জনাই, চৰাই অহা দুটা পথ ওচৰেদিয়ে গৈছে, সেইবাবে আমাৰ ইয়াত পক্ষী সমাগমটো অলপ বেছি হয়।

0: গুৰুত্বপূৰ্ণ কথা।
1: মানে পৃথিৱীত এনেকুৱা কিছুমান পথ আছে যে চৰাই সেইটো দিশেৰে গতি কৰে, সেই তেনেকুৱা দুটা গতিপথ মানে আটাইতকৈ ডাঙৰ গতিপথ এই
0: ডিব্ৰুচৈখোৱা, যিহেতু নদী কাষৰীয়া অঞ্চল, ডিব্ৰুচৈখোৱাখন নদীৰ মাজত থকা একমাত্ৰ ৰিজাৰ্ভ ফৰেষ্ট ডিব্ৰুচৈখোৱা, য'ত যাতায়াতৰ বাবে সুবিধা আপোনাৰ কেৱল নাও, হয়তো পদপথ, তাৰ বাহিৰে ইয়াত যান বাহনৰ কোনো হাই ৰুমি ইয়াত উৎপত্তি নহয়, সেইবাবে হয়তো ইয়াত চৰাই পৰিসৰটো বেছি হয়।
2: আন আন ৰাষ্ট্ৰীয় উদ্যানৰ দৰেই ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰো আছে কিছু সমস্যা।
3: ইয়াত এটা ডাঙৰ সমস্যা মানে বানপানী, বানপানীৰ পৰা মানে ইয়াৰ যিটো মাটিকালি ইয়াতো খুব কমি যাব বিচাৰিছে, মানে যিটো বালিয়ে ফুটি পেলোৱা হেৰি হৈছে, আৰু কিছু কিছু ক্ষেত্ৰত গৰা খহনীয়া এনেকুৱা ধৰণৰ কিছুমান সমস্যা ইয়াত হেৰি দেখা দিছে। এই সমস্যাবিলাক এতিয়া আমাৰ অসম গভৰ্ণমেণ্টৰ ফলত কিছুমান স্কীম ধৰিছে বুলি শুনিছোঁ, যদি হয় তেতিয়া আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা।
1: ইয়াতে আগতে খুব মাছ পাইছিল, এতিয়া মাছ কমি গৈছে নেকি?
3: মাছটো কমা নাই, মাছৰ সংখ্যা বেছি আছে।
1: না পলক যদি বেছি হৈ গৈ থাকে তা মাছ কমি যাব?
3: কমি যাব। মাছৰ লগত আপোনাৰ বিভিন্ন যি বিলত থকা মানে জলচৰ হেৰিবিলাক কমি যোৱা সম্ভাৱনা আছে।
1: পলকটো কেনেকৈ গুচাব লাগিব?
3: লুইত নদী মানে আগত ডাঙৰী বুলি কৈছিলে, এই নদীখনৰ যিটো গৰাখহনীয়া বা আমাৰ এইফালে যিটো যিকেইটা ৰাস্তা আছে মানে এইফালে পলক সোমাই অহা, এইকেইটা বৈজ্ঞানিক পদ্ধতিত যদি বন্ধ কৰা যায় তেতিয়া মানে পলক ফুটাটো নিশ্চয় বন্ধ হ'ব।
1: তাৰমানে চৰকাৰ বা ইয়াৰ নেতৃস্থানীয় যিবিলাক ব্যক্তি আছে তেওঁলোকে সেই দিশত চিন্তা কৰাটো উচিত নহয় জানো?
3: হয় হয়।
2: এয়া প্ৰকৃতিৰ হকে কাম কৰি থকা সঞ্জয় দাসৰ ভাষ্য।
4: ডিব্ৰুচৈখোৱাত দুখন বন গাঁও থৈয়েই সেইখনক নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰি দিছে, কিন্তু সেইটো সময়ত এওঁলোকক দুখন গাঁও কৰজুনত থৈ মেলি লাইকা আৰু দদিয়া প্ৰায় 12,000 পপুলেশ্যন, 12,000 পপুলেশ্যনক লৈ দুখন গাঁও এতিয়া আছে, কিন্তু সেইটো সময়ত বহুত কম আছিল যেতিয়া ডিব্ৰুচৈখোৱাত নেশ্যনেল পাৰ্কত লাইকা আৰু দদিয়া গাঁও আছিল। সেই গাঁও দুখন আমি অফিচিয়েলি অলপ খুচৰি চাইছিলোঁ, তাতে দুটা গাঁও, এটাত 60টামান পৰিয়াল আছিল আৰু এটাত আপোনাৰ 100 কিমানটা পৰিয়াল আছিল ষ্টাৰ্টিঙত ৰিজাৰ্ভ ফৰেষ্ট হৈ থাকোঁতে। তেতিয়া এওঁলোকক এটা বেগাৰী খাটিবৰ কাৰণে যে মানুহবোৰ বহাইছিল গভমেণ্টে যে তোমালোকে তাতে বহিব পাৰিবা, কিন্তু তোমালোকে সপ্তাহত এটা দিন জংগল চংগল চাফা কৰাৰ সেইবোৰ কামৰ কাৰণে তাতে বহাইছিল, আৰু সেইটো পৰ্যায়ক্ৰমে লাহে লাহে পপুলেশ্যন বাঢ়ি বাঢ়ি এতিয়া 12,000 পপুলেশ্যন
5: ভিতৰত সোমাই গ'ল।
4: গাঁও দুখন থৈয়েই নেশ্যনেল পাৰ্ক মানে ঘোষণা কৰি দিলে, হয়তো গাঁওখন দুখন চাইড কৰি কিনে মেপৰ পৰা ওলাই কিনে পাৰিলেহেঁতেন, কিন্তু সেই ভুলটো কৰাৰ কাৰণে এতিয়া ডিব্ৰুচৈখোৱা ভুগি আছে। তেওঁলোকে দিন অনা দিন খোৱা মানুহ হয়, মানে মানুহে জীয়াই থকাৰ কাৰণেতো খাবই লাগিব, খাবৰ কাৰণে কাম কৰিবই লাগিব, তাত এনেকুৱা ধৰণৰ মানুহ
5: অভয়াৰণ্যৰ বনজ সম্পদ তেওঁলোকে ধ্বংস কৰাই নিজৰ
4: পোহপাল চলাই আছে। এইটো এটা ডাঙৰ সমস্যা ডিব্ৰুচৈখোৱাৰ কাৰণে। কি কৰে চৰকাৰে এতিয়া শুনি আছো বেলেগ বেলেগ কিবা কিবি প্ৰজেক্ট চজেক্ট কৰি আছে। ৰিচেণ্টলি আমাৰ আৰণ্যকে এটা ফৰেষ্ট ডিপাৰ্টমেণ্টত লগ লাগি এটা টাইগাৰৰ এটা হেৰি কৰিছিলোঁ যে যদি আমি ইয়াত টাইগাৰ প্ৰুভ কৰি দিব পাৰোঁ, ফটোত যদি আহি যায় তেতিয়াহ'লে NTCA ইহঁতক 10,00,000 টকাকে এটা মানে ছিষ্টেম আছে, সেই ছিষ্টেমত প্ৰটকল মতে যদি আমি যাওঁ আৰু তেতিয়া যদি আমি কৰিব পাৰোঁ, ইয়াতে প্ৰুভ কৰি দিব পাৰোঁ টাইগাৰ আছে, তেতিয়াহ'লে NTCAৰ ফালৰ পৰা এটা এটা ফেমিলিক 10,00,000 টকাকে দিবলৈ হেৰি আছে, এটা উপায় হ'ব।
6: মোৰ নাম শ্ৰীমতী ৰিমঝিম সেনাপতি, মই এখন নতুন ৰঙাগাঁও গাঁৱৰে এগৰাকী বাসিন্দা। ইয়াত সমস্যা বুলিবলৈ বহুত আছে, কিন্তু তাৰ মাজতে প্ৰধান সমস্যা হৈছে বানপানী সমস্যা। কাৰণ নদী কাষৰীয়া হয় যদিও আমাৰ মানুহবিলাকে বহুত উন্নত কৰিব পৰা নাই কাৰণ বানপানীৰ পৰাই। এই বানপানী সমস্যাটো যদি চৰকাৰে অলপমান সমাধান কৰিব বিচাৰে, আমাৰ গাঁওখনো সুৰক্ষিত হ'ব, লগতে বনাঞ্চলখনো ভাল হৈ থাকিব, জীয়াই থাকিব বুলি আশা কৰিছো।
1: আৰু পলক পৰাটো বেছি হৈছে বুলি কয়?
6: বেছি হৈছে, কাৰণ শুনামতে আৰু আমি ইয়াত বোলে বহুত ধুনীয়া হৈ আছিলে ঠাইডোখৰ, পলক পৰা নাছিলে, খেতি কৰিব পাৰিছিলে, কিন্তু এতিয়া পলক পৰাৰ পৰা খেতি কৰিব নোৱাৰে।
1: পলসতে খেতি কৰিব নোৱাৰি জানো? খৰালি দিনত
6: য'ত মেটেকাও পৰিছে, পলকো পৰিছে, তাত পাৰে, কিন্তু অকল পলসত নোৱাৰে খেতি কৰিবলৈ।
2: নিবনুৱাসকলক সংস্থাপিত কৰিবৰ বাবে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে এই অঞ্চলৰ বাসিন্দালৈ আগবঢ়াইছে বিভিন্ন প্ৰশিক্ষণৰ সুবিধা।
7: নমস্কাৰ, মোৰ নাম দুৰন্ত হাজৰিকা, মোৰ গাঁওখন নাম নতুন ৰঙাগাঁও গাঁও।
1: আপুনি কি ট্ৰেনিং লৈছিলে?
7: মেটেকাৰ ট্ৰেনিং লৈছিলোঁ, পানী মেটেকাৰ।
1: এইটো ট্ৰেনিংটো কোনে দিছে?
7: ট্ৰেনিংটো মৰিগাঁৱত লৈছিলোঁ আমি।
1: তাৰ প্ৰেক্ষাপটত আচলতে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ সহযোগ আছে।
7: হয় আছে।
1: কি বনাইছে?
7: মই বেগ বনাইছো, টেবুল মেট, য়োগা মেট, লেপটপ বেগ, বহুত বস্তু বনাইছো মই।
1: কেনে লাগিছে?
7: ভাল লাগিছে, বনাই
1: ভাল লাগিছে। মেটেকাটো আপুনি ক'ত পায়?
7: মেটেকাটো আমাৰ মাগুৰি বিলত পাওঁ,
1: তাৰমানে ইয়াতে এই অঞ্চলত,
7: এই অঞ্চলতে পায়।
1: আপোনাৰ দৰে আৰু কিমান এনেকুৱা যুৱক সেই কামত ব্ৰতী হৈ আছে?
7: আমি 10 জন গৈছিলোঁ। পাঁচজনী ছোৱালী, আমি ল'ৰা পাঁচটা গৈছিলোঁ, আমি দহজনে কৰি আছোঁ কামটো।
1: তাৰমানে এতিয়া ধৰক এই অঞ্চলটো এটা পাৰিপাৰ্শ্বিক অঞ্চল হিচাপে বিখ্যাত নহয় জানো, হয়, কিন্তু আগতে ইয়াৰ মানুহে, ইয়াৰ গাঁৱৰ মানুহে বনজ সম্পদ ধ্বংস কৰি নিজৰ চৌকাৰ জুই জ্বলাইছিল নহয় জানো, কিন্তু এতিয়াতো সেইটো নহ'ব,
7: এতিয়া সেইটো নহয়,
1: আমি সেইখন ৰক্ষা কৰিব লাগিব, সেইখন ৰক্ষা হ'লে

0: আমি নিজে জীয়াই থাকিম নহয় জানো, কিন্তু আমাৰ বিকল্প এটা পেচা এটা লাগিব নহয় জানো, আৰু সেইকাৰণে এই ধৰণৰ কৌশল বা ট্ৰেইনিং জনাটো দৰকাৰ। আৰু এনেকুৱা কিবা ট্ৰেইনিং দিছে নেকি লগত?
1: ড্ৰাইভিং দিছে, আহি আছে আকৌ এতিয়া কাটিং আৰু তাঁতশাল শিকাব।
0: তাঁতশাল শিকাব
1: হয়।
2: মোৰ নামটো শ্ৰী হনকন গোহাঁই। মই ড্ৰাইভিং হেৰিটো লৈছিলোঁ, কৰ্চটো মানে ড্ৰাইভিংটো টেকন'লজিটো বহুত হেভি হয়, যিটো আমি গৈছিলোঁ শিলচৰত। টেকন'লজিটো হেভি আৰু বহুত সুবিধা আছে তাত, আৰু কৰি ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু যিবিলাক মানে ট্ৰেইনাৰবিলাক আছিলে সেইবিলাকো বহুত ভাল, আৰু তেওঁলোকে বহুত সহায় কৰিলে।
0: কেইমহীয়া আছিল ট্ৰেইনিং?
2: এমহীয়া আছিলে।
0: আপোনাৰ নিচিনাকৈ আৰু লগত বহুতেই শিকিছে?
2: অঁ গৈছে।
3: মোৰ নাম শ্ৰী জয়দীপ গগৈ।
0: হয়, আপুনি কি ট্ৰেইনিং?
3: মই ড্ৰাইভিঙৰ ট্ৰেইনিং।
0: ড্ৰাইভিং সেই একে এমহীয়া ট্ৰেইনিং? এতিয়া পাৰে গাড়ী চলাব?
3: পাৰোঁ পাৰোঁ।
0: পাৰে চলাই আছে?
3: মাজে সময়ে চলাওঁ। মোৰ নাম শ্ৰী মিন্টু ডেকা। মই গুইজান এডিচি ফালৰ পৰা গৈছিলোঁ, টুৰিজিয়াম আৰু হস্পিটেলিটিৰ কাৰণে আপোনাৰ আই আইলৈ গৈছিলোঁ। তাত আমাৰ ট্ৰেইনাৰ হিচাপে পাইছিলোঁ মিষ্টাৰ অঞ্জন চৌধুৰী। বহুত ভাল ট্ৰেইনাৰ হয় তেখেতে, ইণ্ডিয়ান স্কিলছ একাডেমিৰ ডাইৰেক্টৰ হয়। আমাক গোটেই ট্ৰেইনিংটো তেখেতে দিছিলে। আমাৰ হস্পিটেলিটিটোৰ ওপৰত বেছিকৈ দিয়া হৈছিল। এজন ফৰেইন টুৰিষ্ট আহিলে আমি তাক কেনেকৈ আদৰ সাদৰ কৰি থ'ব লাগে, কেনেকৈ পৰিৱেশটো মানে দিবলৈ, আমাৰ অসমীয়া সমাজখনৰ কেনেকৈ মানে চলে সেইটোৰ ওপৰত তাক দিব লাগে, সেইবোৰ ধৰণৰ বেছি ট্ৰেইনিং হ'ল। তাৰপিছত
0: কিমান দিনীয়া আছিল?
3: আমাৰ 15 দিনীয়া আছিল।
0: 15 দিনীয়া ট্ৰেইনিংটো কেনে, ভাল লাগিছিল?
3: ভাল লাগিলে, ভাল লাগিছিল, ভাল লাগিলে। তাৰ এটা গ্ৰুমিং ক্লাছো দিয়া হ'ল, নিজকে সজাই পৰাই কেনেকৈ তুলি ৰাখিব লাগে সেইবোৰ ক্লাছ দিয়া এটা হৈছিল।
0: আপোনাৰ লগতে কেইবাজনেও
3: গৈছিল? গৈছিল হয়। আমাৰ গুজান এডিচি পৰা 5 জন লৈ গৈছিলোঁ।
0: ট্ৰেইনিংটো লৈ আহি পেলাই সেই দিশত কিবা কাম কৰিবলৈ সুযোগ পাইছে নাই?
3: সেই দিশত এতিয়া মই বৰ্তমান মই আৰু দাদা এজনে মিলি এতিয়া হোমষ্টে এটা নিজে বনাই আছোঁ মানে।
4: মোৰ নাম জয়ন্ত খাটোৱাল, নতুন ৰঙাগড়া গাঁও। তাত মূল কথাটো হ'ল মানে আমি পৰ্যটক আহিলে কেনেদৰে মানে সিহঁতক ফুৰাব লাগে, ডিব্ৰু চৈখোৱাখনত আমি ভ্ৰমণ কৰাওঁ, ডিব্ৰু চৈখোৱাত কি কি আছে তাৰ বিষয়ে আমাক মানে শিকাইছিলে, আমাক ট্ৰেইনিং দিছিলে। আমি এতিয়া বৰ্তমান সেইটো কাম কৰি আছোঁ। টুৰিষ্ট আহিলে আমি ঘূৰাওঁ, আমাৰ নিজৰ মানে বুট আছে, EDC-ৰ বুট, EDC-ৰ বুটত এমপ্লয় হিচাপে কাম কৰোঁ। তো সেইখিনি কাম আমি এতিয়া বৰ্তমান চলাই আছোঁ ডিব্ৰু চৈখোৱাত।
0: বিদেশী পৰ্যটক পাইছেনে আপুনি?
4: হয় পাইছোঁ, হয় পাইছোঁ,
0: মানে বেলেগ দেশৰ
4: পৰা? হয়, বেলেগ দেশৰ পৰা, হ্যাঁ, ফৰেন কাণ্ট্ৰি।
0: কামটো কৰি কেনে লাগে?
4: কামটো কৰি বহুত ভাল লাগে, সিহঁতকো মানে আমি সুখী কৰিব পালে আমি যথেষ্ট সুখী হওঁ, মানে সিহঁতেও আমাক মানে ধৰক খুব ভাল পায় সেইটো কাৰণত।

0: ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ যিটো মূল ঘাট গুইজান ঘাট হিচাপে বিখ্যাত সকলোৱে জানে, আৰু সেই গুইজান ঘাটৰে যিখন নদী অতি ধুনীয়া এখন অতি মনোমোহা প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এখন নদীৰ ওপৰত আমি আচলতে এখন হাউচবোটৰ ভিতৰত আমি বৰ্তমানে উপস্থিত আছোঁ। আৰু ইয়াৰ পৰা আমি সুদীৰ্ঘ গোটেই অঞ্চলটোৰ ডিব্ৰু চৈখোৱা ঘাটৰ যি পাৰিপাৰ্শ্বিক দৃশ্য সেই দৃশ্য অতি ফটফটীয়াকে মনোৰম ৰূপত বিকশিত হৈ উঠিছে। তেনেকুৱা এটা পৰিৱেশত আমি কথা পাতিছোঁ যিখন হাউচ বোট, এই হাউচ বোটৰ যিজন মালিক বুলি কৈছোঁ গুইজান পাৰিপাৰ্শ্বিকতা উন্নয়ন সমিতিৰ তেখেত এজন সদস্য, লগতে আমি সকলোৱে জানো আৰণ্যক এটা আগশাৰীৰ প্ৰকৃতি ৰক্ষা কৰা বা প্ৰকৃতি বিষয়ক সজাগতা সৃষ্টিৰ কাৰণে অহৰহ কাম কৰি থকা এটা অনুষ্ঠান, তেখেত তাৰো সদস্য। এই অঞ্চলটো সম্পৰ্কে আমি তেখেতৰ পৰা আচলতে অকণমান জানি ল'ব খুজিছোঁ। কওকচোন, আমি এইখন যে নদী এখন এতিয়া বৈ আছে, ইয়াৰ পৰা আমাৰ যিটো ধাৰণা হৈছে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হৈ ব্ৰহ্মপুত্ৰখন যেনেকুৱা লাগে ঠিক তেনেকুৱাই লাগিছে। এই নৈখন কি নাম?
1: এইখন আমি যদি আগৰ হেৰি মতে ডিব্ৰু ৰিভাৰ, কিন্তু বৰ্তমান যদি আমি চাব যাওঁ চেঞ্জিং যিটো হৈছে এতিয়া আমি ব্ৰহ্মপুত্ৰ বুলি ক'ব লাগিব। এইটো আপোনাৰ একচুৱেলি এটা তাতে কাহিনী লুকাই আছে, সেইটো হৈছে অনন্ত নামৰ মানুহ এজনে লোহিতৰ পৰা সেইটো সময়ত মানে কাঠৰ কুন্ধা হেৰি এইবোৰ, তেতিয়াতো আপোনাৰ প্ৰটেকশ্যনৰ ইমান চিন্তা নাছিল, তো তেতিয়া ক'ৰবাত মানে গছ চছ লিজত লৈ ইহঁতে কাটি মেলি পাৰ কৰি আনে, তো সেই গছৰ পাৰ কৰি আনিবৰ কাৰণে এটা নলা খান্দিছিল অনন্ত নলা। সেই নলাটো পৰ্যায়ক্ৰমে গোটেই লোহিতটো কি হ'ল, গোটেই লোহিতটো এইফালেদি টানি দিছে, তাৰপাছত দিবাঙৰটো আৰু এটা চেনেল এইফালেদি গুচি আহিছে, তাৰপাছত যিমান সৰু সৰু নদী আছে যেনেকে ডাঙৰি, দতুং, ধলা, চব নদীবোৰ ডিব্ৰুলৈকে গেলি এতিয়া এইখন আপোনাৰ আমি ব্ৰহ্মপুত্ৰৰ বুলি ক'ব লাগিব। সঠিককে যদি ক'ব যাওঁ এইটো ব্ৰহ্মপুত্ৰৰ এটা পাৰ্ট হয়। একচুৱেলি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ দুটা টুৰিষ্টৰ এণ্ট্ৰি পইণ্ট আছে, দুটা ৰেঞ্জ আছে, এটা হৈছে

0: ডিব্ৰু চৈখোৱা আলেখ্যখনি শুনিলে। আলেখ্যখনিৰ তথ্য যোগান ধৰিলে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে। কৃতাঞ্জলি বৰ্মনৰ সহযোগত আলেখ্যখনিৰ প্ৰযোজনা কৰিলে তপন দত্তই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজি গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। আমাৰ কাইলৈৰ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। এতিয়ালৈ মই হেমন্ত চাবুক ধৰাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

0: वंदे मातरम।
1: वंदे मातरम सुजला सुफला मलयज शीतला।